এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ চতুৰ্থটো দিন 2026 খ্ৰীষ্টাব্দৰ 22 আগষ্ট। সমূহ শ্ৰোতালৈৰ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

কিতাপৰ কোনো ভাল বেয়া নাই। মাথো ভালকৈ লিখা কিতাপ আৰু বেয়াকৈ লিখা কিতাপ, এই দুটা ভাগহে আছে। কথাষাৰ কৈছিল অস্কাৰ ৱাইল্ডে।

0: এতিয়া আগবঢ়াইছো মুকুটামালা।
1: বকুলবনৰ কবি আনন্দচন্দ্ৰ বৰুৱাই লিখিছিল, প্ৰত্যেক মানুহৰে একোটা অতীত আছে, ক্ষণৰ কাৰণে সুখৰ, ক্ষণৰ কাৰণে দুখৰ, আৰু ক্ষণৰ কাৰণে সুখ দুখ মিহলি ধৰণৰ। জন্মৰ পৰা মৃত্যুলৈকে জীৱন কালচোৱাত অতীতৰ জিলিঙনি পৰি মাজে মাজে চিন্তাশীল আৰু ভাবুক মনটো নকৈ জগাই দিয়েহি। কল্পনাই মোহ লগা স্বপ্নজাল তৰি সেই স্মৃতি নিকুঞ্জৰ আঁৰত ভাবুকজনক লুকুৱাই থ'ব খোজে। তেতিয়া তেওঁ হৈ এজন ভাৱপ্ৰৱণ ৰস পিপাসু কবি। তেওঁক তেতিয়া লগ ভাগ নেলাগে। নিজ কল্পলোকত অলেক ৰূপ ছবিৰ এখন সৌন্দৰ্যৰ মেলা চাই চাই তেওঁ তন্ময় হয়। আনন্দময় জীৱন সুধা পান কৰি তেওঁ দিঠকতে স্বপ্ন দেখে। অতীতৰ এনে মধুময় স্মৃতি আহি মোৰ মনতো তোলপাৰ লগাইহি। বাস্তৱৰ কঠোৰতা, জীৱন সংগ্ৰামৰ তুমুল নিনাদ, চৌদিশে হাহাকাৰ কৰি থকা অৰ্ধনগ্ন অৰ্ধভুক্ত নৰনাৰী ল'ৰা ছোৱালীৰ আৰ্তনাদ, এই সকলোবিধ দুখ দৈন্যৰ কেৱল সাক্ষী হৈ চাই থকা, মন এৰি অহা সোণালী সময়ছোৱালৈ উভতি গুচি যায়। মুক্তিৰ বতাহ বিচাৰি অতীত ভ্ৰমণ কৰি থাকোঁতে চকুত পৰেহি স্বপ্নময় জীৱনৰ কেঁচাখোন বৰণীয়া দিনবোৰ। এই দিনবোৰৰ মধু স্মৃতি সুঁৱৰি বিশ্বকবি ৰবীন্দ্ৰনাথেও গাইছিল, আমাৰ নানা ৰঙেৰ দিনগুলি ৰৈল না ৰৈল না। 3-4 বছৰীয়া ল'ৰা হৈ থাকোঁতে ক'ত কি ধেমালি খেলিছিলোঁ সেই কথাও মোৰ মনত সজীৱ হৈ আছে। তেতিয়া মোৰ লগৰীয়াবিলাকৰ ভিতৰত আছিল বঙালী, পাঞ্জাবী, মুছলমান, আহোম আৰু বামুণৰ ল'ৰা ছোৱালী। সেই ঠাইখনৰ নাম আসাম কোম্পানীৰ চাহ বাগিচা খুমঠাই, উজনিৰ মৰাণৰ 3-4 মাইল দূৰৈত। দেউতা তাৰ বৰকেৰাণী আছিল। তেতিয়াৰ দিনত বাগিচাৰ বৰচাহাব আৰু বৰকেৰাণী এই দুজনেই আছিল প্ৰধান শাসনকৰ্তা। দেউতা বৰ চৌখিন আছিল। ৰবি বাৰ্মাৰ বিখ্যাত ছবিবোৰ কলিকতাত বন্ধাই আনি বেৰত ওলমাই থৈছিল, দেৱ দেৱী, দৃশ্যপট ইত্যাদি। গ্ৰামোফোনত বঙালী ৰেকৰ্ড লগাই শুনিছিল। এজন বঙালী সংগীত শিক্ষক ৰাখি হাৰমনিয়াম শিকিছিল আৰু নিজে ৰামপ্ৰসাদী শ্যামা সংগীত গাইছিল। এজন বঙালী কবিৰাজ এজন ঘৰুৱা শিক্ষক আছিল, কাৰণ তেতিয়া চাহ বাগিচাবোৰত স্কুল নাছিল। আনকি তীৰ্থযাত্ৰী নিবলৈ অহা উৰিয়া পাণ্ডাবিলাকো দেউতাৰ আলহী হৈ থাকিবলৈ লৈছিল। তেনে এজন ডেকা পাণ্ডা দেশলৈ আৰু উভতি নগ'ল, আমাৰ ঘৰতে গোটেই জীৱন কটালে। তেওঁ বঙলা ভাষা লিখিব আৰু পঢ়িব পাৰিছিল। বতীয়ে পাণ্ডা ঠাকুৰৰ হতুৱাই ৰামায়ণ মহাভাৰত পঢ়াই শুনাইছিল। বৰ সুললিত সুৰেৰে গোৱা মহাভাৰত শুনি সৰুকালতে মই মুগ্ধ হৈছিলোঁ। বতীয়ে নিজেও অন্নদামঙ্গল, ৰামায়ণ সদায় ৰাতি শুবৰ সময়ত পঢ়ে। শুনি শুনি আমাৰ টোপনি ধৰে। অন্নদামঙ্গলৰ চন্দৰ হিল্লোল এতিয়াও কাণত বাজি থকা যেন লাগে। বঙালী ৰেকৰ্ডত গোৱা গানবোৰ নিচেই সৰুতে শুনিছিলোঁ, এতিয়াও মনত পৰে। কানু কহে বাই কহিত দৰাই, ঢাবলি চৰাই মুই, তুমি কাদেৰ কুলেৰ বৌ, যমুনাই জল আনতে যাচ্ছ, সংগে নাই কেউ, ইত্যাদি ইত্যাদি। এইবিলাকে সেই সময়তে অৰ্থাৎ 1907-1911 চনৰ ভিতৰত এটা প্ৰভাৱ মোৰ মনত বিস্তাৰ কৰি গৈছিল। তাৰোপৰি ফাকুৱাৰ সময়ত বনোৱাৰ দলবোৰ আহি বৰকেৰাণীৰ চোতালত ঝুমুৰ নাচি নাচি ফাকু খেলা দৃশ্যও আছিল মনোৰম। জাত কুল সম্প্ৰদায় একো ভাৱ তিলমানো মনলৈ নহাকৈ আমি যি পাৰিপাৰ্শ্বিক অৱস্থাত ডাঙৰ দীঘল হৈছিলোঁ সেই স্মৃতিয়ে এতিয়াও মনটো এখন আনন্দমেলালৈ লৈ যায়।
0: আজিৰ মুকুটামালা বকুলবনৰ কবি আনন্দচন্দ্ৰ বৰুৱাৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে ৰাজেন্দ্ৰ প্ৰসন্নৰ বাঁহী বাদনত অহিৰ ভৈৰৱ ৰাগ শুনিলে। এই আকাশবাণী গুৱাহাটী।

শক্তিৰ মহাবাহু। এতিয়া শুনো আহক লক্ষ্মী দাসৰ কণ্ঠৰ বৰগীত। শিল্পী কণ্ঠত প্ৰথমে শুনো আহক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত।

লক্ষ্মী দাসৰ গ্ৰন্থত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচিত বৰগীতটি শুনিলে। শিল্পী গ্ৰন্থত এইবাৰ শুনোৱা হওক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত।

ইমান পৰে লক্ষ্মী দাসৰ কণ্ঠত বৰগীত দুটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি নিশা 10 বজাত অখিল ভাৰতীয় সংগীতানুষ্ঠানত শ্ৰেয়াছ নাৰায়ণৰ কৰ্ণাটকী কণ্ঠ সংগীত দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট শিল্পী অনিমা চৌধুৰীৰ সৈতে হোৱা কথোপকথনৰ প্ৰথম খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 8:02 বজাত দৃষ্টিপাত। আজি দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত হৰগোবিন্দ ডেকাৰ কণ্ঠৰ আধুনিক গীত। সন্ধিয়া 6:10 বজাত কৃষকবাণী অনুষ্ঠানত গ্ৰীষ্মকালীন কাঠফুলা খেতিৰ সবিশেষ, এই বিষয়ে হোৱা এটি আলোচনাৰ দ্বিতীয় ভাগ প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ ল'ব জুৰিতা লোকদাৰ আৰু ডক্টৰ পিংকী বৰ্মনে।

দৃষ্টিপাত। আজি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 হৰগোবিন্দ ডেকাৰ কণ্ঠৰ আধুনিক গীত। সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত গ্ৰীষ্মকালীন কাঠফুলা খেতিৰ সবিশেষ, এই বিষয়ে হোৱা এটি আলোচনাৰ দ্বিতীয় ভাগ প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ ল'ব জুৰি তালুকদাৰ আৰু ডক্টৰ পিংকী বৰ্মনে। আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে আছে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি, এই শিতানত হেমন্ত নাথৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ শিখামণি দত্তৰ। আৰু আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ সমাজ আগবঢ়াব মঞ্জিত তালুকদাৰে। আজি দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত অভিনেতা তথা সংগীতজ্ঞ অৰিন্দম বৰাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ প্ৰাণজিৎ প্ৰীতম কলিতাৰ। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:30 বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ ত্ৰয়োদশ খণ্ড, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। আজি পুৱা 10:30 ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আজি পুৱা 9:45 অসমা সুকমা অনুষ্ঠানত এখনি আলেখ্য মই গাওঁ তোমাৰ এই গান। আজি শুনিবলৈ পাব এই আলেখ্যৰ চতুৰ্থ খণ্ড, ৰচনা ঋতুপৰ্ণ দাসৰ, প্ৰযোজনা উৎপল দত্ত আৰু ঋতুপৰ্ণ দাসৰ। পুৱা 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ চতুৰ্দশ খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত জয়ন্ত হাজৰিকা, মিতালী চৌধুৰী, কুল বৰুৱা, কণিকা ভট্টাচাৰ্য, নমিতা গোস্বামী আৰু অপূৰ্ব বেজবৰুৱাৰ কণ্ঠৰ গীত। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ওস্তাদ আলী আহমেদ হুছেইনৰ শেহনাই বাদন শুনিবলৈ পাব। ৰাগ মধুবত চৰণ। পুৱা 6:55 জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। আজি পুৱা প্ৰচাৰ কৰা হ'ব পুৱা 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 9:15 লখিমপুৰ জিলাৰ ৰেহৰোগ। পুৱা 9:20 আৰু 10:00 হিন্দী ছবিৰ গীত। দিনৰ 11:05 পাৰাগমালা লাইভ। দিনৰ 1:50 মৌ টোকাৰীৰ মাত অনুষ্ঠানত পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত গীত শুনিবলৈ পাব। 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আধুনিক গীতৰ অনুষ্ঠান। বিয়লি 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 6:40 মিত্ৰা ফুকনৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত। 7:05 বৃন্দগান। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত সন্তোষ তেৰণৰ কণ্ঠৰ কাৰ্বি গীত। 7:20 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান আৰু নিশা 9:00 বোলছবি গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালোঁ এটা, কিহৰ বাবে ফুলে হাঁহে ফুলে নাচে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
3: আলাপ অনুরাগ আভরণ মোর পুরার মোর টানা। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুরাগ।
4: অনুভূতি মোৰ তীত ৰহণীয়া।
3: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
5: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
6: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: কৰিছিল। তেওঁৰ দেউতাক আম্বালাল সৰাভাই আৰু মাক সৰলাদেৱী সৰাভাইয়ে তেওঁৰ শিক্ষা দীক্ষাৰ প্ৰতি বৰকৈ চকু দিছিল। সৰলাদেৱীয়ে প্ৰতিষ্ঠা কৰা স্কুলতে বিক্ৰম সৰাভাইয়ে পঢ়া শুনা কৰিছিল। গুজৰাট কলেজৰ পৰা বিজ্ঞানত ইণ্টাৰমিডিয়েট পাছ কৰি তেওঁ 1937 চনত ইংলেণ্ডৰ কেম্ব্ৰিজৰ ছেণ্ট জোনছ কলেজত ভৰ্তি হয় আৰু তাৰ পৰাই 1940 চনত তেওঁ প্ৰাকৃতিক বিজ্ঞানত ট্ৰিপচ লাভ কৰে। দ্বিতীয় মহাযুদ্ধৰ আৰম্ভণিৰ সময়ত তেওঁ বাংগালোৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সত যোগ দি তাত চি ভি ৰমনৰ তত্বাৱধানত মহাজাগতিক ৰশ্মিৰ গৱেষণা আৰম্ভ কৰে। যুদ্ধৰ শেষত তেওঁ কেম্ব্ৰিজলৈ গৈ তাত মহাজাগতিক ৰশ্মিৰ বিষয়ে গৱেষণা কৰে আৰু সেই গৱেষণাৰ ভিত্তিত PhD ডিগ্ৰী লাভ কৰে। তাৰ পাছত দেশলৈ উভতি আহি তেওঁ পুনৰ মহাজাগতিক ৰশ্মিৰ গৱেষণা চলায়। ইয়াৰ বাহিৰেও তেওঁ আন্তঃগ্ৰহ মহাকাশ, সূৰ্য পৃথিৱীৰ সম্বন্ধ আৰু চুম্বক তত্ত্বৰ গৱেষণা চলায়। অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰাৰ ক্ষেত্ৰত তেওঁ অদ্ভুত দক্ষতাৰ পৰিচয় দিছিল। তেওঁৰ যত্নতে আহমেদাবাদ টেক্সটাইল ইণ্ডাষ্ট্ৰিজ ৰিচৰ্চ এছ'চিয়েচন স্থাপন হয়। ইয়াৰ ফলতে বয়ন শিল্পত যথেষ্ট আধুনিকীকৰণ ঘটে। সৰাভাইৰ যত্নতে এটাৰ পাছত এটাকৈ প্ৰতিষ্ঠিত হোৱা উল্লেখনীয় অনুষ্ঠান প্ৰতিষ্ঠানবোৰ আছিল আহমেদাবাদৰ ফিজিকেল ৰিচাৰ্চ লেবৰেটৰী, আহমেদাবাদৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, আহমেদাবাদৰ কমিউনিটি ছায়েন্স চেণ্টাৰ, তেওঁৰ পৰিবাৰৰ লগত আহমেদাবাদৰ দৰ্পণ একাডেমী অৱ পাৰফৰ্মিং আৰ্টছ, তিৰুৱনন্তপুৰমত বিক্ৰম সৰাভাই স্পেচ চেণ্টাৰ, পাছত তেওঁৰ নামেৰে নামকৰণ কৰা হয় এই স্পেচ চেণ্টাৰটো, আহমেদাবাদৰ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ, এই চেণ্টাৰটো সৰাভাইয়ে প্ৰতিষ্ঠা কৰা ছটা অনুষ্ঠান একেলগ কৰি পতা, কলপক্কমৰ ফাৰ্ষ্ট ব্ৰিডাৰ্ছ টেষ্ট ৰিয়েক্টৰ, কলকাতাৰ ভেৰিয়েবল এনাৰ্জি চাইক্লট্ৰন প্ৰজেক্ট, হায়দৰাবাদৰ ইলেক্ট্ৰনিক কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেড আৰু বিহাৰৰ যাদুগুদামৰ ইউৰেনিয়াম কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেড তেওঁ প্ৰতিষ্ঠা কৰে। 1964 চনৰ জানুৱাৰী মাহত হোমী জাহাংগীৰ ভাবাৰ হঠাতে মৃত্যু হোৱাত সৰাভাইক পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ পদ যচা হয়। সেই সময়তে তেওঁ তেতিয়াৰ প্ৰধানমন্ত্ৰীলৈ এখন চিঠি লিখি কৈছিল যে তিনিটা বেলেগ বেলেগ ক্ষেত্ৰত তেওঁ গধুৰ দায়িত্বত আছিল। প্ৰথমতে ফিজিকেল ৰিচাৰ্চ লেবৰেটৰীৰ সঞ্চালক হিচাপে থকাৰ উপৰিও মহাজাগতিক ৰশ্মিৰ অধ্যাপক হিচাপে কেইবাজনো ছাত্ৰ ছাত্ৰীৰ PhD ডিগ্ৰীৰ গৱেষণাৰো তেওঁ তত্বাৱধায়ক আছিল। দ্বিতীয়তে মহাকাশ গৱেষণা কাৰ্যসূচীৰ ভাৰতীয় ৰাষ্ট্ৰীয় সমিতিৰ অধ্যক্ষ হিচাপে তেওঁ ৰকেট আৰু মহাকাশ কাৰিকৰী বিজ্ঞানৰ বিকাশৰ কামত জড়িত আছিল। তদুপৰি তেওঁৰ নিজ পৰিয়ালৰ ৰাসায়নিক আৰু ভেষজ দ্ৰব্যৰ ব্যৱসায়ৰ গধুৰ দায়িত্বও বহন কৰি আছিল। আমেৰিকাৰ মাছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিৰ নিউক্লিয় গৱেষণাগাৰৰ কাম কাজৰ লগতো তেওঁ জড়িত আছিল। কিন্তু দেশৰ বৃহৎ স্বাৰ্থৰ কথা মনত ৰাখি পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষৰ পদবী গ্ৰহণ কৰে। ভাৰতৰ দৰে দেশ এখনৰ বতৰ বিজ্ঞান, সংযোগ ব্যৱস্থা, প্ৰাকৃতিক সম্পদৰ অন্বেষণ আৰু শিক্ষা সম্প্ৰসাৰণ আদিৰ নানা ক্ষেত্ৰত মহাকাশ গৱেষণাই যে বিস্তৰ অৱদান আগবঢ়াব পাৰিব সেই কথা সৰাভাইয়ে ভালদৰে বুজিছিল। সেয়াবে আহমেদাবাদৰ ভৌতিক গৱেষণাগাৰৰ যোগেদি মহাকাশ বিজ্ঞানৰ নানা দিশত গৱেষণা চলোৱা আৰু ৰকেট কাৰিকৰী বিজ্ঞানৰ বিকাশৰ ওপৰত তেওঁ প্ৰথমৰ পৰাই গুৰুত্ব দি আহিছিল। ভাৰতত উপগ্ৰহৰ যোগেদি টেলিভিছন সম্প্ৰচাৰৰ ক্ষেত্ৰতো তেওঁ আছিল আগ্ৰণুৱা। গুণগত মান ৰক্ষাৰ ক্ষেত্ৰত ভেষজ উদ্যোগক প্ৰথম শ্ৰেণীলৈ তোলাৰ বাবেও তেওঁ তাৰ আধুনিকীকৰণ কৰাইছিল। বিজ্ঞানীসকলে যে সমাজৰ সমস্যা সমাধান কৰাত সদায় আগভাগ ল'ব লাগিব সেই কথাত সৰাভাইয়ে সদায় গুৰুত্ব দিছিল।
1: জ্ঞান বিজ্ঞান অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয়

শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালি হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
0: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰছ মঞ্চত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে সংস্কাৰৰ ক্ষেত্ৰত এটা স্পষ্ট ৰূপৰেখা তৈয়াৰ কৰিছে। ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰিক্সৰ পৰ্যটন মন্ত্ৰীসকলৰ বৈঠকত কালি জয়পুৰ ঘোষণা পত্ৰ গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অহা মাহৰ 5 তাৰিখে 48 গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। দীনদয়াল অন্ত্যোদয়া যোজনা, ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান ডে NRLMৰ অধীনত উদ্যোগীকৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। আৰু দুৰান্ত ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

0: এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সংস্কাৰ বাধ্যতামূলক নহয়, বৰং ই চৰকাৰৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাহে, যি প্ৰতিশ্ৰুতিয়ে জনসাধাৰণ বিকাশ আৰু উন্নয়নৰ প্ৰতি দায়বদ্ধ হৈ ইয়াৰ নীতি নিৰ্ধাৰণ কৰে। নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ মঞ্চত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে সংস্কাৰৰ ক্ষেত্ৰত এটা স্পষ্ট ৰূপৰেখা তৈয়াৰ কৰিছে, যাৰ জৰিয়তে প্ৰশাসনৰ সকলো পৰ্যায়তে সংস্কাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত কৰা সংস্কাৰে দেশৰ ভৱিষ্যতৰ নিৰাপত্তা সুনিশ্চিত কৰিব।
1: হমনে ৰিফৰ্মছ কো লেকৰ এক ক্লিয়াৰ ৰোডমেপ বনায়া। ইস ৰোডমেপ কি প্ৰমুখ দিশা ৰহি হে গভৰ্নেন্স লেভেল কে ৰিফৰ্মছ হো। ইসকে লিয়ে আজ 21ৱীঁ সদী কে ভাৰত মে হম সিৰ্ফ ৰেগুলেশ্যন নাহি বদল ৰহে, হম ৰেগুলেশ্যন কি পুৰী ফিলোসফি বদল ৰহে।
0: প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে আঙুলিয়াই দিয়ে যে তেওঁৰ চৰকাৰে কেৱল নীতি নিয়ম সলনি কৰাই নহয়, বৰং ইয়াৰ আঁৰৰ সম্পূৰ্ণ ভাৱনাকে সলনি কৰা হৈছে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষৰ তথ্য অনুসৰি ভাৰত পৃথিৱীৰ সবাতোকৈ দ্ৰুত গতিত বৃদ্ধি হোৱা অৰ্থব্যৱস্থাৰ দেশসমূহৰ অন্যতম এখন ৰূপে পৰিগণিত হোৱাৰ পথত গৈ আছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এখন পৃথিৱী, এটা পৰিয়াল, এটা ভৱিষ্যতৰ মন্ত্ৰ উল্লেখ কৰি কয় যে পৃথিৱীৰ সকলো দেশৰে ভৱিষ্যত আন এখন দেশৰ সৈতে জড়িত হৈ আছে। স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসী সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বিকাশৰ ক্ষেত্ৰত সাতটা প্ৰধান ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ ভিতৰত নিৰ্মাণ খণ্ড, কৃষি আৰু খাদ্য প্ৰসংস্কৰণ, প্ৰযুক্তি আৰু উদ্ভাৱন, সেউজ শক্তি আৰু নীলা অৰ্থব্যৱস্থাক অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে বিগত 12 বৰ্ষত দেশৰ প্ৰায় 25 কোটি লোক দাৰিদ্ৰতাৰ পৰা মুক্ত হৈছে।
1: দুনিয়াৰে বৰা ভয়ংকৰ গ্ৰুপ দেখা হে দিন ৰিচোৰ্চেছ কা ৱেপনাইজেচন হো ৰা, অবিশ্বাস কা বাতাৱৰণ বিশ্ব কে লিয়ে অনেক নই চুনৌতিয়া লেকৰ কে আ ৰহা, লেকিন এছে সময় মে ভি দুনিয়া ভাৰত কো গ্ৰোথ অৰ হোপ কে ব্ৰাইট স্পট কে ৰূপ মে দেখ ৰহি হে। ভাৰত নে পিছলে 10-12 সাল মে আপনি 25 কৰোৰ আবাদী কো গৰীবী সে বাহাৰ নিকালা হে।
0: তেওঁ ডিজিটেল ক্ষেত্ৰখনত ভাৰতৰ প্ৰগতি আৰু 5G দ্ৰুত বিস্তাৰৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে দেশৰ 50 লাখতকৈও অধিক পৰিয়াল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোগান আঁচনিৰ জৰিয়তে উপকৃত হৈছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে PM কুসুম আঁচনিৰ জৰিয়তে কৃষকসকল বিজুলী বিলৰ পৰা ৰেহাই পাইছে। তেওঁ কয় যে চৰকাৰে যুৱক যুৱতী, মহিলা, কৃষক আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন সহজ আৰু সুন্দৰ কৰি তুলিবলৈ অহৰ্নিশে কাম কৰি আহিছে। তেওঁ লগতে কয় যে ভাৰতৰ প্ৰগতিয়ে বিশ্বৰ স্থিৰতা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰিকছৰ পৰ্যটন মন্ত্ৰীসকলৰ বৈঠকত কালি জয়পুৰ ঘোষণাপত্ৰ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়। এই ঘোষণাপত্ৰই ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পৰ্যটন সহযোগিতা শক্তিশালী কৰাৰ পৰিকাঠামো প্ৰদান কৰে। ঘোষণাপত্ৰত পৰ্যটনত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ, বহনক্ষম পৰ্যটন পদ্ধতি, দক্ষতা বিকাশ আৰু নিৰৱচ্ছিন্ন ভ্ৰমণৰ সুবিধাকে ধৰি সহযোগিতাৰ মূল ক্ষেত্ৰসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে। ৰাজস্থানৰ জয়পুৰত কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত তেওঁ ভাষণ দি কয় যে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ দিশে যাত্ৰাত পৰ্যটনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু ইয়াৰ দ্বাৰা প্ৰধান নগৰ কেন্দ্ৰসমূহৰ বাহিৰেও চহৰ, গাঁও আৰু দুৰ্গম অঞ্চললৈ অৰ্থনৈতিক বিকাশ সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে। তেওঁ কয় যে এই খণ্ডই হোটেল আৰু হোমষ্টে, টেক্সি অপাৰেটৰ, পৰ্যটক গাইড, শিপিনী, কৃষক, উদ্যোগী আৰু লাখ লাখ পৰিয়ালৰ বাবে সুযোগ সৃষ্টি কৰে। তেওঁ আৰ্থিকভাৱে সমৃদ্ধিশালী পৰিৱেশৰ প্ৰতি দায়বদ্ধ, প্ৰযুক্তিগতভাৱে সক্ষম আৰু সাংস্কৃতিকভাৱে প্ৰামাণিক পৰ্যটন পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ সন্দৰ্ভত আলোকপাত কৰে। জয়পুৰ ঘোষণাপত্ৰই 4টা মূল অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৃত্ৰিম বুদ্ধিমত্তা আৰু পৰ্যটন, বহন ক্ষমতা আৰু দায়িত্বশীল পৰ্যটন, পৰ্যটন দক্ষতা আৰু সামৰ্থ্য বিকাশ আৰু পৰ্যটন বিনিময় আৰু নিৰৱচ্ছিন্ন ভ্ৰমণৰ সুবিধা। এই ঘোষণাপত্ৰই পৰ্যটন খণ্ডক ৰূপান্তৰিত কৰাৰ বাবে দায়িত্বশীল, নিৰাপদ আৰু মানৱকেন্দ্ৰিক কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল প্ৰযুক্তিৰ সম্ভাৱনাক স্বীকৃতি দিয়ে। ই পৰ্যটন পৰিকল্পনা, গন্তব্যস্থান ব্যৱস্থাপনা, দৰ্শনাৰ্থী সেৱা, বহুভাষিক যোগাযোগ আৰু ভ্ৰমণৰ সুবিধাৰ দৰে ক্ষেত্ৰত সহযোগিতাক সমৰ্থন কৰে। এই বৈঠকত ব্ৰিকছৰ 9খন সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত ব্ৰাজিলৰ পৰ্যটন মন্ত্ৰী গুষ্টাভো কোষ্টা ফেলিচিয়ানো, ইৰাণৰ সাংস্কৃতিক ঐতিহ্য, পৰ্যটন আৰু হস্তশিল্প মন্ত্ৰী ৰেজা ছালেহি আমেৰি, দক্ষিণ আফ্ৰিকাৰ পৰ্যটন মন্ত্ৰী পেট্ৰিচিয়া ডিলিল আৰু UAEৰ অৰ্থনীতি আৰু পৰ্যটন মন্ত্ৰী আব্দুল্লা বিন ধোক আলমাৰী উপস্থিত আছিল। চীন, ইথিঅপিয়া, ইণ্ডোনেছিয়া আৰু ৰাছিয়াৰ প্ৰতিনিধি দলৰ মুৰববীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। ব্ৰিকছৰ পৰ্যটন মন্ত্ৰী

সকলৰ বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে বৈঠকত গ্ৰহণ কৰা জয়পুৰ ঘোষণাপত্ৰই ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ যৌথ কৌশল আৰু সহযোগিতা শক্তিশালী কৰিব আৰু পৰ্যটনৰ ক্ষেত্ৰত নতুন সুযোগ মুকলি কৰিব। তেওঁ পৰ্যটন খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ অধিক ফলপ্ৰসূ ব্যৱহাৰৰ বাবে আহ্বান জনায়। তেওঁ দায়িত্বশীল পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে এই খণ্ডত দক্ষতা বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীশেখাৱতে কয় যে বিগত দশকত ভাৰত ভ্ৰমণলৈ অহা পৰ্যটকৰ সংখ্যা তিনিগুণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে এই পদক্ষেপসমূহৰ দ্বাৰা জয়পুৰেও যথেষ্ট লাভৱান হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকৰ জৰিয়তে ভাৰতে পৰ্যটন সহযোগিতা অধিক আগুৱাই নিয়াৰ বাবে ব্ৰাজিল, ইৰাণ, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অহা মাহৰ 5 তাৰিখে 48 গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। শিক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ 3টা পৰ্যায়ৰ বাছনিৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই শিক্ষকসকলক নিৰ্বাচিত কৰিছে। নিৰ্বাচিত 48 গৰাকী বিদ্যালয় শিক্ষক দেশৰ 27খন ৰাজ্য, 7টা কেন্দ্ৰীয়শাসিত অঞ্চল আৰু 6টা সংগঠনৰ। এই শিক্ষকসকলৰ ভিতৰত 26গৰাকী পুৰুষ শিক্ষক আৰু 22গৰাকী মহিলা শিক্ষয়িত্ৰী আছে। মন্ত্ৰালয়ে জনোৱা অনুসৰি 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে যোগ্য শিক্ষকৰ পৰা অনলাইন শ্ৰ মনোনয়ন দাখিলৰ বাবে চলিত বৰ্ষৰ 15 জুনৰ পৰা 20 জুলাইলৈ শিক্ষা মন্ত্ৰালয়ৰ পৰ্টেল নেশ্যনেল এৱাৰ্ডছ টু টিচাৰ্ছ ডট এডুকেশ্যন ডট জিঅ'ভি ডট ইন খুলি দিয়া হৈছিল। দূৰদৰ্শন আৰু স্বয়ংপ্ৰভা চেনেলযোগে এই বঁটা প্ৰদান অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। দীনদয়াল অন্ত্যোদয়া যোজনা ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান ডে এন আৰ এল এমৰ অধীনত কালিৰে পৰা চলিত বৰ্ষৰ 21 নৱেম্বৰলৈ কেন্দ্ৰীয় চৰকাৰে আৰু 3 মাহৰ বাবে ঔদ্যোগিকৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ 2য় পৰ্যায় আৰম্ভ কৰিছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে কয় যে এই অভিযানে মহিলাৰ ঔদ্যোগিকৰণ শক্তিশালী কৰিব আৰু 6 কোটি লাখপতি বাইদেউ সৃষ্টিৰ লক্ষ্যত অৰিহণা যোগাব। ইয়াৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত ঔদ্যোগিকৰণৰ প্ৰসাৰ, উদ্যোগৰ প্ৰচাৰ, ডিজিটেল আৰু ই কমাৰ্চ ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু উৎপাদনক গোটক শক্তিশালী কৰা আদি দিশত গুৰুত্ব আৰোপ কৰা হ'ব। মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে এই অভিযানৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলক ঔদ্যোগিকৰণ আৰু জীৱিকাৰ প্ৰশিক্ষণ, আত্মসহায়ক গোটৰ মহিলাৰ পৰিয়ালৰ 5 লাখ কিশোৰীৰ তথ্যকোষ সৃষ্টি কৰা, 50,000 উদ্যোগৰ বাবে আনুষ্ঠানিক স্বীকৃতি, 2 লাখ সদস্যৰ দ্বাৰা উৎপাদক গোট আৰু 20 লাখ মহিলাৰ মাজত কৃষি পৰিৱেশ বিজ্ঞানৰ পদ্ধতিৰ তথ্যকোষ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহনবাগানে বৃহস্পতিবাৰে শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ 2য়খন ছেমি ফাইনেলত বিগত 2টা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাই ব্ৰেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত এফ চি দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মোহনবাগানে অভিলেখ সংখ্যক 17 বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ ডুৰাণ্ড কাপ জয় কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ মঞ্চত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে সংস্কাৰৰ ক্ষেত্ৰত এটা স্পষ্ট ৰূপৰেখা তৈয়াৰ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অহা মাহৰ 5 তাৰিখে 48 গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে শশাংকদীপ হালৈ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
1: আৰু 2026 খ্ৰীষ্টাব্দৰ

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ কৰিছো আজি পুৱা। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ, আজি ভাদ মাহৰ 4 তাৰিখ আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 22 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ 10ম তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 5:50 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:50 29 ছেকেণ্ড।

ডক্টর এপিজে আব্দুল কালামে কৈছিল, মানুহে নিজৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে, কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰে। অভ্যাসেই মানুহৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিয়ে।

প্রিয় শ্রোতা, অসমৰ এগৰাকী সাংবাদিক, গল্পকার, প্রবন্ধকার আর সাহিত্যিক কীর্তিনাথ হাজরিকার আজি উপজা দিন। তেখেতৰ জন্ম হয় 1922 চনৰ আগস্ট মাহৰ 22 তারিখে গোলাঘাট জিলাত। কীর্তিনাথ হাজরিকাই মুরারিচান্দ কলেজৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্রী লাভ কৰি দৈনিক অসমীয়া কাকতৰ উপসম্পাদক রূপে, নতুন অসমীয়া কাকতৰ সম্পাদক পদত আর 1965 চনৰ পৰা দীর্ঘদিনের বাবে দৈনিক অসম বাতৰি কাকতৰ সম্পাদক হিসাবে কার্যনির্বাহ কৰিছিল। রামধেনু আলোচনীখনৰ কেইটামান সংখ্যাৰো সম্পাদক হাজরিকাই অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত গুরুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। হাস্যব্যঙ্গৰ সংকলন নারদৰ ডায়েরি লিখি জনপ্রিয়তা লাভ কৰা হাজরিকাই হুঁচৰিয়ে হাও, অলৌগুটি তলৌগুটি, ফুটুকাৰ ফেন আদি শিশু গ্রন্থও রচনা কৰিছিল। অনুবাদ সাহিত্যৰ বাবে 1997 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা হাজৰিকাৰ কেইখনমান উল্লেখযোগ্য অনুবাদ গ্ৰন্থ হৈছে এহেজাৰ এনিশাৰ সাধু, সপোনৰ দেশত এলিছ, নৈখনে কথা কোৱাৰ দিনা, মতিলাল ঘোষ, গৌতম বুদ্ধ আদি। আকৰ্ষণ বিকৰ্ষণ নামৰ ব্যংগ নাটকৰ লগতে চাৰিটা দশকৰ জলঙাইদি নামৰ ব্যক্তিগত আৰু জাতীয় জীৱনৰ দলিল সদৃশ গ্ৰন্থ এখনো তেওঁ প্ৰণয়ন কৰিছিল। সাংবাদিকতা আৰু সাহিত্যৰ ক্ষেত্ৰত যোগোৱা অৰিহণাৰ বাবে ৰামনাথ গোৱেংকা বঁটা, দুৰ্গাৰতন বঁটা, কমল নাৰায়ণ চৌধুৰী সোঁৱৰণী বঁটা আদিৰ উপৰিও অসম চৰকাৰে তেখেতক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিছিল। অসমীয়া সাহিত্য জগতৰ অন্যতম প্ৰতিভাশালী কবি, সাহিত্যিক, প্ৰবন্ধকাৰ, শিক্ষাবিদ আৰু সমালোচক হিচাপে পৰিচিত মহেন্দ্ৰ বৰাৰ আজি উপজা দিন। তেওঁ অসমীয়া সাহিত্যৰ বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। 1929 চনৰ 22 আগষ্টত ডিব্ৰুগড় জিলাৰ টিংখাঙত মহেন্দ্ৰ বৰাৰ জন্ম হৈছিল। সৰুতে সাহিত্যৰ প্ৰতি তেওঁ গভীৰ অনুৰাগেৰে আকৃষ্ট হৈছিল। তেওঁৰ পিতৃ ইন্দ্ৰেশ্বৰ বৰা আৰু মাতৃ লীলাৱতী বৰাই তেওঁৰ জীৱনৰ মূল্যবোধ আৰু শিক্ষাৰ ভেটি মজবুত কৰি তুলিছিল। পৰিয়ালৰ নৈতিক শিক্ষা, সংস্কৃতি আৰু পৰম্পৰাৰ মাজত ডাঙৰ দীঘল হৈ মহেন্দ্ৰ বৰাই সাহিত্যক নিজৰ জীৱনৰ মূল পথ হিচাপে বাছি লৈছিল। তেখেত মূলত কবি, প্ৰবন্ধকাৰ আৰু সমালোচক হিচাপে পৰিচিত হলেও শিক্ষাবিদ হিচাপেও তেখেতে সাফল্য লাভ কৰিছিল। শিক্ষকতা আৰু সাহিত্য দুয়ো ক্ষেত্ৰতেই তেওঁৰ দৃষ্টি, চিন্তাশীলতা আৰু সৃষ্টিশীলতাৰ ছাপ স্পষ্টভাৱে দেখা যায়। অসমীয়া সাহিত্যৰ সমালোচনা ক্ষেত্ৰত তেওঁৰ লিখনিৰ গভীৰতা আৰু যুক্তিপূৰ্ণতা বিশেষভাৱে প্ৰশংসনীয়। প্ৰাথমিক শিক্ষা তেওঁ চৈখোৱা, মাকুম আৰু লাহোৱালত গ্ৰহণ কৰি 1947 চনত শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। 1949 চনত কটন কলেজৰ পৰা IA পৰীক্ষাত তৃতীয় স্থান লাভ কৰি তেওঁৰ শৈক্ষিক কৃতিত্ব সৰ্বজনৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁ 1951 চনত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু 1953 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত 1971 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰি তেওঁ এগৰাকী প্ৰতিষ্ঠিত শিক্ষাবিদৰ আসনত অধিষ্ঠিত হয়। তেওঁৰ কেইখনমান কবিতা সংকলন হ'ল জাতিস্মৰ, এই নদীয়েদি, ৰূপৰ টিলিঙাৰ মাত, নীলা ধতুৰাৰ ফুল আৰু জীৱন এক অস্তাবল। প্ৰবন্ধ সংকলনৰ ভিতৰত ৰমন্যাসবাদ, সাহিত্য উপক্ৰমণিকা আদি অন্যতম। তেওঁৰ আত্মজীৱনী উপলা নদীৰ দৰে অসমীয়া সাহিত্যত এখন মূল্যৱান সংযোজন। মহেন্দ্ৰ বৰাই 1983 চনত বঙাইগাঁৱত বহা অসম সাহিত্য সভাৰ কবি সন্মিলনীত সভাপতি আৰু 1987 চনত অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। তেখেতে দুখুৰাম স্মাৰক বঁটা, মোহনৰাম শৰ্মা স্মাৰক বঁটা, ৰঘুনাথ চৌধাৰী স্মাৰক বঁটা আৰু শংকৰদেৱ বঁটাও লাভ কৰিছিল। 1996 চনৰ 9 এপ্ৰিলত মহেন্দ্ৰ বৰাই এই পৃথিৱীৰ পৰা বিদায় লয় যদিও

0: তেওঁৰ সৃষ্টি আৰু চিন্তাধাৰাই নতুন প্ৰজন্মক আজিও অনুপ্ৰাণিত কৰি আহিছে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: অসমৰ এগৰাকী সুদক্ষ নাট্যকাৰ, অভিনেতা আৰু পৰিচালক শাৰদাকান্ত বৰদলৈৰ আজি উপজা দিন। শাৰদাকান্ত বৰদলৈয়ে 1902 চনৰ 22 আগষ্ট তাৰিখে নগাঁও জিলাত জন্মগ্ৰহণ কৰিছিল। পলাশবাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কলিকতাৰ বংগভাষী কলেজত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰিছিল যদিও তেওঁৰ পঢ়া সম্পূৰ্ণ নহ'ল। শাৰদাকান্ত বৰদলৈয়ে বিপ্লৱী, মন আৰু মৰম নামৰ 2খন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ দিকভ্ৰষ্ট, অকাল বোধন, উপহাৰ আদি কৰি আৰু কৃষ্ণকান্ত ভট্টাচাৰ্যৰ সৈতে যুটীয়াভাৱে মগৰীবৰ আজান নামৰ নাট ৰচনা কৰি নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। 1985 চনৰ 5 ছেপ্টেম্বৰত শাৰদাকান্ত বৰদলৈৰ মৃত্যু হয়। কানাড়া ভাষাৰ এগৰাকী সাহিত্যিক উৰুপী ৰাজাগোপালাচাৰ্য অনন্তমূৰ্তিৰ আজি স্মৃতি দিৱস। তেওঁ 1932 চনৰ 21 ডিচেম্বৰ তাৰিখে কৰ্ণাটকত জন্মগ্ৰহণ কৰিছিল। 1994 চনত তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰাৰ লগতে 1998 চনত পদ্মভূষণ বঁটাৰেও সন্মানিত হৈছিল। অনন্তমূৰ্তিয়ে 1970 চনত মহীশূৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপক আৰু প্ৰশিক্ষক হিচাপে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। 1987 চনৰ পৰা 1991 চনলৈ তেওঁ কেৰালাৰ কোট্টায়ামৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল। তেওঁ 1992 চনত নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ লগতে 1993 চনত সাহিত্য একাডেমীৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। অনন্তমূৰ্তিয়ে 2বাৰকৈ ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ অধ্যক্ষ হিচাপেও সেৱা আগবঢ়াইছিল। 2012 চনত তেওঁ কৰ্ণাটক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰথম আচাৰ্য হিচাপে নিযুক্তি লাভ কৰিছিল। লেখক আৰু বক্তা হিচাপে অনন্তমূৰ্তিয়ে ভাৰতৰ লগতে হাংগেৰী, ফ্ৰান্স, জাৰ্মানী আদি দেশত বহুতো আলোচনা চক্ৰত অংশগ্ৰহণ কৰিছিল। এইগৰাকী সাহিত্যিকৰ মৃত্যু হয় 2014 চনৰ আগষ্ট মাহৰ আজিৰ তাৰিখত।

দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ মহিলা উভয়েই জঁপিয়াই পৰিছিল এই সংগ্ৰামত। দেশৰ স্বাৰ্থত বহুলোকে প্ৰাণ আহুতি দিছিল আৰু বহুলোক চিৰদিনলৈ ঘূণীয়া হৈছিল। সংগ্ৰামীসকলৰ প্ৰাণ ত্যাগে স্বাধীনতা আন্দোলনক তীব্ৰতৰ কৰি তুলিছিল। অসমত পুৰুষৰ দৰে মহিলাসকলো ঘৰৰ চাৰিওবেৰৰ পৰা ওলাই আহি স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল। অসমৰ সাহসী মহিলাসকলে বিভিন্ন পন্থাৰে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি নিজৰ প্ৰাণ বিসৰ্জন দিছিল। ব্ৰিটিছৰ বিৰুদ্ধে অসীম সাহসেৰে যুঁজি প্ৰাণ আহুতি দিয়া অসমৰ এগৰাকী মহিলা স্বাধীনতা সংগ্ৰামী হ'ল ৰেৱতী লাহন। স্বাধীনতা সংগ্ৰামী ৰেৱতী লাহনে ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি ৰেৱতী লাহনে কাৰাবাস খাটিবলগীয়া হৈছিল। কাৰাবাসৰ সময়ছোৱাতেই তেওঁ ৰোগত আক্ৰান্ত হয় আৰু তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। কাৰাবাস অন্ত পৰাৰ কিছুদিনৰ পাছতেই এইগৰাকী স্বাধীনতা সংগ্ৰামী ৰেৱতী লাহনে মৃত্যুবৰণ কৰে। দেশৰ হকে প্ৰাণ আহুতি দিয়া এইগৰাকী স্বাধীনতা সংগ্ৰামীলৈ আমি জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি।

এগৰাকী কবি, নাট্যকাৰ আৰু সমালোচক গিৰিজা কুমাৰ মাথুৰ। গিৰিজা কুমাৰ মাথুৰৰ জন্ম হৈছিল 1919 চনৰ 22 আগষ্ট তাৰিখে মধ্যপ্ৰদেশত।

0: তেওঁ গোৱালিয়ৰৰ ভিক্টোৰিয়া কলেজৰ পৰা 1938 চনত স্নাতক ডিগ্ৰী আৰু 1941 চনত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু আইনৰ ডিগ্ৰী লাভ কৰে। গিৰিজা কুমাৰ মাথুৰে 1943 চনৰ পৰা অল ইণ্ডিয়া ৰেডিঅ'ৰ বহুতো গুৰুত্বপূৰ্ণ পদত আছিল আৰু দূৰদৰ্শনত সেৱা আগবঢ়াই থকা সময়ছোৱাত নাগৰিক অধিকাৰ আন্দোলনৰ উইচেল অভাৰকাম গীতটি হিন্দী ভাষালৈ হাম হুংগে কামিয়াব অনুবাদ কৰিছিল। 1941 চনত তেওঁৰ প্ৰথম কাব্য সংকলন মঞ্জিৰ প্ৰকাশ পাইছিল। 1994 চনৰ 10 জানুৱাৰী তাৰিখে গিৰিজা কুমাৰ মাথুৰৰ দেহাৱসান ঘটে। বাংলা তথা ভাৰতীয় নাট্যজগতৰ এক কিংবদন্তী ব্যক্তিত্ব, স্বনামধন্য আবৃত্তিশিল্পী আৰু চলচ্চিত্ৰ অভিনেতা শম্ভু মিত্ৰৰ আজি উপজা দিন। তেওঁৰ জন্ম হৈছিল কলিকতাৰ ভৱানীপুৰত। 1948 চনত কলিকতাত বহুৰূপী নাট্যগোষ্ঠী প্ৰতিষ্ঠা কৰাৰ আগতে তেওঁ কেইবছৰমান ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ আছিল। তেওঁ ধৰতী কে লাল, জাগতে ৰহো আদি চলচ্চিত্ৰৰ বাবে আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাটকৰ আধাৰত নিৰ্মিত ৰক্তকৰবী আৰু নাট্যকাৰ হিচাপে তেওঁৰ উল্লেখযোগ্য নাটক চান্দবনিকৰ পালাৰ প্ৰযোজনাৰ বাবে সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰিছিল। 1976 চনত নাটক আৰু সাহিত্যত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে তেওঁক মেক্সেছে বঁটা আৰু ভাৰত চৰকাৰৰ পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা হৈছিল। শম্ভু মিত্ৰই 1997 চনৰ 19 মে' তাৰিখে কলিকতাত মৃত্যুবৰণ কৰে। ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ ভাৰতীয় দাৰ্শনিক আনন্দ কুমাৰ স্বামীৰ জন্ম হৈছিল 1877 চনৰ আজিৰ তাৰিখত। হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ লেখক হৰিশংকৰ পৰচাইৰ জন্ম হৈছিল 1924 চনৰ আজিৰ তাৰিখত। তেলেগু চলচ্চিত্ৰ অভিনেতা চিৰঞ্জীৱীৰ জন্ম হৈছিল 1955 চনৰ আজিৰ তাৰিখত। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ মৃত্যু হৈছিল 1818 চনৰ আজিৰ তাৰিখত।
1: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰি শিৰোনাম লৈ। অসমত বানপানীৰ ফলত হোৱা ক্ষয় ক্ষতি আৰু পুনৰ সংস্থাপনক লৈ নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু শিক্ষা তথা গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী প্ৰহ্লাদ যোশীক সাক্ষাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাষ্ট্ৰীয় স্কুল আৰু সাক্ষৰতা বিভাগে ঘোষণা কৰা ৰাষ্ট্ৰীয় শিক্ষকতাৰ পুৰস্কাৰ 2026 বৰ্ষৰ তালিকাত যোৰহাটৰ ৰাজেশ বৰদলৈলৈ ৰাষ্ট্ৰপতিৰ কৃতি শিক্ষকৰ বঁটা। মেঘালয়ত অসমৰ পৰ্যটক আৰু বাহনৰ ওপৰত সংঘটিত আক্ৰমণৰ ফলত যোৰাবাটত প্ৰতিবাদ অব্যাহত, বিভিন্ন স্থানত আবদ্ধ বহু পৰ্যটক, মেঘালয়লৈ পেট্ৰলিয়াম সামগ্ৰীৰ সৰবৰাহ বন্ধ, অসম আৰক্ষীৰ হেল্পলাইন নম্বৰ মুকলি। জনতাক মাধমাৰ সোধাই হুৰাহুৰে বাঢ়িছে চেনি আৰু পিঁয়াজৰ দাম। এতিয়া আহিছোঁ সম্পাদকীয় পৃষ্ঠালৈ। ড্ৰাগছ আসক্তিৰ ফলত যুৱ প্ৰজন্মৰ ক্ষয়িষ্ণু ভয়াৱহ ৰূপটো বিশ্লেষণ কৰি আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। মেঘালয়ৰ ৰাজধানী শ্বিলঙত অসমৰ গাড়ী তথা পৰ্যটকৰ ওপৰত প্ৰতিবাদকাৰীৰ অত্যাচাৰে পৰ্যটন উদ্যোগক ভীষণ ক্ষতিগ্ৰস্ত কৰিব পাৰে, এই সন্দৰ্ভত আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা আৰু দৈনিক জনমভূমি কাকতে। ব্ৰিক্স দেশৰ লেনদেনত উমৈহতীয়া মুদ্ৰা প্ৰৱৰ্তনৰ পৰিৱৰ্তে সদস্য দেশৰ নিজ নিজ মুদ্ৰাক ডিজিটেল ব্যৱস্থাৰে সাঙুৰি লেনদেনৰ বিকল্প পদ্ধতি উদ্ভাৱনত দিয়া গুৰুত্ব সম্পৰ্কে দৈনিক অগ্ৰদূত কাকতে আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ডাবলছ শাখাৰ ছেমিফাইনেলত প্ৰৱেশেৰে পদক নিশ্চিত কৰিলে গায়ত্ৰী গোপীচান্দ আৰু তৃষা জলি যুটীয়ে। মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন প্ৰতিভাৱান খেলুৱৈ প্ৰিয়াসী বৰুৱাৰ। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদী ভালৈয়ে অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ।

আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জল পদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পাঞ্চুৰ

দিশ ধৱলী বৰণ নামঘৰৰ ডবাত কোব পৰিছে, দুম দুদুম দুম দুমা দুম দুদুম দুদুম শুনা গৈছে শংখধ্বনি আৰু মৃদংগৰ বোল, আকাশ জ্যোতিষ্মান, চৌদিশৰ বৃক্ষলতিকা মুকুলিত পত্ৰপল্লৱেৰে সুশোভিত, বিচিত্ৰ বৰ্ণশোভাৰে সজ্জিত পুষ্পৰাজিয়ে পূবৰ পৰ্বতমালাৰ পৰা সততে বৈ থকা কুৰুৱা বতাহত আপোন সৌৰভ বিয়পাই দিছে। কুৰুৱা প্ৰৱহমান এই ঠাই। গেলাইৰ মাইচেনা হাতী সত্ৰৰ বাটচৰাৰ কাষত বৈত পৰিছে। সত্ৰাধিকাৰ মহাপ্ৰভুৱে লাহে লাহে বগাই হাতীৰ পিঠিত পাৰি দিয়া নতুন গদলাত বহিছে। কেঠাত বহি থাংৰাংডাল খামুচি ধৰিছে বৰমেধিয়ে। হাতীজনীৰ গাৰ পৰা খাৰুৱা গোন্ধ এটা বাহিৰ হৈছে। দুজনকৈ মাননীয় আৰোহীক মাইচেনাৰ পিঠিত বহুৱাবলৈ পাই গেলাইৰ মনলৈ গৰ্বৰ ভাৱ আহিছে। তাৰ গাত খাকি পোছাক, ডিঙিৰ দোল এডালত হস্তিচালনাৰ অমোঘ অস্ত্ৰ লাংচিং ওলমাই লৈছে। আহোনত বহি দোলচিত ভৰি সুমুৱাই লৈ গেলাই বৈত পৰি থকা হাতীজনীক উঠিবলৈ আদেশ দিছে। তাৰপাছত আকৌ নিৰ্দেশ, ঘুম আগেত। হাতী আগবাঢ়িছে। ধনশিৰি নৈৰ পাৰে পাৰে হাতী আগবাঢ়িছে। পুৱাৰ ৰজ্জাক টানকৈ ওলাইছে জেঠমহীয়া ৰোদ। এজাক ৰিপ ৰিপ বতাহো বৈ গৈছে। এখন বিশাল সেউজীয়া চাদৰৰ দৰে দেখা গৈছে নৈকানৰ লহপহকৈ বাঢ়ি অহা আহুধানৰ পথাৰবোৰ। পূবৰ ৰ'দ পৰি দূৰণিৰ বাহনীবোৰত সেন্দুৰীয়া আৰু ধোঁৱা বৰণে ছাঁ পোহৰৰ নক্সা কাটিছে। বিশাল মসৃণ সেউজীয়াৰ মাজত হাতীজনীক আৰু ধোঁৱা বৰণীয়া দেখা গৈছে। দূৰত পানীৰ ঘাটলৈ অহা তিৰোতাবোৰে হাতীৰ পিঠিত বহি যোৱা আৰোহীসকলক ৰৈ ৰৈ চাইছে। মাজে মাজে কাষৰ ঘাঁহ বন বিৰিণা সুৰেৰে উভালি হাতীজনীয়ে নেজ লৰাই লৰাই আগবাঢ়িছে। সুধ বগা সাজ পিন্ধা গোসাঁই আৰু বৰমেধিৰ অবয়ব ৰ'দ পৰি ক'লা হাতীৰ পিঠিত জিলিকি উঠিছে। কুৰৈ গছ এজোপাৰ পৰা কেইটামান মৌখাপ চৰাই ধনশিৰি নৈৰ ওপৰেদি উৰি পাৰ হৈ গৈছে। দূৰে দূৰে কেইজোপামান এজাৰ আৰু ক'ৰবাত একোজোপা ঔটেঙা গছো দেখা গৈছে। ধনশিৰিৰ পাৰে পাৰে গৈ খাটোৱাল বিলৰ পাৰেৰে উঠি কিছুদূৰ গ'লেই ব্ৰহ্মপুত্ৰ নদীখন দেখা পোৱা যাব। ব্ৰহ্মপুত্ৰৰ পাৰতে মুৰুলীয়া মৰিয়াহোলা গাঁওকেইখন, মৰিয়াহোলা নামঘৰতে ৰাইজ গোট খোৱাৰ কথা। হাতীৰ পিঠিত বহি তালৈকে যাত্ৰা কৰিছে সত্ৰাধিকাৰ মহাপ্ৰভুৱে। মুৰুলীয়া মৰিয়াহোলা শিলজুৰি কাকজুৰি মিছামৰীয়া গাঁৱৰ ৰাইজ, বিশেষকৈ উঠি অহা ডেকাচামক মৰিয়াহোলা নামঘৰ প্ৰাংগণত সমবেত হ'বলৈ প্ৰভুৰ হৈ বৰমেধিয়ে সকীয়াই গৈছে। খাটোৱাল বিলখনৰ মূৰত আমগছ এজোপাৰ তলত এজাক নাঙত পিঙঠ ল'ৰা ছোৱালী দেখা গ'ল। 8-9 বছৰ বয়সীয়া ক'লা ক'লা ল'ৰা ছোৱালীবোৰৰ প্ৰায়ভাগৰে গাত কানি কাপোৰ নাই। যি দুই এটাই সাধাৰণ গামোচা একোখন পিন্ধিছে সেইবোৰো ফিচিকি ফিচিকি ফটা। দুই এটাই দলি ফৰ্মুটি মাৰি আমৰ কলি সৰাইছে। বাকীবোৰে আমৰ কলি বিচাৰি গছজোপাৰ তলে তলে লৰা ধপৰা কৰি ফুৰিছে। সিহঁতৰ ওচৰে পাঁজৰে মাটিত কিবা শুঙি ফুৰা কুকুৰকেইটাই যেতিয়া ভুকিবলৈ ধৰিলে, ল'ৰা ছোৱালীজাকে দূৰেদি গৈ থকা হাতীজনী দেখি চিঞৰি চিঞৰি গাবলৈ ধৰিলে, হাতীত উঠি পানীৰাম সবাহলৈ যায়, আলিবাটৰ মানুহবোৰে ঘূৰি ঘূৰি চায়। খাটোৱালৰ পাৰৰ গাঁওখন উদং, বাৰী বুলিবলৈ একোৱেই নাই, জেওৰা জপনাও নাই। মাজে মাজে দুই এজোপা আঠিয়া কলৰ গছ, ফুটুকানি আৰু বিলৰ পাৰত কেইজোপামান ভেলেও সৌৰা আৰু এজাৰ গছে আছে। পুৱাৰ বেলি ওপৰলৈ উঠি গাঁওখন জিলিকাই তুলিছে। অথালি পথালিকৈ সজা একোঠলীয়া ঘৰবোৰৰ কোনোবাটোৰ ছাল উৰুখা, কোনোবাটো হাউলি পৰিব খোজা। লেপা থেপা ঘৰবোৰৰ আগচোতালত মাজে মাজে একোখন পৰঙি খেৱালি জাল মেলি থোৱা দেখা গৈছে। জালমেলা দাঁড়ত বহি ধৰা কাউৰী দুজনীমানে কেলকেলাই আছে। বিলৰ পলসুৱা মাটিৰে লিপা বেৰবোৰৰ আধা দুখৰ মানলৈকে মদৰুৱা বৰণৰ দাগ স্পষ্টভাৱে জিলিকি আছে, বানপানীয়ে এৰি যোৱা দাগ। এই দাগবোৰৰ পৰাই

0: বানপানীয়ে ঘৰবোৰ কিমানলৈকে বুৰাইছিল ধৰিব পাৰি। এই পুৱাবেলাতেই দুজনী তিৰোতাই উচ্চস্তৰত টেংটেঙীয়া মাতেৰে ইজনীয়ে সিজনীক গালি শপনি পাৰি কাজিয়া কৰি থকা শুনা গৈছে। ৰ'দৰ তাপত ভাপ উৰি উৰি ওচৰৰ পৰা পচা পচা দুৰ্গন্ধ এটা ওলাই আহিছে। কুকুৰৰ ৰৌ ৰোৱনি শুনি দুই এজন পুৰুষ বাহিৰলৈ ওলাই আহি হাতীজনীৰ ফালে চাই হাতীৰ পিঠিত সেয়া কোন চিনি পাই দূৰৰ পৰাই মাটিলৈ মূৰ দোৱাই সেৱা জনাইছে। কাজিয়া কৰি থকা তিৰোতা দুজনীও পাচি একোটা চোতালত উবুৰিয়াই থৈ ক্ষন্তেক সময় কাজিয়া স্থগিত ৰাখি মূৰত উৰণি লৈ সেইফালে প্ৰভুক সেৱা জনাইছে।
1: মহামাত্ৰ
0: গোসাঁয়ে গলগলীয়া কণ্ঠেৰে গেলাইক সম্বোধি কিবা এষাৰ ক'ব খুজিলে। গেলাই এই সম্বোধন কাক কৰিছে একো ধৰিব নোৱাৰিলে। মহাপ্ৰভুৱে পুনৰ মাউতক সম্বোধিলে।
1: মহামাত্ৰ, এই স্থান অসুচি, হাতী লৰুৱাই নিব লাগে, যিমান পাৰি সিমান বেগেৰে পাৰ হ'ব লাগে এই স্থান।
0: গেলাই স্বয়ং মহাপ্ৰভুৰ মুখৰ পৰা এনে সম্বোধন আৰু অনুৰোধ শুনি আনন্দিত হ'ল। তাৰ শিৰাই শিৰাই যেন প্ৰবাহিত হ'ল তপ্ত ৰক্তকণিকা। হাতী প্ৰায় বেগেৰেই দৌৰিবলৈ ধৰিলে। হাতীজনী ফুটুকানিৰ আঁৰ হোৱাৰ পাছত তিৰোতা দুজনীৰ কাজিয়াৰ শব্দ উচ্চগ্ৰামত ভাঁহি আহিল। হাতীৰ লৰৰ বেগত মৰু জীও সু আধিকৈ টান মুঠিৰে ঠাংৰাংডালত ধৰি বৰমেধিয়ে অনুভৱ কৰিলে এই জীৱন বৰ কষ্টকৰ, বৰ কঠিন। সম্ভৱতঃ পৃথিৱীৰ আটাইতকৈ টান কামটোৱেই, অতি কষ্টকৰ কামটোৱেই হ'ল হাতীৰ কেঠাত বহি যাত্ৰা কৰা। তেওঁ ডিঙি মেলি মেলি চাবলৈ ধৰিলে আৰু কিমান দূৰৈত ব্ৰহ্মপুত্ৰ, কিমান পৰ বাট বুলিলে পোৱা যাব মৰিয়াহোলা নামঘৰ। ওখ আহল বহল আলিবাটটোত হাতী যেতিয়া উঠিলগৈ, তেতিয়া তিনিও প্ৰাণীৰ মনটো ফৰকাল হৈ পৰিল। আলিৰ দুয়োপাৰে পত্ৰহীন সোণাৰু গছবোৰ হালধীয়া ফুলেৰে জাতিষ্কাৰ হৈ যেন অভ্যাগতসকলক আদৰিবলৈ ৰৈ আছে। হালধীয়া হালধীয়া, কেৱল হালধীয়া ফুলৰ সমাৰোহ। মাজে মাজে আকৌ একোটা বিশাল ছাতি মেলি যেন ৰৈ আছে বন সোণাৰু গছবোৰ। মিহি সেউজীয়া পাত আৰু পাতল ৰঙচুৱা ফুলেৰে সুশোভিত এইবোৰ গছৰ পৰা মৃদু গন্ধ বিয়পি পৰিছে। পথাৰৰ মাজে মাজে এজাৰ গছবোৰৰ কজলা পাতৰ মাজেৰেও দেখা গৈছে আলোকিত পুষ্পমঞ্জৰী। হাতীৰ পিঠিৰ পৰা দূৰৰ ব্ৰহ্মপুত্ৰৰ ওফন্দি উঠা জলৰাশি আৰু সোঁতৰ সোঁ সোঁৱনি শুনা গৈছে। দূৰত, বহু দূৰত উত্তৰ দিশত জাহাজৰ ধোঁৱা ওলাই থকা মাস্তুলটোও দৃশ্যমান হৈছে। আলিবাটৰ কাষৰ গাঁওখন, ঘৰ দুৱাৰবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন, দীঘল দীঘল পদূলিবোৰ শাৰী কুচি সুন্দৰকৈ ৰখা, বাৰীত জেওৰা জপনা আৰু চকুৱা দিয়া, তামোল পাণৰ বাৰীৰ লগতে পিছফালে বাঁহনী কাঠনি একোডৰা, মাজে মাজে একোখন কুঁহিয়াৰণী। এই অঞ্চলৰ পথাৰবোৰত মাজে মাজে কৰৈ, এজাৰ, চিচু আৰু ঔটেঙা গছ সততে দেখিবলৈ পোৱা যায়। দূৰৈত কেতেকী চৰাই এটাৰ মাতো ৰৈ ৰৈ শুনা গৈছে। কোনো কোনো মানুহৰ ঘৰৰ জপনামুখত একোজোপা মামৈ তামোল, দীঘল পদূলিৰ দুয়োকাষে যাত্ৰা সিদ্ধি নাইবা পাতবাহাৰৰ শোভা দেখা গৈছে। এই নিৰ্মল নৈসৰ্গিক শোভাই আকৰ্ষণ কৰিছিল সত্ৰাধিকাৰ প্ৰভুক। তেওঁ ক্ৰমান্বয়ে পশ্চিম দিশলৈ আগবঢ়া পোন আলিবাটটোৰ বহু দূৰলৈকে চাই পঠিয়ালে। আলিৰ কাষৰ ওখ ওখ শিমলু আৰু পলাশৰ গছবোৰত এতিয়া ফাগুনৰ মন উতলা কৰা ৰক্তিম পুষ্পসজ্জা নাই। এজোপা বকুল গছৰ তল পাই প্ৰভুৱে বৰমেধিক মাত লগালে।
1: বৰমেধি!
2: হয় প্ৰভু ঈশ্বৰ।
1: বৰ বিতুপনী গ্ৰাম, শস্য আৰু মৎস্যৰেও অনুপম যেন বোধ হৈছে আমাৰ। বৈষ্ণৱ হবো নিকা, ধুতি যেন লাগিছে।
2: হয় প্ৰভু ঈশ্বৰ, ইয়াৰ বেছিভাগেই কুলিতা, কেওঁ, কেইঘৰমান সুতকুলীয়া মানুহো কেনিবা আছে, মহন্ত এঘৰো আছে।
1: তেনে আহোমৰ চুলেফা গোহাঁইৰ এই দিশা যা কিয়?
2: শুনা যায় সুতৰ পো বাপকণ দাসো কমিউনিষ্ট হৈছে, সেইসকলৰ মতে বৈকুণ্ঠ নাই, নৰকৰ কথা মিছা, ইহজন্ম পৰজন্ম ভুৱা কথা, ইহজন্মই সমস্ত, চহকী আৰু দুখীয়াৰ চিনচাপ মোহাৰি সমস্ত মাটি বাৰী সকলোৱে সমানে ভগাই ল'লেই হেনো সকলো দুখৰ অন্ত পৰিব। প্ৰভুৱে কথাটো মন কৰিছেনে? এই পশ্চিম হাতীৰ চেঙেলী বৰাই ইহঁতৰ উচতনি পায়েই আপোনাৰ নিষেধ বচন নেমানি কেনেকৈ পৰঙনীয়া নামঘৰত দণ্ডী যাত্ৰা ভাওনা পাতিছিল। পশ্চিম হাতীৰ ভকতসকলো লাহে লাহে কমিউনিষ্ট হোৱা হেন পাওঁ প্ৰভু ঈশ্বৰ।
1: বৰমেধি, তন্তুনাভ গণে তেৰাশৱৰ মুখ নিঃসৃত সূতাৰে জাল গুঠি ক্ষুদ্ৰ কীট পতংগ ধৰাৰ আশা পালি ৰৈ থাকে।

0: স্বার্থ নিজৰ উদৰ পূৰ্বৰ স্বার্থ ক্ষুদ্ৰ সুখ আশা কৰা এনে তন্তুনাভৰ জাল দ্ৰুতগামী সৰপহুৰ শিঙত লাগি ছিগি যায়। পদপিষ্ট হৈ তেনে তন্তুনাভৰ অকাল মৰণ ঘটে। লালুকিলৈ তপত পানী নালাগে বৰমেধি।
1: বৰমেধিয়ে প্ৰভু মুখ নিশ্চিত এনে বাণীৰ গ্ৰহাৰ্থ কি বুজিব নোৱাৰিলে। তথাপি তেওঁ আশ্বস্ত হ'ল যে প্ৰভু এই বিষয়লৈ সচেতন। অধিকাৰ প্ৰভু গৃহস্থী যদিও তিৰোতা মানুহৰ মুখলৈ নাচায়। তিৰোতা মানুহেও পোনে পোনে প্ৰভুৰ মুখ দৰ্শন নকৰে। হাতী গাঁও সোমোৱাৰ লগে লগে গাঁওখনত এটা গুণগুণনি উঠিল, উখল মাখল লাগিল। তিৰোতাসকলে মূৰৰ উৰণি দীঘলকৈ টানি ঘৰৰ বাৰান্দাৰ পৰাই প্ৰভুলৈ চাইছে। গাঁৱৰ প্ৰায়বোৰ পুৰুষেই পৰিষ্কাৰ সাজপাৰেৰে নামঘৰত গোট খাইছেগৈ। গায়ন বায়নৰ দল অধিকাৰ প্ৰভুক আদৰিবলৈ অধীৰ উৎকণ্ঠাৰে ৰৈ আছে। নামঘৰৰ মজিয়া শাৰী মুচি লাইখুটাৰ ওচৰত মেৰ ধৰা দলিচা পৰা হৈছে। বগা গিলিপ লগোৱা এটি গোল গাৰু, গুৰ ঘূৰি লগোৱা নালৰ বেতৰ বিচনী, তামোল পাণ সহিতে কাঁহৰ বৰবটা সজোৱা হৈছে। নামঘৰৰ বাটচোৰাৰ পৰা মজিয়ালৈকে সুধ বগা চেলেং পাৰি দিয়া হৈছে। এমুঠি মাহ প্ৰসাদৰো যোগাৰ কৰা হৈছে। মৰিয়াহোলা, মুৰুলীয়া, শিলজুৰি, কাকজুৰি, ভোগদুৱাৰ, মিছামৰীয়া গাঁৱৰ প্ৰায়বোৰ মানুহেই আজি কুঁহিয়াৰণিত কোৰ মাৰিবলৈ নাইবা আহুধান নিৰাবলৈ নগৈ সত্ৰাধিকাৰ মহাপ্ৰভুক আদৰিবলৈ ৰৈ আছে। হাতী ওচৰ চাপি আহি আহি নামঘৰৰ কাষ পাইছেহি। নিজৰ অস্তিত্ব প্ৰমাণ কৰি গেলাই হাতীজনীক ৰবলৈ নিৰ্দেশ দিছে। ধাত, তাৰপাছত বৈত। হাতী বৈত পৰিল। লগে লগে দবাত কোব পৰিল, দুম দুদুম দুম দুমাদুম দুদুম দুদুম। বাজি উঠিল শংখ, লগে লগে একেলগে বাজি উঠিল খোল ভোৰতাল। হাতীৰ পিঠিৰ পৰা লাহে লাহে নামি গোসাঁয়ে পাৰি থোৱা চেলেঙৰ ওপৰত ভৰি দিলে। বৰমেধিও নামি পৰিল। গাঁৱৰ কেনিবা কলগছ বিচাৰি গেলায়ে তাৰ মাইচেনা হাতীক আঁতৰাই লৈ গ'ল। তাৰ কণ্ঠৰ পৰা আনক শুনোৱাকৈ ওলাই আহিল হাতী নিচুকুৱা গীত, পৰ্বততে আছিলি মাই লতা পাত খাই। লাইখুটাৰ ওচৰত পাৰি থোৱা মেৰ ধৰাৰ ওপৰৰ দলিচাত উপৱিষ্ট হ'ল মহাপ্ৰভু সত্ৰাধিকাৰ। কাষৰ ধৰাত বহি পৰিল বৰমেধি। লগে লগে সমবেত সকলো ৰাইজে সমস্বৰে গাবলৈ ধৰিলে এটি তুতই, মধুদান অৱদাৰ নদেৱ বৰং বৰবাৰি জলোচন চক্ৰ ধৰং। সমস্বৰে গোৱা এই তুতয়ৰ সুৰ নিজম আগদুপৰতে গোটেই গাঁও বিয়পি গৈছে। ই যেন এটি কঠিন পাষাণ ভেদ কৰি ওলাই অহা শীতল নিৰ্মল জলস্ৰোত। এই প্ৰপাত, এই আকাশী গংগাৰ নিৰৱধি সোঁত যেন বৈয়ে থাকিব কালৰ পাছত কাল অনন্তকাললৈ। তুতই গোৱা শেষ কৰি প্ৰায় সকলোৱেই একাগ্ৰচিত্তে চাইছে অধিকাৰ প্ৰভুলৈ। প্ৰখৰ ৰ'দত কুঁহিয়াৰ তলিত কোৰ মাৰি আহুধান নিৰাই নিৰাই দেই পুৰি যোৱা ক'লা ক'লা মুখবোৰৰ তুলনাত গোসাঁইৰ তেজগোৰা গৌৰৱৰ্ণ মুখশ্ৰী আৰু থুলন্তৰ শৰীৰ কোনোবা দেৱলোকৰ পুৰুষৰ যেন লগা হৈছে। প্ৰভুৰ শৰীৰৰ পৰা প্ৰতিভাত হোৱা জ্যোতিৰ তুলনাত নিজৰ শীৰ্ণকায়, কুঁহিয়াৰৰ পাতে কটা হাত, ক'লা মলা শৰীৰৰ প্ৰভেদ কিমান সকলোৱে এবাৰ ৰিজাই চাইছে। প্ৰথমে অলপ নিস্তব্ধতা, ক্ৰমে এক গুণগুণনি শুনা গ'ল। এই গুণগুণনিত আছিল প্ৰভুৰ যশ গুণ, ঐশ্বৰিক শক্তিৰ ক্ষমতা আৰু সুন্দৰ সুঠাম চেহেৰাৰ গুণানুকীৰ্তন। সেই গুণগুণনি ক্ৰমাৎ কোঢ়াল যেন লগা হৈ পৰিল।

সুন্দৰ সুশোভিত দলিচাত উপবিষ্ট হৈ সত্ৰাধিকাৰ প্ৰভুৱে শান্ত সমাহিতভাৱে ভকত বৈষ্ণৱসৱৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিলে। সুদ বগা চেলেং চুৰিয়াই শৰীৰ শোভা কৰিছে ভক্তগণৰ। সকলো ভক্তই শাৰী শাৰীকৈ শৃংখলাবদ্ধভাৱে ধৰাত বহি একান্ত চিত্তে প্ৰভুলৈ চাই আছে। একাংশৰ মাজত অতি ক্ষীণ স্বৰত কিবা আলোচনাও চলি আছে। প্ৰভু ঈশ্বৰৰ দৃষ্টি ৰাইজৰ ওপৰত পৰাৰ লগে লগে ৰাইজৰ মাজত উঠা গুণগুণনি বন্ধ হৈ গ'ল। কিন্তু তাৰ মাজতে এঠাইত তেৰাৰ দৃষ্টি নিবদ্ধ হৈ গ'ল। খন্তেকপৰ টভক মাৰি তেওঁ এজন ভক্তৰ ওপৰত চকু ফুৰালে। এইজন ভক্তৰ গাত মিৰ্জাই চোলা, মূৰত

0: ফচৌ। অধিকাৰ প্ৰভুৱে এনে দৃষ্টিকটু সাজপাৰ ভক্তসকলৰ মাজত আগেয়ে প্ৰত্যক্ষ কৰা নাই। সেয়ে তেৰাই মনে মনে বৰমেধিক সুধিলে,
1: বৰমেধি, ই মান নে মৰাণ এনে বসন পৰিধান কৰে যে?
0: বৰমেধিও অন্ততঃ নামঘৰৰ ভিতৰত ভকতৰ এনে বসন আগেয়ে কাহানিও দেখা নাছিল। তেওঁ মনে মনে উত্তৰ দিলে,
2: নাম বগাই, শুনা যায় এওঁ তাম তুলসী নমনা ভকত।

0: কাহিনীও দেখা নাছিল। তেওঁ মনে মনে উত্তৰ দিলে,
1: নাম বগাই, শুনা যায় এওঁ তাম তুলসী নমনা ভকত।
0: মুৰুলীয়া গাঁৱৰ ৰচী গাঁওবুঢ়া থিয় হৈ ৰাইজক সত্ৰাধিকাৰ মহাপ্ৰভুৰ এই আগমনৰ কথা সবিস্তাৰে কৈ তেৰাৰ শ্ৰীমুখ নিঃসৃত প্ৰৱচন একান্ত মনে শ্ৰৱণ কৰিবলৈ আহ্বান কৰিলে। লগে লগে মৰিয়াহোলা গাঁৱৰ পকাৰাম গাঁওবুঢ়াই সদৌতিকে গুৰুৰ শ্ৰীচৰণত অষ্টাংগ প্ৰণাম কৰিবলৈ ক'লে। বিপুল হৰিধ্বনি আৰু সত্ৰাধিকাৰ প্ৰভুৰ আশীষ অঞ্জলিৰ পাছত পুনৰ সকলো নিজ নিজ আসনত বহিল।
2: বৈষ্ণৱগণ, গুৰুৰ প্ৰতি তোমৰা খবৰ অচলা ভক্তি দেখি আমি পৰম আহ্লাদিত।
0: অধিকাৰ প্ৰভুৱে তেৰাৰ কণ্ঠৰ পৰা এনে সুমিষ্ট বচন নিৰ্গত কৰাই আকৌ এবাৰ ভক্তসকলৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিলে। ভক্তসকলেও গুৰুৰ মুখৰ পৰা এনে প্ৰশংসাসূচক বাণী শুনি ভক্তিত গদগদ হৈ পৰিল। গৌৰময় কান্তিময় তাতে সমস্ত মুখমণ্ডল উদিত সূৰ্যৰ আভাৰ দৰে জকমকাই উঠিছে। দুটি তীৰবিৰাই থকা উজ্জ্বল চকু আৰু দুয়োঠৰ মাজত বিৰিঙি পৰা হাঁহিটিয়ে সকলোকে সন্মোহিত কৰিছে। এই মুখশ্ৰী দৰ্শন কৰি অনেকেই স্বয়ং ভগৱানক সাক্ষাতে পোৱাৰ আনন্দত আত্মহাৰা হৈ উঠিছে। কিছু সময় নীৰৱে থাকি প্ৰভুৱে পুনৰ আৰম্ভ কৰিলে,
2: অনেক পুণ্যৰ ফলত শত সহস্ৰ পুণ্যৰ বলতহে এই মানৱী জীৱন পায়। পূৰ্ব জন্মত কৰা শত সহস্ৰ পুণ্যৰ ফলস্বৰূপেহে এই নৰতনু প্ৰাপ্ত হয়। কলি কালত তোমৰা সবে এই নৰতনু পাই ধন্য হৈছা। যুগে যুগে অনেক ঋষি মুনিৰ যাগ যজ্ঞ তপস্যাৰ ফলত এই ভাৰত বৰিশ ধন্য হৈ আহিছে। তেৰাসৱৰ কঠোৰ সাধনাৰ বলত মনুষ্যই অনন্তৰত্নলোভী বৈদিক ৰীতি নীতি, আচাৰ ব্যৱহাৰ, আসন ভাষণ, সেৱা শুশ্ৰূষা আদি অসংখ্য গুণৰ ভাগ গ্ৰহণ কৰিবলৈ পাইছে। এনে ধৰ্মগুণেইহে মানৱী জীৱন সম্ফল কৰে। পাছে আমাৰ পৰম বান্ধৱ ভকত বৈষ্ণৱগণ, তোমৰা খবৰ মাজত এতিয়া কমিউনিষ্ট নামৰ দানৱ এতিয়াও বিচৰণ কৰি সবাৰে বুদ্ধিভ্ৰষ্ট কৰিব খুজিছে বুলি আমাৰ কৰ্ণগোচৰ হৈছে। ই যৱনৰ আক্ৰমণতকৈও মাৰাত্মক। এই মহাব্যাধিয়ে বিস্তাৰ লাভ কৰিলে সবাকে ধ্বংস কৰে বুলি আমাৰ ভয় হৈছে। গোসাই ব্ৰাহ্মণ গুৰুকুলক এই দানৱে শ্ৰম বিমুখ পৰজীৱী আখ্যা দি সবাকে পথভ্ৰষ্ট কৰিব খুজিছে। বেদ উপনিষদৰ সূক্তসমূহত এনে কুৎসা ৰতনাকাৰী নিন্দুক হবৰ পৰিণাম কি, সেই কথা মহাবিদ্যাধৰ মহাজ্ঞানী অৱতাৰী পুৰুষগণে স্বয়ং ভগৱানৰ মুখ নিঃসৃত সকলো বাণী লিপিবদ্ধ কৰি গৈছে।
0: সত্ৰাধিকাৰ প্ৰভুৱে এইবাৰ ভক্তসকলৰ প্ৰতিক্ৰিয়া কি তাক চাবৰ নিমিত্তে কিছু সময় নীৰৱতা অৱলম্বন কৰিলে।

উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জলপদুমৰ পানচুৰীৰ ধাৰাবাহিক পাঠৰ চতুৰ্দশ খণ্ডটি শুনিলে। সত্ৰাধিকাৰ আৰু বৰমেধিৰ চৰিত্ৰত অভিনয় কৰিলে ক্ৰমে অৱনী বৰা আৰু উৎপল বৰাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচুৰী উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
1: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
2: এই কাহিনী হল এগৰাকী নার্সৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা। এতিয়া নতুন কাণ ফুলি
3: নহয়, প্ৰথমে সঞ্চয়,
2: প্ৰথমে কাণ ফুলি।
3: শুন, প্ৰতি মাহে অলপ বচাও, অলপ বিনিয়োগ কৰ আৰু অলপ ইমাৰজেন্সি বাবেও সাঁচ, যাতে হৈ ৰয় টেনশ্যন ফ্ৰী।
2: কিন্তু কাণ ফুলি কি হব?
3: যাবানে বিডিও ইনজেকশ্যন?
4: RBI কয়
3: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

0: ক'বা।
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
0: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্ডেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত বিদ্যালয়, বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰ নিৰ্মাণত সহায় আগবঢ়োৱাৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। দিছপুৰৰ জনতা ভৱনত কালি ONGCL, নতুন দিল্লীৰ গ্ৰুপ জেনেৰেল মেনেজাৰ নীৰজ কুমাৰ বনচল আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া তথা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত সচিব পৰাগ কুমাৰ কাকতিয়ে এই চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজিৰ চুক্তি অনুসৰি ONGCয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয়কে ধৰি বান ক্ষতিগ্ৰস্ত প্ৰায় 650খন বিদ্যালয়ৰ পুনৰ নিৰ্মাণ আৰু পুনৰ উদ্ধাৰৰ বাবে অসম চৰকাৰলৈ 20 কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াব। ONGCৰ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অধীনত পুঁজি মুকলি হোৱাৰ 7 মাহৰ ভিতৰত বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। সমগ্ৰ শিক্ষা অসমে শিক্ষাযাত্ৰাৰ প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। 2026-27 বিত্তীয় বৰ্ষত বিদ্যালয়ৰ বৰ্হিভূত শিশুসকলক চিনাক্ত কৰি বিদ্যালয়ত নামভৰ্তি কৰাই পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ

এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ কালি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কয় যে ইয়াৰ অধীনত সমগ্ৰ শিক্ষাৰ জিলা গুণগত মান ব্যৱস্থাপক আৰু শিক্ষা স্বেচ্ছাসেৱকসকলে প্ৰথমে বিদ্যালয় আধাতে ত্যাগ কৰা আৰু দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত থকা শিশুসকলক চিনাক্ত কৰিব। ইয়াৰ পাছত প্ৰয়োজন অনুসাৰে শিশুসকলক আৱাসিক আৰু অনা আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ তথা মুক্ত বিদ্যালয় ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক পুনৰ শিক্ষাৰ সৈতে জড়িত কৰোৱা হ'ব। এনে শিশুসকলক চিনাক্ত কৰাৰ বাবে ৰাজ্যজুৰি 20 আগষ্টৰ পৰা 2862গৰাকী বিশেষভাৱে প্ৰশিক্ষিত কৰ্মচাৰীয়ে জৰীপ আৰম্ভ কৰিছে। 23 ছেপ্টেম্বৰলৈ এই জৰীপ চলিব। নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডাঃ মনোৰঞ্জন দত্তই যুৱ পদাৰ্থ বিজ্ঞানীৰ বাবে নিৰ্বাচিত হৈছে। ইণ্ডিয়ান ফিজিকেল ছচাইটিৰ 41 সংখ্যক যুৱ পদাৰ্থ বিজ্ঞানী সন্মিলনত প্ৰদান কৰিবলগীয়া সন্মানীয় YPC 2026 পদাৰ্থ বিজ্ঞানী বঁটাৰ চূড়ান্ত পৰ্যায়ৰ বাবে সমগ্ৰ দেশৰ পৰা বাছনিকৃত 16গৰাকী বিজ্ঞানীৰ ভিতৰত ডাঃ দত্তই স্থান লাভ কৰিছে। এই সন্মিলন অহা 10 আৰু 11 ছেপ্টেম্বৰত কলকাতাত অনুষ্ঠিত হ'ব। সন্মিলনত গৱেষণা পত্ৰ উপস্থাপনৰ পাছত বিচাৰক মণ্ডলীয়ে 3গৰাকী শ্ৰেষ্ঠ যুৱ পদাৰ্থ বিজ্ঞানী নিৰ্বাচন কৰিব আৰু তেওঁলোকক YPC 2026 বঁটা প্ৰদান কৰা হ'ব। তেওঁলোকৰ গৱেষণা পত্ৰসমূহ ইণ্ডিয়ান ফিজিকেল ছচাইটিৰ গৱেষণা পত্ৰিকা দ্য ফিজিক্স টিচাৰ প্ৰকাশ পাব। অসম সাঁতোৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সাঁতোৰ সন্থাৰ সহযোগত প্ৰথম বাৰ্ষিক সমীৰণ বৰদলৈ স্মাৰক সাঁতোৰ প্ৰতিযোগিতা অহা 29 আগষ্টত অনুষ্ঠিত হ'ব। ডিব্ৰুগড় খনিকৰৰ বহুমুখী ক্ৰীড়া প্ৰকল্পত দুদিনীয়াকৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। যোৰহাট ছুইমিং ছচাইটিৰ প্ৰতিষ্ঠাপক তথা অসম সাঁতোৰ সন্থাৰ বোকাখাত অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত সমীৰণ বৰদলৈয়ে সাঁতোৰবিদসকলৰ সামগ্ৰিক বিকাশ তথা প্ৰতিখন জিলাতে সাঁতোৰ সংগঠক হিচাপে বহু কাম কৰি গৈছিল। প্ৰয়াত বৰদলৈৰ আদৰ্শৰে উত্তৰ পূৰ্বাঞ্চলত সাঁতোৰৰ প্ৰসাৰৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত বিভিন্ন শাখাত কেইবাটাও ব্যক্তিগত সাঁতোৰ ইভেণ্ট অনুষ্ঠিত হ'ব। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ ছুপাৰ স্পেচিয়েলিটি ভৱনত কালি পেচেণ্ট এৱেৰনেছ এণ্ড ট্ৰিটমেণ্ট ইনিচিয়েচন ডে অনুষ্ঠিত হয়। চিকিৎসা মহাবিদ্যালয়খনত নতুনকৈ স্থাপন কৰা চেণ্টাৰ অব এক্সিলেন্স ফৰ ৰেয়াৰ ডিজিজৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে উত্তৰ পূবৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিৰল ৰোগত আক্ৰান্ত ৰোগীক চিকিৎসা আৰু ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰাৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আছে। জিলাখনৰ মাৰুৱাপট্টি পূজাঘাটত চলোৱা অভিযানত আৰক্ষীয়ে ৰিণ্টু ৰায় নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ লগতে আন 4জন লোকক কৰায়ত্ত কৰে। এই লোককেইজনৰ পৰা আৰক্ষীয়ে এখন বিলাসী বাহন আৰু বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। ইপিনে চাবুৱাত স্থানীয় ৰাইজে কেইবাটাও নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰীক মাৰধৰ কৰি আৰক্ষীক চমজাই দিছে। জিলাখনৰ টেঙাখাত আৰক্ষীয়ে চলোৱা আন এটা অভিযানত নিচাজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ সৈতে জড়িত আন দুটা অভিযুক্তক গ্ৰেপ্তাৰ কৰে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই কালি জনতা ভৱনত ভাৰতীয় মছলা পৰিষদৰ সচিব এম এছ মণিবন্দন আৰু উত্তৰ পূব ভাৰতৰ আঞ্চলিক কাৰ্যালয়ৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত অসমৰ মছলাজাতীয় শস্য খণ্ডক অধিক শক্তিশালী আৰু সম্প্ৰসাৰিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

0: জয়ন্ত হাজৰিকাৰ কণ্ঠত ইন্দ্ৰ কুমাৰ বৰগোহাঁই ৰচিত গীতটি শুনিলে। গীতৰ সুৰ আছিল জ্যোতিপ্ৰকাশ দাসৰ।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
0: গীতিমালিকা অনুষ্ঠানত এবাৰৰ শিল্পী মিতালী চৌধুৰী, গীতৰ কথা কেশৱ দত্তৰ, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

মিতালী চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল কেশৱ দত্তৰ, প্ৰযোজনা আছিল জ্যোতিপ্ৰকাশ দাসৰ। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইখিনিতে শ্ৰোতাসকলক জনাব খুজিছোঁ, অহা 25 আগষ্ট মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাঃ ৰীতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। নম্বৰ দুটি হ'ল 94350, পুনৰ নম্বৰ দুটি কৈছোঁ 94354052222 আৰু 03612661876। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কুলবৰুৱাৰ কণ্ঠৰীতি গীত, গীতৰ ৰচনা প্ৰভাত চৌধুৰীৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: কুলবৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল প্ৰভাত চৌধুৰী, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450-ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী কণিকা ভট্টাচাৰ্য, গীতিকাৰ প্ৰফুল্ল পাঠ।

0: কণিকা ভট্টাচাৰ্যৰ কণ্ঠত প্ৰফুল্ল পাঠক ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল বিপুল বৰুৱাৰ।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: আজিৰ গীতিমালিকাৰ অনুষ্ঠানত শেষত শুনাবলৈ লৈছো নমিতা গোস্বামী আৰু অপূৰ্ব বেজবৰুৱাৰ দ্বৈতকণ্ঠৰ এটি গীত। গীতৰ ৰচনা প্ৰবীণ লহকৰৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

নমিতা গোস্বামী আৰু অপূৰ্ব বেজবৰুৱাৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল প্ৰবীণ লহকৰ, প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ। এই গীতটিৰ লগে লগে সামৰিছোঁ আমাৰ আজিৰ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকাৰ।

0: কিবা কবা।
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

অহা 25 আগষ্ট মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ' বুলনিৰ বিষয়, দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সময় ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাঃ ৰীতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই 2টি নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ 2টি হ'ল 9435405222 আৰু 03612661876।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতি আৰু পুনৰ সংস্থাপনৰ বিষয়ে প্ৰকাশ, শেহতীয়া বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণত সহায় আগবঢ়োৱাৰ বাবে ONGCL আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ, অসম হাইড্ৰকাৰ্বন অন্বেষণ উৎপাদন আৰু আপষ্ট্ৰীম পৰিস্থিতিতন্ত্ৰ বিকাশ নীতি 2026 কাৰ্যকৰী, প্ৰায় 3 বছৰৰ মূৰত পুনৰ ইম্ফল ডিমাপুৰ গুৱাহাটী আন্তঃৰাজ্যিক যাত্ৰীবাহী বাছ সেৱা আৰম্ভ আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল কাইলৈ মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল FC মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি শেহতীয়া বানত ৰাজ্যখনত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ আৰু পুনৰ সংস্থাপন সন্দৰ্ভত অৱগত কৰে। কৰ্তব্য ভৱনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বানপীড়িত অঞ্চলসমূহৰ পৰিস্থিতি আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ চলি থকা জৰীপ আৰু মূল্যায়নৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ কথাও ব্যক্ত কৰে। এই সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ সমস্যাসমূহৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মনোযোগ আৰু সংবেদনশীলতাৰে শুনাৰ লগতে এই কঠিন সময়ত কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যৰ স্বাৰ্থ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আন্তৰিক সহযোগিতা ৰাজ্য চৰকাৰৰ শক্তি আৰু আস্থাৰ গুৰুত্বপূৰ্ণ আধাৰ। তেওঁ কয় যে বানপীড়িত প্ৰতিটো পৰিয়ালক পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা অত্যন্ত

0: অত্যন্ত গুৰুত্বপূৰ্ণ। ডঃ শৰ্মাই এই ক্ষেত্ৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ইতিবাচক সঁহাৰি আৰু আশ্বাসৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। ৰাজ্যৰ শেহতীয়া বান ক্ষতিগ্ৰস্ত বিদ্যালয়, বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পুনৰ উদ্ধাৰ আৰু পুনৰ নিৰ্মাণত সহায় আগবঢ়োৱাৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। দিছপুৰৰ জনতা ভৱনত কালি ONGCL, নতুন দিল্লীৰ গ্ৰুপ জেনেৰেল মেনেজাৰ নীৰজ কুমাৰ বনশাল আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া তথা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত সচিব পৰাগ কুমাৰ কাকতীয়ে এই চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজিৰ চুক্তি অনুসৰি ONGCয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয়কে ধৰি বান ক্ষতিগ্ৰস্ত প্ৰায় 650খন বিদ্যালয়ৰ পুনৰ নিৰ্মাণ আৰু পুনৰ উদ্ধাৰৰ বাবে অসম চৰকাৰলৈ 20 কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াব। ONGCৰ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অধীনত পুঁজি মুকলি হোৱাৰ 7 মাহৰ ভিতৰত বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। অসম হাইড্ৰকাৰ্বন অন্বেষণ, উৎপাদন আৰু আপষ্ট্ৰীম পৰিস্থিতিতন্ত্ৰ বিকাশ নীতি 2026 কালিৰে পৰা কাৰ্যকৰী হৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এই পদক্ষেপৰ শলাগ লৈ কয় যে ভাৰতৰ শক্তি সুৰক্ষা শক্তিশালী কৰা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিখণ্ডত আত্মনিৰ্ভৰশীল ভাৰত দৃষ্টিভংগীক আগুৱাই নিয়াৰ দিশত এয়া হৈছে উল্লেখযোগ্য পদক্ষেপ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই নীতিক আদৰণি জনাই কয় যে এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ দিশত দ্ৰুত গতিত আগবঢ়াই লৈ যোৱাৰ লগতে অসমৰ হাইড্ৰকাৰ্বনৰ সম্ভাৱনীয়তা মুকলি কৰাত সহায় কৰিব। ভাৰতৰ পেট্ৰলিয়াম উদ্যোগৰ বাটকটীয়া অসম সম্প্ৰতি দেশৰ শক্তিযাত্ৰাক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত ভূমিকা পালনৰ বাবে সাজু বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাত প্ৰকাশ কৰে। শ্ৰীপুৰীয়ে এই পদক্ষেপক নেতৃত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি কয় যে এই নীতিয়ে বিনিয়োগ আকৰ্ষণৰ লগতে ৰাজ্যত তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদন ত্বৰান্বিত কৰিব। মেঘালয়ৰ ৰাজধানী শ্বিলঙত যোৱা বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাক লৈ অসম আৰু মেঘালয়ত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হয়। কালি দিছপুৰত এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত শ্ৰীবৰাই কয় যে শ্বিলঙত প্ৰতিবাদৰ নামত অসমৰ যান বাহনৰ ওপৰত চলোৱা আক্ৰমণ অতি দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইতিমধ্যে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়ত আলোচনা কৰিছে আৰু পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে দুয়োখন চৰকাৰে সহযোগিতাৰে কাম কৰাৰ সিদ্ধান্ত লৈছে বুলি শ্ৰীবৰাই উল্লেখ কৰে। তেওঁ কয় যে সম্প্ৰতি মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ লোকৰ সবিশেষ তথ্য সংগ্ৰহ কৰা হৈছে আৰু তেওঁলোক যাতে সুৰক্ষিত হৈ থাকে এই বিষয়ত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী শ্যাংবল ভালংধৰৰ সৈতে আলোচনা কৰা হৈছে।
1: আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ কাৰণে বহু লোকে আঘাতো পাইছে, শিশুও আঘাত পাইছে। এইটো নিতান্তই অত্যন্ত দুৰ্ভাগ্যজনক আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বিষয়টো লৈ গভীৰভাৱে উদ্বিগ্ন, আমিও উদ্বিগ্ন। মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকে কোৱাৰ দৰে আমাক নিৰ্দেশ দিছে আৰু তাৰ আগে আগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে কথা পাতিছিল আৰু স্বাভাৱিক পৰিস্থিতি যাতে ঘূৰি আহে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে মই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিছিলো। তেখেতেও এই ঘটনাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে আৰু উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু লগে লগে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰক আমাৰ সৈতে যোগাযোগ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল। কনষ্টেণ্ট পাছত এতিয়া আছো, য'ত য'ত আমাৰ মানুহ আবদ্ধ হৈ আছে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়।
0: মন্ত্ৰী অতুল বৰাই এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাজ্যৰ মাজত থকা সম্পৰ্ক যাতে বিনষ্ট নহয় সেয়া লক্ষ্য ৰাখিবলৈ দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ লগতে প্ৰতিবাদকাৰীসকলক আহ্বান জনায়। ইপিনে এই হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়াতৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে 2টা হেল্পলাইন নম্বৰ মুকলি কৰিছে। এনে সমস্যাত পৰা যিকোনো ব্যক্তি বা বাহনৰ তথ্য পৰিয়ালৰ সদস্য বা যিকোনো লোকে এই হেল্পলাইন নম্বৰ 2টাত ফোন কৰি প্ৰদান কৰিব পাৰিব। 03612381511 অথবা 9181014888 হোৱাটছএপ নম্বৰত ব্যক্তি বা বাহনৰ তথ্য, যোগাযোগ নম্বৰ আদিকে ধৰি অন্যান্য তথ্যসমূহ প্ৰদান কৰিব পাৰিব। এই তথ্যৰ ভিত্তিত

0: লগতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসমৰ শিৰোনাম, দ্বিতীয় দিনাও অৱৰোধ, প্ৰতিবাদত উত্তাল জোৰাবাদ। অসমীয়া খবৰৰ শিৰোনাম, নুমুৱা নাই মেঘালয় অসমৰ সংঘাতৰ জুই। আমাৰ অসম কাকতৰ শিৰোনাম, জোৰাবাটত অৱৰোধ, মেঘালয় পৰ্যটক শূন্য। কেন্দ্ৰীয় চৰকাৰৰ নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি দেশত স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত মাত্ৰ 8.25% নিজৰ যোগ্যতাৰ সৈতে সামঞ্জস্য থকা পদত সংস্থাপন পাবলৈ সক্ষম হৈছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে তথ্য সহকাৰে প্ৰধান বাতৰিত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি শেহতীয়া বানত ৰাজ্যখনত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰা বাতৰিটো দি আছাম ট্ৰিবিউন, নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি কাকতে ফটো সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চলিত বৰ্ষৰ বানত উদ্ধাৰ কৰা 53-বছৰীয়া হাতী জয়মতীক উন্নত চিকিৎসাৰ বাবে গুজৰাটৰ ৱানতাৰালৈ বিমানেৰে লৈ যোৱা বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। 2025 বৰ্ষত চলোৱা জৰীপ অনুসৰি ৰাজ্যৰ প্ৰায় 4,52,000 শিক্ষাৰ্থীয়ে আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতি আৰু পুনৰ সংস্থাপনৰ বিষয়ে প্ৰকাশ। শেহতীয়া বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণত সহায় আগবঢ়োৱাৰ বাবে ONGCL আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ। অসম হাইড্ৰকাৰ্বন অন্বেষণ, উৎপাদন আৰু আপষ্ট্ৰীম পৰিস্থিতিতন্ত্ৰ বিকাশ নীতি 2026 কাৰ্যকৰী। প্ৰায় 3 বছৰৰ মূৰত পুনৰ ইম্ফল, ডিমাপুৰ, গুৱাহাটী আন্তঃৰাজ্যিক যাত্ৰীবাহী বাছ সেৱা আৰম্ভ। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল FC মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰু আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। এই অনুষ্ঠানত আজি শুনক লখিমপুৰ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে লখিমপুৰৰ পৰা আমাৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়া। বিপদে কাকো সুধি নাহে, কিন্তু বিপদৰ সময়ত মানুহে মানুহৰ বাবে থিয় দিয়াটোৱেই মানৱতা। এই কথাষাৰকে পুনৰ এবাৰ প্ৰমাণ কৰিলে লখিমপুৰৰ সাংবাদিক সমাজে। সাংবাদিকৰ কাষত সাংবাদিক তথা বানত ক্ষতিগ্ৰস্ত সতীৰ্থ আৰু সাধাৰণ ৰাইজৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে এটি অনন্য পদক্ষেপ গ্ৰহণ কৰে। এই বিষয়ে সবিশেষ শুনোৱা হওক আমাৰ লখিমপুৰৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াৰ পৰা।
2: শেহতীয়া বানত বিপৰ্যস্ত হোৱা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িত লোকসকলৰ বাবে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা 70,000 টকাৰ

0: এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হয়। এই উদ্দেশ্যৰে লখিমপুৰৰ পৰা যোৱা এটা 8-জনীয়া সাংবাদিকৰ প্ৰতিনিধি দলে শিৱসাগৰ প্ৰেছ ক্লাবত এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত এই সাহায্যৰ ধনৰাশি আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে। উল্লেখ্য যে বানৰ প্ৰথম অৱস্থাৰে পৰাই লখিমপুৰৰ সাংবাদিকসকলে বানাক্ৰান্ত লোকসকলৰ দুৰ্দশাৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ বাবে সহায়ৰ হাত অহৰহ আগবঢ়াই আহিছে। পেচাগত দায়িত্ব পালনৰ সমান্তৰালকৈ সামাজিক দায়বদ্ধতা ৰক্ষা কৰি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে আগবঢ়োৱা এই মহানুভৱতা প্ৰশংসনীয় আৰু স্মৰণীয়।
1: লখিমপুৰত ভগৱান পৰশুৰাম যুৱ সেৱা সমিতিয়ে আৰম্ভ কৰিলে জনসেৱাৰ নতুন অধ্যায়। লখিমপুৰত স্বৰ্গীয় চন্দ্ৰপতি দেৱীৰ স্মৃতিত সমাজলৈ উৎসৰ্গিত সামাজিক সেৱা আৰু জনকল্যাণৰ ক্ষেত্ৰত এটি নতুন পদক্ষেপ গ্ৰহণ কৰি ভগৱান পৰশুৰাম যুৱ সেৱা সমিতি উত্তৰ লখিমপুৰে চহৰখনত নিজৰ প্ৰথমটো অমৃতধাৰা বিনামূলীয়া শীতল খোৱাপানী সেৱা কেন্দ্ৰ স্থাপন কৰে। এই বিষয়ে সবিশেষ শুনক আমাৰ লখিমপুৰৰ সংবাদদাতাৰ পৰা।
0: ভগৱান পৰশুৰাম যুৱ সেৱা সমিতিৰ উদ্যোগত লখিমপুৰ সদৰ থানা চৌহদত এটি জনোপযোগী অমৃতধাৰা প্ৰকল্পৰ বিধিগতভাৱে উদ্বোধন কৰা হয়। সমিতিৰ এই পদক্ষেপৰ উদ্দেশ্য হৈছে থানা চৌহদলৈ প্ৰতিদিনে অহা সাধাৰণ নাগৰিক, ফৰিয়াদি, আৰক্ষী বিষয়া, কৰ্মচাৰী, অধিবক্তা, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া তথা পথচাৰীসকলক গোটেই বছৰটো বিশুদ্ধ আৰু শীতল খোৱাপানীৰ সুবিধা প্ৰদান কৰা। এই অমৃতধাৰাৰ দাতা সমাজসেৱক শ্ৰী বলৱান শৰ্মা, যিয়ে নিজৰ মাতৃ স্বৰ্গীয় শ্ৰীমতী চন্দ্ৰপতি দেৱীৰ স্মৃতিত এই সেৱা প্ৰকল্প সমাজলৈ উৎসৰ্গা কৰে।
1: সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগতো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত জিলা পৰ্যায়ৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী শ্ৰী কেশৱ মহন্ত। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে পেৰেড তথা কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। পতাকা উত্তোলন কৰি উপস্থিত ৰাইজক সম্বোধন কৰি মন্ত্ৰী মহন্তই দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া মহান স্বাধীনতা সংগ্ৰামীসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত চৰকাৰে অসমৰ সামগ্ৰিক উন্নয়ন আৰু জনকল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন যুগান্তকাৰী পদক্ষেপৰ খতিয়ান দাঙি ধৰে। 80 সংখ্যক স্বাধীনতা দিৱসৰ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ প্ৰশাসনিক ব্যৱস্থাক অধিক খৰতকীয়া কৰাৰ উদ্দেশ্যে এটি ঐতিহাসিক ঘোষণা কৰে, য'ত লখিমপুৰৰ ৰঙানদী সমষ্টিক সমজিলা হিচাপে স্বীকৃতি প্ৰদান কৰে। এতিয়াৰে পৰা ৰঙানদীৰ স্থানীয় ৰাইজে ভূমি সংক্ৰান্তীয় কাম কাজ, অনাপত্তি প্ৰমাণ পত্ৰ, ৰেচন কাৰ্ড, আবকাৰী বিষয় বা বিধায়ক পুঁজিৰ অনুমোদনৰ দৰে জৰুৰী কামৰ বাবে লখিমপুৰ জিলা সদৰলৈ ঢাপলি মেলিব নালাগে। এই সকলোবোৰ কাম এতিয়াৰে পৰা ৰঙানদী সমজিলা কাৰ্যালয়ৰ পৰাই সম্পন্ন হ'ব। জিলাৰ ৰেহৰূপ আজিলৈ ইমানেই। সোমবাৰে লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি লখিমপুৰ জিলাৰ ৰেহৰূপ শুনিলে। লিখি পঠিয়াইছিল লখিমপুৰৰ পৰা আমাৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনো আহক হিন্দী ছবিৰ কেইটিমান গীত। প্ৰথমে এয়া আকছাৰ ছবিৰ এটি গীত, হিমেশ ৰেশমী আৰু সুনিধি চৌহানৰ দ্বৈতকণ্ঠত।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনোৱা হওক ক্যোঁকি ছবিৰ এটি গীত, উদিত নাৰায়ণ আৰু অলকা য়াগনিকৰ দ্বৈতকণ্ঠত, গীতিকাৰ সমীৰ।

0: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
5: ইন্দী ছবিৰ গীতৰ অনুষ্ঠানত এবাৰ শুনো আহক মে অৰ মিছেছ খান্না ছবিৰ এটি গীত। শিল্পী ৱাজিদ আৰু শ্ৰেয়া ঘোষাল, গীতিকাৰ অৰুণ ভৈৰৱ।

মেয়ৰ মিছেছ খান্না ছবিৰ গীতটি শুনিলে। গীতিকাৰ আছিল অৰুণ ভৈৰৱ আৰু গীতটি গাইছিল ৱাজিদ আৰু শ্ৰেয়া ঘোষালে দ্বৈত কণ্ঠত। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, মানে হাঁহিছে আৰু। দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

অহা 25 আগষ্ট মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয়, দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাঃ ৰিকি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটা হ'ল 9435405222 আৰু 03612661876। আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।
1: এতিয়া আগবঢ়োৱা হৈছে ভূপেন হাজৰিকাৰ গীত বিষয়ক এটি বিশেষ অনুষ্ঠান মই গাওঁ তোমাৰেই গান, ৰচনা ঋতুপৰ্ণ দাসৰ, প্ৰযোজনা ঋতুপৰ্ণ দাস আৰু উৎপল দত্তৰ।
0: আজি শুনক চতুৰ্থ তথা শেষ খণ্ড।
2: দেশৰ অৰ্থনীতি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে পথাৰে, কৃষি কৰ্মই। দেশৰ মাটিৰ সৈতে খেতিয়কৰ সম্পৰ্কক চিৰস্থায়ী কৰি লিখা ও মোৰ ধৰিত্ৰী আই, চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায় গীতটিয়ে কৃষকসকলক যে পদে পদে অনুপ্ৰাণিত কৰে তাকেই কৈছে তামোলপুৰৰ খেতিয়ক লেবেন বৰুৱে।
3: খেতিটো কৰোঁ, বহুত কৰি আছো আমি এতিয়া, কিন্তু কিছুমান ৰোৱাৰ পিছত আমি ধানটো নহ'লে বেয়া লাগে। আমি খেতিয়ক হয়, খেতিয়ক হ'লে আমাৰ বহুত অসুবিধা আহি পৰে। অসুবিধা অহাৰ পিছত খুব যত্ন কৰি পেলাই উঠাৰ পিছত তাৰপিছত ডাঙৰ হলে বা এই ফলটো যেতিয়া নেকি ভাল আহিব তেতিয়া আমি সেই মনবিলাক ভাল লাগে। তেতিয়া ধান পকিলে বা বেঙেনা আমি ৰুই ফেলে ডাঙৰ হলে ছিঙি ফেলে তেতিয়া বজাৰ নিব লগা যদি হয় কিমান মনটো ভাল লাগে। আৰু ফুলকবিটো ফুলিলে আমি বজাৰ নিব পালে আমাৰ কিমান ভাল লাগে। সেইটোৰ কাৰণে আমাৰ ভৱেন হাজৰিকা দাস এই গান শুনিলে খুব ভাল লাগে।

0: 1983 চন অসমৰ সমাজ জীৱনৰ এছোৱা অশান্ত সময়। ভূপেন হাজৰিকাৰ ভাষাত জুয়ে পুৰা তিৰাশী। এইছোৱা সময়কো হাজৰিকাই গীতেৰে বান্ধিছে। সেই সময়ছোৱাত হোৱা অশান্ত পৰিস্থিতিত এটা চকু হেৰুওৱা এজন সংগ্ৰামী বৰপেটা জিলাৰ হাউলিৰ কুমাৰ মীন দাস। কবিতা আৰু গদ্যৰে পৰিৱৰ্তনৰ আশা কৰা কুমাৰ মীন দাসে ভূপেন হাজৰিকাৰ গীতত যেন নিজকেই বিচাৰি পায়।
1: ভূপেন দা গুচি গ'ল ভাৱে আজিও চকুৰ পৰা সৰি পৰে বৰষুণ যেন দুখ। জুয়ে পুৰা তিৰাশীৰ সেই গানটোৰ কথা আজিও প্ৰতিজনৰ বুকুত খুন্দা খায়। আৰু সেইবাবে কিজানি চকুৰ সৰে অজস্ৰজনৰ জুয়ে পুৰা তিৰাশীৰ ভূপেন দাৰ সেই গানটো। সেই গানটোৱে মানুহক কিদৰে সকেভূত কৰে, কিদৰে কন্দুৱাই। কিমান ভূপেন দা সেই গানৰ মাজেৰে অজস্ৰজনৰ গানৰ ভিতৰত গানটো মোৰ এটা সাংঘাতিক স্মৃতি। এইবাবেই তিৰাশী চনত বহুতৰে বুকু সুদা হোৱাৰ নিচিনা মই হেৰুৱাই পেলালো অসম আন্দোলন বিৰোধী এজন মানুহৰ হাতত সচকুটৰ দৃষ্টি শক্তি চিৰদিনৰ বাবে। ভূপেন দাৰ প্ৰত্যেকটো গানেই কিবা যেন ক'ব খোজে জাতিটোৰ দুখত, জাতিটোৰ দুৰ্দশাৰ সময়ত, ভাষাটোৰ দুৰ্দশাৰ সময়ত মোৰ ক'বলৈ মন যায় একান্ত পথেৰে তুমি গুচি গ'ল ভূপেন দা, এতিয়া আমি কাক বিচাৰি যাম, এতিয়া আমি কাক বিচাৰি যাম ভূপেন দা।

ভূপেন হাজৰিকাৰ সংগীতৰ আকাশত তিৰবিৰাই থকা অলেখ অযুত তৰাৰ মাজত নিৰ্দিষ্ট বিষয়কেন্দ্ৰিক দুটিমান গীত জুমি চোৱাৰ এয়া আছিল আমাৰ সামান্য প্ৰয়াস। আকাশত

পেচকৰ নিৰ্দিষ্ট দুটি বা তিনিটি তৰাক একেথিৰে চাই থকাৰ দৰে আমি এটি বিনম্ৰ প্ৰয়াসে কৰিলোঁ মাথোন। গীতক গণসংযোগৰ শক্তিশালী মাধ্যম কৰি লোৱা ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ গীতেৰে আমাৰ কথাকেই কৈ গ'ল। এই গীতবোৰে অনাদিকাললৈ মানুহৰ কথাকেই মাথোন কৰি থাকিব।

0: ইমান পৰে ভূপেন হাজৰিকাৰ গীত বিষয়ক বিশেষ অনুষ্ঠান মই গাওঁ তোমাৰেই গান শুনিলে। ৰচনা প্ৰযোজনা আৰু বিৱৰণী কণ্ঠ ঋতুপৰ্ণ দাসৰ।
1: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময় লওয়া একটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজে অতিক্রম করাত সহায় করে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনোৱা হওক বৰফি ছবিৰ কেইটিমান গীত। প্ৰথমে শুনোৱা হওক পাপন আৰু সুনিধি চৌহানৰ দ্বৈত কণ্ঠৰ এটি গীত। গীতৰ কথা নীলেশ মিশ্ৰৰ।

0: পাপন আৰু সুনিধি চৌহানৰ দ্বৈত কণ্ঠত বৰফি ছবিৰ গীতটি শুনিলে। গীতিকাৰ আছিল নীলেশ মিশ্ৰ।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শ্ৰোতাই শুনি আছে বৰফি ছবিৰ গীত। এবাৰ শুনো আহক মোহিত চৌহানৰ কণ্ঠৰ এটি গীত। গীতৰ কথা শ্ৰেণন কিৰকিৰে।

0: কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

বৰফি ছবিৰ সেই গীতটি গাইছিল শ্ৰেয়া ঘোষাল আৰু নিখিল পাল জৰ্জৰ দ্বৈত কণ্ঠত। গীতিকাৰ আছিল সোয়ানন কিৰকিৰে। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত ইমান পৰে। বৰফি ছবিৰ গীতকেইটি শুনিলে

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰি।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: অহা 25 আগষ্ট মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সময় ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাঃ ৰীতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটি নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটা হ'ল 9435405222 আৰু 03612661876। আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: নমস্কাৰ, আৰম্ভ কৰিছোঁ আজিৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা।
1: এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায়, ও মোৰ ধৰিত্ৰী আই।

0: ডক্টৰ ভূপেন হাজৰিকাই মোৰ ল'ৰালিকাল এই বিষয়ক এটি কথিকা আকাশবাণী গুৱাহাটীৰ বাবে প্ৰস্তুত কৰিছিল আৰু নিজে সেই কথিকা উপস্থাপন কৰিছিল। সেই কথিকাটি আপোনালোকৰ বাবে আগবঢ়াইছোঁ।
1: মন দাপোনত নিজকে এবাৰ চাই লওঁ ৰ'ব, এতিয়াৰ মই আৰু তেতিয়াৰ মই, একুৰি বছৰীয়া মই আৰু এতিয়াৰ মই, মোৰ তেতিয়াৰ সপোন আৰু এতিয়াৰ উপলব্ধি, আজিৰ কথিকাৰ বিষয়বস্তুৱে মোক আমোদ দিছে। সেয়ে আজি মোৰ প্ৰকাশ আমোদ মিশ্ৰিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু এটা কথা ফুঁহিয়াই নল'লে কথিকা আগনেবাঢ়ে। মোৰ যৌৱন পালোঁ কি পৰিৱেশত? ঘৰত আৰ্থিক সংকট, মোৰ 15 বছৰ বয়সৰ পৰা 20 বছৰ বয়স, এই 5টা বছৰ দ্বিতীয় মহাযুদ্ধৰ বছৰ, ব্লেক আউটৰ বছৰ। কটন কলেজৰ সন্মুখত আমেৰিকান আৰু ব্ৰিটিছ সৈনিকে কুচকাৱাজ কৰাৰ বছৰ, ব্লেক আউটৰ সন্ধিয়াবোৰত সেই সৈন্যসমূহে সুন্দৰী গাভৰু নাৰ্ছৰ কঁকাল খাবতি সান্ধ্য ভ্ৰমণ কৰাৰ বছৰ। কেতিয়াবা আমি শ্লিট ট্ৰেঞ্চত সোমাওঁ, দিনত চাইৰেন বাজে, নিশাও চাইৰেন বাজে, পৰিৱেশ হুলস্থুল। গুৱাহাটীত পঢ়াৰ পৰিৱেশ নাই যেন লাগিল। থাৰ্ড ইয়াৰ আৰ্টছত নাম লিখিবলৈ কলিকতালৈ গুচি যাওঁগৈ এন্ধাৰ ট্ৰেইনত, লাইট নজ্বলে, ওপৰত জামানীত ৰিপিট, ওপৰত জামা প্ৰথম প্ৰাপৰ দেই, প্ৰথম প্ৰাপৰ। মন দাপোনত নিজকে এবাৰ চাই লওঁ ৰ'ব, এতিয়াৰ মই আৰু তেতিয়াৰ মই, একুৰি বছৰীয়া মই আৰু এতিয়াৰ মই, মোৰ তেতিয়াৰ সপোন আৰু এতিয়াৰ উপলব্ধি, আজিৰ কথিকাৰ বিষয়বস্তুৱে মোক আমোদ দিছে। সেয়ে আজি মোৰ প্ৰকাশ কিছু আমোদ মিশ্ৰিত হোৱাৰ সম্ভাৱনাও আছে। কিন্তু যৌৱন পালোঁ কি পৰিৱেশত? ফঁহিয়া নল'লে কথিকা আগ নেবাঢ়ে, ৰিপিট, ফঁহিয়াই নল'লে কথিকা আগ নেবাঢ়ে। ঘৰত আৰ্থিক সংকট, মোৰ 15 বছৰ বয়সৰ পৰা 20 বছৰ বয়স, এই 5টা বছৰ দ্বিতীয় মহাযুদ্ধৰ বছৰ,

কাউটৰ বছৰ। কটন কলেজৰ সন্মুখত আমেরিকান আৰু ব্ৰিটিছ সৈনিকে কুচকাৱাজ কৰাৰ বছৰ। ব্লেক আউটৰ সন্ধিয়াবোৰত সেই সৈন্যসমূহে সুন্দৰী গাভৰু নাৰ্ছৰ কঁকাল সাৱটি সান্ধ্য ভ্ৰমণ কৰাৰ বছৰ। কেতিয়াবা শ্লিট ট্ৰেঞ্চত সোমাওঁ, দিনত চাইৰেন বাজি উঠে, নিশাও চাইৰেন বাজে, পৰিৱেশ হুলস্থুল। গুৱাহাটীত পঢ়াৰ পৰিৱেশ নাই যেন লাগিল। দেউতাক কৈ থাৰ্ড ইয়াৰ আৰ্টছত নাম লিখিবলৈ কলিকতালৈ গুচি যাওঁগৈ এন্ধাৰ ট্ৰেইন এখনত। লাইট নজ্বলে, কলিকতাৰ ডেলহাউছি স্কোৱাৰত জাপানী বোমা এটা পৰে, বিভীষিকাৰ সৃষ্টি হয়। গুচি যাওঁ কাশী হিন্দু বিশ্ববিদ্যালয়লৈ তৃতীয় শ্ৰেণীৰ যাত্ৰী হিচাপে। তাত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জাতীয়তাবাদৰ তীব্ৰ লহৰ, এফালে মহাযুদ্ধৰ কুচকাৱাজ, আনফালে মহাত্মা গান্ধী জৱাহৰলাল নেহৰুৰ কৰেংগে ইয়া মৰেংগে ধ্বনিৰ প্ৰতিধ্বনি উঠে বেনাৰসৰ আমাৰ বিশ্ববিদ্যালয়তো। ভাইচ চাঞ্চেলৰ দাৰ্শনিক ছাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, চাঞ্চেলৰ মদন মোহন মালব্য, আমাৰ কাশী হিন্দু বিশ্ববিদ্যালয় জাতীয়তাবাদৰ ঘৰ। আনুভূতিক আৰু সক্ৰিয় দুয়োবিধৰ বৈপ্লৱিক প্ৰকাশৰ বাবে আধা ঘণ্টাত ইউপিৰ পৰা আমাক বহিষ্কৃত কৰে পুলিচে। অসমলৈ অহাৰ আগতে মালব্যজীক ভৰিত ধৰি সেৱা কৰিবলৈ যাওঁতে তেখেতে মোৰ মূৰটোত ধৰি আশীৰ্বাদ দি কৈছিল, যাহা যাও মহা মহক্তি যাও জয়সে গোলাপ কি ফুল, যলৈকে যোৱা ততে যেন গোলাপ ফুলৰ দৰে সুৰভি বিলাব পাৰা। এই বাক্যটিয়ে মোৰ যৌৱনক ভবাই তুলিলে বুলি ক'লে অত্যুক্তি কৰা নহ'ব। পুনৰ বেনাৰসত যেতিয়া ৰাজনীতিত এম এ পাছ কৰোঁ, তেতিয়া স্বাধীন ভাৰতৰ জন্ম হওঁ হওঁ ভাৱ, সেয়া যেন দেশখনৰ ডেলিভাৰী পেইন। তাৰ মাজতে কলাৰসিকৰ মন এটাৰে জন্ম হোৱা মই সমসাময়িক আৰ্টত আৰু আৰ্টৰ ৰেনাচাৰ প্ৰতি আকৃষ্ট হওঁ। পুৰণি তথ্য আৰু নতুন তথ্যৰ স্ৰোতধাৰাৰ সংঘাত, অহিংস নীতি আৰু হিংসা নীতিৰ মূল্য নিৰূপণ, তৰ্কাদীৰ সংঘৰ্ষৰ মাজত আমি যৌৱনৰ প্ৰতীক হ'লোঁ। কাৰ্ল মাৰ্কছ, মহাত্মা গান্ধী এফালে, আনফালে অসমৰ শংকৰদেৱ, জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদৰ প্ৰভাৱৰ কোনোবা এটা মিলন বিন্দুত থিয় হ'ব খোজে মোৰ যৌৱন। মোৰ মনৰ কোঠাৰ সকলো খিৰিকী খোলা, সকলো কথা দেখাৰ, শুনাৰ, শিকাৰ আগ্ৰহ। অজন্তা ইলোৰাৰ শিলত কটা সুন্দৰী নাৰী মূৰ্তিৰ সৈতে কোনোবা জীৱন্ত কলেজীয়া তেজমহৰ বান্ধৱীক মিলাই চোৱাৰ হেঁপাহ। আগ্ৰাৰ তাজমহললৈ গৈ কপি উঠে কিয় তাজমহল বুলি প্ৰেমৰ গীত লিখাৰ আগ্ৰহ। দেশৰ মুক্তিস্পৃহা দেখি অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম বুলি নিজকে কৈ নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম বুলি পণ কৰাৰ আন্তৰিকতা, দেশ বিদেশৰ কিতাপ পঢ়ি বিশ্ব ভ্ৰমণ কৰাৰ যাযাবৰী স্বপ্ন, ই যৌৱনৰ স্বপ্ন, বিপ্লৱী স্বপ্ন, পিছে বিলাসী নহয়। পৃথিৱী সুন্দৰ কৰিম, দেশ সুন্দৰতৰ কৰিম, সমাজ পৰিৱৰ্তনৰ বাবে আৰ্টক যন্ত্ৰৰূপে ল'ম। গতানুগতিকতাত মই নাই, মই নাথাকোঁ। দহজনে যি কৰে মই নকৰোঁ, দহজনে দহটা পাঁচটা কৰে মই নকৰোঁ, ই সপোন। সময় আগবাঢ়ে কাৰৰ দৰে, অগতানুগতিক যাযাবৰী জীৱন এটাৰে বিশ্ব পৰিভ্ৰমণৰ অভিজ্ঞতা, জ্ঞান ইত্যাদি লৈ ৰক্ষণশীলতাৰ বিৰুদ্ধে প্ৰগতিবাদীৰ নিৰ্ভীক যুদ্ধ ঘোষণা দেখি আহি ভাৰতলৈ উভতি আহি এই পৰোঁ তীব্ৰ জীৱন সংগ্ৰামত। জনৈক বন্ধুৱে মোৰ আদৰ্শ দেখি ৰগৰ কৰি বংগদেশৰ ৰসিক কবি বিভূতি বিদ্যাবিনোদে ৰচনা কৰা কবিতাটি মোৰ সন্মুখত পঢ়ে। কাব্যকলা কৃষ্টিশিল্প কিম্বা গৱেষণা, কাব্যকলা কৃষ্টিশিল্প কিম্বা গৱেষণা, সাফল্যৰ কোনোটোৰে নাই সম্ভাৱনা। ধৰ্ম অৰ্থ মুখ্য কিম্বা পবিত্ৰ প্ৰণয়, চব মিছা ব্যৰ্থ যদি পেট সুদাৰয়, চব মিছা ব্যৰ্থ যদি পেট সুদাৰয়, মই হাঁহি দিওঁ। কবিতাটোত থকা উইট বা হিউমাৰখিনি নিশ্চয় মোৰ ভাল লাগিল, পিছে অন্তৰ্নিহিত টকা ধৰ্ম টকাস্বৰ্গ ফিলচফিখিনিলৈ কিন্তু ঘৃণা উপজিল। মেটেৰিয়েলিষ্টিক ফিলচফিৰ গূঢ়তত্বটো ইমান সংকীৰ্ণ নহয়। 21 বছৰৰ সংগ্ৰামৰ পিছত বয়সানুযায়ী আজি জীৱনৰ ভৰ দুপৰীয়াত থিয় দিছোঁহি। এতিয়া উপলব্ধি কৰিছোঁ ভৰ যৌৱনতো, এতিয়া উপলব্ধি কৰিছোঁ ভৰ যৌৱনটো এটি মিঠা সোঁৱৰণি।

কোনো দেহতাত্ত্বিক বরাগিয়ে হয়তো সোঁৱৰাই দিব, দাঁতো সৰিলে চুলিও পকিলে বয়সো দিলিহি ভাটি, ও তোৰ জোৰাই জোৰাই খহি পৰিব শৰীৰৰ গাঁঠি গোসাঁই কোন ৰঙে, ৰঙত বান্ধিছা ঘৰ মিছা মায়াৰ বাজি গোসাঁই কোন ৰঙে। পিছে সেই গীতটি মই সুৰ ভাল পাওঁ বুলি এক সুন্দৰ গীত হৈহে ৰ'ব, জোৰাই জোৰাই শৰীৰৰ গাঁঠি খহি পৰিব, আৰু সেই বুলিয়েই মই এতিয়া একো নকৰিম মিছা মায়াৰ বাজি।

0: মই সুৰ ভাল পাওঁ বুলি এক সুন্দৰ গীত হৈহে ৰ'ব, জোৰাই জোৰাই শৰীৰৰ গাঁঠি খহি পৰিব। আৰু সেই বুলিয়েই মই এতিয়া একো নকৰিম, মিছা মায়াৰ বাজি বুলি অকৰ্মণ্য হৈ বহি থাকিম, ধৌত হৈ থাকিম। এই দৃষ্টিভংগী বোধহয় তিনিকুৰিৰ দাওনা পাৰ হ'লেও মোৰ মনলৈ নাহিব। মনৰ দাপোনত নিজকে চাই মই ভয় নাখাওঁ। বয়সৰ লগে লগে কিছু দৃষ্টিভংগী মানুহৰ সত্তাৰ ভিতৰৰ পৰা আহে, ফ্ৰম উইদিন, আৰু কিছু দৃষ্টিভংগী আহে বাহিৰৰ পৰা, ফ্ৰম উইদাউট। দাৰ্শনিক ইমানুৱেল কাণ্টে কৈছিল, ৱাট ইজ ইট ইন দ্য ব্ৰেইন অফ মেন উইচ লিংকছ আপ দ্য ছেপাৰেট আইডিয়াজ ৰিচিভড থ্ৰু দ্য আই, দ্য ইয়াৰ, দ্য টাচ। ৱাট ইজ ইট দেট ছেজ এ সামথিং ইজ, সামথিং এলছ শুড বি, ইট ইজ আই, দ্য ইগো, দ্য পাৰ্চনেলিটি, দ্য ছৌল। ৰ'ব, ভুল নুবুজিব, এই ইগো কিন্তু আনক অপকাৰ কৰিব খোজা অহংকাৰটো নহয়, ই ইতিবাচক আত্মবিশ্বাস, অভিজ্ঞতাৰ পৰা উদ্ভৱ হোৱা আত্মবিশ্বাস। এই আত্মবিশ্বাসে এজন ব্যক্তিৰ যৌৱনত কৰা পণবোৰ জীৱনৰ মধ্যাহ্নত বাস্তৱত ফলিওৱা বাটত সহায় কৰে, ৰিপিট, বাস্তৱত ফলিওৱা বাটত সহায় কৰে। মোৰ এই মাজ বয়সৰ উপলব্ধি হ'ল, আমি বয়সেৰে বাচি নাথাকোঁ, থাকোঁ কামেৰে, চিন্তাৰেহে, উশাহেৰে নহয়, অনুভৱেৰে, ঘড়ীৰ ডায়েলখনৰ সংখ্যা কেইটি বা কাটা কেইডালেৰে নহয়। ফিলিপ জেমছ বেইলীৰ কবিতাৰ মতে, উই শ্বুড কাউণ্ট টাইম বাই হাৰ্ট থ্ৰবছ, উই শ্বুড কাউণ্ট টাইম বাই হাৰ্ট থ্ৰবছ, হি মষ্ট লিভছ হু থিংকছ মষ্ট, ফিলছ দ্য নোবলেষ্ট, এক্টছ দ্য বেষ্ট। এটা সামৰ্থ্য অনুযায়ী ওৱান শ্বুড এক্ট দ্য বেষ্ট। কুৰি বছৰৰ মই আৰু আজিৰ মইটোৰ ব্যৱধান মোৰ বাবে নেতিবাচক নহয়, বৰ ইতিবাচক, বৰ পজিটিভ। এই ব্যৱধান দুটা মইৰ মাজৰ সুন্দৰ সেতু, সেতুৰ দুয়োটা মূৰেই মোৰ বাবে সমান গুৰুত্বপূৰ্ণ।
1: ডক্টৰ ভূপেন হাজৰিকাৰ কেইবাটিও গীত হিন্দী ভাষালৈ অনুবাদ কৰিছে জ্ঞানপীঠ বঁটা বিজয়ী দেশৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ কবি গুলজাৰে। গুলজাৰ ডাঙৰীয়াই অনুবাদ কৰা ভূপেন হাজৰিকাৰ এটি গীত তেখেতৰ কথাংশৰ সৈতে।
2: উমেদ অপ্টিমিজম আশা ভূপেন দাকে হাথ সে কবি নহীঁ ছুটতি, না লোকগীতো মে জো ও গাতে হ্যাঁ, না নজমো সে জো ও লিখতে হ্যাঁ অর কম্পোজ করতে হ্যাঁ, यहां तक कि तन्हाई में भी वो अकेला महसूस नहीं करते, उनका साया उनके साथ रहता है, उम्मीद की जोत जलाए रखता है। और वो ऊंची आवाज से कहते हैं, ना कहो कोई, मैं अकेला हूं।

আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা এই অনুষ্ঠানটিৰ আজিৰ খণ্ডটিও সিমানতে সামৰিবৰ সময় হ'ল। এই অনুষ্ঠানৰ শীৰ্ষ গীতৰ কথা আৰু সুৰ ৰসানন্দ গগৈৰ, সংগীত উৎপল বৰাৰ। শীৰ্ষ গীতটিৰেই আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে 100গৰাকী MBBS শিক্ষাৰ্থীক নামভৰ্তিৰ অনুমতিৰে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ইয়াৰ লগে লগে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ে ৰাজ্যৰ 15 চিকিৎসা মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিলে। ইয়াৰ ফলত ৰাজ্যৰ MBBS আসনৰ সংখ্যা 1925লৈ বৃদ্ধি পালে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমক চিকিৎসা শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ যাত্ৰাত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ এই স্বীকৃতি উল্লেখযোগ্য মাইলৰ খুঁটি বুলি প্ৰকাশ কৰিছে। তেওঁ এই ক্ষেত্ৰত নিৰন্তৰ সহযোগিতা আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী JP নাড্ডাক কৃতজ্ঞতা জ্ঞাপন কৰে। গুগল মেপত অসমৰ ভূমি অৰুণাচলৰ ভূখণ্ড হিচাপে দেখুৱাক লৈ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অসমৰ জোনাই আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ৰুকচিং চেক গেটৰ পৰা ঐৰামঘাটলৈ প্ৰায় 19 কিলোমিটাৰ দৈৰ্ঘৰ সীমান্ত অঞ্চলৰ অসমৰ ভূমি অৰুণাচল প্ৰদেশৰ ভূখণ্ড হিচাপে দেখুওৱা হৈছে। তদুপৰি সীমান্তৱৰ্তী কেমিগাঁও সম্পূৰ্ণৰূপে অৰুণাচল প্ৰদেশৰ অন্তৰ্ভুক্ত হিচাপে দেখুওৱাৰ লগতে প্ৰস্তাৱিত পবা বনাঞ্চল তথা 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰা অসমৰ ফালে থকা গাঁওসমূহৰ প্ৰায় 200 মিটাৰ পৰ্যন্ত ভূমিও গুগল মেপত অৰুণাচল প্ৰদেশৰ ভিতৰত দেখুওৱা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা স্থানীয় ৰাইজে গুগল মেপৰ এনে বিসংগতিৰ ফলত ভৱিষ্যতে সীমান্তৱৰ্তী অঞ্চলত দুয়োখন ৰাজ্যৰ স্থানীয় লোকৰ মাজত ভুল বুজাবুজি বা সংঘাতৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছে। এনে পৰিপ্ৰেক্ষিতত অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে পৰীক্ষা কৰি গুগল মেপত প্ৰদৰ্শিত সীমা সম্পৰ্কীয় তথ্যৰ প্ৰয়োজনীয় সংশোধন ঘটাবলৈ ছাত্ৰ সংগঠনটোৱে আহ্বান জনাইছে। দেশৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় ৰাজ্যত চলি আছে। লোকপিয়লক লৈ আপোনাৰ মনতো নিশ্চয় বহু প্ৰশ্ন অথবা সংশয় আছে। এই প্ৰক্ৰিয়াত শুদ্ধ তথ্য প্ৰদানেৰে জনসংখ্যাৰ তালিকাত কিদৰে নিজৰ নাম সন্নিৱিষ্ট কৰিব, এনে সকলো প্ৰশ্নৰ সমাধান বিচাৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 প্ৰচাৰ কৰিব লোকপিয়ল 2027 শীৰ্ষক দৃষ্টিপাত অনুষ্ঠানটি। এই অনুষ্ঠানত ৰাজ্যৰ লোকপিয়ল পৰিচালনাৰ সঞ্চালক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিশ্বজিৎ পেগু অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। তামোলপুৰৰ NC আংৰাকাটাৰ শিৱপুৰত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে এটি কিশোৰ গুৰুতৰভাৱে আহত হয়। আমাৰ তামোলপুৰৰ সংবাদদাতাই জনোৱা মতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা দুটা বনৰীয়া হাতীয়ে বাসগৃহ আৰু গোহালি ভাঙি তহিলং কৰে। হাতীৰ আক্ৰমণৰ পৰা বাচিবলৈ চেষ্টা কৰাৰ সময়ত অঞ্জলি মণ্ডল নামৰ মহিলাগৰাকীয়ে হাতীৰ গচকত প্ৰাণ হেৰুৱায়। এই আক্ৰমণত গুৰুতৰভাৱে আহত 10 বছৰীয়া শিশুটিক কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

0: হাতীৰ আক্ৰমণৰ পৰা পৰিয়ালটোৰ আন এজন লোকৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে। ঘটনাৰ খবৰ পোৱাৰ পাছতে তামোলপুৰৰ বন বিষয়া, কুমাৰীকাটাৰ বনাঞ্চলিক বিষয়াকে ধৰি বন বিভাগ আৰু আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হয়। পাছত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আছে। জিলাখনৰ মাৰুৱাৰপট্টি পূজাঘাটত চলোৱা অভিযানত আৰক্ষীয়ে ৰিণ্টু ৰায় নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ লগতে আন চাৰিজন লোকক কৰায়ত্ত কৰে। এই লোককেইজনৰ পৰা আৰক্ষীয়ে এখন বিলাসী বাহন আৰু বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। ইপিনে চাবুৱাত স্থানীয় ৰাইজে কেইবাটাও নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰীক মাৰধৰ কৰি আৰক্ষীক চমজাই দিয়ে। জিলাখনৰ টেঙাখাত আৰক্ষীয়ে চলোৱা আন এটা অভিযানত নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে জড়িত আন দুটা অভিযুক্তক গ্ৰেপ্তাৰ কৰে। বঙাইগাঁও জিলাটোৰ ৰেল আৰক্ষীয়ে যোৱা নিশা নিউ বঙাইগাঁও ৰেল ষ্টেচনত নামনি মোৱা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছ ট্ৰেইনত অভিযান চলাই ইমৰাণ শ্বেখ নামৰ এজন নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ভাং জব্দ কৰে। সৰবৰাহকাৰীজনে এই ভাংসমূহ ট্ৰলি বেগত সুমুৱাই আনিছিল। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, হৰমোহন বৰ্মন আৰু পম্পা চন্দা, ট্ৰান্সমিটাৰত অজয় আনন্দ, মিতুল গগৈ আৰু বিজিত শৰ্মা, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু দৰ্শন কাশ্যপ, আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা। আমাৰ এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ আগবঢ়াব অমিত বাস্কটাই।
4: নমস্কাৰ প্ৰিয় শ্ৰোতাও, আপ সুন ৰহে হে আপকা পচন্দিদা কাৰ্যক্ৰম পৰাগমালা লাইভ। শ্ৰোতাও, ইছ কাৰ্যক্ৰম মে মই অমিত বাস্কুটা আপ সভি কা হাৰ্দিক স্বাগত কৰতা হওঁ। মই আশা কৰতা হওঁ কি পূৰে সপ্তাহ কি ভাগ দৌৰ, ব্যস্ততাওঁ আৰু আপাধাপী কে বাদ আজ শনিবাৰ কা ইহ দিন আপ সভি কে জীৱন মে ঢেৰ সাৰা সুকুন, মানসিক শান্তি আৰু চেহৰে পৰ এক মিঠি সি মুস্কান লেকৰ আয়া হোগা। শ্ৰোতাও, আজ শনিবাৰ কি ইহ ফুৰসত ভৰি বেলা হম সভি কো এক পল ঠহৰনে আৰু খুদ সে মিলনে কা অৱসৰ দেতি হে। और ऐसे संत पलों में जब हमारा मन पुरानी स्मृतियों की ओर मुड़ता है तो दिल अपने आप ही खुशियों से भर उठता है। इसीलिए आज हम अपने मन के झरोखे को खोलने जा रहे हैं भारतीय सिनेमा के उस स्वर्णिम युग की तरफ, एक ऐसा कालखंड जब फिल्मों में बनावटी चमक दमक के स्थान पर सादगी का सौंदर्य था, संवादों में साहित्य की मिठास थी, गीतों में रूहानी गहराई थी और हर कहानी सीधे हृदय के अंतःकरण में उतर जाया करती थी। वह स्वर्णिम युग केवल श्वेत श्याम या शुरुआती रंगीन फिल्मों का दौर मात्र नहीं था, वह तो मानवीय संवेदनाओं, निश्चल प्रेम, पारिवारिक मूल्यों और सादगी से परिपूर्ण जीवन का एक सजीव दर्पण था। उस दौर की हर रचना में एक सच्चाई थी, एक ऐसा अपनापन था जो पीढ़ियां बीत जाने के बाद भी आज हमारे दिलों में उसी ताजगी के साथ धड़कता है। तो आइए श्रोताओं, अपनी चिंताओं को एक तरफ रख दीजिए, मन को एकाग्र कीजिए और इस

0: परागमाला। परागमाला।
1: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: পৰাগমালা লাইভ শুনিলে আগবঢ়ালে অমিত বাস্কটাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহক

0: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ বিজ্ঞান ধাৰাবাহিক সমাগত সময়। এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বৰ চিনাক্তকৰণ। মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ ডক্টৰ কন্দৰ্প কুমাৰ শৰ্মাৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ দ্বাদশ খণ্ড।
1: 2019 কেপ জেমিনিৰ দ্বাৰা কৰা অধ্যয়ন অনুসৰি 74% ডিজিটেল ব্যৱহাৰকাৰীয়ে কিবা অনুসন্ধান কৰাৰ ক্ষেত্ৰতেই হওক বা বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰতেই হওক কণ্ঠভিত্তিক সহায়কাৰীৰ সহায় লয়।
2: কিন্তু এই ডিজিটেল সহায়কাৰীবোৰে কেনেকৈনো সোধা প্ৰশ্নবোৰ বুজি পায় আৰু কেনেকৈ তেওঁলোকে সঠিকভাৱে আমাৰ প্ৰশ্নবোৰ নিৰ্ণয় কৰে?
1: প্ৰশ্নটোৰ উত্তৰ হৈছে স্বৰ সহায়কাৰীয়ে বাণী চিনাক্তকৰণ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি কি বিচাৰিছা সেইটো নিৰ্ণয় কৰে। প্ৰাকৃতিক বাণী চিনাক্তকৰণ প্ৰক্ৰিয়াটো হ'ল এনে এক প্ৰযুক্তিবিদ্যা যি মানুহৰ প্ৰাকৃতিক ভাষা বুজাত কম্পিউটাৰক সহায় কৰে।
2: আকৌ এবাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ নতুন পৃথিৱীলৈ সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ বিষয়ে বিস্তৃতভাৱে জানিবলৈ অনুগ্ৰহ কৰি আমাৰ লগত জড়িত হৈ থাকক।
3: প্ৰিয়া, তুমি বাতৰিৰ শিৰোনামাকেইটা চাবৰ বাবে টিভিটো চলাই দিবা নেকি?
4: মা, মই এইমাত্ৰ বন্ধ কৰিলোঁ। একো বিশেষ বাতৰি নাই, সকলোকেইটা চেনেলত সেই একেই ঋণাত্মক কথা আৰু ৰাজনীতিৰ বোকা ছটিওৱা মেলৰ কথা।
3: তুমি ঠিকেই কৈছা, সকলোবোৰ ব্যক্তিগত চেনেলেই সমাজৰ কথা, দেশৰ ঐক্যৰ কথা পাহৰি গৈছে। তেওঁলোকৰ চকু অকল তেওঁলোকৰ TRP-ত।
4: মা, আমি এখন প্ৰতিযোগিতামূলক পৃথিৱীত বাস কৰোঁ, কোনে খাতিৰ কৰে সমাজৰ কল্যাণ আৰু দেশৰ ঐক্যৰ বিষয়ে?
3: মোৰ ছোৱালী এতিয়া পৰিপক্ক হ'ল।
4: জন্মগতভাৱে মই মেধা সম্পন্ন, মাক হিচাপে তুমি মোক চিনাক্তকৰণ কৰিব পৰা নাই।
3: এইটো বংশগত প্ৰভাৱ, মেধা সম্পন্ন মাকৰ ছোৱালী মেধা সম্পন্ন হ'বই। প্ৰিয়া, যোৱা দেওবাৰে তুমি কিবা প্ৰতিযোগিতাৰ কথা কৈছিলা, তাৰ কি হ'ল, শেষ হ'লনে নে এতিয়াও ঠিক হোৱা নাই?
4: চূড়ান্ত তাৰিখটো এতিয়াও ঠিক কৰিবলৈ বাকী আছে।
3: প্ৰতিযোগিতাৰ শীৰ্ষক বিষয় কি আছিল?
4: আমি বহুকেইটা বিষয়ৰ কথা উত্থাপন কৰিছোঁ, কিন্তু
3: তুমি বিষয়বোৰ অলপ বহলাই ক'বা নেকি?
4: কৈছোঁ ৰ'বা, যেনে ধৰা পৰিৱেশ, প্ৰদূষণ, ডিজিটেল ভাগসমূহ, শক্তিৰ বিভিন্ন উৎসসমূহ ইত্যাদি।
3: যদিও এইবোৰ চিৰসেউজ বিষয়, কিন্তু ইয়াত নতুন বিজ্ঞান বিষয়ক ধাৰণা কিছুমান যোগ দিয়াটো কঠিন।
4: মা, এই একে কথা।

0: কথাখিনি আমাৰ ছাৰেও কৈছে, সেইকাৰণে আমাৰ দলটোৱে কথাখিনিৰো পৰ্যালোচনা চলাই আছে।
1: প্ৰফেছৰ বিবেক এজন উদ্ভাৱনকাৰী লোক, তোমালোকে তেখেতৰ লগত আলোচনা কৰিব পাৰা।
0: তেখেতে আমাৰ দলটোক নতুন বিষয় বিচাৰিব কৈছে আৰু তাত উদ্ভাৱন শক্তি প্ৰয়োগ কৰিবলৈ কৈছে।
1: এইটো সকলো উদ্ভাৱনকাৰীৰ লগত হোৱা সাধাৰণ সমস্যা।
0: ঠিক মোৰ মাৰ দৰে। প্ৰথমে মোক টিভিটো চলাব দিলে আৰু এতিয়া নিজৰ কামত ব্যস্ত হৈ পৰিল।
1: ৰাতিপুৱাৰ বাতৰিয়ে আমাৰ মনবিলাক সতেজ কৰে।
0: কিন্তু মোৰ কাৰণে চৰাইকেইটা, সংগীতখিনিয়ে বৰ্তমান এই পৃথিৱীৰ সকলোতকৈ জনপ্ৰিয় ঘটনা।
1: চৰাইবোৰেও সিহঁতৰ পৃথিৱীত একো একোজন উদ্ভাৱনকাৰী।
0: মা, সিহঁতে ইটোৱে সিটোৰ ভাষা বুজি পায়, আনকি কণ্ঠস্বৰো চিনি পায়।
1: এনেকুৱা লাগে সিহঁতৰ সংগীতবিলাক এটা ছুপাৰ কম্পিউটাৰৰ পৰা ওলাইছে।
0: অঁ, কেনেকুৱা এক সমন্বয়! এই ক্ষেত্ৰত আমাৰ দলে সিহঁতক হৰুৱাব নোৱাৰিম। কিন্তু
1: যদি আমাৰ স্মাৰ্টফোন আৰু ছুপাৰ কম্পিউটাৰে বাণী আৰু কণ্ঠস্বৰ চিনাক্ত কৰিব পাৰে, তেন্তে চৰাইবোৰে কিয় নোৱাৰিব? সিহঁতো জীৱিত প্ৰাণী।
0: ঠিক কৈছা, সিহঁত সৃষ্টিকৰ্তাৰ কম্পিউটাৰৰ পৰা উৎপন্ন হোৱা।
1: একদম শুদ্ধ। মই কৃত্ৰিম বুদ্ধিমত্তা আৰু বাণী চিনাক্তকৰণ পদ্ধতিৰ ফালে ইংগিত দিছোৱেই।
0: মই ধৰিব পৰা নাই মা।
1: মই কৈছোঁ বাণী চিনাক্তকৰণ পদ্ধতি, মানে স্পীচ ৰিকগনিশ্যন টেকনিকৰ বিষয়ে।
0: এতিয়া ধৰিব পাৰিছোঁ। মোৰ এজন বন্ধুৱে তেওঁৰ গৃহকাৰ্য আৰু প্ৰকল্প কাৰ্যবিলাক এই পদ্ধতিৰেই কৰে।
1: তেওঁ জীৱনৰ সংক্ষিপ্ত ৰাস্তা লৈছে। এজন শিক্ষক হিচাপে মই ইয়াৰ পক্ষপাতী নহওঁ।
0: মা, তেওঁৰ গৃহকাৰ্য আৰু প্ৰকল্প কাৰ্যবোৰত বহুতো ব্যাকৰণগত ভুল পোৱা যায়। আমাৰ ছাৰে তাক এইবোৰ ভুল দুনাই কৰিবলৈ মানা কৰিছে, কিন্তু সি কেতিয়াও ছাৰৰ কথা শুনা নাই।
1: অসাৱধান ল'ৰা।
0: যদিও সি ধূৰ্ত, কিন্তু তাৰ উপস্থাপন বৰ সুন্দৰ।
1: অন্ততঃ সি তাৰ ভাল লগা বিষয়টোত ভাল কৰি আছে।
0: সি কয় যে সি তাৰ কম্পিউটাৰটোক শ্ৰুতলিপি দিয়ে আৰু ছফ্টৱেৰটোৱে তাৰ কামখিনি মুহূৰ্তৰ ভিতৰতে কৰি দিয়ে।
1: আধুনিক যুগৰ এপছবিলাকৰ নতুন সৃষ্টি।
0: মই পঢ়িবলৈ পাইছিলোঁ যে কিছুমান এপছৰ মূল্য বিলিয়নৰ ঘৰত।
1: এই মূল্য পিছে উদ্ভাৱকসকলৰহে, এপছটোৰ নহয়।
0: কিন্তু আমাৰ ৰাতিপুৱাৰ চাহৰ কি হ'ল? আমি আলোচনাত ইমানেই মগ্ন হৈ আছোঁ যে চাহৰ কথা পাহৰি আছোঁ।
1: নহয়, আমাৰ পলম হোৱা নাই। এই আছোৱা, প্ৰতিভাশালী প্ৰতিভাই সুস্বাদু চাহ তেওঁৰ ছোৱালীৰ কাৰণে কৰিছে।
0: মা, তোমাৰ চাহ কাম মোক কৰিবলৈ দিয়া না। এতিয়া তোমাৰ চাহ মই কৰিম।
1: বাহ, কিন্তু নিমখ আৰু চেনীৰ পাৰ্থক্যটো মনত ৰাখিবা।
0: চিন্তা নকৰিবা মা, মোৰ উদ্ভাৱনী স্বাদেৰে ভৰপূৰ হ'ব।
2: মা, মা,
0: মা, চোৱা, তোমাৰ ৰাতিপুৱাৰ চাহ আৰু অলপ সুস্বাদু লঘু আহাৰ।
1: বাহ, কি সোৱাদ! দক্ষ মাকৰ দক্ষ ছোৱালী।
0: মা, টিভিৰ মাতটো বঢ়াই দিয়া না প্লিজ। তাত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে কিবা বাতৰি দিছে। মোৰ নিজৰ জ্ঞানৰ লগতে কৃত্ৰিম জ্ঞানো অলপ লওঁ।
1: বাহ, কি আশ্চৰ্যজনক বিষয়! মই তোমাক এই বিষয়ে কওঁ।
0: শীৰ্ষক কথাখিনি চোৱা। কৃত্ৰিম বুদ্ধিমত্তাৰ এখন গ্লোবেল মিট আছে।
3: এতিয়া শুনক বিতং বাতৰি। অহা ৰবিবাৰে প্ৰধানমন্ত্ৰী মহোদয়ে কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষক এখনি তিনিদিনীয়া গ্লোবেল মিটৰ শুভ উদ্বোধন কৰিব। এইখন এখন নিজস্ব ধৰণৰ ভাৰ্চুৱেল সমাৰোহ হ'ব। দুডজনতকৈ অধিক বিশেষজ্ঞই ইয়াত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও এই ভাৰ্চুৱেল মিটত
0: নিজস্ব কৃত্ৰিম বুদ্ধিমত্তা প্ৰফেছৰ বিবেকৰ গৱেষণাৰ বিষয়, তেখেতেও ইয়াত অংশগ্ৰহণ কৰিব পাৰিব।
1: আমি এতিয়া ভাৰ্চুৱেল পৃথিৱীৰ ফালে গৈ আছোঁ। কোভিড-19 সমগ্ৰ বিশ্বতেই চিন্তাৰ ধৰণ সলনি কৰিছে। সাধাৰণ মানুহেও ইয়াত অন্তৰ্ভুক্ত হ'ব পাৰে।
0: বাহ, তেতিয়াহ'লে আমি আমাৰ দলৰ সকলো সদস্যই পঞ্জীয়ন কৰিম। মই মোৰ বন্ধুসকলক ফোন কৰিম।
1: প্ৰথমে তুমি ৱেবছাইটটোৰ ঠিকনা লোৱা উচিত।
0: চিন্তা নকৰিবা, প্ৰধানমন্ত্ৰী মহোদয়ে যিহেতু উদ্বোধন কৰিব, গতিকে সকলোবোৰ কথা মাই গভ ৱেবছাইটটোতে পোৱা যাব।
1: তোমালোক আমাতকৈ এখোজ আগত। এয়াই প্ৰজন্মৰ ব্যৱধান।
0: হেল্ল' হেল্ল' ৰবি।
4: প্ৰিয়া, কি খবৰ? কিবা সমস্যা হৈছে নেকি?
0: তুমি আজি

0: টিভিৰ বাতৰিটো চাইছানে?
1: নাই, কিয়? কি হ'লনো? মোৰ টিভিৰ বাতৰিৰ প্ৰতি বৰ অনীহা। মই অনলাইনত চলা বাতৰি পৰ্টেলবোৰৰ মাজেৰে নিজকে সজীৱ কৰোঁ।
0: তাত কিবা মনোগ্ৰাহী বাতৰি পাইছানে?
1: আমাৰ কাৰণে মাত্ৰ এটাই বাতৰি, সেইটো আছিল গ্ল'বেল এ সামিট।
0: তৃষ্ণাটোৰ মানুহে কি বিচাৰে? মাত্ৰ অলপ পানী। আমাৰ বিশ্বৰণত একে ধৰণৰ
1: কথাতে কয় নহয়, মন কৰিলেই চন।
0: গোটেই বিশ্বতে এতিয়া মাত্ৰ এটাই সকলোৰে ইচ্ছা, কোভিড-19ৰ ভেকচিন লোৱাৰ।
1: গোটেই বিশ্বতে সকলোৰে এটাই মাত্ৰ আশা, আৰু সকলো লোকে বৰ আগ্ৰহেৰে তাৰে অপেক্ষা কৰি আছে। যদি কোভিড নহ'লহেঁতেন, তেতিয়াহ'লেতো সামিটখন বিজ্ঞান ভৱনতে অনুষ্ঠিত কৰিব পৰা গ'লহেঁতেন।
0: ঠিক আছে, যিমান সোনকালে পাৰা সিমান সোনকালে আমাৰ ঘৰলৈ আহা। তাৰপিছত আমি কৃষ্ণৰ ঘৰলৈ যাম আৰু বাটৰ নাটখনৰ কাৰণে পৰিকল্পনা কৰিম।
1: সেইটোৱে ভাল হ'ব দিয়া। ঠিক আছে, বাই।
0: অঁ বাই।
2: প্ৰিয়া, মা, তুমি ফ্ৰী হৈছানে? সদায় বন্ধুৰ লগত দীঘলীয়া বাৰ্তা। সকলো ঠিকে আছে?
0: মা, মই ৰবি গ্ল'বেল সামিটখনৰ কথা কৈ আছিলোঁ।
2: যোৱা আৰু তাৰ বাবে পঞ্জীয়ন কৰি আহা। তুমি ঘৰৰ পৰা যাবও নালাগে আৰু এটকাও খৰচ কৰিব নালাগে। এক গুলিত দুই চিকাৰ। পবিত্ৰ গংগাত গৈ তুমি হাতখন ধুই আহা, ভাল হ'ব।
0: অঁ মা, ৰবি আহি আছে আৰু তাৰ পাছত ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ কৃষ্ণৰ ঘৰলৈ যাম।
2: তাতে তুমি প্ৰফেছৰ বিবেকক পাবা। তেখেত এজন কৃত্ৰিম বুদ্ধিমত্তাৰ বিশেষজ্ঞ আৰু তেখেত তোমাৰ পথ প্ৰদৰ্শকো হ'ব পাৰে।
0: সেইকাৰণেইতো কৃষ্ণৰ তালৈ যাবলৈ ওলাইছোঁ, যাতে আমি সকলোৱে মিলি তাৰ দেউতাকৰ লগত আলোচনা কৰিব পাৰোঁ। আজি প্ৰফেছৰ বিবেক ঘৰতে থাকিব।
2: প্ৰিয়া, চোৱাচোন কোন আহিছে।
1: হেল্ল' ডিয়াৰ
0: ৰবি, তোমাৰ বাইকৰ গতিয়ে ছুপাৰছনিক মিছাইল আৰু ছুপাৰ কম্পিউটাৰকো হৰুৱাব।
1: মা ডিয়াৰ, পৃথিৱীখন ছুপাৰ কম্পিউটাৰৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈ গৈ আছে। মই ঠিক কথা কৈছোনে বাৰু?
0: ৰবি, কোনেও তোমাক যুক্তি তৰ্কত হৰুৱাব নোৱাৰে।
2: হেল্ল' ৰবি, ভিতৰলৈ আহা।
1: সুপ্ৰভাত আণ্টি, ভালে আছেনে?
0: মোৰ মা সকলোতকৈ উত্তম আৰু তেখেত সকলো প্ৰতিভাশালী ব্যক্তিৰ ভিতৰত সকলোতকৈ বেছি প্ৰতিভাশালী, সেইকাৰণে তেখেতৰ নাম প্ৰতিভা।
2: এতিয়া ধেমালি নহয়। ৰবি, তুমি চাহ খাবা নে কফি খাবা?
1: নে নালাগে দিয়ক আণ্টি, মই এইমাত্ৰ ৰাতিপুৱাৰ আহাৰ ভালদৰে খাই আহিছোঁ।
0: মা, ৰবিয়ে আজিকালি ডায়েটিং কৰি আছে, তাৰ সলনি মই দুগুণ খাম ৰাতিপুৱাৰ আহাৰ।
1: আণ্টি, যদিও আমি কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে গ্ল'বেল সামিটত জানিবলৈ পামেই, কিন্তু আপুনিতো আপোনাৰ কলেজত ছাত্ৰ ছাত্ৰীক শিকাই আছে।
2: ঠিক কৈছা ৰবি।
0: মায়ে যোৱা বছৰ তেখেতৰ কলেজত এখন বাটৰ নাট পৰিচালনা কৰিছিল আৰু সেই নাটকখনে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম পুৰস্কাৰ পাইছে।
2: কৃত্ৰিম বুদ্ধিমত্তা এটা বিশাল বিষয়। কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে যদি এখন বাটৰ নাট কৰিব বিচাৰা, ইয়াৰ এটা উপবিষয়লৈ আৰম্ভ কৰা।
0: মা, গ্ল'বেল কনফাৰেন্সৰ পাছত চূড়ান্ত সিদ্ধান্ত ল'লে ভাল হ'ব, কাৰণ তেতিয়া আমি বহুত বিষয়বস্তুৰ কথা গম পাম।
2: তোমালোকে প্ৰফেছৰ বিবেকৰ লগত আলোচনা কৰি বিষয়বস্তু ঠিক কৰা। তেখেত এজন বিষয় বিশেষজ্ঞ।
1: আণ্টি, আপোনাৰ কি মতামত এই ক্ষেত্ৰত?
2: তোমালোকে বহুতো বিষয়বস্তু পাবা। তোমালোকে বাণী চিনাক্তকৰণ আৰু কৃত্ৰিম বুদ্ধিমত্তা বিষয়ে ভাবিব পাৰা।
1: অ', আপুনি স্পীচ ৰিকগনিশ্যন আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা কৈছে, মই ঠিকে কৈছোনে বাৰু?
0: একেবাৰে শুদ্ধ।
1: আণ্টি, আমি প্ৰফেছৰ বিবেকৰ লগত আলোচনা কৰাৰ আগতে আৰু কিছু কথা জনা দৰকাৰ।
2: তোমালোকে স্মাৰ্ট অফিচ আৰু স্মাৰ্ট হোমৰ কথা শিকাটো উচিত। এনেকুৱা প্ৰযুক্তিবোৰে ধ্বনি আৰু বাণীৰ মডুলেশ্যনত কাম কৰে।
0: তুমি তেখেতক জানা? মই মিষ্টাৰ এজেডিৰ কথা কৈছোঁ। তেখেতে এই প্ৰযুক্তিবিদ্যাৰ দ্বাৰা সকলোবিলাক গৃহকাৰ্য আৰু প্ৰকল্প কাৰ্য কৰে, সেইকাৰণে তেখেতৰ কাৰ্যবোৰত বহুতো ভুল চকুত পৰে।
2: তেখেতৰ ভুলবিলাক চাগে বানানৰ বেমেজালিৰ কাৰণে হয়, কিন্তু পদ্ধতিটোৰ লগত অলপ সময় কটালেই তেখেতে তেখেতৰ ভুলবোৰ শুধৰাই ল'ব পাৰে। দৰাচলতে বাণী চিনাক্তকৰণে ধ্বনিৰ প্ৰভাৱ বুজাত আৰু বিশ্লেষণ কৰাত কাম কৰে।
0: মা, আমাৰ দেৰি হৈছে।
1: অঁ, আমি যোৱাই ভাল হ'ব দিয়া। ঠিক আছে আণ্টি, বাই।
2: বাই।
1: প্ৰিয়া, কলিং বেলটো সেইফালে আছে।
3: আরে হ্যালো ডিয়ার, মই তোমালোকৰ বাবে আধা ঘণ্টাৰ পৰা ৰৈ আছো।
1: প্ৰিয়াৰ ঘৰত আমি প্ৰিয়াৰ মাকৰ সৈতে অলপ আলোচনা কৰিলো।
0: কৃষ্ণ, আমাৰ ইতিমধ্যে বহুত পলম হৈছে। প্ৰথমতে আমি তোমাৰ দেউতাৰ লগত অলপ আলোচনা কৰি লওঁ,

0: তেখেতে আমাক ভালদৰে পথ দেখুৱাব পাৰিব। সুপ্ৰভাত আংকল।
1: সুপ্ৰভাত, সুপ্ৰভাত মোৰ ডেকা বন্ধুসকল। পিছে তোমালোকৰ কেনে চলি আছে হা
2: আংকল? স্বৰ আৰু ধ্বনিৰ বিশেষজ্ঞ হিচাপে আপুনি ভালদৰে ক'ব পাৰিব।
1: এই এনেকুৱা প্ৰশ্ন তোমালোকৰ প্ৰজন্মইহে কৰিব পাৰা, কিন্তু মোৰ মনৰ ছফ্টৱেৰটোৱে কৈ আছে যে তোমালোকৰ মনত কিবা খেলি মেলি চলি আছে।
0: আপুনি ঠিকেই কৈছে আংকল, আৰু সেইকাৰণে আমাৰ সমস্যাৰ সমাধান বিচাৰি আপোনাৰ ওচৰলৈ আহিছোঁ।
2: আচলতে জনগণৰ মাজত প্ৰযুক্তিবিদ্যা আৰু বৈজ্ঞানিক সজাগতাৰ সৃষ্টি কৰিবলৈ আমাৰ দলটোৱে চহৰৰ বিভিন্ন অঞ্চলত এখন বাতৰ নাট কৰিবলৈ ওলাইছোঁ। নাটখনৰ বিষয়বস্তু কৃত্ৰিম বুদ্ধিমত্তা বা তাৰ লগত সম্পৰ্কিত বিষয় হ'ব লাগিব।
1: ভাল চিন্তা কৰিছে, তাৰপিছত কোৱাচোন।
3: দেউতা, আমাৰ দলটো বিষয়বস্তুলৈ দুধৰ মুধৰত পৰিছে।
1: ৰবি, তোমাৰ প্ৰথম প্ৰশ্নটো কি আছিল বাৰু?
2: বাণী চিনাক্তকৰণৰ বিষয়ে নে?
1: সেইটো বিষয়ে।
2: প্ৰিয়াৰ মাক মানে ডক্টৰ প্ৰতিভাৰো একেই মত।
1: মই ভাবোঁ সেইটোৱেই তোমালোকৰ বাতৰ নাটখনৰ কাৰণে ভাল বিষয় হ'ব।
2: আংকল, বাণী চিনাক্তকৰণৰ প্ৰধান কাৰিকৰী ধাৰণাবিলাক কি বাৰু?
1: কৃত্ৰিম বুদ্ধিমত্তা আৰু বাণী চিনাক্তকৰণৰ কোনো সীমাবদ্ধতা নাই, আৰু যেতিয়া আমি ইয়াক বাতৰ নাটৰ বিষয়বস্তু হিচাপে লওঁ তেতিয়াতো ইয়াৰ পৰিসীমা আৰু বহল হৈ যায়।
3: পিছে দেউতা, আমাৰ দলৰ সদস্যসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত হোৱা ভাৰ্চুৱেল গ্ল'বেল মিটখনত অংশগ্ৰহণ কৰিব।
1: খুব ভাল কথা, খুব ভাল কথা। কিন্তু তোমালোকে স্বয়ংক্ৰিয় নিয়ন্ত্ৰণ প্ৰক্ৰিয়া আৰু নিৰ্দিষ্ট মানুহ এজনৰ স্বৰ চিনাক্তকৰণ, এইবোৰ কথা বিষয়বস্তুত অন্তৰ্ভুক্ত কৰিব নাপাহৰিবা। মানে মই অটোমেশ্যন এণ্ড ডিকোডিং টেকন'লজিৰ বিষয়ে কৈছোঁ।
2: আংকল, আমি পঢ়িবলৈ পাইছোঁ যে ফেচবুক, আমাজন, মাইক্ৰ'ছফ্ট, গুগল আৰু এপলেও বোলে তেওঁলোকৰ বিভিন্ন প্ৰডাক্ট আৰু ছফ্টৱেৰত এই প্ৰযুক্তিটো অন্তৰ্ভুক্ত কৰিছে।
1: এই প্ৰযুক্তিটোৱে এতিয়া দ্বিতীয় ধাপত উঠিছে। আমি লাহে লাহে তাৰ পৰিৱৰ্তনবোৰ প্ৰত্যক্ষ কৰিম।
0: আমাৰ দলটো এতিয়া দ্বিতীয় ধাপত উঠিছে, মানে মই ক'ব বিচাৰিছো আমি এতিয়া মঞ্চৰ নাটকৰ পৰা বাতৰ নাটলৈ গৈ আছো।
1: ভাল কথা, ভাল কথা। কোভিডৰ এই সময়ছোৱাত খুব বেছি বাধাৰ পিছত মানুহবোৰেও বাতৰ নাট দেখিলে বেছ আনন্দিত হ'ব, কাৰণ মানুহবোৰে এতিয়া নিঃসংগতাৰ পৰা বাহিৰ ওলাবলৈ চেষ্টা কৰি আছে।
2: আংকল, আমাক যাবলৈ অনুমতি দিয়ক। আমাক এইখিনি বাদ দেখুৱাই দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।
1: কৃষ্ণ, তোমাৰ বন্ধুসকল আহিছে, তুমি তেওঁলোকৰ বাবে একো খোৱা বোৱাৰ ব্যৱস্থা নকৰিবানে?
3: নাই, কৰিছোঁ, ব্যৱস্থা কৰিছোঁ।
1: চোৱা, তেওঁলোক বহুদিনৰ মূৰত আহিছে, তেওঁলোকক মিঠাই, ফল মূল এইবোৰ দিয়া।
3: সেইটোৰে এৰেঞ্জমেণ্ট কৰিছোঁ।
1: ঠিক আছে, ঠিক আছে, ঠিক আছে। ডেকা ল'ৰাসকল, মোৰ শুভেচ্ছা আৰু আশীৰ্বাদ থাকিল তোমালোকলৈ। হেভ এ নাইচ টাইম।
2: থেংক ইউ,
0: ধন্যবাদ আংকল।

0: রাইসাকল চাওক চাওক স্বৰ্গখন নামি আহিছে, কৃত্রিম বুদ্ধিমত্তাৰ প্ৰযুক্তিবোৰ উপভোগ কৰিবলৈ সাজু হওক। অহা ৰবিবাৰে সান ইজ ব্ৰাইট স্কাই ইজ ৰাইট চাবলৈ নাপাহৰিব। আরে জুমরা কত গলা, মই সোঁ ফালে নে বাওঁ ফালে থাকিম?
1: গুরুদেব চিন্তা নকৰিব, আপোনাৰ শত্ৰুহে চিন্তিত হব যে আজি এতিয়া প্ৰযুক্তিবিদ্যাৰ যুগত বাস কৰি আছো। আধুনিক যুগৰ প্ৰযুক্তিবিদ্যা আৰু আমি ইয়াক পুৰা দমে উপভোগ কৰিছো। আজিয়েই নহয়, আমাৰ পিছৰ প্ৰজন্মও ইয়াক উপভোগ কৰিব। কৰোণা অন্তৰ্ধান হল আৰু আমি আজি আপোনালোকক কৃত্রিম বুদ্ধিমত্তা আৰু বাণী চিনাক্তকৰণৰ এখন নতুন পৃথিৱীলৈ যাম।
0: তুমি উত্তম আৰু তুমি গুৰুৰো গুৰু।
1: গুৰুদেৱ এইবোৰ সকলো আপোনাৰ কাৰণে।
0: ঝুমৰে তুমি এখন নতুন যুগৰ পৃথিৱীত বাস কৰি আছা, যত যন্ত্ৰৰ পৰা মগজু ধাৰ কৰিব পাৰি।
1: গুৰুদেৱ মোৰ মগজু যান্ত্ৰিক নহয়, মই ইয়াক পাইছো বহুতো কষ্ট আৰু সাধনাৰ ফলস্বৰূপে।
0: ঝুমৰে মনত ৰাখিবা, স্লো এণ্ড ষ্টেডি উইনছ দ্য ৰেচ। ৰাইসকল মই কিবা ভুল কৈছো নেকি?
1: গুৰুদেৱ কি এক যাদুকৰী প্ৰভাৱ!
0: ঝুমৰে এইটো যাদু নহয়, কোভিডৰ সময়ৰহে

0: স্বভাব, মুখৰ ঢাকনিৰ ব্যৱহাৰে তেখেতসকলক মৌন কৰি ৰাখিছে।
1: তেওঁলোকৰ হাঁহিত কভিড-19ৰ নিৰ্মম সত্য প্ৰতিফলিত হৈছে।
0: ছোটা মুহ আৰু বড়ি বাত, ডাঙৰক সন্মান কৰিবা আৰু যুৱকসকলৰ লগত বন্ধুত্ব সুলভ মনোভাৱ বজাই ৰাখিবা।
1: গুৰুদেৱ, মই কি ভুল কলো?
0: জুমুৰে, মনত ৰাখিবা, মই যিকোনো ধ্বনি আৰু স্বৰৰ মডুলেশ্যন ধৰিব আৰু চিনাক্ত কৰিব পাৰো।
2: ধ্বনি আৰু স্বৰৰ চিনাক্তকৰণ?
3: কি আচৰিত!
1: গুৰুদেৱ, মই গুণগুণনি শুনিছো সেইফালৰ পৰা।
0: ৰাইজসকল, ঝুমুৰুৱে কি কৈছে?
1: গুৰুদেৱ, ৰাইজে বিশ্বাস কৰিছে যে আপুনি যি কৈছে ভুল কৈছে।
0: সঁচাটো সঁচাই, যাক ঢাকিব নোৱাৰি।
1: আব আয়া উট পাহাৰ কে নিচে। গুৰুদেৱ, সঁচাটো ঢাকিব নোৱাৰি। ৰাইজসকল, আপোনালোকে বিচাৰেনে মোৰ মালিক আহি ধনী আৰু স্বৰ চিনাক্তকৰণৰ কিছুমান যাদুকৰী খেল দেখুওৱাটো?
4: হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয়

0: সঁচাটো সঁচাই যাক ঢাকিব নোৱাৰি।
1: আব আয়া উঠ পাহাৰ কে নিচে, গুৰুদেৱ সঁচাটো ঢাকিব নোৱাৰি। ৰাইজসকল, আপোনালোকে বিচাৰেনে মোৰ মালিক আহি ধনী আৰু চৰ চিনাক্তকৰণৰ কিছুমান যাদুকৰী খেল দেখুওৱাটো? গুৰুদেৱ, আমি সকলোৱে আপোনাৰ যাদু চাবৰ বাবে বৰ আশাৰে ৰৈ আছো। কৃত্ৰিম বুদ্ধিমত্তা আৰু চৰ চিনাক্তকৰণৰ যাদু।
2: কৃত্ৰিম বুদ্ধিমত্তা? আমি এই শব্দটো প্ৰথম শুনিছো। বুদ্ধিমত্তাও কি যন্ত্ৰত সজা হয় নেকি? অবিশ্বাস্য,
3: অবিশ্বাস্য, অবিশ্বাস্য।
0: কিয় নহব, এইবোৰ সকলো মোৰ যাদুকৰী প্ৰভাৱৰ ফল।
1: গুৰুদেৱ, আমি এতিয়া নতুন প্ৰযুক্তিবিদ্যাৰ যুগত বাস কৰিছো আৰু ইয়াত উপস্থিত থকা ৰাইজসকল বৰ জ্ঞানী, গতিকে কামটো অগ্ৰসৰ হোৱাৰ আগতে সকলোবোৰ কথা নিশ্চিত হৈ ল'ব, নহলে আমি হাতে লোটে ধৰা পৰিম।
0: যুৱৰে, তুমি ঠিকেই কৈছা, এইটোক প্ৰবঞ্চনা কৰা নুবুজাই, বুজাই পূৰ্ণতা বুলি। ৰাইজ ঝুমুৰা বৰ জ্ঞানী আৰু তেওঁ ভুল উলিয়াবৰ চেষ্টা কৰি থাকে।
1: গুৰুদেৱ, এইবিলাকক ভুল ধৰা বুলি নকয়, মনত উদয় হোৱা কিছুমান প্ৰশ্নহে, যিবোৰ বিজ্ঞানৰ সজাগতাৰ প্ৰাথমিক নীতি।
2: ঝুমুৰা হল আধুনিক যুগৰ প্ৰজন্ম।
0: ঠিক কৈছা, ঠিক কৈছা, একদম প্ৰাথমিক প্ৰশ্ন যিবোৰ এই অনুষ্ঠানটোৰ মাজেৰে মই আলোকপাত কৰিব খুজিছো।
1: গুৰুদেৱ, মই একো কোৱা নাছিলো।
2: আপোনাৰ স্বৰ চিনাক্তকৰণৰ যাদু ক'ত?
0: ৰাইজ, এইটো যাদু নহয়, কৌশলো নহয়।
1: এতিয়া পৰ্দা উঠোৱাৰ সময় হৈছে গুৰুদেৱ, ৰাইজে সঁচাটো চাব বিচাৰিছে।
0: ঠিক আছে, ৰবা ৰবা, তুমি কি জানি সেই কথাটো শুনিছাই? স্লো এণ্ড ষ্টেডি উইনছ দ্য ৰেচ।
1: গুৰুদেৱ, আৰু অপেক্ষা কৰিব নোৱাৰি, সত্যটো উদঘাটন কৰাৰ সময় আহি গ'ল।
0: ঠিক আছে ডেকা ল'ৰাসকল, এতিয়া আপোনালোকক কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বৰ চিনাক্তকৰণৰ পৃথিৱীলৈ লৈ যাম। আপোনালোকে যি ক'ব সকলো লিখিত আকাৰত পাব। অকল লিখিত আকাৰতেই নহয়, সময় হ'লে ছপা আকাৰতো পাব।
1: তেতিয়াহ'লে পলম কিয়? আমি কাৰ বাবে অপেক্ষা কৰি আছো? এই দৰ্শনীটোৰ সকলো স্বৰ ছপা কৰি উলিয়াও আহক।
0: ধৈৰ্য ধৰা, ধৈৰ্য ধৰা, মোৰ যাদুকৰী মন্ত্ৰটো আগতে মাতিবলৈ দিয়া। আব্ৰাকাডাব্ৰা, বিজ্ঞান নে পকড়া, টেকনিক নে জাকৰা।
2: বেছি বুদ্ধিও হবলৈ চেষ্টা নকৰিব, আমি মূৰ্খ নহয়।
1: গুৰুদেৱ, আৰু পলম নকৰিব, ৰাইজে এতিয়া অপেক্ষা নকৰে।
0: ঝুমুৰে, কত পলম কৰিলো, সকলো প্ৰস্তুত হৈ আছে, সেই বাকচটোত চোৱাচোন।
2: এই কি শব্দবোৰ যিবোৰ দৰ্শনীৰ মাজত উত্থাপন কৰা হৈছিল?
1: গুৰুদেৱ, আপোনাৰ পাছফালে কিছু গুণগুণনি শুনিছো। কাগজখিনি আগতে ছপা কৰি থোৱা বুলি কিছুমান দৰ্শকৰ সন্দেহ হৈছে।
0: ঝুমুৰা, তুমি দৰ্শকৰ মনৰ কথা গম পাইছা, তুমি বৰ জ্ঞানী। ৰাইজ, আপোনালোকে বিশ্বাস কৰক আৰু সত্যটো চাওক। অনুগ্ৰহ কৰি আপোনালোকৰ মাজৰ কোনোবা আগবাঢ়ি আহিবনে?
2: হা হা, মই আহিছো।
1: এতিয়া হাতে লোটে ধৰাত পৰিব।
0: এইটো মোৰ যাদুকৰী যন্ত্ৰ, এতিয়াই সত্য উদঘাটন হ'ব। আমি কোনেও নাজানো তেখেতে কি ক'ব, কথাটো ঠিকেই কৈছোনে?
1: গুৰুদেৱ,
0: ঝুমুৰে, কোনটো সত্য কোনটো অসত্য কথাটো অকল মহাশয়েহে ক'ব পাৰিব। অনুগ্ৰহ কৰি এইখিনি পঢ়ক।
2: হে ভগৱান, এশ শতাংশ
3: সত্য,
2: যাদু, যাদু,
3: যাদু।
1: আপোনাৰ যাদুকৰী যন্ত্ৰটো আৰু কিছু আচৰিত আৰু যাদুকৰী কৌশল দেখুৱাব পাৰিবনে?
0: ঝুমুৰে, এইটো যাদুকৰী কৌশল নহয়, যাদুকৰী প্ৰযুক্তিবিদ্যাহে। আমি যদি এজন মানুহৰ কেইটামান স্বৰৰ নমুনা এই যন্ত্ৰটোত দিব পাৰোঁ, তেতিয়া যন্ত্ৰটোৱে মানুহজনক চিনাক্ত কৰিব পাৰে।
4: অ, ভৱিষ্যতে তাৰমানে অপৰাধী সাৰি যাব নোৱাৰিব, নহয়নে? মানুহ ধৰা পেলাই দিব দেই।
1: গুৰুদেৱ, সেইফালৰ পৰা কোনোবাই কিবা কৈছে।
0: অ, বুজি পাইছো, এই যাদুকৰী পদ্ধতিটোত কিছুমান আসোঁৱাহ আছে। স্বৰৰ উত্থান পতন, উচ্চাৰণ, কথা কোৱাৰ জটিলতা, ধ্বনিৰ ত্ৰুটি আদিবোৰে কিছুমান সমস্যাৰ সৃষ্টি কৰে।
1: গুৰুদেৱ।

0: যাদুকৰীৰ কাহিনী শেষ হ'ল নে আৰু আছে?
1: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই দিনে দিনে নতুন নতুন আৱিষ্কাৰ কৰি আছে, ইয়াৰ কোনো সীমা নাই। আমি যিমানেই বিষয়ৰ ভিতৰলৈ যাম সিমানেই নতুন কথা গম পাম।
0: গুৰুদেৱ, এইটো মোৰ প্ৰশ্ন নাছিল, সেই মহাশয়হে আছিল যাৰ মাতটো জ্বৰ আৰু চৰ্দিৰ কাৰণে পৰিষ্কাৰ হৈ থকা নাই। তেখেতৰ লগত যে কি হব!
1: ৰাইজ, ঝুমুৰে কিন্তু অতি উত্তম প্ৰশ্ন আৰু পৰিপ্ৰশ্ন কৰি আছে।
0: গুৰুদেৱ, প্ৰশ্ন নহয়, জানিবলৈ ইচ্ছা কৰিছো, মানে মই বৈজ্ঞানিক স্বভাৱৰ।
1: ঝুমুৰে, প্ৰত্যেক মুদ্ৰাৰে দুটা পিঠি থাকে। স্বৰ চিনাক্তকৰণ পদ্ধতিটোৰ কিছুমান উত্তৰাধিকাৰী সূত্ৰে পোৱা সমস্যা আছে। সঁচা অৰ্থত ই কেতিয়াও উত্তম নহয়। স্বৰ ধ্বনিগত সমস্যা আদিবোৰ সদায় থাকিব। বাহিৰা হুলস্থুলেও স্বৰ চিনাক্তকৰণত সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও ইয়াত কাৰ্যকৰী ব্যয়ৰ মূল্যায়ন কৰাৰো প্ৰয়োজন থাকিব।
0: গুৰুদেৱ, আপোনাৰ কাহিনী শেষ।
1: ঝুমুৰে, আমাক এতিয়া ডক্টৰ প্ৰতিভাই বাৰ্তা দিব। তেখেতে আমাৰ পথ প্ৰদৰ্শক হিচাপে লগতেই আছে আৰু আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিব। স্বাগতম ডক্টৰ প্ৰতিভা।
2: এই বাতৰ নাটখন জনসাধাৰণৰ মাজত বৈজ্ঞানিক ধাৰণা আৰু সজাগতাৰ সৃষ্টি কৰিবলৈ আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰসকলে ৰচনা আৰু উপস্থাপন কৰিলে। নতুন প্ৰযুক্তিবিদ্যাই আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে ভুমুকি মাৰিছে। স্বৰ চিনাক্তকৰণ তাৰে ভিতৰত এটা। এক তথ্য অনুসৰি ভৱিষ্যতে ইয়াৰ প্ৰভাৱ আমাৰ জীৱনৰ প্ৰত্যেক অংশতে পৰিব আৰু বজাৰত ইয়াৰ মূল্য বিলিয়নৰ ঘৰ চুব। গুগল হোম, এমাজন, এলেক্সা, চিৰি, এইবিলাক আজিকালি সাৰ্বজনীন। সিহঁতে আপোনাৰ কথা শুনিব, আপোনাৰ ওপৰত চকু ৰাখিব, আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব। স্মাৰ্ট ঘৰ আৰু স্মাৰ্ট অফিচ আজিকালি সহজলভ্য হৈ পৰিছে। বিশেষভাৱে সক্ষম আৰু বয়োজ্যেষ্ঠ লোকৰ বাবে এতিয়া ই ৰাজহাড়স্বৰূপ। স্বাস্থ্য আৰু চিকিৎসা জগতত ই এক গুৰুত্বপূৰ্ণ আসন দখল কৰি আছে।
3: ডক্টৰ প্ৰতিভা, কৃত্ৰিম বুদ্ধিমত্তাৰ স্বৰ চিনাক্তকৰণৰ বিষয়ে আপুনি কি ভাবে?
2: স্বৰ চিনাক্তকৰণ হ'ল এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে কম্পিউটাৰে এটা স্বৰ চিনি পায় আৰু সেইমতে প্ৰতিক্ৰিয়া দিবলৈ ধৰে। তাৰোপৰি এই প্ৰক্ৰিয়াৰ দ্বাৰা স্বৰ ধ্বনিটো কম্পিউটাৰে বুজি পোৱা তথ্যৰ বিন্যাস এটালৈ ৰূপান্তৰিত হয়। প্ৰয়োজন সাপেক্ষে ইয়াৰ পিছত কম্পিউটাৰে এই ৰূপান্তৰক অন্য ধৰণলৈ পৰিৱৰ্তন কৰে যাতে প্ৰয়োজনমতে কামত লগাব পাৰি। উদাহৰণস্বৰূপে গুগল ডিকটেক্ট আৰু অন্য তেনেকুৱা প্ৰগ্ৰেমবোৰে স্বৰ চিনাক্তকৰণ প্ৰক্ৰিয়াৰে আমি কোৱা কথা লিখিত ৰূপলৈ পৰিৱৰ্তন কৰে। তেনেদৰে এপলৰ চিৰি আৰু এলেক্সাই লিখিত বা স্বৰ ধ্বনি গ্ৰহণ কৰি তাৰে প্ৰত্যুত্তৰ দিব পাৰে।
0: গুৰুদেৱ, মই ডক্টৰ প্ৰতিভাক প্ৰশ্ন সুধিব পাৰোঁনে?
1: ঝুমুৰে, তুমি এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত বাস কৰা। সংবিধানে সকলোকে বাক স্বাধীনতাৰ অধিকাৰ দিছে। মই কেনেকৈ তোমাক বাধা দিওঁ?
0: ডক্টৰ প্ৰতিভা, মোৰ প্ৰশ্নটো হ'ল, এই পদ্ধতিটোক স্বৰ ভিত্তিক ডিজিটেল সহায়কাৰী যোগানকাৰীয়ে কেনেকৈ সহায় সহযোগিতা আগবঢ়ায়?
2: সুন্দৰ প্ৰশ্ন। আজিকালি বহু লোক স্বৰ ধ্বনি চালিত ব্যৱস্থা আৰু ডিজিটেল প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰি চলে। এইবোৰে গ্ৰাহক সেৱা, কাৰ্যালয় সেৱা সমৰ্থন, অভ্যৰ্থনা ইত্যাদি বিভাগসমূহ স্বয়ংক্ৰিয়ভাৱে চলাচলৰ ব্যৱস্থা কৰি এইবোৰৰ খৰচ কমাব পাৰে। স্বৰ চিনাক্তকৰণ, স্বাভাৱিক ভাষা প্ৰক্ৰিয়াকৰণ বা নেচাৰেল লেংগুৱেজ প্ৰচেছিং বা NLPৰ এক অভিন্ন অংগ। কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে স্বৰ চিনাক্তকৰণ অধিক নিৰ্ভৰযোগ্য হৈ পৰে। ইয়াৰ দ্বাৰা স্বাভাৱিক স্বৰ ধ্বনিসমূহ অধিক নিখুঁতভাৱে চিনি পোৱাত সহজ হয়।
0: গুৰুদেৱ, কি সুন্দৰ বাৰ্তা! ডক্টৰ প্ৰতিভাই প্ৰযুক্তিবিদ্যাৰ সকলো দিশক দাঙি ধৰি এই পদ্ধতিটোৰ সকলো আঁৰ কাপোৰ আঁতৰাই দিলে চমুকৈ।
1: ঝুমুৰে, কলা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কোনো সীমা নাই। এইবোৰৰ লক্ষ্য কেনেকৈ আমাৰ জীৱন সুখী আৰু আৰামদায়ক কৰি তুলিব পাৰি।
0: সপ্ৰতিভ জ্ঞান, সপ্ৰতিভ প্ৰযুক্তিবিদ্যা আৰু সপ্ৰতিভ ঝুমুৰে।
2: ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ দ্বাদশ খণ্ডটি শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল নয়ন প্ৰসাদ, পৰিণীতা শইকীয়া, মেলোডি পাটগিৰি,

0: स्फोट हुआ। हादसे में दो कर्मचारियों की मौत हो गई जबकि 9 अन्य घायल हुए हैं। एक केमिकल रिएक्टर के अचानक फटने से औद्योगिक इकाई में जोरदार धमाका हुआ और भीषण आग लग गई। रिएक्टर फटने के कारणों की जांच की जा रही है। भारतीय भाला फेंक खिलाड़ी नीरज चोपड़ा ने लुजान डायमंड लीग में रजत पदक जीत लिया है। उन्होंने 88.05 मीटर तक भाला फेंक कर दूसरा स्थान हासिल किया। FIH पुरुष हॉकी विश्व कप के दूसरे चरण में आज एम्स्टर्डम में भारत का सामना मेजबान नीदरलैंड से होगा। ये मैच भारतीय समय के अनुसार शाम 7:30 बजे से खेला जाएगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, শ্বিলঙত অসমৰ গাড়ীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক লৈ আজি তৃতীয় দিনাও অসমৰ চালকসকলৰ যোৰাবাটত প্ৰতিবাদ অব্যাহত। কইনাধৰাত আজি দুয়োখন ৰাজ্যৰ মাজত বৈঠক। গুগল মেপত অসমৰ ভূমি অৰুণাচলৰ ভূখণ্ড হিচাপে দেখুওৱাক লৈ বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া। 100গৰাকী MBBS শিক্ষাৰ্থীক নামভৰ্তিৰ অনুমতিৰে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অনুমোদন। আৰু দেশত ঘৰুৱা চাহিদা পূৰণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ চেনী মজুত আছে বুলি চৰকাৰৰ আশ্বাস। মেঘালয়ৰ ৰাজধানী শ্বিলঙত যোৱা বুধবাৰে অসমৰ গাড়ীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক লৈ আজি তৃতীয় দিনাও অসমৰ চালকসকলে যোৰাবাটত প্ৰতিবাদ অব্যাহত ৰাখিছে। প্ৰতিবাদী চালকসকলে মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা গাড়ীৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। ইয়াৰ ফলত মেঘালয়লৈ অহা যোৱা কৰা ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ইপিনে অসম মেঘালয়ৰ শেহতীয়া উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত আজি কইনাধৰাত দুয়োখন ৰাজ্যৰ মাজত এখন বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ লগতে অসমৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু মুখ্য সচিব ৰবি কোটা উপস্থিত থকাৰ কথা। গুগল মেপত অসমৰ ভূমি অৰুণাচলৰ ভূখণ্ড হিচাপে দেখুওৱাক লৈ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অসমৰ জোনাই আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ৰুকচিন চেকগেটৰ পৰা ঐৰামঘাটলৈ প্ৰায় 19 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত অঞ্চলৰ অসমৰ ভূমি অৰুণাচল প্ৰদেশৰ ভূখণ্ড হিচাপে দেখুওৱা হৈছে। তদুপৰি সীমান্তৱৰ্তী কেমিগাঁও সম্পূৰ্ণৰূপে অৰুণাচল প্ৰদেশৰ অন্তৰ্ভুক্ত হিচাপে দেখুওৱাৰ লগতে প্ৰস্তাৱিত পবা বনাঞ্চল তথা 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা অসমৰ ফালে থকা গাঁওসমূহৰ প্ৰায় 200 মিটাৰ পৰ্যন্ত গুগল মেপত অৰুণাচল প্ৰদেশৰ ভিতৰত দেখুওৱা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা স্থানীয় ৰাইজে গুগল মেপৰ এনে বিসংগতিৰ ফলত ভৱিষ্যতে সীমান্তৱৰ্তী অঞ্চলত দুয়োখন ৰাজ্যৰ স্থানীয় লোকৰ মাজত ভুল বুজাবুজি বা সংঘাতৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছে। এনে পৰিপ্ৰেক্ষিতত অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে পৰীক্ষা কৰি গুগল মেপত প্ৰদৰ্শিত সীমা সম্পৰ্কীয় তথ্যৰ প্ৰয়োজনীয় সংশোধন ঘটাবলৈ ছাত্ৰ সংগঠনটোৱে আহ্বান জনাইছে। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে দক্ষিণ হালমাৰা মানকাছৰ জিলাতো লোকপিয়ল অব্যাহত আছে। লোকপিয়লৰ গৃহ তালিকাভুক্ত কাৰ্যত যাতে কোনো ঘৰ বাদ নপৰে তাৰ বাবে জিলা প্ৰশাসনে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। জনসাধাৰণে 9954853411 নম্বৰত ফোন কৰি কোনো এলেকাত যদি বৰ্তমানলৈকে গণনাকাৰী বিষয়া উপস্থিত হোৱা নাই অথবা কোনো ঘৰ বাদ পৰি ৰলে এই বিষয়ে জিলা প্ৰশাসনক অৱগত কৰিব পাৰিব বুলি জিলাখনৰ লোকপিয়লৰ মুখ্য প্ৰশিক্ষক ৰাফিউল আলম আহমেদে প্ৰকাশ কৰিছে।
2: মানকাছৰ জিলা 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে হাউচ লিষ্টিং বা হাউচিং চেঞ্চাছটো আৰম্ভ হৈছে। ইতিমধ্যে 6টা দিন গ'ল আমাৰ। এই 6টা দিনত আমাৰ 738টা HLB গঠন কৰা আছে। তাতে আমাৰ 722গৰাকী আমি ইনুমাৰেটৰক সেইখিনি ভগাই দিয়া হৈছে। প্ৰত্যেকজন ইনুমাৰেটৰ আৰু 121গৰাকী ছুপাৰভাইজৰে ফিল্ডত যথেষ্ট উৎসাহেৰে গৈ আছে আৰু বহুতো দুৰ্গম অঞ্চলতো তেওঁলোকে যোৱা আমি পৰিলক্ষিত হৈছে। ইতিমধ্যে আমাৰ যিখিনি হাউচ লিষ্টিং ব্লক আছিল তাৰে অলমষ্ট 95% হাউচ লিষ্টিং ব্লকৰ বিল্ডিং নাম্বাৰিং হৈ গ'ল। এতিয়া গৃহ গণনার কাম চলি আছে। HLO এপর জড়িয়ে গণনাকারিয়ে ডাটাখিনি লৈ আছে আর আমার সুপারভাইজার সকলে সেইখানে ভেরিফাই করে আছে। আমি আশা করছি খুব ভাল ধরনের এইবার সেন্সাস হব আর আমার রাইজকও আমি অনুরোধ জানাইছো যাতে সকলে আমার গণনাকারী সহযোগ করে তেখেত সকলে যেখানে প্রশ্ন সুধে সেইখানির সঠিক উত্তর দিয়ে। কোনো ধরনের ডকুমেন্ট নিয়ার প্রয়োজন নাই, অকল সঠিক রেসপন্সটোহে দিব লাগে।
1: উল্লেখযোগ্য যে জিলাখনত বৰ্তমানলৈকে ঘৰে ঘৰে গৈ

অপিয়লৰ তথ্য সংগ্ৰহৰ কাম প্ৰায় 95% সম্পূৰ্ণ হৈছে। 722 গৰাকী গণনাকাৰী বিষয়া আৰু 105 গৰাকী নিৰীক্ষকে এই কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰি আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। দেশৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ ৰাজ্যত চলি আছে। লোকপিয়লক লৈ আপোনাৰ মনতো নিশ্চয় বহু প্ৰশ্ন অথবা সংশয় আছে। এই প্ৰক্ৰিয়াত শুদ্ধ তথ্য প্ৰদানেৰে জনসংখ্যাৰ তালিকাত কিদৰে নিজৰ নাম সন্নিৱিষ্ট কৰিব, এনে সকলো প্ৰশ্নৰ সমাধান বিচাৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 প্ৰচাৰ কৰিব লোকপিয়ল 2027 শীৰ্ষক দৃষ্টিপাত অনুষ্ঠানটি। এই অনুষ্ঠানত ৰাজ্যৰ লোকপিয়ল পৰিচালনাৰ সঞ্চালক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিশ্বজিৎ পেগু অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে 100 গৰাকী MBBS শিক্ষাৰ্থীক নামভৰ্তিৰ অনুমতিৰে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ইয়াৰ লগে লগে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ে ৰাজ্যৰ 5ম চিকিৎসা মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিলে। ইয়াৰ ফলত ৰাজ্যৰ MBBS আসনৰ সংখ্যা 1925লৈ বৃদ্ধি পালে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমক চিকিৎসা শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ যাত্ৰাত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ এই স্বীকৃতি উল্লেখযোগ্য মাইলৰ খুঁটি বুলি প্ৰকাশ কৰিছে। তেওঁ এই ক্ষেত্ৰত নিৰন্তৰ সহযোগিতা আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী JP Nadda'ক কৃতজ্ঞতা জ্ঞাপন কৰে। দেশত প্ৰয়োজনতকৈ কম পৰিমাণে চেনি উৎপাদন হোৱাৰ পাছতো ঘৰুৱা চাহিদা পূৰণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ চেনি মজুত আছে বুলি চৰকাৰে আশ্বাস দিছে। শেহতীয়াকৈ চেনিৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ চেনিৰ মজুত নিশ্চিত কৰা আৰু গ্ৰাহকসকলৰ বাবে সুস্থিৰ মূল্য বজাই ৰখাৰ ক্ষেত্ৰত এলানি ব্যৱস্থা গ্ৰহণ কৰিছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে জনোৱা মতে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে। উল্লেখযোগ্য যে যোৱা 20 জুলাইত চেনিৰ মূল্য প্ৰতি কিলোগ্ৰামত 48 টকাৰ পৰা যোৱা বৃহস্পতিবাৰলৈ প্ৰায় 55 টকা বৃদ্ধি পাইছে। তামোলপুৰৰ NC আঙাৰাকাটাৰ শিৱপুৰত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে এটি কিশোৰ গুৰুতৰভাৱে আহত হয়। আমাৰ তামোলপুৰৰ সংবাদদাতাই জনোৱা মতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা দুটা বনৰীয়া হাতীয়ে বাসগৃহ আৰু গোহালি ভাঙি তহিলং কৰে। হাতীৰ আক্ৰমণৰ পৰা বাচিবলৈ চেষ্টা কৰাৰ সময়ত অঞ্জলি মণ্ডল নামৰ মহিলাগৰাকীয়ে হাতীৰ গচকত প্ৰাণ হেৰুৱায়। এই আক্ৰমণত গুৰুতৰভাৱে আহত 10 বছৰীয়া শিশুটিক কুমাৰীকাটাৰ ৰাজীৱ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। হাতীৰ আক্ৰমণৰ পৰা পৰিয়ালটোৰ আন এজন লোকৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে। ঘটনাৰ খবৰ পোৱাৰ পাছতে তামোলপুৰৰ বন বিষয়া, কুমাৰীকাটাৰ বনাঞ্চলিক বিষয়াকে ধৰি বন বিভাগ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। পাছত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত টেকাইমাৰী গাঁৱত কালি পুখুৰীত গা ধুবলৈ যোৱা 4গৰাকী কন্যা শিশুৰ পানীত পৰি মৃত্যু হয়। আমাৰ চিৰাঙৰ সংবাদদাতাই জনোৱা মতে শিশুকেইটিয়ে বিদ্যালয়ৰ ছুটিৰ পাছত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়ালৰ ব্যক্তিগত পুখুৰীত গা ধোৱাৰ সময়তে এই দুৰ্ঘটনা ঘটে। ইয়াৰে টেকাইমাৰী গাঁৱৰ সুহানা বেগম আৰু সুনজুমা বেগম তথা ডামু গাঁৱৰ একেটা পৰিয়ালৰ কন্যা মাছুমা বেগম আৰু ৰকিবা বেগম বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষী, SDRF বাহিনীৰ লগতে স্থানীয় লোকে উদ্ধাৰ অভিযান চলাই আটাইকেইগৰাকীৰে মৃতদেহ উদ্ধাৰ কৰে। ধেমাজি জিলাৰ চিচিবৰগাঁও গেলুৱাত কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা কৃষি সেৱা কেন্দ্ৰটো আজি কুপতি কাৰ্যক্ষম হৈ নুঠাত বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিগত 10 বছৰৰো অধিক কাল কেন্দ্ৰটো কাৰ্যক্ষম নকৰি পৰিত্যক্ত অৱস্থাত পেলাই ৰখা সম্প্ৰতি কেন্দ্ৰ চৌহদটো হাবি জংঘলেৰে আগুৰি ধৰিছে। এই দুয়োটা কেন্দ্ৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে দল সংগঠনসমূহে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল FC-ৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহনবাগানে বৃহস্পতিবাৰে শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত 2টা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাই ব্ৰেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত FC দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগ্ৰহ পঢ়ি দিছো। শ্বিলঙত অসমৰ গাড়ীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক লৈ আজি তৃতীয় দিনাও অসমৰ চালকসকলৰ যোৰাবাটত প্ৰতিবাদ অব্যাহত।

0: কইনাধৰাত আজি দুয়োখন ৰাজ্যৰ মাজত বৈঠক। গুগল মেপত অসমৰ ভূমি অৰুণাচলৰ ভূখণ্ড হিচাপে দেখুওৱাক লৈ বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া। এশগৰাকী MBBS শিক্ষাৰ্থীক নামভৰ্তিৰ অনুমতিৰে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অনুমোদন। আৰু দেশত ঘৰুৱা চাহিদা পূৰণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ চেনি মজুত আছে বুলি চৰকাৰৰ আশ্বাস। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত ন প্ৰতিভা শিতানত লগ পাওঁ হওক নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন সংগীত শিল্পী তথা অভিনেতাক। তেখেতৰ সৈতে কথা পাতিছে প্ৰাণজিৎ প্ৰীতম কলিতাই।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, নৱপ্ৰজন্মৰ প্ৰতিভাৱান যুৱক যুৱতীসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যেৰে আমাৰ এই অনুষ্ঠান ন প্ৰতিভা। আজিও এটা নতুন খণ্ড, এগৰাকী নতুন অতিথি আৰু কিছু নতুন কথা, নতুনৰ কথাৰে উজ্জীৱিত হোৱাৰ আশা আৰু সদিচ্ছাৰে আৰম্ভ কৰিছোঁ আজিৰ ন প্ৰতিভা অনুষ্ঠান। অনুষ্ঠানত আজি অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ যুৱ প্ৰজন্মৰ এগৰাকী সংগীত শিল্পী অভিনেতা অৰিন্দম বৰা।
2: নমস্কাৰ,
1: তোমাক অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু আকাশবাণী গুৱাহাটীত আজি অতিথি হিচাপে প্ৰথমবাৰ উপস্থিত হৈছা, গতিকে এই সময়খিনিত তোমাৰ কেনেকুৱা অনুভৱ হৈছে?
2: আচলতে পোনপ্ৰথমে মই আকাশবাণী গুৱাহাটীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান সময়ত বা বৰ্তমান বহি থকা অৱস্থাটোত মই নিজকে অতি মানে সুখী অনুভৱ কৰিছোঁ আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে, যথেষ্ট ভাল লাগিছে আৰু নিজৰ কথা আচলতে মোক যিদৰে পৰিচয় দিছে মই সিমান পৰিচয় বৰ্তমানৰ অধিকাৰী হোৱা নাই, কাম কৰি আছোঁ, কৰি যাম।
1: মই যিমানখিনি জানো আচলতে তুমি অহৰহ কাম কৰি আছা, নাটকৰ ক্ষেত্ৰখনতো কাম কৰি আছা আৰু সংগীতৰ ক্ষেত্ৰখনতো, আৰু বিশেষকৈ তুমি ভাওনা সংস্কৃতিৰ সৈতেও জড়িত হৈছা, মই সেইখিনি গম পাওঁ। সেইকাৰণে আচলতে তোমাক ইয়ালৈ আমন্ত্ৰণ কৰি অনা হৈছে। আৰু এইখিনি সময়ত মই অনুষ্ঠানৰ আৰম্ভণি যিহেতু সুধিলোঁ তোমাক আকাশবাণী গুৱাহাটীত উপস্থিত হৈ তোমাৰ কেনেকুৱা লাগিছে, ইয়াৰ লগত সংযোগ কৰি আৰু এটা কথা জানিব বিচাৰিম যে তোমাৰ আকাশবাণীৰ সৈতে আগৰ তেনেকুৱা কোনো স্মৃতি বা আগৰ কোনো তেনেকুৱা সম্বন্ধ আছিল নেকি?
2: তেনেকৈ ক'বলৈ গ'লে আচলতে মোৰ ঘৰ যোৰহাট গড়মূৰত আৰু গড়মূৰত আকাশবাণীৰ এটা কেন্দ্ৰ আছে। সৰুৰ পৰা মানে আকাশবাণী সেই গড়মূৰৰ কেন্দ্ৰত বিভিন্ন সময়ত দিহানামৰ প্ৰগ্ৰেম, নাটক, কবিতা, আমাৰ মইনামেলৰ অনুষ্ঠানৰ পৰা লৈ গৈছিল আজিৰ পৰা 8-9 বছৰ 10 বছৰ আগত, 15 বছৰ আগত, কিন্তু ইমান দিনে নাই, বৰ্তমান নাই।
1: মানে তুমি আগতে জড়িত আছিলা?
2: কাম কৰিছোঁ, তেওঁলোকৰ লগত প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ, অনুষ্ঠান কৰিছোঁ, ডাইৰেক্টলি জড়িত বুলিও ক'ব নোৱাৰি।
1: তেনেহ'লে তোমাৰ আকাশবাণী গুৱাহাটী যোৰহাটৰ যি কেন্দ্ৰ আছে তাৰ সৈতে তোমাৰ এটা সম্বন্ধ আছে, বিভিন্ন অনুষ্ঠানত তুমি তোমাৰ প্ৰতিভা প্ৰদৰ্শন কৰিছা আৰু তেওঁলোকৰ সৈতে বাদ্য সংগতো কৰিছা?
2: হয় কৰিছোঁ।
1: এইখিনি সময়ত তুমি যদি বজাই শুনোৱা বা কিবা এটা যদি গাই শুনোৱা ভাল লাগিব?
2: আচলতে মই বহুত জেগাত গ'লে কৰোঁ এইটো কাম যে মই অসমীয়া, সৰুৰ পৰা অসমীয়া সংস্কৃতি দেখি ডাঙৰ হৈছোঁ। মই মোৰ পৰিচয়টো অকণমান বিহুসুৰীয়া, বিহুৰ সুৰেৰে মই মোৰ পৰিচয়, মই ক'ত পঢ়ি আছোঁ, কি কৰি আছোঁ, প্ৰথমতে বিহু। সেই ন

0: মাৰ নাম ৰেখা বৰা আৰু দেউতাৰ নাম
1: পবিত্ৰ বৰা।
0: পবিত্ৰ বৰা খুব ধুনীয়া আচলতে। এতিয়া তুমি গুৱাহাটীত কাম কৰি আছা, মোৰ ভাল লাগিছে আচলতে। তুমি আগতে ক'লে হয়তো মই তোমাৰ পৰিচয়টো তোমাৰ ধৰণেই বিচাৰিলোহেঁতেন।
1: নহয়, মই আচলতে মোৰ মা দেউতা

0: আৰু গুৰু, এওঁসকলৰ নামবোৰ কৈ ভাল পাওঁ আচলতে। সেইটো কাৰণে কোনোবাই সোধক বা নুসোধক মই জোৰ জবৰদস্তি ক'বলৈ চেষ্টা কৰোঁ।
1: হয়, ঠিক আছে, তেতিয়াহ'লে তোমাৰ ঘৰখনলৈকে অকণমান ঘূৰি যাওঁ।
0: হয়,
1: তোমাৰ যোৰহাটত গড়মূৰত ঘৰ, আৰু তোমাৰ ঘৰত কোন কোন আছে?
0: মোৰ ঘৰত আচলতে আমাৰ যৌথ পৰিয়াল, মোৰ মা দেউতা, মোৰ ভাইটি, বৰ্তা, বৰমা, ভণ্টি, ককা, আইতা, সকলোৰে মাজত ডাঙৰ হৈছোঁ।
1: তোমাক দেখি এনেকুৱা লাগিছে, আৰু মই হয়তো যিখিনি অনুমান কৰিব পাৰিছোঁ, তোমাৰ ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশ আছে।
0: আছে,
1: আৰু দেউতাই গায়,
0: দেউতাই বজাইছিল বুলি মানে মই কেতিয়াও দেখা নাই, দেউতাই এনেই গুণগুণাই থকা দেখিছোঁ। কিন্তু মোক গাঁৱত কয়, ককা আইতাহঁতে কৈছিলে যে এটা সময়ত দেউতা ভাল বাঁহী বাদক আছিল, অভিনেতাও আছিল, কিন্তু মই
1: স্বচক্ষুৰে
0: দেখা নাই। শুনিছোঁ, দেউতাই গুণগুণাই থকাও শুনিছোঁ, দেউতাই খুব ভাল গান গায় শুনিছোঁ, কিন্তু সেই আৰু সংগীতজ্ঞ বুলিও ক'ব নোৱাৰি তেখেতে।
1: গম পাইছোঁ, মানে চৰ্চাগতভাৱে সেই কৰ্মটোক তেওঁ লৈ যোৱা নাই, কিন্তু তেওঁ খুব এক গানৰ অনুৰাগী, বা গীত গাই ভাল পায়, বজাই ভাল পায়। মায়ে গায়?
0: নাই, মোৰ ভণ্টি সত্ৰীয়াৰ লগত জড়িত, তাৰপিছত এতিয়া ভাইটিও নতুনকৈ আহিছে, সিও খুব বজোৱাৰ প্ৰতি আগ্ৰহী, মানে যিকোনো যিকোনো মানে বস্তুক লৈ পেলাই চাউণ্ড ক্ৰিয়েট কৰি থাকে, য'ত ত'ত বজায়, যি টি শব্দ ৰিদম এটা ক্ৰিয়েট কৰিব পৰা হৈছে। আৰু মোৰ দাদা ভাওনাৰ লগত জড়িত, মানে সকলোখিনি, মোৰ জেঠাই গান গায়, মই দেখি আহিছোঁ তেনেকুৱা এটা পৰিৱেশ। আৰু অকল মই আমাৰ ঘৰখন বুলি কোৱা নাই, মই যিখন গাঁৱত ডাঙৰ হৈছোঁ সেই গাঁওখনৰ প্ৰত্যেক ঘৰৰ প্ৰত্যেকটো মানুহ, প্ৰত্যেকজন ব্যক্তি, মোৰ লগৰ যিমানখিনি আছে গাঁৱত, সকলো সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত। আৰু বৰ্তমান মই গুৱাহাটীত যেনেকৈ দৰে কাম কৰি আছোঁ, আমাৰ গাঁৱৰ প্ৰত্যেকজন আমাৰ বয়সৰ, আমাৰ অগ্ৰজ অনুজ সকলোৱে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে কাম কৰি আছে। কোনোবাই সত্ৰীয়াৰ লগত কৰি আছে, কোনোবাই ভাওনাৰ লগত কৰি আছে, গীত মাত নাটক বাতৰ নাটক কৰিছে, কোনোবাই কেমেৰাত এক্টিং কৰিছে। আচলতে মই সেই তেনেকুৱা এটা পৰিৱেশৰ মাজত ডাঙৰ হৈছোঁ কাৰণে ভাল লাগে, এইবোৰ কাম কৰি ভাল পাওঁ।
1: নিশ্চয় তোমাৰ আশে পাশে যিসকল লোক আছে তেওঁলোকৰ পৰা খুব সঁহাৰি পাইছা, মানে তেওঁলোকে তোমাক উদগনি জনাইছে। তথাপিও এইখিনিতে কোৱাচোন যে তোমালোকৰ যোৰহাটৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ যিটো পৰিৱেশ, সেই সৰুৰ পৰা তুমি যিটো পৰিৱেশ পাইছা, সেই পৰিৱেশটো আৰু আজিৰ পৰিৱেশটো কেনেকুৱা, বা তুমি কিদৰে ডাঙৰ হৈছা, বা তুমি কিদৰে সুযোগ পাইছা গোটেই সাংস্কৃতিক ক্ষেত্ৰখনত?
0: প্ৰথমতে ক'বলৈ গ'লে মই সাংস্কৃতিক ক্ষেত্ৰখনলৈ অহাৰ প্ৰথম দিশটো হৈছে মোৰ মা দেউতা আৰু মোৰ জেঠাই ল'ৰা, ঠাইৰ মোৰ এজন ল'ৰা আছে শংকুদা বুলি মাতোঁ, শংকুদায়ে ভাওনা কৰি ঘূৰি ফুৰে। সৰুৰ পৰা আমি দেখিছোঁ, আৰু মই যেতিয়াৰ পৰা বুজা হৈছোঁ তেতিয়াৰ পৰা দেখিছোঁ শংকুদায়ে ভাওনা কৰে, খোল বজায়, চাইকেল এখন লৈ ঘূৰি। তো আমাৰ গাঁৱত এখন এল পি স্কুল আছে, তো মই ক্লাছ ফ'ৰ চতুৰ্থ শ্ৰেণীত পঢ়ি আছোঁ তেতিয়া, শংকুদাহঁতে নাটক কৰে আগৰ পৰা কৰে, আৰু তেওঁ যোৰহাট নাট্য বিদ্যালয়, মোৰ শ্ৰদ্ধাৰ গুৰু, শিক্ষাগুৰু আচলতে দেৱবন মহন্ত ছাৰ, তেখেতৰ সান্নিধ্যত আমাৰ গাঁৱত এটা ৱৰ্কশ্বপ হৈছিল, নাটকৰ ৱৰ্কশ্বপ। সেই ৱৰ্কশ্বপটোত অভিনয়, গান, নৃত্য, কবিতা, সেই বস্তুবিলাক শিকাইছিল। আৰু সেই ৱৰ্কশ্বপটোত মই দেউতাক কৈছিলোঁ যে মই কৰিম। তেতিয়া মই একো বুজিও নাপাওঁ, আৰু এনেকুৱা নহয় যে মই ভাল পাওঁ, তাৰ আগলৈকে মই কেতিয়াও কৰা নাই, মানে ক্লাছ ফ'ৰ চতুৰ্থ শ্ৰেণীৰ আগত কেতিয়াও কৰা নাই। তাৰপিছত সেই ৱৰ্কশ্বপটোলৈ গৈছোঁ, তাত বেলেগ ধৰণৰ পৃথিৱী এখন পাইছোঁ, আৰু সেই তেতিয়াৰ পৰা যি সোমাইছোঁ, ৱৰ্কশ্বপ কৰিছোঁ, প্ৰথম যোৰহাট শিশু নাট্য বিদ্যালয়, দেৱবত ছাৰ আছিল। তাৰপিছত তাৰ সেই ৱৰ্কশ্বপ কৰাৰ পিছত মোৰ ঘৰৰ কিনাৰতে এজন বৰ্তা আছিল, বিপুল বৰ্তা বুলি মাতোঁ, তেখেতেও আকাশবাণীতে কৰে, গড়মূৰত কৰে। তেখেতৰ সান্নিধ্যত মই মইনামেল কৰিবলৈ ল'লোঁ, মইনামেলৰ অনুষ্ঠান, তাৰপিছত নাটকৰ, মানে আমি যেতিয়া নাটক কৰিছিলোঁ সৰুতে, তেতিয়া খুব নাটকৰ কম্পিটিশ্যনবোৰ হৈছিলে মইনামেলৰ, জিলা ভিত্তিত পাতে, মইনামেল ভিত্তিত পাতে, অঞ্চল ভিত্তিত পাতে, সেই তেনেকৈ তেনেকৈ অভিনয়ৰ ক্ষেত্ৰখনত সোমাই পৰিলোঁ। আৰু যিহেতু দাদা ঘৰত খোল বজোৱা ল'ৰা আছিল, সি গায়ো, বৰগীত গায়, খোল বাদন কৰে, তো তাৰ পৰা সেই ভাওনাৰ দিশটো তাৰ পৰাই আহিছে বুলি ভাবোঁ। আৰু তেনেকৈ তেনেকৈ নাটক কৰিলোঁ, বহু কাহিনী আছে মানে নাটকলৈ গৈ কিমান কি হৈছে। তাৰপিছত জাগীৰোড কলেজলৈ আহিলোঁ, জাগীৰোড কলেজত আহি আচলতে মই নিজকে প্ৰথমটো অভিনেতা হ'ম বুলি আহিছিলোঁ জাগীৰোড কলেজলৈ। তাৰ আগত যিহেতু নাটক কৰি ভাল লাগে, বেলেগ বেলেগ মানুহৰ লগত নাটক কৰিছোঁ, তো অলপ বিচাৰ খোচাৰ কৰি গম পালোঁ যে

0: জাগীৰোদ মহাবিদ্যালয়ত
1: তুমি
0: নাটকত,
1: স্নাতক পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰিবলৈ তুমি জাগীৰোদ কলেজলৈ আহিলা,
0: হয়
1: তাৰ আগতে বেলেগ অন্য বিষয়ত স্নাতক কৰা হৈছিল নে?
0: নাই নাই নাই হোৱা নাই, হাই ছেকেণ্ডেৰী কৰিছোঁ, তাৰপিছত মানে বিচাৰ কৰিছোঁ ক'ত যাব পাৰি ক'ত যাব পাৰি, মানে তেতিয়ালৈকে এটা কথাই জানিছিলোঁ যে এন এছ ডি এ আছে যাৰ কাৰণে স্নাতক শিক্ষা লাগে, তাৰপিছত খবৰ কৰি গম পালোঁ জাগীৰোদ মহাবিদ্যালয়ত এনেকৈ স্নাতক শিক্ষা দি, সেই আহিলোঁ জাগীৰোদ কলেজলৈ, তাৰপিছতহে মই এটা নতুন মানে অৰিন্দম বিচাৰি পালোঁ যে মই অভিনয়ৰ লগতে নাটকত সংগীতো কৰিব পাৰোঁ, আৱহ সংগীত। তো মই নাটকত আৱহ সংগীত কৰিবলৈ লোৱা বৰ বেছি দিন হোৱা নাই, 4 বছৰমান হৈছে।
1: যিখিনি কৈছা তুমি খুব ভাল কৰিছা, কাৰণ ময়ো দুই এটা চাবলৈ পাইছোঁ, দুই এটা অনুষ্ঠান। বাকী কোৱা,
0: জাগীৰোদ মহাবিদ্যালয়লৈ আহিলোঁ, তাতে সংগীত চৰ্চা আৰম্ভ কৰিলোঁ নতুনকৈ, মানে আগতে গীত মাত কৰোঁ কিন্তু কেতিয়াও মই ভবা নাছিলোঁ যে নেগেৰাটো বজালে এনেকৈ নাটকত মিউজিক হয়, দবাটো এনেকৈ বজাই দিলে যে এই দবাৰ পেটাৰ্ণটো নাটকৰ মিউজিক হয়। তো সঞ্জীৱ বুঢ়াগোহাঁই ছাৰ আৰু বিজিত ছাৰ আছিল জাগীৰোদ কলেজত, আমি তেওঁলোক দুজনকে পাইছোঁ। তো তেওঁলোক দুজনে মোক খুব গাইডেন্স দিবলৈ ল'লে, খুব গাইড কৰে যে তই তো আছে তোমাৰ মাজত, তো তুমি চেষ্টা নকৰা কিয়। তো তেনেকৈ তেনেকৈ লাইভ ইনষ্ট্ৰুমেণ্টৰো মিউজিক কৰিবলৈ ল'লোঁ, প্লাছ মোক বিজিত ছাৰে কেনেকৈ ট্ৰেক ক্ৰিয়েট কৰে, কেনেকৈ মানে মিউজিক কম্প'জ কৰে, সেই বস্তুখিনি শিকালে,
1: ছফ্টৱেৰত
0: ছফ্টৱেৰত মিউজিক কেনেকৈ কৰে আৰু প্লাছ কেনেকৈ ক্ৰিয়েট কৰে। আজি এটা পেটাৰ্ণ, ছাপ'জ ড্ৰামৰ পেটাৰ্ণ এটা অকল তাক তাক তাক তাক গৈ আছে, সেই পেটাৰ্ণটোৰ লগত আৰু কেনেকুৱা ধৰণৰ চাউণ্ড ভৰালে এটা মিউজিক ক্ৰিয়েট কৰিব পাৰি নাটকৰ ক্ষেত্ৰত, মই গানৰ ক্ষেত্ৰত সংগীতৰ ক্ষেত্ৰত কৰা নাই, সেই তেনেকুৱা ধৰণৰ বস্তুবোৰ মই তেওঁলোকৰ পৰা শিকিলোঁ। আৰু এতিয়া মানে গুৱাহাটীত যিখিনি কাম কৰি আছোঁ, আচলতে সেই জাগীৰোদৰ পৰা সংগীত চৰ্চা কৰিহে গুৱাহাটীত সংগীতৰ কাম কৰি আছোঁ, নাটকত অভিনয় সৰুৰ পৰা কৰি আহিছোঁ, সেইবাবে কৰি আছোঁ। আৰু ভাওনা কাচিত কেতিয়াবাহে কৰা হয়, আচলতে ভাওনা সংস্কৃতিৰ ভাওনাৰ জগতখনত এনেকুৱা হৈ গৈছে বৰ্তমান, মানুহ এজনক মাতিলে বহু কথা ভাবিব লগা হয়। এতিয়া মই যেতিয়া গুৱাহাটীত আছোঁ, মই কেতিয়াও ডিমাণ্ড নকৰোঁ পইচাৰ, কিন্তু যোনে আমাক মাতে তেওঁলোকৰ সেই তেনেকুৱা ধৰণৰ মানে ভাৱধাৰা এটা হৈ গৈছে যে গুৱাহাটীত আছে, গুৱাহাটীত কাম কৰি আছে, তো তেখেতক মাতি দিলে বহুত পইচা বিচাৰি দিব নেকি, সেই তেনেকুৱা ধৰণৰ মই ভাবিছোঁ। আচলতে নহ'বও পাৰে, অনুমান হয়, কিন্তু মই মোৰ ফালৰ পৰা যিমানখিনি সাধনা কৰিব লাগে এই দিশবিলাকত, মই ভাওনা আজি প্ৰায় বহু মই ধৰি কৰা নাই, কিন্তু মই ভাওনাৰ চৰ্চা সদায় কৰি আছোঁ, মই গীত গাওঁ সদায়, মানে দিনটোৰ আৰম্ভণিৰ পৰা ৰাতি শেষ হোৱালৈকে দিনটোত কোনোবা নহয় কোনোবাখিনিত ভাওনাৰ এটা সংলাপেই হওক, ভাওনাৰ এটা গীতেই হওক, গুণগুণোৱা হয় কিন্তু, আৰু সেইটো কেনেকৈ হৈছে নাজানো কিন্তু হৈ আছে।
1: কিন্তু অৰিন্দম, এইখিনি সময়ত মই তোমাৰ পৰা গুণগুণোৱাটো নিবিচাৰোঁ, কিবা এটা গাই শুনোৱাটোহে বিচাৰিছোঁ। যদি ভাওনা সংস্কৃতিৰ লগত যিসমূহ সংগীত জড়িত হৈ আছে, প্ৰৱেশৰ গীত, গায়ন বায়নৰ সৈতে যিসমূহ গীত ভাওনাত পৰিৱেশন কৰা হয়, তেনেকুৱা কিবা এটা গীত যদি শুনিবলৈ পাওঁ।
0: মই আচলতে মাতৃভাষা ভাওনা কৰিয়ে ডাঙৰ হৈছোঁ দেই, তো মই নাৰদ চৰিত্ৰটি, যিকোনো এখন ভাওনাৰ নাটকৰ নাৰদ চৰিত্ৰটিৰ এটি গীত, চৰিত্ৰটোৱে কেনেধৰণে গায় অকণমান আৰু, নাৰদ আহিছে।
2: Hey, not-

নারায়ণ নারায়ণ নারায়ণ লাহেকে নাৰদ উঠিছে। খোল বাজে, আচলতে খোলৰ ব্যৱস্থাটো কৰিব নোৱাৰিলোঁ আজি, দুখিত দেই, তাৰ বাবে পৰিতালত গৈছে।

0: তাৰপিছত শ্ৰীকৃষ্ণই ডাইলগ কৈছে বা নাৰায়ণে, আহক দেৱ ঋষি। তাৰপিছত নাৰদে আকৌ কৈছে, হে প্ৰভু কমললোচন, এই নিঃকিন দাসৰ শত সহস্য প্ৰণিপাত কৰিবা গ্ৰহণ। তাৰ চীনৰ কিছু অংশ
1: মোৰ আচলতে এনেকুৱা লাগিছে, আৰু অকণ শুনো নেকি, আৰু কিবা অকণ গাব অৰিন্দমে, আৰু অকণ শুনো।
0: নিশ্চয় ভাওনাৰে গীত দুটা চৰিত্ৰৰ বাবে, শকুনি প্ৰতিশোধ, শকুনি প্ৰতিশোধ বুলি এখন ভাওনা কৰিছিলোঁ, তাৰে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ প্ৰৱেশ,
1: গণেশ গগৈৰ যিখন সেইখন,
0: মানে সেইখন নাটকখন, তাৰ পৰা ইনফ্লুয়েঞ্চ হৈ মাতৃভাষাৰ ভাওনা কৰে, পাৰাচামৰ ফালে কৰে, য'ত গীত মাত থাকে, গীত মাতবোৰৰ সুৰবোৰ সেই আমাৰ
1: ভাওনাশৈলীৰ লগত,
0: ভাওনাশৈলীৰ লগত জড়িত, ভাষাটো মাতৃভাষা,

0: ৰাম।
1: খুব ধুনীয়া অৰুণ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আজি পৰিৱেশটো খুব ধুনীয়া আচলতে, আৰু এইখিনি সময়ত এই ধৰণৰ সংগীত শুনিবলৈ পোৱাটো। মই আৰু অকণ তোমাৰ যোৰহাটৰ কথালৈ আহিছোঁ। তুমি ভাওনা সংস্কৃতিৰ সৈতেও জড়িত হৈছা, ইতিমধ্যে তুমি তাৰ সংগীত শুনাইছা, কিন্তু এতিয়া সংগীতহে শুনিলোঁ, অকণমান ভাওনাৰ বচন যদি শুনিবলৈ পাওঁ আৰু ভাল লাগিব।
0: নিশ্চয় খুব ভাল লাগে এটা চৰিত্ৰ, কিন্তু কেতিয়াও মই উপস্থাপন কৰিবলৈ পোৱা নাই। সময় সুযোগ সুবিধা পালে কৰিম। সেই ডাইলগটো, সেই বচন ফাঁকি খুব কওঁ মানে সৰুৰ পৰাই, যে যেতিয়া বেলেগক দেখোঁ যে এনেকৈ ক'ব, মোৰো ক'বলৈ মন যায় এই ডাইলগ, এই ফাঁকি বচন। প্ৰহ্লাদ চৰিত্ৰ, নৃসিংহ মুৰাৰী বুলি এখন ভাওনা আছে, তেখেতৰ হিৰণাক্ষ কশীপুৰ, হিৰণ্য কশীপুৰ, হিৰণাক্ষ মহাকাল। হিৰণাক্ষ হৈছে প্ৰহ্লাদৰ খুৰাক, প্ৰহ্লাদ হৈছে হিৰণ্য কশীপুৰৰ পুত্ৰ। হিৰণাক্ষৰ এটা ডাইলগ ক'ব বিচাৰিছো।
2: অস্থিৰ নহবা দাদা, অচিৰতে জননীৰ ময়ে মহান সন্মান, অহংকাৰী স্বাৰ্থপৰ দেৱ পুৰন্দৰে আপোন হাতে ৰচিছে তাৰ মৰমৰ বেদী। নাগ নৰ যক্ষ ৰক্ষ আকাশ পাতাল ধ্বংস কৰি এক নিমিষতে ধ্বংস কৰি স্বৰ্গমত্ত বিশাল বিশ্বক নতুন সৃষ্টিৰ মই মেলিম পাতনি। প্ৰথমতে জয় কৰি স্বৰ্গপুৰে, তাৰ পাছত ভৰিৰে মোহাৰি অদিতিৰ অপাৰ দৰ্পক, যম ৰজাৰ যমদণ্ড হাতে তুলি লৈ দেৱ শূন্য কৰিম স্বৰ্গ।
1: অকণ আচৰিত হৈছো, অকণ ভালো লাগিছে যে ইমান মিঠাকে কথা কোৱা ল'ৰা, ইমান এটা খুব জোৰ।

0: থকা চরিত্র এটা অভিনয় করে শুনাইছে,
1: ভাল লাগে এটা চরিত্র, কেতিয়াও উপস্থাপন করা নাই,
0: হ্যাঁ,
1: কিন্তু বিরাট ভাল লাগে। মানে তেওঁলোকে যিদরে অভিনয় করে, মই ভাওনাত এজন মানুহ খুব ভাল পাওঁ, তেখেত হৈছে মহেশ দা। হেঙুলত কৰিছিল মহেশ দাই,
0: মহেশ বৰা।
1: খুব ভাল লাগে তেওঁলোকৰ পৰাই এই চৰিত্ৰটো, মানে এই সংলাপটো মই তেওঁক দেখি ক'বলৈ ইচ্ছা যায় সদায় মঞ্চত।
0: খুব এজন সুদক্ষ অভিনেতা আছে।
1: নিশ্চয় নিশ্চয়।
0: এতিয়া কোৱাচোন, তুমি নাটকৰ শিক্ষা, অভিনয়ৰ শিক্ষা ল'লা, কিন্তু এইখিনি সময়ত তুমি মনটোৰ ধাউতিটো কোনফালে গৈছে, যে তুমি এগৰাকী সংগীত শিল্পী হ'বা নে এগৰাকী অভিনেতা হ'বা, মনটো এতিয়া কোনফালে গৈছে, যিহেতু তুমি সংগীতো সমান্তৰালভাৱে কৰি আছা, অভিনয়ো কৰি আছা?
1: আচলতে মই শিল্পী হ'ব বিচাৰোঁ। শিল্পী এনেকুৱা যিয়ে প্ৰত্যেকটো শিল্পৰ লগত জড়িত হৈ আছে। মই অকল অভিনয় বা সংগীত চৰ্চা কৰিয়ে ভাল নাপাওঁ, মই সকলো কৰি ভাল পাওঁ। মানে বস্তু বনোৱা, আজি কৰিব নোৱাৰোঁ কিন্তু চেষ্টা কৰোঁ। নাটকৰ লগত জড়িত সকলো দিশকে মই কাম কৰিব বিচাৰোঁ। আৰু সংগীত চৰ্চাত আচলতে মই কেতিয়াও সংগীত নিজকে সংগীতজ্ঞ ক'বলৈ মানে
0: কাৰণ
1: মই কেতিয়াও সংগীতৰ ফৰ্মেল এডুকেশ্যন লোৱা নাই। মই খোলো শিকিছোঁ, ক্লাছিকেল মিউজিকো শিকিছোঁ। মই ক্লাছিকেল গান এটা শুনাম আজি যদি শুনিব বিচাৰে মানে, কিন্তু মই কেতিয়াও সম্পূৰ্ণ কৰিব পৰা নাই। কিন্তু মই অভিনয়ৰ শিক্ষা কৰি আহিছোঁ। মই স্নাতক শিক্ষা জাগীৰোড মহাবিদ্যালয়ৰ পৰা লৈছোঁ। বৰ্তমান মই
0: গুৱাহাটী বিশ্ববিদ্যালয়,
1: মই তাতো বৰ্তমান অধ্যয়নত, মই তৃতীয় ষান্মাসিকৰ ছাত্ৰ। তো সেইবাবে মই ক'ব বিচাৰোঁ যে মই অভিনেতা এজন হ'ব পাৰিম বা হ'বলৈ মোৰ মন যায়। অভিনেতাতকৈও বেছি হ'বলৈ মন যায় মোৰ পৰিচালক। পৰিচালনা কৰি ভাল লাগে, আৰু মই ভাবোঁ মই যদি পৰিচালনা কৰিব পাৰোঁ, পৰিচালক হ'ব পাৰোঁ, তেতিয়া মই অভিনয়ো কৰিব পাৰিম, সংগীতো কৰিব পাৰিম, আৰু বেলেগ দিশসমূহ কৰিব পাৰিম। সম্পূৰ্ণৰূপে নোৱাৰিলেও আজি মই নাটক এখনত যেতিয়া পৰিচালক হিচাপে থাকিম, মই সেই নাটকখনৰ সংগীত নিজেই কৰিম বুলি ৰাখি ল'ব পাৰিম, যে সংগীত মই নিজেই কৰিম আৰু নাটকখন ডিৰেকশ্যন কৰিম। কোনোবা এদিন মোৰ মন গৈছে যে ঠিক আছে, মই মিউজিকখিনি ক্ৰিয়েট কৰি দিছোঁ, অপাৰেটৰ এটা ৰাখিম, সি বজাব আৰু এই চিনটোত মই অকণমান ওলাম, তো মই ওলাব পাৰিম। আচলতে বৰ্তমান অলপমান কনফিউজ হৈ আছে যে এইটো কৰিম সেইটো কৰিম। মোৰ আচলতে ভিজনটো এইটো, মই নাটকৰ লগতেই কাম কৰিম। আৰু যিহেতু জানেই যে নাটকৰ মানুহে চব কৰিব লাগে, তো এটা নিৰ্দিষ্ট দিশ লৈ কৰিম বুলি ক'লে ভুল হ'ব আচলতে। সেয়াই আৰু,
0: কম বেছি পৰিমাণে সকলো কথাই অকণ অকণ জনাটো দৰকাৰ। সেইধৰণে সকলোৱে নোৱাৰে বাৰু, কিন্তু ইচ্ছাটো বা তাৰ যিসমূহ ভিতৰৰ কথা আছে এইখিনি অকণ হ'লেও জনাটো দৰকাৰ। এইটো কথা আৰু লৈ আহিছোঁ যে তুমি যিটো এটা ফৰ্মেল এডুকেশ্যন বুলি কৈছা, সেই ধৰণৰ শিক্ষা গ্ৰহণ কৰা নাই, প্ৰথাগতভাৱে যিটো শিক্ষা লোৱা হয়, তথাপিও তোমাৰ মাজত যে সংগীতটো আছে, সেই কথা অনুভৱটো তোমাৰ হৈ থাকেনে নিজৰ মাজতে?
1: অঁ, ভাবোঁ
0: তুমি কেতিয়াও বিচৰাই নাছিলা, কিন্তু তোমাৰ মাজত সেই সংগীতটো আছে, তোমাৰ সংগীতৰ যিটো তাল মান লয়, তাৰ যিটো চেন্স বুলি কওঁ, সেই চেন্সটো আছে তোমাৰ মাজত। গতিকে তুমি সেই কথাটো অনুভৱ কৰি কেতিয়াবা নিজকে ভাবানে, যিটো বহুতৰ তাত না হয়তো নাই, মোৰ তাত আছে, সেই কথাটো লৈ মই গৌৰৱান্বিত হোৱাৰ কথাটো কোৱা নাই, কিন্তু তোমাৰ ভাল লাগেনে সেই কথাটো ভাবি?
1: অঁ, ভাবি ভাল লাগে যে এনেকে মই আহিছিলোঁ অভিনেতা হ'বলৈ গুৱাহাটীলৈ, বা মই মোৰ ঘৰখনৰ পৰা জাগীৰোড কলেজত পঢ়িবলৈ আহিছিলোঁ যে মই অভিনেতা হ'ম। তাতহে মই এই নতুন দিশটো বিচাৰি, তাৰ আগত মই বজাওঁ, বিহু মাৰোঁ, কাৰোবাৰ লগত ঢোল বজাইছোঁ, তাল বজাইছোঁ, টকা বজাইছোঁ, ভাওনাত গৈ দবা বজাইছোঁ, শংখ বজাই, সেইবোৰ বজাওঁ বুলি ভাবিছিলোঁ। আৰু সেই তেনেকুৱা ধৰণে বজোৱা, আপুনি আপাৰাচাম নগাঁও মানৰ পৰা প্ৰত্যেক ঘৰৰ প্ৰত্যেকটো ল'ৰা ছোৱালী কিবা নহয় কিবা এটা বজাব পৰা মই যি দেখিছোঁ মানে বহুখিনি ক্ষেত্ৰত। তো মোৰ কাৰণে সেইটো নতুন কথা নাছিল। নতুন কথাটো এইটো হ'ল, জাগীৰোড মহাবিদ্যালয়ত আহি যেতিয়া মই নাটকত বা চিনেমাত মিউজিক কেনেকৈ কৰে, চিনেমাটো সম্পূৰ্ণৰূপে চিনেমা বুলি ক'ব নোৱাৰোঁ, যিহেতু আমি খালি আমি প্ৰেক্টিকেলত যিমানখিনি কাম কৰিছোঁ, আমাৰ ফিল্মৰ প্ৰেক্টিকেলো আছিলে, ডিপ্ল'মাৰ কাৰণে আমি মানে শ্বৰ্ট ফিল্ম কৰিছিলোঁ, সেইবিলাক ক্ষেত্ৰতো মিউজিক কৰিছোঁ। তো মই মোৰ এইটো নতুন মানে যে মই বিচাৰি পাইছোঁ নিজৰ মাজত যে অঁ হয়। তো মোৰ এটা কথা বিৰাট দুখো লাগে আকৌ এইটো কথা জানি, মই এতিয়া গুৱাহাটীত মিউজিচিয়ান হিচাপে কাম কৰি আছোঁ বহুখিনি ক্ষেত্ৰত, নাটকত মই সদায় মোৰ লগৰ যোনখিনি ল'ৰা আছিল বা ছোৱালী আছিল যোৰহাটত, মই তেহেঁতক সদায় কওঁ, মোৰ লগৰ এজন আছে অঞ্জিষ্ণু বুলি, সি ভাল বজায় গায়, আৰু ফৰ্মেল এডুকেশ্যন লৈছে,

0: কিন্তু সি জে বি কলেজত পঢ়িলে, মই জাগীৰোড কলেজ ওলাই আহিলোঁ। মই যেতিয়া আহিছোঁ ইয়াতে দেখিছোঁ, মই তাক ফোন কৰি কৈছোঁ, ঐ শুনচোন, মই ইমান এইকেইটা বস্তু বনাবলৈ জানো, বজাব পাৰিছোঁ, আৰু ইয়াতে মই মিউজিক কৰিব পাৰিছোঁ নাটকত, তই আহ না। তাক মাতি আছোঁ মানে যে তই আহচোন, আমি মিলি বহুত ভাল ভাল কাম কৰিব পাৰিম। আৰু গুৱাহাটীত এতিয়া খুব কম নাটক হয় চাব, আজিকালি বাহিৰত হৈছে কিন্তু যে মিউজিক বেছ নাটক হয়। মই ডান্স ড্ৰামা বুলি কোৱা নাই বা মিউজিকেল প্লে বুলিও কোৱা নাই সম্পূৰ্ণৰূপে, কিন্তু কিছুমান নাটক হয় যিবিলাক বেলেগ বেলেগ ধৰণৰ। আমাৰ অসমত ঢেৰ ঢেৰ সংগীত আছে, মিউজিক আছে, ছাউণ্ড আছে, সেই বস্তুবিলাকক লৈ কাম কৰিব বিচাৰিছোঁ বৰ্তমান। যদি সিমানখিনি কৰি সক্ষম হ'ব পাৰোঁ, মানুহে যদি একচেপ্ট কৰে, তেতিয়া মই মানিম যে অঁ হয় দে, মই পাৰিছোঁ চাগে, সেইকাৰণে মানুহে এনেকে ভাবিছে। বৰ্তমান মই ক'ব নোৱাৰোঁ আচলতে যে
1: অভিজ্ঞতাৰ লগত বহুখিনি কথাই তোমাৰ জীৱনত সংযোগ হৈ যাব, তথাপিও খুব ভাল লগা, তোমাৰ ইচ্ছাটো খুব ধুনীয়া যে তুমি আৰু নতুন নতুন ধৰণে সম্পৰীক্ষা কৰিব বিচাৰিছা আৰু নতুন ধৰণৰ সংগীত প্ৰস্তুত কৰিব বিচাৰিছা, সেইটো খুব ভাল কথা, মই শুভেচ্ছা থাকিল তোমালৈ। শেহতীয়াভাৱে দেখিছোঁ যে তুমি অকণমান কেমেৰাৰ কামৰ সৈতে জড়িত হৈছা, এখন সৰু চুটি ছবি তুমি ডাইৰেকশ্যনো কৰিছা, গতিকে সেই নতুন অভিজ্ঞতাটোৰ পিনে আহিছোঁ যে চুটি ছবিখন পৰিচালনা কৰাৰ কথাটো তোমাৰ মনত কেনেকৈ আহিল, যিহেতু তুমি নাটকৰ সৈতে জড়িত আছিলা, আৰু এই যিটো চিন্তা সেই চুটি ছবিখনৰ, সেই চিন্তাটো কিদৰে আহিল, এই চুটি ছবিখনৰ গোটেই যাত্ৰাটো, সেই যাত্ৰাটোৰ বিষয়ে অকণ কোৱা।
0: প্ৰথমতে প্ৰথম অৱস্থাত যদি ক'বলৈ যাওঁ, যিখন চুটি ছবি হৈছে কাপ অফ টি, এইখন আচলতে শ্বৰ্ট ফিল্মেই নহয়, এখন এখন নাটক, দুৰ্বুদ্ধ বুলি নাটক এখন মোৰ বন্ধু প্ৰত্যুষ ডেকা, সি লিখিছিল। মই তাক কৈছিলোঁ যে এনেকুৱা ধৰণৰ কনচেপ্ট এটাক লৈ পেলাই নাটক এখন লিখিব পাৰি নেকি। আমি নাটকখন লিখিলোঁ, নাটকখন মই নিজে এক্টিঙো কৰিছিলোঁ, প্ৰত্যুষ ডেকাই ডিৰেকশ্যন কৰিছিলে, আমি জাগীৰোড কলেজত পাৰফৰ্মেঞ্চ কৰিছিলোঁ আমাৰ প্ৰেক্টিকেল এক্সামত, থাৰ্ড ছেমিষ্টাৰ, নিজে মানে থাৰ্ড ছেমিষ্টাৰত আমাৰ এখন পেপাৰ আছিলে যিখনত নিজেই লিখিব লাগে, নিজেই ডিৰেকশ্যন কৰিব লাগে, চব ছেট বনোৱা, চব কৰি পেলাই প্ৰেজেণ্ট কৰিব, তো তাতে কৰিছিলোঁ। তাৰপিছত গ'ল ছিক্স ছেমিষ্টাৰ আহিলে, মই যে কৈছিলোঁ অলপ আগত ফিল্ম বনাব লাগে, শ্বৰ্ট ফিল্ম বনাব লাগে ডিপ্ল'মাৰ কাৰণে, সেই ছিক্স ছেমিষ্টাৰত মানে আমাৰ ছেমিষ্টাৰ খতম হ'ব, তো শ্বৰ্ট ফিল্ম লাষ্ট আৰু, শ্বৰ্ট ফিল্ম এখন কৰিব লাগে, আৰু সেইটোৰ কণ্ডিশ্যন এইটোৱে যে চব কাম নিজেই কৰিব লাগিব। তো মই ভাবি আছোঁ যে কি কৰিব পাৰি, টীমো বনিলে এনেকৈ তেনেকৈ পাঁচজনীয়া টীম বনিলে, তো মই চবৰ লগতে ডিছকাছ কৰি আছোঁ কি কৰোঁ কি কৰোঁ। শ্বৰ্ট ফিল্ম মানে আজিকালি এই প্ৰেম এই এনেকুৱা ধৰণৰ টপিকবিলাকক লৈ কৰিবলৈ মন নাই, মানে প্ৰেম, দুখ, ভিক্ষাৰী, ড্ৰাগছ খোৱা, মদ খোৱা, এই এনেকুৱা ধৰণৰ কনচেপ্টবোৰেই খুব চলি আছে। মানে মই ছ'চাইটিত চলা কথা কোৱা নাই দেই, মই আমাৰ ডিপাৰ্টমেণ্টটোত চলি আছিল মানে সেইটো টাইমত, সেইটো সেই কথাখিনি কৈ, তো মই ভাবিলোঁ যে বেলেগ কৰোঁ, তো বেলেগ কি কৰিম। মই আমাৰ ডেকাৰ লগত কথা পাতিলোঁ যে এই যে নাটকখন কৰিছিলোঁ, এই নাটকখনক চিনেমা কৰিব পাৰি নেকি। তাৰপিছত আমি ভাবিলোঁ যে অঁ ঠিক আছে, আমি চিনেমা কৰিম, আমি প্লটটো ল'ম, চাহক আমি বেলেগ ধৰণে উপস্থাপন কৰিছোঁ, যিটো আপুনি শ্বৰ্ট ফিল্মখন চালে বুজি পাব। তাৰপিছত ডেকাৰ লগত বহিলোঁ, আমি স্ক্ৰিপ্টটো ৰেডি কৰিলোঁ। তাৰপিছত মই ভাবিলোঁ যে অঁ এতিয়াতো যেনেকৈ ভাবি দিলোঁ, যিমানখিনিলৈকে ভাবিছোঁ পইচা লাগিব, এতিয়া তো কি কৰিম পইচা। মই মোৰ আমাৰ গ্ৰুপৰ যিকেইটা আমি পাঁচজন ল'ৰা মানে বন্ধু আছিলোঁ, তো আমি তেওঁলোকৰ লগত কথা পাতিলোঁ। গ্ৰুপটোত মই নামকেইটা নল'লে বেয়া হ'ব, মই কৈছোঁ, মই আছিলোঁ অৰিন্দম বৰা, গৌৰৱ দাস, বৰ্ণালী বড়ো, হিমাক্ষী চাৰিঙীয়া, কস্তুৰীমা বৰদলৈ, আমিকেইজন আছিলোঁ। আমিকেইজনে মিলি পেলাই ডিছকাছ কৰিলোঁ যে আমি ইমানটো এমাউণ্ট এটা গোটাব পাৰিম। তাৰপিছত আমি এতিয়া বিচাৰি ফুৰিছোঁ আমাক আৰু কোনে হেল্প কৰিব পাৰিব। আৰু সেইটো টাইমত মই ছিক্স ছেমিষ্টাৰলৈ অলৰেডি মই গুৱাহাটীলৈ শ্বিফ্ট হৈছোঁ, তো মই তেতিয়া আছিলোঁ দিলীপ বৰা ছাৰ বুলি কয় এজন, তেখেতৰ ঘৰত আছিলোঁ দিলীপ ছাৰ, তো মই তেখেত চিনেমাৰ লগতে জড়িত, তেখেতে চিনেমা বনাই ভাল পায়, তো মই তেখেতক মোৰ আইডিয়াটো ক'লোঁ যে ছাৰ এনেকৈ এনেকৈ এনেকৈ এনেকৈ ভাবিছোঁ, আপুনি হেল্প কৰিব। তেখেতে একবাৰো সোধা নাই মোক হেল্প কৰি, তোক মই হেল্প কৰিলে কি লাভ হ'ব, একো সোধা নাই, মোক কৈছে কৰিম, তো মই ভাল পালোঁ। তেনেকৈ মই শ্বৰ্ট ফিল্মখন আৰম্ভ কৰিলোঁ, আৰু শ্বৰ্ট ফিল্মখন আৰম্ভ কৰিবলৈ যাওঁতেনে পৰিচালক বুলি মোৰ নামটোহে গৈছে আচলতে, আমি গোটেই এণ্টায়াৰ টীমটোৱে চব বস্তু কৰিছোঁ, চিন ডিৰেকশ্যন কৰাৰ পৰা, মেকআপ কৰাৰ পৰা, ছেট বনোৱাৰ পৰা, স্পটৰ কামটোলৈকে, ইনফেক্ট আমি লেট্ৰিন চাফা কৰিছোঁ, মানে কুমুদ চাফা কৰিছোঁ,

0: সিমানখিনিলৈকে আমি নিজেই কৰিছিলোঁ। আৰু আচলতে কাম এটা যেতিয়া ৰেডি হয় তাতে এজন নেতৃত্ব কৰা মানুহ লাগে ন, সেই নেতৃত্ব কৰা মানুহজন তেওঁলোকে মোক পাতিছিলে, সেইবাবে মই এইখনৰ একদম সম্পূৰ্ণ মই পৰিচালনা কৰিছোঁ। কনচেপ্টটো মোৰ, ভাবিছোঁ ডেকাই মই চবেই মিলি লিখিছোঁ, আমি চবেই মিলি কামটো কৰিছোঁ চবেই মিলি। আৰু সেই এই কামটো কৰি মই এইটো বুজিছোঁ যে এনেকুৱা ধৰণে যদি কাম কৰিব পাৰোঁ তেতিয়াহ'লে চাগে এদিন চিনেমাও বনাব পাৰি।
1: চিনেমা এটা বহুত ডাঙৰ বিষয় আৰু তাত তুমি অকলে একো কৰিব নোৱাৰা, মানে এটা দল বা এটা গোট এটা হৈ পেলাইহে তুমি সেই কামটো কৰিব পাৰিবা। অকলে কৰা বস্তু নহয় বা অকলে কাকো দেখুওৱা বস্তু নহয়। মই আৰু এটা কথা জানিব বিচাৰিছো যে এই শ্ৰুতি ছবিখনৰ যিগৰাকী প্ৰযোজক, সেই প্ৰযোজকগৰাকীয়ে চিনেমাখন চাই তোমালোকক কি ক'লে?
0: বহুত, আমি মানে প্ৰিমিয়াৰ এটাও পাতিছিলোঁ যে ইউটিউব মানে কলেজতো দিলোঁ, তাৰপিছত কলেজত দিয়াৰ পিছত অলপ ধুনীয়া কৰিলোঁ আৰু অলপ মছলা মাৰিলোঁ, কিবা কিবি বস্তু সাল সলনি কৰিলোঁ। তাৰপিছত যেতিয়া আমি ৰিলিজ কৰিম বুলি ভাবিলোঁ যে ইউটিউবতে ৰিলিজ কৰোঁ, তাৰ কাৰণে আমি এটা প্ৰিমিয়াৰ পাতিব বিচাৰিলোঁ। প্ৰিমিয়াৰটোত ছাৰৰ ঘৰতে পাতিছিলোঁ, তলতে এটা 43-inch টিভি এটা লগাইছোঁ, 20 ছবি পাৰি মানুহ মাতিছিলোঁ। তো কেইজনমান মানে আমাক ভালপোৱা মানুহ, আমি যাৰ পৰা শিকিছোঁ, এতিয়া গুৱাহাটীখনলৈ আহিছোঁ, বহুত মানুহ চিনাকি নহয়, মুখবোৰ চিনাকি, কিন্তু আমি কেতিয়াও মাতিব নোৱাৰোঁ। আমি এনেকৈ কাম এটা কৰিছোঁ, আহক, যিমানকেইজন মানুহক মাতিব পাৰোঁ মাতিছিলোঁ। তেওঁলোকে প্ৰত্যেকজন মানুহ, অকল প্ৰযোজক বুলি কোৱা নাই, যিকেইজন মানুহক মাতিছিলোঁ দেখাইছিলোঁ, স্পেচিয়েল প্ৰিমিয়াৰটো কৰিছিলোঁ, স্ক্ৰিনিংটো, তো তাতে তেওঁলোকৰ পৰা বহু কথা শিকিছোঁ। ভুলবোৰ আঙুলিয়াই দিছে, শুদ্ধবোৰো কৈছে, ভালবোৰো কৈছে, বেয়াবোৰো কৈছে সকলো মানুহে। আৰু প্ৰযোজকৰ ক্ষেত্ৰত কৈছোঁ, প্ৰযোজক যথেষ্ট সুখী, প্ৰযোজকে আৰু কাম কৰিব বিচাৰিছে আমাৰ লগত। তো আমাৰ কাৰণে সেইটো এটা ভাল সুযোগ যে আমাক তেওঁ বিশ্বাস কৰিছে, আমিও তেখেতৰ লগত কাম কৰিব পাৰিম, শিকিব পাৰিম। আৰু চিনেমাৰ লাইনটোত নতুনকৈ সোমাইছোঁ ন, সোমাইছোঁ বুলিও ক'ব নোৱাৰোঁ যে খোজ দিবলৈ চেষ্টা কৰি আছোঁ, কৰিলে কৰিলে এদিন ভাল কাম কৰিব পাৰিম। এক্সপিৰিয়েঞ্চ মানুহ এজনৰ গাইডেঞ্চ পোৱা নাছিলোঁ, কিন্তু এতিয়া যিটো আমি নেক্সট প্ৰজেক্ট কৰিম, তো ইয়াতে আমি পাম, মানে আমাৰ ছাৰহঁত থাকিম বুলি কৈছে। আৰু মোক মানে এই লাইনটোত যথেষ্ট সহায় কৰা আৰু এজন মানুহ আছে, সেইজন হৈছে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ মানিক ৰয় ছাৰ। তেখেতেও সদায় প্ৰত্যেকটো মুভমেণ্টত মোক একদম ভুল হ'লেও ক'ব যে তই এইটো নকৰিবি, শুদ্ধ হ'লেও ক'ব যে কৰিছ ভালে আছে, বেছি নুৰিবি। আৰু গুৱাহাটীত মই কেইজনমান মানুহৰ সান্নিধ্যত মানে কাম কৰি আছোঁ, সুখী, মই বহুত সুখী, বহুত
1: সুখী হোৱাটো খুব প্ৰয়োজন অৰিন্দম। নাটকৰ ক্ষেত্ৰখনলৈ আকৌ অকণ ঘূৰি আহিছোঁ, শেহতীয়াকৈ নাটকৰ ক্ষেত্ৰত কি কৰা হৈছে, অনাগত দিনবোৰত নাটকৰ পৰিকল্পনাৰ বিষয়ত যদি অকণ জানিব বিচাৰোঁ?
0: শেহতীয়াকৈ নাটকৰ ক্ষেত্ৰত সংগীতৰ কামেই কৰিছোঁ, কিন্তু এটা ইউনিক ধৰণৰ, মই গুৱাহাটী বিশ্ববিদ্যালয়ত কৰিছিলোঁ, নাট্য পৰিষদৰ এটা ফেষ্টিভেল আছিল, তাত আমি নাট্য পৰিষদ আৰু আমাৰ সাংস্কৃতিক কেন্দ্ৰ মানে পাৰফৰ্মিং আৰ্টিষ্টৰ মিলি যৌথ উদ্যোগত আমি এটা ফেষ্টিভেল কৰিছিলোঁ, তাতে এখন নাটক কৰিছিলোঁ, সতী সাধনী। সতী সাধনী কৰোঁতে তাত মই বেলেগ ধৰণৰ মিউজিক বিচাৰিছিলোঁ, এই ভৰত দা বুলি এজন দাদা আছে, তেখেতেও মোক সহায় কৰিছিলে। সেই সতী সাধনীত মই চুতীয়া জনগোষ্ঠীৰ মিউজিক ৰিচাৰ্চ কৰিব লগা হৈছিল, তাত মই বেলেগ বেলেগ ধৰণৰ চাউণ্ড মাত এইবোৰ বিচাৰি পাইছিলোঁ, সেয়ে মোৰ শেহতীয়া কাম নাটকৰ ক্ষেত্ৰত। তাৰপিছততো বৰ্তমান এতিয়া জুলাই চাৰিওফালে ৱৰ্কশ্বপ নাটকৰ, সেই ৱৰ্কশ্বপবোৰৰ লগত জড়িত হৈ আছোঁ।
1: বহু সময় কথা পাতিলোঁ অৰিন্দ, খুব ভাল লাগিছে তোমাৰ লগত কথা পাতি। আচলতে কথা, মই প্ৰশ্ন সোধাকৈ বেছি তোমাৰ পৰা যিমানখিনি কথা নতুনকৈ জানিছোঁ খুব আকৰ্ষণ এটা অনুভৱ কৰিছোঁ তোমাৰ প্ৰতি। এতিয়া অকণমান যদি কিবা এটা তোমাৰ মুখত সংলাপ শুনিবলৈ পাওঁ।
0: মই আজি প্ৰায় 1 ধৰি নাটকত অভিনয় কৰিবলৈ সুযোগ পোৱাই নাই, তথাপি মই পুৰণা মানে আগতে কৰোঁ, চলোত মই খুব কৰোঁ, এইটো কবিতা, আচলতে কবিতা বুলিও ক'ব নোৱাৰি, সংলাপ বুলিও ক'ব নোৱাৰি, মোৰ বিৰাট ভাল লাগে। তপন দাস, তপন দাস ছাৰৰ মাস্তান, বাপুক লৈ পেলাই এটা কবিতা, বহুবাৰ দুনিয়াখন ঘূৰি আজি আহিছোঁ তোৰ কাষ চাপি, বাপু তোকেই বিচাৰি, বহুবাৰ দুনিয়াখন ঘূৰি আজি আহিছোঁ তোৰ কাষ চাপি, বাপু তোকেই বিচাৰি, তোক চিনাৰ আগতো দেখিছোঁ দুনিয়াখন, তোক চিনাৰ পাছতো দেখিছোঁ দুনিয়াখন, তথাপি আহিছোঁ আজি বাপু তোৰ কাষ চাপি তোকেই বিচাৰি। ক্লান্ত মানুহৰ শ্লান্ত মিছিল, ক্ষোভ হাহাকাৰ বিদ্যুৎ ৰক্তপাত, অপ্লুত পাত পোতাঘাত, ভগৱানো ভাগ ভাগ,

0: আকার নিরাকার কিম্ভূত কিবাকার, শত শত পুণ্য ধাম মুখ্য ধাম, জন্মিছে ঈশ্বরৰ দূত অবিৰাম, জেল খাটিছে কত কত আশাৰাম, তথাপি আহিছো আজি বাপু তোৰ কাষ চাপি তোকেই বিচাৰি। ধন্যবাদ।
1: আৰু এইখিনিতে জানিব বিচাৰিছোঁ যে তপন দাসৰ প্ৰতি তোমাৰ অনুৰাগ বা তপন দাসক তুমি কিমান ভাল পোৱা?
0: মই শব্দৰে ভাষাৰে বুজাব নোৱাৰোঁ, বহুত ভাল পাওঁ তেখেতক। আৰু মোৰ এটা বিৰাট ভাল সুযোগ, মানে মই এইটো জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ, মই সৰুৰ পৰাই তেখেত

0: দৰে ভাষাৰে বুজাব নোৱাৰোঁ, বহুত ভাল পাওঁ তেখেতক। আৰু মোৰ এটা বিৰাট ভাল সুযোগ, মানে মই এইটো জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। মই সৰুৰ পৰাই তেখেত, মানে মই থিয়েটাৰ বুলি ক'লে তেখেতকে ভাল লাগে, চিনেমা বুলি ক'লে তেখেতকে ভাল লাগে। আমাৰ যিকেইজন ষ্টাৰ আছে, হিৰো আছে, তেওঁলোকৰ কথা কোৱা নাই,
1: সকলোকে ভাল লাগে, কিন্তু তেখেতৰ প্ৰতি এটা বিশেষ ধৰণৰ আকৰ্ষণ।
0: আচলতে তেখেতৰ কণ্ঠটোৰ প্ৰতি মই বেছি আকৰ্ষিত। মই বহুত চেষ্টা কৰোঁ, মানে কণ্ঠটোতকৈ বেছি তেওঁ যিদৰে প্ৰনাউন্সিয়েশ্যন কৰে শব্দ। আৰু আমি মানে বৰ্তমান মই মোৰ নিজক কওঁ যে আমি এটা জেনেৰেশ্যন ন, আমাৰ জেনেৰেশ্যনটোৱে বহু অসমীয়া শব্দ ফুটাবই নোৱাৰে, উচ্চাৰণ কৰিব নোৱাৰে। কিন্তু সেই তেওঁলোক তপন ছাৰক দেখিলে মানে মই অনুপ্ৰাণিত হওঁ, উৎসাহ পাওঁ যে চেষ্টা কৰিব পাৰোঁ। শব্দ, বিভিন্ন উচ্চাৰণ, উপস্থাপন, আৰু তেখেতৰ কণ্ঠটো বিৰাট ধুনীয়া লাগে। আৰু মোৰ এটা বিৰাট ধুনীয়া সৌভাগ্য, মোৰ জীৱনৰ, মই জীৱনত এখনেই চিনেমা কৰিছোঁ, প্ৰস্তাৱনা বুলি। তাতো মই মানে এক্টিং কৰিছোঁ অকণমানি চৰিত্ৰ এটা, তাতো মই এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰিছোঁ। আৰু সেই চিনেমাখনত তপন ছাৰ আছিলে লিড কাষ্টত। তো প্ৰায় 20-25 দিন মই তেখেতৰ লগত একদম পাৰ্চনেল কানেকশ্যন এটা বনিছে, মানে এতিয়া মোৰ কাৰণে কিমান ভাল লাগে। মোৰ তপন ছাৰৰ ষ্টেটাছ চাবলৈ পাওঁ, মই মোৰ নাম্বাৰটো ছেভ আছে তেখেতৰ ওচৰত, মোৰ ভাল লাগে। মানে এইটো মই কেতিয়াও আপোনাক বুজাব নোৱাৰিম যে মোৰ কেনেকুৱা অনুভৱ হয় মানে ভিতৰত। আৰু এইটো সঁচা কথা, আৰু বহুখিনি কথা শিকিছিলোঁ তেখেতৰ লগত। তেখেতৰ লগত মই চিনেমা কৰি আছোঁ বুলি অকল চিনেমাৰ কথা পতা নাছিলোঁ, মই চিনেমাৰ কথা কি পাতিম মই নাজানোৱেই। মই তেখেতক নাটকৰ কথা সোধোঁ, বিশেষকৈ ৰেডিঅ' নাটকৰ কথা শিকিছোঁ তেখেতৰ পৰা, যে মানে যেতিয়া ৰেডিঅ'ত নাটক কৰা হয় কেনেধৰণে কি কি ছাবটেক্সট লৈ পেলাই ডাইলগটো ক'ব লাগে। স্ক্ৰিপ্টেতো কৈ দিয়ে এটা কথা, ডাইৰেকশ্যনটো লিখি দিয়ে যে এটা গাঁৱৰ পৰিৱেশ, সেই গাঁৱৰ পৰিৱেশটোত তুমি ৰাতিপুৱা গৰু চৰাবলৈ যাওঁতেনে ডাইলগটো কৈছা, সেইটো স্ক্ৰিপ্টে লিখি দিছে। কিন্তু ৰেডিঅ' মানে যেতিয়া তোমাৰ অকল ভইচটোৱে মানুহক সেই সেই মানে এনভাইৰনমেণ্টটোত ফিল কৰাব, কেতিয়া তাৰ কেনেকুৱা ধৰণৰ ছাবটেক্স হ'ব পাৰে, এনেকুৱা ধৰণৰ মোক কিছুমান টিপছ দিছিল ছাৰে, নুস্কা বুলি ক'ব পাৰি আৰু। আৰু ছাৰে মোক কৈছিল যে এনেকুৱা ধৰণে কৰিব পাৰা, আৰু মই চেষ্টা কৰিও চাইছোঁ। হয়, উইদাউট একো মিউজিক নোহোৱাকৈ আপুনি জাষ্ট এটা ছাউণ্ড, এটা শব্দ দি মানে ফিল কৰাব পাৰে অডিয়েঞ্চক যে ক'ত আছে। আৰু সেই বস্তুটো ছাৰৰ পৰা শিকিছিলোঁ মই।
1: আচলতে কয় যে শব্দ ব্ৰহ্ম বুলি, সেই এই কথাটোক সেইধৰণে চাব পাৰি আচলতে, হয়নে? অথনিয়ে তুমি কৈছিলা যে তুমি এটা খুব শাস্ত্ৰীয় সংগীতৰ লগত সংগতি থকা বা সেই ধৰণৰ চাপ থকা এটা গীত শুনাব বুলি, গতিকে অনুষ্ঠানত এইখিনি সময় তোমাৰ পৰা সেই গীতটি শুনিবলৈ বিচাৰিছো। ওচৰত তোমাৰ এটা ইনষ্ট্ৰুমেণ্ট আছে, এটা বাদ্য এটা আছে, এইটো কয় জাম্বে, এইটো এনে কি হয়, আফ্ৰিকান
0: ইনষ্ট্ৰুমেণ্ট হয়। এইটো দুটা ৰাগ, মই আচলতে ক্লাছিকেল 1 বছৰ শিকিছোঁ, তাকো স্কুলত 9-10 ইলেক্টিভ ছাবজেক্ট ল'ব লাগে যে পঢ়া শুনাত মন নথকা ল'ৰা, ইনেও এইবোৰ নাচ গান নাটক এইবোৰে ভাল পাওঁ। তো মই ভাবিলোঁ যে কি কি কি কি ল'লে মই অকণমান পঢ়াৰ প্ৰেছাৰটো কম পাম আৰু স্কুলতো এনজয় কৰি থাকিব পাৰিম। তাৰপিছত মোক ক'লে যে মিউজিক ল, এতিয়া মিউজিকটো লৈছিলোঁ যশত, মানে এই হ'ব মিউজিক লৈ ল'ম। যেতিয়া মিউজিকত সোমালোঁ, হয় ইয়াতে মিউজিকটো বেলেগ, ক্লাছিকেল চাৰি গামা পাধা নিচা গাব লাগে, বেলেগ বেলেগ ধৰণে আলাপ কৰিব লাগে। ৰীতাশ্ৰী শৰ্মা বুলি এজনী আচাৰ্য আছিল, মই শংকৰদেৱত পঢ়িছোঁ কাৰণে আচাৰ্য বুলি ওলাইছে। 1 বছৰ সেই মেট্ৰিক পৰীক্ষাটো উত্তীৰ্ণ হ'বলৈহে সংগীত চৰ্চা কৰিছিলোঁ, সংগীত শিকিছিলোঁ, মানে ক্লাছিকেল মিউজিক। তেতিয়া দুটাৰ আগে শিকিছিলোঁ, এটা হৈছে ভূপালী, এটা হৈছে ইয়ামান। মই নাজানো দেই, ভুলো হ'ব পাৰে, কিন্তু মই সেই ৰাগ দুটাক মাজত ভৰাই তাৰ ওপৰত অসমীয়া শব্দ, অসমীয়া শব্দৰে গানটো সজাইছোঁ, অকণমান শুনাইছোঁ। আচলতে ক্লাছিকেল গান এটা, ক্লাছিকেল গান বুলি ক'ব নোৱাৰোঁ, ক্লাছিকেল ৰাগ, এটা ইয়ামান, এটা ভূপালী। ইয়ামানটোত ছটা খিয়ালেই হ'ব লাগে, এনেকৈ গাইছোঁ নহয়, প্ৰিয়া কি নাজৰিয়া, এই লাইনটোত মই এতিয়া অসমীয়া শব্দ দিছোঁ।

0: আচলতে এই সংগীতটোৰ লগত মানে এই গীতটিৰ লগত এই ইনষ্ট্ৰুমেণ্টৰ অকণমান সমস্যা হয়। কিয়? প্ৰথম কথাটো এইটো এটা ৰাগ, আৰু মই জোৰ জবৰদস্তি অসমীয়া শব্দ ভৰাইছোঁ, মানে ৰাগটোৰ যিটো পেটাৰ্ণটো সেইটো সলাই পেলাইছোঁ। এইটো মানে একো সেই
1: প্ৰথমবাৰৰ কাৰণে পৰিৱেশন কৰা
0: হয় হয় হয় সেইটো কাৰণে সমস্যা অলপ হৈছে।
1: ধন্যবাদ জ্ঞাপন কৰিছো আচলতে, মইতো এতিয়া শুনি থাকোঁ লাগিছে। আৰু কিবা এনেকুৱা ধৰণৰ যদি কোনো নুশুনা বা তোমাৰ মাজত মনৰ মাজত চলি থকা কিবা সংগীত আছে এই মুহূৰ্তত মই মানে যদি শুনিবলৈ পাওঁ খুব ভাল লাগিব, মোৰ বুলি নহয় আচলতে শ্ৰোতাসকলৰো ভাল লাগিব
0: নিশ্চয়। এটা গান মোৰ দাদা এজনে গাইছিল যিটো খুব কম মানুহে শুনিছে, বিৰাট ধুনীয়া গান।

0: খুব এটা সংগীতময় পরিবেশ তুমি তৈয়ার করিলা এই মুহূর্তে। হ্যাঁ, ভালেখিনি সময় কথা পাতিলো। তোমার শৈশবৰ পৰা আজি পর্যন্ত যিখিনি তোমার অভিজ্ঞতা তার বিষয়েও কথা পাতিলো, তোমার চিন্তা তোমার পরিকল্পনা বিষয়েও কথা পাতিলো। আমি খুব সুন্দরকৈ তুমি কাম করে যাওয়া সংগীতৰ জগতখনত তুমি নিজৰ ধৰণৰ সম্পৰীক্ষাসমূহ কৰি যোৱা, তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰিয় শ্ৰোতা, যিহেতু আমাৰ সময়সীমা শেষ হৈছে, অনুষ্ঠানৰ পৰা মই প্ৰাণজিৎ প্ৰীতম কলিতাই ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
1: ইমানপুৰে শ্ৰোতাসকলে ন প্ৰতিভা শিতানত নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন সংগীত শিল্পী তথা অভিনেতা অৰিন্দম বৰাৰ সৈতে প্ৰাণজিৎ প্ৰীতম কলিতাৰ কথোপকথন শুনিলে।
2: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহো অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালোঁ এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হৰগোবিন্দ ডেকাৰ কণ্ঠৰ দুটি আধুনিক গীত। প্ৰথম গীতৰ ৰচনা বেদানন্দ দাসৰ।

হৰগোবিন্দ ডেকাৰ কণ্ঠত বেদানন্দ দাস ৰচিত গীতটি শুনিলে। এবাৰ শুনক শিল্পীৰ কণ্ঠত নলিনী ৰঞ্জন বৰঠাকুৰ ৰচিত এটি গীত।

ইমান পৰে হৰগোবিন্দ ডেকাৰ কণ্ঠত বেদানন্দ দাস আৰু নলিনী ৰঞ্জন বৰঠাকুৰ ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক আলী আহমেদ হুছেইনৰ চেহনাই বাদন, ৰাগ মধুমদ সাৰংগ।

0: শুনিলে। ৰাগ আছিলে মধুমদ সাৰং। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, নতুন দিল্লী মহলে 22 গৰাকী ভাৰতীয় নাৱিকসহ 2খন বাণিজ্যিক জাহাজ অপহৰণ কৰাৰ বিষয়টো ছোমালিয়া কৰ্তৃপক্ষৰ ওচৰত উত্থাপন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আজি ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ মন্ত্ৰী আৰু শীৰ্ষ প্ৰতিনিধিসকলৰ সৈতে বিশাখাপট্টনমৰ সমীপৰ ঐতিহাসিক থোটলাকোণ্ডা বৌদ্ধ মঠ পৰিদৰ্শন কৰে। দেশত অনুমান কৰাতকৈ কম উৎপাদন হোৱা সত্ত্বেও ঘৰুৱা চাহিদা পূৰণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ চেনী মজুত আছে বুলি চৰকাৰে আশ্বাস দিছে। অসম মেঘালয়ৰ শেহতীয়া উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত গুৱাহাটীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত কিছু সময় পূৰ্বে এখন বৈঠক অনুষ্ঠিত হয়। আৰু ভাৰতৰ ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দ আজি বিশ্ব বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। নতুন দিল্লী মহলে 22 গৰাকী ভাৰতীয় নাৱিকসহ 2খন বাণিজ্যিক জাহাজ অপহৰণ কৰাৰ বিষয়টো ছোমালিয়া কৰ্তৃপক্ষৰ ওচৰত উত্থাপন কৰিছে। এম টি চিবু নামৰ জাহাজখন যোৱা 20 আগষ্টত য়েমেনৰ উপকূল ভাগৰ সমীপৰ পৰা অপহৰণ কৰা হৈছিল। জাহাজখনত 16 গৰাকী ভাৰতীয় নাগৰিকসহ মুঠ 20 জন লোক আছিল। এম ভি লুৎফ নামৰ দ্বিতীয়খন জাহাজ 17 আগষ্টত ছোমালিয়াৰ পোটলেণ্ডৰ উপকূল ভাগৰ সমীপৰ পৰা অপহৰণ কৰা হৈছিল। জাহাজখনত 6 গৰাকী ভাৰতীয় নাগৰিকসহ মুঠ 10 গৰাকী আৰোহী আছিল। কেনিয়াত থকা ভাৰতীয় উচ্চায়োগে ভাৰতীয় নাগৰিককেইগৰাকী নিৰাপদে আছে বুলি প্ৰকাশ কৰিছে। ইপিনে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কালি অৰ্ধসাপ্তাহিক সংবাদমেলত সোধা এটা প্ৰশ্নৰ উত্তৰত কয় যে ভাৰত অশান্ত জৰ্জৰ সামুদ্ৰিক এলেকাত কাম কৰা ভাৰতীয় নাগৰিকৰ কল্যাণৰ প্ৰতিশ্ৰুতিবদ্ধ। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মন্ত্ৰী আৰু শীৰ্ষ প্ৰতিনিধিসকলৰ সৈতে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ সমীপৰ ঐতিহাসিক থোটলাকোণ্ডা বৌদ্ধ মঠ পৰিদৰ্শন কৰে। প্ৰতিনিধিসকলে মহাস্তূপ, ধ্যান কেন্দ্ৰ, কুঁৱা আৰু ৰান্ধনীগৃহকে ধৰি প্ৰাচীন বৌদ্ধ অৱশিষ্টসমূহ পৰিদৰ্শন কৰে। প্ৰতিনিধিসকলক এই ঠাইৰ ঐতিহাসিক গুৰুত্ব তথা শতিকা পূৰ্বে ইয়াত বাস কৰা বৌদ্ধ ভিক্ষুসকলৰ জীৱনৰ বিষয়ে অৱগত কৰা হয়। ডঃ মাণ্ডাভিয়াই লগতে এজোপা গছ মাৰ নামত অভিযানৰ অংশ হিচাপে এটা গছৰ পুলিও ৰোপণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে থোটলাকোণ্ডাৰ চহকী বৌদ্ধ ঐতিহ্যৰ প্ৰশংসা কৰি কয় যে ভাৰতৰ বৌদ্ধ ঐতিহ্য সমগ্ৰ বিশ্বৰ বাবে গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে ভাৰতৰ অধ্যক্ষতাত বিশাখাপট্টনমত অনুষ্ঠিত ব্ৰিক্ছৰ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিনিধিসকলে এই প্ৰাচীন মঠ পৰিদৰ্শন কৰে। ব্ৰিক্ছৰ 11খন সদস্য ৰাষ্ট্ৰৰ মন্ত্ৰী আৰু শীৰ্ষ প্ৰতিনিধিসকলে ইয়াত অংশগ্ৰহণ কৰিছে। বিশাখাপট্টনমত আজি বিয়লি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ যুৱ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত যুৱ বিকাশ আৰু সবলীকৰণৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হ'ব। তদুপৰি শিক্ষা, দক্ষতা বিকাশ, উদ্যমিতা আৰু বহনক্ষম উন্নয়ন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হ'ব। বিশাখাপট্টনমত কাইলৈ ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ ক্ৰীড়া মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত ক্ৰীড়াখণ্ডত সহযোগিতা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হ'ব। এই বৈঠকে ৰাষ্ট্ৰীয় অভিজ্ঞতাসমূহৰ বিনিময়, ব্যৱহাৰিক সহযোগিতাৰ ক্ষেত্ৰ চিনাক্তকৰণ আৰু যুৱ অংশগ্ৰহণ, ক্ৰীড়া উন্নয়ন তথা সৰ্বাংগীন বিকাশৰ দিশত সামূহিক প্ৰচেষ্টা শক্তিশালী কৰাৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। দেশত পূৰ্বে অনুমান কৰাতকৈ কম পৰিমাণে চেনী উৎপাদন হোৱাৰ সত্বেও ঘৰুৱা চাহিদা পূৰণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ চেনী মজুত আছে বুলি চৰকাৰে আশ্বাস দিছে। শেহতীয়াকৈ চেনীৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ চেনীৰ মজুত নিশ্চিত কৰা আৰু গ্ৰাহকসকলৰ বাবে সুস্থিৰ মূল্য বজাই ৰখাৰ ক্ষেত্ৰত এলানি ব্যৱস্থা গ্ৰহণ কৰিছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে জনোৱা মতে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে। উল্লেখযোগ্য যে যোৱা 20 জুলাইত চেনীৰ মূল্য প্ৰতি কিলোগ্ৰামত 48 টকাৰ পৰা যোৱা বৃহস্পতিবাৰলৈ প্ৰায় 55 টকা বৃদ্ধি পাইছে। মন্ত্ৰালয়ে কয় যে ইথানলৰ উৎপাদনৰ বাবে চেনীৰ মূল্য বৃদ্ধি হোৱা নাই। দেশত উৎপাদিত ইথানলৰ প্ৰায় 3/4 শস্যৰ পৰা বিশেষকৈ গোমধানৰ পৰা আহে বুলি মন্ত্ৰালয়ে উল্লেখ কৰে। মন্ত্ৰালয়ে কয় যে প্ৰয়োজনতকৈ ঘৰুৱা উৎপাদন কম হোৱা, উৎসৱৰ বতৰৰ পূৰ্বে চাহিদা বৃদ্ধি পোৱা, বতৰৰ বাবে কুঁহিয়াৰৰ খেতি ক্ষতিগ্ৰস্ত হোৱা, গোলকীয় যোগান হ্ৰাসকে

ধৰি বিভিন্ন কাৰণত চেনীৰ শেহতীয়া মূল্যবৃদ্ধি হৈছে। মন্ত্ৰালয়ে জনোৱা মতে এই বছৰ চেনীৰ উৎপাদন পূৰ্বে অনুমান কৰা 343 লাখ টনৰ পৰিৱৰ্তে প্ৰায় 306 লাখ টন হ'ব বুলি আশা কৰা হৈছে। অসম মেঘালয়ৰ শেহতীয়া উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত আজি গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসমৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰৰ লগতে দুয়োখন ৰাজ্যৰ মুখ্য সচিব আৰু শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে। ইপিনে শ্বিলঙত যোৱা বুধবাৰে অসমৰ গাড়ীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক লৈ আজি তৃতীয় দিনাও অসমৰ চালকসকলে গুৱাহাটীৰ যোৰাবাটত প্ৰতিবাদ অব্যাহত ৰাখিছে। প্ৰতিবাদী চালকসকলে মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা গাড়ীৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। ইয়াৰ ফলত মেঘালয়লৈ অহা যোৱা কৰা ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দাৰ্জিলিঙৰ চুকনাত গোৰ্খা নেতাসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, মুখ্য সচিব মনোজ আগৰৱাল, পাৰ্বত্য পৰিক্ৰমা ৰাজ্যমন্ত্ৰী বিশাল লামা, গোৰ্খা নেতা বিমল গুৰুং মান ঘিসিং, লোকসভাৰ সাংসদ ৰাজু বিষ্টকে ধৰি 4গৰাকী গোৰ্খা বিধায়কে অংশ লৈছে। গোৰ্খা জনমুক্তি মৰ্চাৰ সভাপতি বিমল গুৰুঙে জনোৱা মতে বৈঠকত তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীৰ স্থায়ী ৰাজনৈতিক সমাধানৰ বিষয়টোক লৈ আলোচনা হোৱাৰ কথা। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি বি এছ এফ, এছ এছ বি, আই বি, আৰক্ষী আৰু অন্যান্য ৰাজ্য আৰু কেন্দ্ৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে উচ্চ পৰ্যায়ৰ শিলিগুৰি কৰিডৰ বৈঠকত মিলিত হ'ব। গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ সবলীকৰণ সমিতিৰ উদ্যোগত আজি নতুন দিল্লীত দীনদয়াল অন্তৰ্দিয়া আঁচনিৰ অন্তৰ্গত ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কৃষিৰহিত জীৱিকাৰ প্ৰস্তাৱ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। এই বৈঠকৰ জৰিয়তে মহিলা নেতৃত্বাধীন গ্ৰাম্য উদ্যোগসমূহক শক্তিশালী কৰাৰ লগতে আত্মসহায়ক গোটসমূহক পথ নিৰ্দেশনা দিয়াৰ প্ৰচেষ্টা গ্ৰহণ কৰা হয়। গ্ৰাম্য উন্নয়ন বিভাগৰ সচিব ৰোহিত কাঞ্চালে এই বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত গ্ৰাম্য মহিলাসকলক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। চৰকাৰে 4 বছৰৰ তলৰ শিশুৰ বাবে ক্লৰ'ফেনিৰামাইন মেলেড আৰু ফিনাইল এফ্ৰিন হাইড্ৰক্লৰাইড থকা ফিক্সড ড'জ কম্বিনেশ্যন অৰ্থাৎ এবাৰতে ব্যৱহাৰ কৰিব পৰাকৈ নিৰ্ধাৰিত মাত্ৰাত 2 বা ততোধিক ভেষজৰ উপাদানেৰে প্ৰস্তুত কৰা ঔষধৰ নিৰ্মাণ, বিক্ৰী আৰু বিতৰণ নিষিদ্ধ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে এখন অধিসূচনাযোগে এনে ঔষধৰ পেকেটত 4 বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব নালাগে বুলি স্পষ্টভাৱে সতৰ্ক কৰি দিয়াটো অনিবাৰ্য কৰিছে। শিশুসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ কথা বিবেচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে 16 বিধ ফিক্সড ড'জ কম্বিনেশ্যন ঔষধৰ উৎপাদন, বিক্ৰী আৰু বিতৰণ নিষিদ্ধ কৰিছিল। বিশেষজ্ঞ সমিতি আৰু ঔষধ কাৰিকৰী পৰামৰ্শ পৰিষদৰ পৰামৰ্শ অনুযায়ী এই ঔষধসমূহ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ভাৰতৰ ত্ৰিশা জলী আৰু গায়ত্ৰী গোপীচান্দ আজি বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত চীনৰ শীৰ্ষ বাছনিপ্ৰাপ্ত লিউ চেং শ্বু আৰু টান নিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় যুটীটোৱে কালি কোৱাৰ্টাৰ ফাইনেলত চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত জি আই ই ফেন আৰু ঝাং শ্বু শ্বিয়ানৰ যুটীটোক 16-21, 21-15, 21-13 গেমত পৰাভূত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে আৰু প্ৰতিযোগিতাত দেশৰ হকে পদক নিশ্চিত কৰে। ত্ৰিশা আৰু গায়ত্ৰী যুটীটোৱে লগতে এই জয়ৰ সুবাদত বিশ্ব বেডমিণ্টন প্ৰতিযোগিতাত পদক অৰ্জন কৰা দেশৰ দ্বিতীয়টো মহিলা যুটীৰূপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে জ্বলা গুপ্তা আৰু অশ্বিনী পোনাপ্পাই 15 বছৰ পূৰ্বে লণ্ডনত অনুষ্ঠিত প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহন বাগানে বৃহস্পতিবাৰে শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত 2টা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাই ব্ৰেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত এফ চি দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। নতুন দিল্লী মহলে 22গৰাকী ভাৰতীয় নাৱিকসহ 2খন বাণিজ্যিক জাহাজ অপহৰণ কৰাৰ বিষয়টো ছোমালিয়া কৰ্তৃপক্ষৰ ওচৰত উত্থাপন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মন্ত্ৰী আৰু শীৰ্ষ প্ৰতিনিধিসকলৰ সৈতে বিশাখাপট্টনমৰ সমীপৰ ঐতিহাসিক থোটলাকুণ্ডা বৌদ্ধ মঠ পৰিদৰ্শন কৰে। দেশত অনুমান কৰাতকৈ কম উৎপাদন হোৱা সত্ত্বেও ঘৰুৱা চাহিদা পূৰণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ চেনী মজুত আছে বুলি চৰকাৰে আশ্বাস দিছে। অসম মেঘালয়ৰ শেহতীয়া উত্তেজনাপূৰ্ণ পৰিস্থিতি

সন্দৰ্ভত গুৱাহাটীত কিছু সময় পূৰ্বে এখন বৈঠক অনুষ্ঠিত হয় আৰু ভাৰতৰ ত্ৰিশা জলী আৰু গায়ত্ৰী গোপীচান্দ আজি বিশ্ব বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, মানে হাঁহিছে আৰু। দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: শাহুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, মানে হাঁহিছে আৰু। দাদাৰ গান পিছত গালো এটা, কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহ। এতিয়া আগবঢ়াইছো পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত গীতৰ অনুষ্ঠান মৌটুকাৰীৰ মাত। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠৰ দুটি গীত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া 2 বজাৰ পৰা মিড ডে নিউজ আৰু 2:15 পৰা দোপেহেৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashvani and I'm Shagun Chopra with the midday news. The headlines. Government imposes restrictions on manufacturing, sale and distribution of all fixed dose combinations containing chlorpheniramine maleate and phenylephrine hydrochloride for children aged below 4 years. India to host BRICS Youth

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ডলি দেৱী। মেঘালয়ৰ ৰাজধানী শ্বিলঙত যোৱা বুধবাৰে অসমৰ গাড়ীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক লৈ আজি তৃতীয় দিনাও অসমৰ চালকসকলে যোৰাবাটত প্ৰতিবাদ অব্যাহত ৰাখিছে। প্ৰতিবাদী চালকসকলে মেঘালয়ৰ 5 নম্বৰ থকা গাড়ীৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। ইয়াৰ ফলত মেঘালয়লৈ অহা যোৱা কৰা ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ইপিনে অসম মেঘালয়ৰ শেহতীয়া উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত কইনাধৰাত দুয়োখন ৰাজ্যৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ লগতে অসমৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু মুখ্য সচিব ৰবি কুটা উপস্থিত থাকে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি

0: বিৰল ৰোগ চিকিৎসাৰ উৎকৰ্ষ কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়। এই অত্যাধুনিক কেন্দ্ৰৰ জৰিয়তে বিৰল ৰোগত আক্ৰান্ত সকলো ৰোগীক উন্নত চিকিৎসা সেৱা আগবঢ়োৱা হ'ব। বিৰল ৰোগৰ চিকিৎসা ব্যয়বহুল আৰু দীঘলীয়া হোৱাৰ বাবে এই কেন্দ্ৰৰ অধীনত যোগ্য বিবেচিত ৰোগীয়ে 50 লাখ টকালৈকে বিনামূলীয়া ঔষধ লাভ কৰিব। কেন্দ্ৰটোত ইতিমধ্যে 15 গৰাকী ৰোগীৰ চিকিৎসা আৰম্ভ হৈছে আৰু কালি বহুকেইগৰাকী ৰোগীক ছমাহৰ বাবে প্ৰয়োজনীয় ঔষধ বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে মহাবিদ্যালয়খনত জেনেটিক ক্লিনিক আৰু বিশেষ জেনেটিক পৰীক্ষাগাৰ স্থাপনৰ কামো চলি আছে। তেওঁ কয় যে উন্নত চিকিৎসা, জেনেটিক পৰামৰ্শ আৰু ৰোগ নিৰ্ণয়ৰ সুবিধাৰে সমৃদ্ধ এই কেন্দ্ৰটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিৰল ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে নতুন আশাৰ দুৱাৰ মুকলি কৰিব। উল্লেখযোগ্য যে 2025 চনত ৰাষ্ট্ৰীয় বিৰল ৰোগ নীতিৰ অধীনত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেশৰ 15 আৰু আটাইতকৈ কনিষ্ঠ উৎকৰ্ষ কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে। অসম পশু চিকিৎসা আৰু মীন বিজ্ঞান মহাবিদ্যালয়ৰ IVF পৰীক্ষাগাৰ চৌহদত IVFৰ জৰিয়তে অসমৰ থলুৱা প্ৰজাতিৰ লক্ষ্মী গৰুৰ প্ৰথমটো পোৱালী জন্ম লাভ কৰিছে। অসমৰ একমাত্ৰ পঞ্জীয়নভুক্ত থলুৱা গৰুজাত লক্ষ্মীৰ সংৰক্ষণ আৰু জিনীয় উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত এই সাফল্যই নতুন দুৱাৰ মুকলি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে ৰাজ্যৰ থলুৱা জাতটো আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত আগুৱাই নি বিশ্বৰ ভিতৰত নতুন ইতিহাস সৃষ্টি কৰাটো সঁচাকৈ গৌৰৱৰ কথা। অসমৰ ঐতিহ্য আৰু বিজ্ঞান দুয়োটাই আজি একেলগে বিশ্বৰ আগত নিজৰ সামৰ্থ্য প্ৰমাণ কৰিলে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সাফল্যই ৰাজ্যৰ পশুপালন খণ্ডক শক্তিশালী কৰাৰ লগতে লক্ষ্মীৰ সংৰক্ষণ আৰু উন্নয়নৰ ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি কৰিব। দেশৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ ৰাজ্যত চলি আছে। লোকপিয়লক লৈ আপোনাৰ মনতো নিশ্চয় বহু প্ৰশ্ন অথবা সংশয় আছে। এই প্ৰক্ৰিয়াত শুদ্ধ তথ্য প্ৰদানেৰে জনসংখ্যাৰ তালিকাত কিদৰে নিজৰ নাম সন্নিৱিষ্ট কৰিব, এনে সকলো প্ৰশ্নৰ সমাধান বিচাৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 প্ৰচাৰ কৰিব লোকপিয়ল 2027 শীৰ্ষক দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত ৰাজ্যৰ লোকপিয়ল পৰিচালনাৰ সঞ্চালক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিশ্বজিৎ পেগু অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল FC-ৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহন বাগানে বৃহস্পতিবাৰে শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত দুটা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাই ব্ৰেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত FC দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ ডুৰাণ কাপ জয় কৰিছে। গুগল মেপত অসমৰ ভূমি অৰুণাচলৰ ভূখণ্ড হিচাপে দেখুৱাক লৈ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অসমৰ জোনাই আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ৰুকচিন চেকগেটৰ পৰা ঐৰামঘাটলৈ প্ৰায় 19 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত অঞ্চলৰ অসমৰ ভূমি অৰুণাচল প্ৰদেশৰ ভূখণ্ড হিচাপে দেখুওৱা হৈছে। তদুপৰি সীমান্তৱৰ্তী কেমিগাঁও সম্পূৰ্ণৰূপে অৰুণাচল প্ৰদেশৰ অন্তৰ্ভুক্ত হিচাপে দেখুওৱাৰ লগতে প্ৰস্তাৱিত পবা বনাঞ্চল তথা 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰা অসমৰ ফালে থকা গাঁওসমূহৰ প্ৰায় 200 মিটাৰ পৰ্যন্ত ভূমিও গুগল মেপত অৰুণাচল প্ৰদেশৰ ভিতৰত দেখুওৱা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা স্থানীয় ৰাইজে গুগল মেপৰ এনে বিসংগতিৰ ফলত ভৱিষ্যতে সীমান্তৱৰ্তী অঞ্চলত দুয়োখন ৰাজ্যৰ স্থানীয় লোকৰ মাজত ভুল বুজাবুজি বা সংঘাতৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছে। এনে পৰিপ্ৰেক্ষিতত অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে পৰীক্ষা কৰি গুগল মেপত প্ৰদৰ্শিত সীমা সম্পৰ্কীয় তথ্যৰ প্ৰয়োজনীয় সংশোধন ঘটাবলৈ ছাত্ৰ সংগঠনটোৱে আহ্বান জনাইছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো জেপি দাসৰ কণ্ঠৰ দুটি আধুনিক গীত।

ইমানপৰে জেপি দাসৰ কণ্ঠৰ আধুনিক গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি চতুৰ্থ দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 22 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আকাশবাণী তেজপুৰ কেন্দ্ৰৰ বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্টজ 1125 আৰু FM ৰেণ্ডৰ 102.4 মেগাহাৰ্টজত। শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR আৰু AIR ৰেডিঅ' নামৰ মোবাইল এপৰ জৰিয়তেও উপভোগ কৰিব পাৰিব। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে

মঞ্জু বড়ো আৰু ৰাজীৱ গগৈ, ট্ৰান্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত আছে নয়ন দৈমাৰী আৰু ডিউটি ৰুমত আছে আজিৰ প্ৰচাৰণ সহায়ক অৰ্ণৱ কুমাৰ নাথ। প্ৰচাৰণ কক্ষত মাইক্ৰফোনৰ সন্মুখত আজিৰ এই অধিৱেশন আগুৱাই নিবলৈ আপোনাৰ খবৰ সৈতে আছোঁ মই জিনিয়া শৰ্মা।

স্বামী বিবেকানন্দই কৈছিল, আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয় আৰু যাৰ দ্বাৰা মানসিক বল বৃদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হয় আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত নিজে থিয় দি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। ছেমুৱেল স্মাইলছে কৈছিল, এলাহ মানুহৰ বাবে অভিশাপ। এলাহে ব্যক্তিৰ আৰু জাতিৰ অন্তঃসত্ত্বা নাইকিয়া কৰে আৰু লোহাত মামৰে ধৰাৰ দৰে ব্যক্তি আৰু জাতিৰো ক্ষতি সাধন কৰে।

এয়া আকাশবাণী তেজপুৰ। এতিয়া 5:30 হোৱাৰ লগে লগে আমি আৰম্ভ কৰিবলৈ লৈছোঁ আইদেউসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত শ্ৰোতাই মনোজ্যোৎস্না মহন্তৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত শুনিবলৈ পাব। অনুষ্ঠানৰ প্ৰথমেই শুনক কথা মুনীন ভূঞা আৰু সুৰ মনোজ্যোৎস্না মহন্তৰ কণ্ঠৰ এই গীতটি।

এইবাৰ শুনক কথা আৰু সুৰ মনজ্যোৎস্না মহন্ত আৰু কাজলৰ, শিল্পী মনজ্যোৎস্না মহন্তৰ কণ্ঠৰ এই গীতটি।

গীতৰ কথা, সুৰ আৰু কণ্ঠ আছিল মনজ্যোৎস্না মহন্তৰ। শ্ৰোতাই অৰ্ধ আকাশ অনুষ্ঠানটিত মনজ্যোৎস্না মহন্তৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে। অনুষ্ঠানত এইবাৰ শুনক শিল্পীকণ্ঠত কথা বেণী মাধৱ দত্ত আৰু সুৰ ৰাজু আনচাৰীৰ কণ্ঠৰ, ক্ষমা কৰিব, শিল্পী মনজ্যোৎস্না মহন্তৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা বেণী মাধৱ দত্ত আৰু সুৰ ৰাজু আনচাৰীৰ।

শ্ৰোতাই অৰ্ধ আকাশ অনুষ্ঠানত আজি মনোজ্যোৎস্না মহন্তৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত শুনি আছে। শিল্পী কণ্ঠত এইবাৰ শুনক আন এটি গীত, গীতৰ কথা কেশৱ মহন্তৰ আৰু সুৰ মনোজ্যোৎস্না মহন্তৰ।

0: and promotional literature associated with these formulations. The government said the use of such combinations may pose risks to children below 4 years of age, and safer alternatives are available. The Supreme Court has settled more than 400 cases on the first day of a three-day special Lok Adalat being held as part of the Samadhan Samaro initiative. The cases include matrimonial and property disputes, motor accident claims, land acquisition and compensation matters, tax disputes and service and labour cases pending before the top court. The Supreme Court said the initiative reflects its continued efforts to promote mediation and other consensual methods of dispute resolution as an important part of the justice delivery system. The special Lok Adalat, which began yesterday, will continue till tomorrow. A report in American media says that in Pakistan, 15 years after the assassination of Shahbaz Bhatti, first Catholic Federal Minister for Minorities and a prominent champion of religious freedom, minority communities including Christians, Hindus and Ahmadis continue to face discrimination and attacks on places of worship across the country. According to the report, the abuses also include abductions, forced conversions and child marriages alongside the misuse of the country's blasphemy laws. Shahbaz Bhatti was assassinated in Islamabad on March 2, 2011 for his vocal opposition to Pakistan's blasphemy laws. In Odisha, the flood situation is showing signs of improvement, but large pockets of north and coastal Odisha remain inundated, with about 14 lakh people affected across several districts. Heavy rain is continuing in several districts in Madhya Pradesh due to the monsoon trough, cyclonic circulation and a low pressure area. And with that, we end this news bulletin.
1: এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 6:45।
2: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
3: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
2: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1-800-420-2233-ত কল কৰক।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষক বাণী।

সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।

0: শ্ৰোতাসকল, যোৱা খণ্ডত আমি এটি আলোচনা আৰম্ভ কৰিছিলোঁ গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষ। এই আলোচনাটিৰ পাছৰ অংশ শুনোৱা হওক। আলোচনাটিত জুৰি তালুকদাৰ আৰু ডক্টৰ চিংকী বৰ্মনৰ সৈতে কথা পাতিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
1: প্ৰিয় শ্ৰোতা, যোৱাটো খণ্ডত আমি গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষৰ বিষয়ে আলোচনা কৰি কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ দিশটো চুইছিলোঁগৈ। সেই বিষয়ে ডক্টৰ চিংকী বৰ্মনে আমাক কিছু কথা জনাইছিল। আজিৰ আলোচনাটি সেইখিনিৰ পৰাই আৰম্ভ কৰিছোঁ।
2: গতিকে মাছৰুমৰ কৃষকেও সেই প্ৰচেছিং কৰি তাত এক্সপৰ্ট কৰিব পাৰে। কিন্তু এক্সপৰ্ট কৰিবলৈ আকৌ তেওঁলোকে তাৰ কাৰণে কিছুমান ষ্টেপ আছে। যেনেকৈ তেওঁলোকে প্ৰথম DGFT ডাইৰেক্টৰেট জেনেৰেল অফ ফৰেইন ট্ৰেড বুলি এটা ছাইট এটা আছে, তাত গৈ পেলাই তেওঁ লগ ইন কৰি তাত IEC ক'ড এটা পাব।

0: লগইন প্ৰক্ৰিয়াটো একেবাৰে ফ্ৰী, পইচা একো দৰকাৰ নাই। তেওঁ তাত IEC ইম্পৰ্ট এক্সপৰ্ট কোড বুলি কয়, সেই কোডটো তেওঁ আনিলে, আনি পেলাই তেওঁ এপেডাত আকৌ এপ্লাই কৰিলে ফৰ RCMC ৰেজিষ্ট্ৰেশ্যন কাম মেম্বাৰশ্বিপ চাৰ্টিফিকেট। সেই RCMC কাৰ এপ্লাই কৰিলে, এপ্লাই কৰোঁতে তেওঁ সেই IEC কোডটো দিব, তাত ষ্টেপ থাকে কিছুমান, তেওঁ কি বিজনেছ কৰিছে গোটেইখিনি তেওঁ তাত, নিজৰ পান কাৰ্ড, আধাৰ কাৰ্ড গোটেইখিনি দিব, IEC কোডখিনি দিব, দি পেলাই তেওঁ তাত এপ্লাই কৰিব। এপ্লাই কৰিলে নেক্সট ফেজত কি হ'ব, সেই এপেডাৰ পৰা অফিচিয়েলছ আহি গোটেইখিনি তেওঁ চেক কৰিব, কাৰণ এনেইতো তেওঁ চেক নকৰাকৈ এক্সপৰ্টৰ ইম্পৰ্টৰ কথা এনেইতো চেকেই কৰে। সেই তেনেকুৱা ধৰণৰ বিজনেছ যদি কৃষকজনেই হওক বা FPO হওক বা SAGE হওক, গতিকে আহি পেলাই তেওঁলোকে যেতিয়া এইখিনি পৰীক্ষা কৰিব, তাৰপাছত তেওঁলোকৰ সেইখিনি পৰীক্ষা সম্পন্ন হোৱাৰ পাছত তেওঁলোকে কৃষকে একো কৰিব নালাগে, সেই অনুষ্ঠানটোৱে নিজৰ ফালৰ পৰা এক্সপৰ্ট কৰিব। আৰু দ্বিতীয়তে নেৰামেক বুলিও এটা অনুষ্ঠান আছে, নৰ্থ ইষ্টাৰ্ণ ৰিজনেল এগ্ৰিকালচাৰ মাৰ্কেটিং কৰ্পৰেশ্যন, নেৰামেকৰো একেই হেৰি হয়, তেওঁলোকো তেনেকৈ যদি কৃষকজনে যদি নেৰামেকৰ হোম পেজত গৈ পেলাই তাত নাম্বাৰ থাকে, তাতে যদি কণ্টেক্ট কৰে, তেওঁলোকেও তেনেকৈ এক্সপৰ্ট কৰিব পাৰে। আৰু চব কৃষকে যে এক্সপৰ্ট কৰিব সেইটোও কথা নহয়, কিছুমান কৃষকে নিজৰ ষ্টাৰ্টিং কৰিব পাৰে, সৰুকৈ বিজনেছখন আৰম্ভ কৰিব পাৰে। আৰু সৰুকৈ বিজনেছ আৰম্ভ কৰাৰ কাৰণেও বহুত ধৰণৰ কৃষকৰ কাৰণে স্কীম আছে, যেনেকৈ মুদ্ৰা লোন। মুদ্ৰা লোন মানে MSME, MSME সকলোৱে জানে, MSME মাইক্ৰ স্মল মিডিয়াম এণ্টাৰপ্ৰাইজ। এই MSME আণ্ডাৰত 4টা লোন দিয়া হয় কৃষকক, উইদাউট কলাটেৰেল, মানে একো বন্ধকীকৰণ নালাগে। সেইটো হৈছে শিশু, কিশোৰ, তৰুণ আৰু তৰুণ প্লাছ। শিশুৰ 50,000 টকালৈকে দিয়ে, কিশোৰৰ 50,000 এক টকাৰ পৰা 5,00,000 টকালৈ, তৰুণত 5,00,000 এক টকাৰ পৰা 10,00,000 টকালৈ, আৰু তৰুণ প্লাছত 10,00,000ৰ পৰা 20,00,000লৈ দিয়ে। শিশুটো হৈছে যেতিয়া কৃষকজনে নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিব, কাৰণ বহুত কৃষকৰ এনেকুৱা হয় যে কৰিবলৈ মন থাকে কিন্তু মূলধন নাথাকে। কিশোৰৰতো তেনেকুৱা, তৰুণৰ ক্ষেত্ৰত আগতীয়াকৈ তেওঁ যদি বিজনেছখন আছে, তেতিয়াহ'লে তেওঁ বিজনেছখন সম্প্ৰসাৰণ কৰিবৰ কাৰণে লোন দিয়া হয়, তৰুণ আৰু তৰুণ প্লাছ। আৰু ইয়াৰ কাৰণেও কৃষকজনে কিন্তু ষ্টেপ কিছুমান আছে,
1: সেই ব্যৱসায়টোত তাৰমানে প্ৰমোশ্যন লোৱা নিচিনা আৰু, এই লোনখিনি
0: প্ৰমোশ্যন নাই। এজন কৃষকে যিকোনো কেটাগৰীত এপ্লাই কৰিব পাৰে, যদি কৃষকজন সৰু বিজনেছ ষ্টাৰ্ট কৰিছে তেওঁ শিশুত এপ্লাই কৰিব, কমকৈ যদি ধন লাগে, যদি তেওঁ বেছি, তেওঁ অলৰেডি এষ্টাব্লিছ হৈ আছে, তেতিয়াহ'লে তেওঁ তৰুণ প্লাছ এপ্লাই কৰিব। গতিকে এইটো ষ্টেপ নহয়, এইটো যাব পাৰে, এই 4টা হেৰি লোনত তেওঁ যাব পাৰে। আৰু তাৰ কাৰণে তেওঁ কিন্তু MSME ৰেজিষ্টাৰ কৰিব লাগিব, উদ্যম পৰ্টেলত উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত তেওঁ সেই MSME লোনটো ল'ব পাৰিব, আৰু তাত MSME কিন্তু তেওঁ যিখিনি বিজনেছ কৰিব, সেই বিজনেছৰ অভাৰভিউ DPR তেওঁ দিব নালাগে, কিন্তু কষ্ট এণ্ড ৰিটাৰ্ণ চিম্পলকৈ তেওঁ ছাবমিট কৰিব লাগিব। যিহেতু এইটো এটা কলাটেৰেল ফ্ৰী লোন দিয়া হয়, একো দিব নালাগে, কিন্তু তেওঁ সেই বিজনেছ প্লেনখন, তেওঁ যিখন, যিমানখিনি তেওঁ বিক্ৰী কৰিব, ক'ত বিক্ৰী কৰিব বা কিমানখিনি উৎপাদন হ'ব, সেই গোটেইখিনি তেওঁ তাত থাকিব লাগিব, হেৰিখিনি
1: তেওঁৰ
0: সবিশেষখিনি থাকিব লাগিব,
1: তেতিয়া তেওঁ স্পষ্ট ধাৰণা এটা দিব
0: লাগিব, তেওঁ ইভাৰভিউ এটা দিব লাগিব। আৰু তেনেকৈ বহুতখিনি ছাকচেছ ষ্টৰি আমাৰ নগাঁও, মই কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত কৰ্মৰত, যিহেতু কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা, আমাৰ গাইডেঞ্চৰ ফালৰ পৰা বহুত কৃষকে তেনেকৈ উদ্যম পৰ্টেলত ৰেজিষ্টাৰ কৰি এনেকুৱা ঋণ পাবলৈ সক্ষম হৈছে, আৰু তেওঁ ভালকৈ বিজনেছো কৰিছে, তেনেকুৱা প্ৰথম সৰুৰ পৰা আৰম্ভ কৰি তেওঁ ডাঙৰ বিজনেছলৈকে ঢাপলি মেলিছে,
1: কিন্তু ডাঙৰ সহায় হৈছে,
0: ডাঙৰ সহায় হৈছে। গতিকে এনেকুৱা ধৰণৰ স্কীম আছে, আৰু বহুত স্কীম আছে, চৰকাৰৰ স্কীমৰ পৰা আৰম্ভ কৰি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়তো আমাৰ এক্ৰিপ মাছৰুমৰ এটা হেৰি আছে, ইউনিট আছে, য'ত আমাৰ কি হয়, ৰিচাৰ্চ আৰু এক্সটেনশ্যনৰ কামবিলাক হয়, মাছৰুম ডেভেলপমেণ্ট আৰু মাছৰুম হেৰিৰ কাৰণে, স্পনৰ কাৰণেও তেওঁলোকে অহৰহ মানে চেষ্টা চলাই আছে। আৰু কৃষি বিজ্ঞান কেন্দ্ৰ জিলা সকলোতে আছে, আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কৃষকক বিভিন্ন ধৰণৰ ট্ৰেইনিং দিয়া হয় মাছৰুম প্ৰডাকশ্যনৰ ওপৰত। লগতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কিছুমান কৃষি বিজ্ঞান কেন্দ্ৰত স্পন প্ৰডাকশ্যন ইউনিটো আছে, বোধহয় আমাৰ বাইদেউ,
2: মই ইয়াতে এড কৰি পেলাই কৰিব বিচাৰিছোঁ, কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপতো আমাৰ লেবৰেটৰী এটা আছে, য'ত আমি বছৰি 1 টন উৎপাদন কৰোঁ, যদিও আমাৰ কৃষকসকল বহুত আগৰণুৱা মাছৰুমৰ ক্ষেত্ৰত, এওঁলোকে বহুতখিনি বিচাৰে, স্পন বিচাৰে, যদিও আমি দিবলৈ সক্ষম হ'ব পৰা নাই। গতিকে ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও আজিকালি তাৰমানে কি হৈছে, লেবৰেটৰী ফেচিলিটিৰ সুবিধা দিছে, যদি কোনোবাই ভাবে যে মই স্পন প্ৰডাকশ্যনৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰোঁ, তেওঁলোকে ডাইৰেক্টৰ অফ হৰ্টিকালচাৰত গৈ কিনি স্পন লেবৰেটৰীৰ কাৰণে প্ৰপ'জেল দিব পাৰে, আৰু নিজৰ প্ৰথমতে নিজৰ এলেকাত গৈ, যিবোৰ আমাৰ ADO চাৰ্কেল আছে, তেওঁলোকৰ থ্ৰুৱেদি গৈ কিনি প্ৰপ'জেলটো ছাবমিট কৰিলে বেছি ভাল হ'ব।
1: তেনেধৰণৰ
0: মানে তেওঁলোকৰ যিহেতু এইখিনি স্কীমৰ অণ্ডাৰত, কিন্তু তেওঁলোকৰ ডিটেইল প্ৰজেক্ট ৰিপৰ্ট

0: সেইখিনি তেওঁলোকে ধুনীয়াকৈ দিব লাগিব। কাৰণ এতিয়া ইতিমধ্যে মই যিকেইটা লোনৰ কথা ক'লোঁ সেইকেইটা কম কম পৰিমাণৰ, বৃহৎ পৰিমাণৰো ছাবচিডি বা ছাবচিডি থকা স্কিম থাকে, লোন নহয়, তেনেকুৱা স্কিম আছে। বাইদেউ কোৱাৰ নিচিনা ডাইৰেক্টৰেট অফ হৰ্টিকালচাৰ ফুড প্ৰচেছিঙৰ আণ্ডাৰতো তেনেকুৱা ধৰণৰ কাঠফুলাৰ ওপৰত, মাছৰুমৰ ওপৰত কৃষি কৰাৰ কাৰণে তেওঁলোকে তেনেকৈ ছাপৰ্ট কৰি আছে ফাৰ্মাৰক। কিন্তু তাৰে কাৰণে তেওঁলোকে ডিটেইল প্ৰজেক্ট ৰিপৰ্ট অৰ্থাৎ বিজনেছ প্লেনখন তেওঁলোকে শুদ্ধভাৱে দিব লাগিব। আৰু শুদ্ধকৈ বিজনেছ প্লেনখন বনাবলৈ তেওঁলোকে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীকো যোগাযোগ কৰিব পাৰে বা বিভাগৰ বিষয়ববীয়াকো যোগাযোগ কৰি তেওঁলোকে এখন এনেকুৱা বিজনেছ প্লেনখন বনাই ল'ব লাগিব। তেতিয়া যিহেতু এইটো কি হয়, ক্ৰেডিট ছাবচিডি থকা বা তেনেকুৱা অনুদান থকা যিখিনি স্কিম, সেইখিনি স্কিমত বেংকে লাইবল হৈ যায়। গতিকে বেংকে তেওঁলোকৰ ভেৰিফিকেশ্যন কৰিব গোটেই ডি পি আৰখিনি চাই পেলাই। গতিকে এটা ভেলিড ডি পি আৰ শুদ্ধকে দিলে তেওঁলোকক কেতিয়াও ৰিজেক্ট নহয়, আৰু বেংকৰ ফালৰ পৰা অট'মেটিকেলি তেওঁলোকে লিংকেজ কৰি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি থাকে স্কিমৰ, আৰু যদি প্ৰপাৰ গাইডলাইন তেওঁলোকে ফ'ল' কৰে, ডেফিনেটলি তেওঁলোকে আৰু বেছি স্কিমৰ পৰা লাভান্বিত হ'ব।
1: এতিয়া সেইখিনি হল মার্কেটিং সম্পর্কীয় কথা আর যেখানে খুব প্রয়োজনীয় কথা, কারণ কোনোবা যদি মাশরুম খেতি
0: হয়, মার্কেটিং সম্পর্কীয় কথা বলি কলে আসলে খুব কম সময় হয়েছে, কারণ
1: এই টপিকটা খুব বিশেষ থাকে, কারণ প্রতিটো স্তরের বিষয়ে আমি জানিব লাগিব মার্কেটিং বলি কওঁ। আর কোনোবা যদি স্বাবলম্বী হব খোজে, এটা বাণিজ্যিক ভাবে করব খোজে, তেতিয়াহলে এই বিলাক কথালে চকু দিবই লাগিব। এইখিনিতে আর একটা প্রশ্ন আমার মনলে আহিছে, সেটো হৈছে আমি আমি অয়েস্টার মাশরুম যিদৰে সকলোৱে চিনি পায় বা ব্যবহার করে আহিছে, মিল্কি মাশরুমের জনপ্রিয়তাটো এতিয়াও অয়েস্টার মাশরুমের সমান হওয়াগে নাই। গতিকে মিল্কি মাশরুমের যেটো নিউট্রিশন বা খাবলে সোৱাদ, সেটো অয়েস্টার মাশরুমের নিচিনা একে নে কিছু বেলেগ?
2: সেইটো অকণমান এটা ডিফাৰেঞ্চ আছে, মানে আপোনাৰ এইটো যিহেতু বাটান মাছৰুমৰ লগত প্ৰায়
1: সাদৃশ্য আছে,
2: আছে মানে বাটান মাছৰুমৰ কি হয়, আপোনাৰ যিটো টুপিটো থাকে সেইটো অকণমান সৰু হয়, আৰু মিল্কি মাছৰুমৰ হেৰি টুপিটো আপোনাৰ 5-10 মিলিমিটাৰমান ব্যাসাৰ্ধৰ হয়, আৰু ইয়াৰ যিটো ষ্টকটো থাকে মানে যিটো আমাৰ হয় সেইটো এই দাণ্ডা যিটো কয় সেইটো আপোনাৰ বাটানতকৈ অকণমান দীঘল হয়। এইটো মানে কিয় অয়েষ্টাৰৰ নিচিনা পপুলাৰ হোৱা নাই, কাৰণটো এইটোৱে যে আপোনাৰ অয়েষ্টাৰৰ প্ৰডাকশ্যনটো বহুত বেছি হয়। ধৰক আপোনাৰ এটা চিলিণ্ডাৰৰ পৰা আপোনাৰ যদি আপোনাৰ বহুত বেছি ভাল হয় 2-3 কেজি ভালকৈ পাব পাৰি, কিন্তু ইয়াৰ ক্ষেত্ৰত মানে আমাৰ অসুবিধাটো প্ৰডাকশ্যন যিহেতু ইয়াৰ মানে এটা বেগৰ পৰা আপোনাৰ বহুত বেছি ভাল হ'লেও 1 কেজি 200 গ্ৰামে বেছি মানে মেক্সিমামটো হয়, আৰু মিনিমামটো কি হয় 900 গ্ৰামো ওলাব পাৰে বা 700 গ্ৰামো ওলাব পাৰে। আৰু এটা যেনেকে ধৰক অয়েষ্টাৰত আপুনি প্ৰথমবাৰ হাৰ্ভেষ্ট কৰিলে, তাৰপিছত দ্বিতীয়বাৰ, তৃতীয়বাৰ, চতুৰ্থবাৰ, পঞ্চমবাৰলৈকে আপোনাৰ ওলাইয়ে থাকে অলপ অলপ হ'লে, মানে 25 গ্ৰাম 10 গ্ৰামকে হ'লেও ওলাব এটা বেগৰ পৰা। কিন্তু ইয়াৰ প্ৰব্লেমটো কি, আপুনি যেতিয়া ইয়াত মানে কি হয়, যেতিয়া ফ্ৰুটিং বডিটো ওলাই নহয় ওপৰেদি ওলালে তাৰমানে একেলগে 18টামানলৈকে ওলায়, কিন্তু সেই 18টাৰ ভিতৰত আপোনাৰ বৰ বেছি 4-5টাহে ডাঙৰকে ওলায়। যেতিয়া আপোনাৰ সেই 18টাৰ 5টা ডাঙৰকে ওলালে আপোনাৰটো কি হ'ব, ডাঙৰটো সোনকালে মেচিয়ৰ্ড হ'ব, আৰু যেতিয়া পিছত ওলায় সেইকেইটা লাহে লাহে ওলাই থাকিব। সেই ডাঙৰটো হাৰ্ভেষ্ট কৰালৈকে এই ছাইডৰ কেইটা তাৰমানে ওলাবলৈ ইয়াৰ ই থাকি যায়, মানে ৰৈ যায়, ই আৰু নোলায়গে, মানে 5টাতে সীমিত হয়, যাৰ কাৰণে কি হয় এটা বেগৰ পৰা আমাৰ উৎপাদনৰ পৰিমাণটো কমি যায়। সেইটোৰ কাৰণে কি হয়, মিল্কি মাছৰুম কৰিছে যদিও বহুতে মানে আৰ্থিকভাৱে লাভালাভটো অয়েষ্টাৰ মাছৰুমৰ নিচিনা হ'ব পৰা নাই, যাৰ কাৰণে ইয়াৰ মানে খেতিটো এতিয়াও বেছিকে প্ৰচলিত হোৱা নাই,
1: বা মানুহে ইমান বাণিজ্যিক হিচাপে ইমান
2: গুৰুত্ব দিয়া নাই,
1: উৎপাদনটো অলপমান
2: কম হৈ আছে।
1: আৰু এই মিল্কি মাছৰুমৰ উপৰিও আমি এটা গোলাপী বৰণৰ এটা পিংক কালাৰৰ এটা মাছৰুম আমি দেখিবলৈ পাওঁ।
2: হয় হয় হয় হয়, সেইটো তাৰমানে কি হয় আপোনাৰ মই কৈছিলোৱে ইতিমধ্যে মিল্কিটো গৰম দিনত কৰিব পৰা, ঠিক তেনেদৰে অয়েষ্টাৰটো মানে কিছুমান জাত আছে যিবিলাক জাত মানে গৰমকালিও কৰিব পাৰে, তাৰ ভিতৰত আমাৰ পিংকি মাছটো মাছৰুম এটা আছে, তাৰোপৰি আকৌ প্লিউৰেটাছ ডিজেমৰ এটা আছে, আৰু য়েল্ল' কালাৰ মাছৰুমো আছে যিটো আমি গৰমকালি কৰিব পাৰোঁ। এই পিংক কালাৰ মাছৰুমটো মানে অয়েষ্টাৰৰ নিচিনা একেই হয়, ই ছাইডেদিয়ে ওলাব, আৰু যেতিয়া আৰম্ভণিতে ওলাই নহয় অয়েষ্টাৰৰ নিচিনা তেনেকৈ বগা ওলাব, যেতিয়া মেচিয়ৰ্ড হয় তেতিয়া তাৰমানে কি হয় তাৰ কালাৰটো চেঞ্জ হৈ পেলাই পিংক কালাৰ হয়গে। আৰু এই পিংক কালাৰ মাছৰুম বা য়েল্ল' কালাৰ মাছৰুম যিবিলাক আছে সেইবিলাক মানে আমাৰ যিবিলাক 5-star হোটেল থাকে সেইবিলাকত চালাড হিচাপে ব্যৱহাৰ কৰে।

0: গতিকে বহুতে এতিয়া মিল্কি মাছৰুমৰ সলনি এই পিংকি মাছৰুমো তেওঁলোকে কৰিব পাৰে
1: কৰিব পাৰে,
0: গ্ৰীষ্মকালত।
1: কিন্তু মানে কালাৰটোৰ কাৰণে মানুহে খাবলে ভয় কৰে, সেইটো কাৰণে মই ভাবো মিল্কি মাছৰুমটো কৰাই বেটাৰ।
0: এতিয়া মিল্কি মাছৰুমৰ একেবাৰে শেষত, আমাৰ যিহেতু সময় হৈ আহিল, একে শেষত খুব চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এতিয়া ধৰক মিল্কি মাছৰুমৰ ক্ষেত্ৰত একোটা চিলিণ্ডাৰ তৈয়াৰ কৰোঁতে, স্পান লগাই, কিমান খৰচ হ'ব পাৰে আৰু একোটাৰ পৰা লাভ কিমান হ'ব পাৰে?
2: হয়, আমি খৰচ আৰু লাভৰ কথা জানিবলৈ হ'লে আমি দুই ধৰণে খৰচটো আমি উলিয়াব পাৰোঁ বা লাভ উলিয়াব পাৰোঁ। এটা হ'ল আমি যিটো ৱৰ্কিং কেপিটেল বুলি কয়, মানে ভেৰিয়েবল কেপিটেলটো কনচিডাৰ কৰিও আমি খৰচটো উলিয়াব পাৰোঁ। ভেৰিয়েবল কেপিটেল হ'ল যে খেৰৰ দাম, ধৰক স্পন, তাৰপিছত কেচিঙৰ সামগ্ৰীখিনি বা পলিথিন বেগ বনোৱা গোটেইখিনি যদি আমি ধৰি লওঁ, যদি তেতিয়াহ'লে 1000টা বেগৰ কাৰণে 70,000 টকামান খৰচ হয়। আৰু এই চিলিণ্ডাৰ 1000 চিলিণ্ডাৰত এটা চিলিণ্ডাৰত বাইদেউ কোৱা মতে গড় হিচাপে 1 কেজি ওলায়। তেতিয়াহ'লে প্ৰতি কিলো বিক্ৰী মূল্য যদি আমি এভাৰেজ ধৰোঁ, হোলচেল বা ৰিটেইল কনচিডাৰ নকৰি এভাৰেজ এটা ধৰোঁ, যদি 250 টকা, তেতিয়াহ'লে মোৰ বিক্ৰী মূল্য হ'ব 2,50,000, আৰু আমি ইয়াত 70,000 টকা আমি ভেৰিয়েবল কষ্ট পাইছোঁ। গতিকে লাভালাভ হ'ব 2,50,000ৰ পৰা 70,000টো মাইনাছ কৰি 1,80,000। আৰু লগতে আমি এতিয়া যিহেতু ভেৰিয়েবল কষ্টটো কনচিডাৰ কৰাটোৱে শুদ্ধ প্ৰক্ৰিয়া নহয়, কাৰণ তাত ফিক্স কষ্ট এটাও আছে, যেনেকৈ ঘৰটো বনোৱা বা আমাৰ যন্ত্ৰ পাতিৰ কথা আছে, পানীৰ সঁজুলিৰ কথা আছে, গতিকে আমি তেনেকুৱা ধৰণৰ খৰচো আমি সামৰি ল'ব লাগিব। কিন্তু ফিক্স কষ্টটোত কিন্তু এনেকুৱা নহয় যে যিখিনি ঘৰ বনোৱা খৰচটো এদিন এবাৰতে আমি কৰি লওঁ, তাৰে কিছু অংশহে, কাৰণ ডেপ্ৰিচিয়েশ্যন বুলি কথা এটা আছে, গতিকে কিছু অংশহে যদি আমি লওঁ, তাৰ কিছু পাৰ্চেণ্টেজ লওঁ, তেতিয়াহ'লে আমাৰ মাছৰুমৰ ঘৰটো উৎপাদনত ধৰক 1,00,000 টকা লাগিলে, ৰেকৰ কাৰণে 40,000 বা স্প্ৰেয়াৰ থাকিলে, বিজুলী সংযোগ থাকিলে, গতিকে 1,70,000 টকা আমাৰ ফিক্স কষ্ট। 1,70,000 টকা গোটেইখিনি আমি ফিক্স কষ্ট নধৰোঁ, তাত 10% ধৰিলোঁ 17,000, আৰু লগতে ইণ্টাৰেষ্ট এটা লাগিব ফিক্স কষ্টৰ, কাৰণ আমি সেই পইচাটো যদি বেংকত থলোহেঁতেন আমি ইণ্টাৰেষ্ট এটা পালোহেঁতেন, চ' 3,000 এটা লগত আহিব, তেতিয়াহ'লে 20,000। এই 20,000টো আগৰ 70,000 যে আছে তাৰ লগত যোগ কৰি হ'ল 90,000, গতিকে আমি যদি ফিক্স কষ্ট কনচিডাৰ কৰোঁ তেতিয়াহ'লে আমাৰ লাভালাভ হ'ব 2,50,000ৰ পৰা 90,000 বিয়োগ হ'ব, তাত 1,60,000 হ'ব, আৰু বিচি ৰেচিঅ' অৰ্থাৎ বেনিফিট কষ্ট ৰেচিঅ' হ'ব 2.77, তাৰমানে 1 টকা খৰচ কৰি কৃষকজনে 2.77 টকা পাবলৈ সক্ষম হ'ব,
0: লাভ কৰিব পাৰিব। গতিকে গোটেই কথাখিনি শিকি বুজি লৈ খুব যদি সচেতনভাৱে আগবাঢ়ে তেতিয়াহ'লে নিশ্চয় কৃষক সমাজ ইয়াত আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিবই, আৰু তাৰ বাবে প্ৰশিক্ষণ আগবঢ়াবলৈ আপোনালোকৰ দৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ লোকসকল আছেই। গতিকে আশা কৰিছোঁ আজিৰ আলোচনাটি শুনি আমাৰ শ্ৰোতা সমাজ উপকৃত হৈছে, আৰু এনেধৰণেই আমাৰ অসমখন যে আমি কৃষি প্ৰধান ৰাজ্য বুলি কওঁ আৰু সেই কথাটোক সত্য প্ৰমাণিত কৰি ৰাখিবলৈ হ'লে, বৰ্তাই ৰাখিবলৈ হ'লে আমি এনেধৰণৰ বিভিন্ন ধৰণৰ খেতিলৈ আগবাঢ়ি যাব লাগিব, আৰু তাৰে ভিতৰত এক সম্ভাৱনাময় কৃষি হৈছে মাছৰুম খেতি। আজি আপোনালোকক আমি গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষ আমি জনালোঁ, আৰু এই বিষয়ে জনাবলৈ জুৰি তালুকদাৰ আৰু ডক্টৰ চিংকি বৰ্মন আপোনালোক দুয়ো আহি উপস্থিত হ'ল, তাৰ বাবে দুয়োগৰাকীকে ধন্যবাদ জনাই আজি আলোচনা ইমানতে সামৰিছোঁ।
2: ধন্যবাদ।
3: গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষ শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত জুৰি তালুকদাৰ আৰু ডক্টৰ চিংকি বৰ্মনৰ সৈতে কথা পাতিলে ভাস্কৰ জ্যোতি আচাৰ্যই।

0: আছে, খেতি কৰাৰ কাৰণে যিবিলাক সামগ্ৰী লাগে সেইখিনি আমাৰ ইয়াতে আছে। তো
1: হয়
0: ভাবি পিনে মই মাছৰুমৰ কথা আহিলোঁ।
1: হয়
0: তো তেতিয়াৰ পৰা মই মাছৰুমৰ লগত অলপ অলপকৈ লাইনটো যেতিয়া সোমালোঁ,
1: হয়
0: সোমাই পেলাই মই মাছৰুমটো কেনেকৈ খেতি কৰে, ক'ত বজাৰ আছে, কি আছে, অলপ ষ্টাডি কৰাৰ পাছত বহুত ভাল ইণ্টাৰেষ্ট লাগিল।
1: হয়
0: তো তাৰপাছত মই বাকী কামবিলাক বাদ দি মই মাছৰুমৰ লগত ভালকৈ জড়িত হৈ গ'লোঁ।
1: হয়,
0: হয়,
1: গতিকে এটা
0: তেনেকৈ লাগিছে।
1: দীৰ্ঘদিনৰ অভিজ্ঞতা আপোনাৰ
0: হয়
1: হৈছে।
0: হয়,
1: এতিয়া আপুনি কিমানমান কাঠফুলা উৎপাদন কৰে দৈনিক ভিত্তিত?
0: আমি প্ৰত্যেকদিনে আমি 100 কেজিৰ পৰা 150 কেজিমান আমি আমাৰ উৎপাদন হয়। কেতিয়াবা বেছি থাকে, কিন্তু এভাৰেজ আমাৰ এইখিনি থাকি যায়।
1: এই উৎপাদনৰ পৰা আপোনাৰ মাহে মোটামুটি লাভ কিমান হয় আমাৰ শ্ৰোতাসকলে শুনিলে ভাল পাব?
0: হয় হয়, আমি 1 কেজি মাছৰুম প্ৰডাকশ্যন কৰোঁতে যিখিনি খৰচ হয়
1: হয়
0: তাতকৈ আমি 3 গুণমান বেছি পাওঁ। ইনভেষ্ট কৰা পইচাটো 25 দিনৰ পৰা 30 দিনৰ ভিতৰতে ৰিটাৰ্ণ আহে।
1: আপুনি আৰম্ভণিতে কিমানমান মূলধন খৰচ কৰিবলগীয়া হৈছিল?
0: মই আৰম্ভণিতে মাত্ৰ 50টামান চিলিণ্ডাৰ মানে আমি মাছৰুমৰ বেগটোক চিলিণ্ডাৰ বুলি কওঁ, তো 50টামান বেগেৰে আৰম্ভ কৰিছিলোঁ মই বাইকৰ গেৰেজত নিজে। সেই 50টাত মই যেতিয়া তাৰ লাভালাভ বা ফুল আহিল তাৰ পৰা, তাৰপাছত বেছি ইণ্টাৰেষ্ট লগাৰ পাছত মই এই 50টা আৰম্ভ কৰোঁতে বেছি পইচা 2000মান টকা দি মই আৰম্ভ কৰিছিলোঁ, মাত্ৰ 2000মান টকা। লেনলেছ পৰিয়াল যাৰ মাটিও নাই, ঘৰৰ বাৰাণ্ডা বা টেৰেছ বা ঘৰৰ যিটো পৰি থকা ঘৰ আছে, তেনেকুৱা এটা ঘৰতো মাছৰুম খেতি আৰম্ভ কৰিব পাৰে। প্ৰথম আৰম্ভ কৰাৰ কাৰণে একদম কম মূলধনৰে আমাৰ চৰকাৰেও বহুত সুবিধা দি আছে পেচাৰ কাৰণে। তো মাছৰুম এটা বহুত মাল্টিফুড, মানে কি কয়, ছুপাৰ ফুড বুলিয়ে ক'ব পাৰে।
1: আপোনাৰ প্ৰশিক্ষণৰ বিষয়ে আমাক জনাওকচোন, আৰম্ভণিতে কেনেকুৱা প্ৰশিক্ষণ আছিল?
0: আৰম্ভণিতে প্ৰশিক্ষণ ল'ব মই যেতিয়া মাছৰুম কৰাৰ কথা ভাবিলোঁ,
1: হয়
0: মই প্ৰথম আমাৰ নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত আছিলোঁ।
1: হয়,
0: কৃষি বিজ্ঞান কেন্দ্ৰত তেখেতসকলে মোক এজন ভাল খেতিয়কৰ ওচৰত পঠাই দিলে। তাৰপাছত তেখেতসকলে মোক হিমাচল প্ৰদেশ চলানত উচ্চ প্ৰশিক্ষণৰ বাবে পঠাই দিলে। তেনেকৈ যেতিয়া মই হিমাচল চলান যাই পালোঁ, তাৰপাছত মই বিভিন্ন খেতিয়কৰ লগত কানেক্ট হ'ল, বিভিন্ন খেতিয়কবিলাকৰ হোৱাটছআপ গ্ৰুপত মই এড হ'লোঁ। তেনেকৈ বিভিন্ন সমস্যা, খেতি কেনেকৈ কৰে, কাল্টিভেশ্যন গোটেইখিনি মই বহলভাৱে লাহে লাহে শিকি থাকিলোঁ। ভাল, বহুত ভাল খেতিয়কৰ লগত এটা সংস্থাপনো হৈ থাকিল। তো তেনেকৈ শিকি মই তাৰপাছতে আমাৰ যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ লগত এটা সম্পৰ্ক হৈ থাকিল আৰু বহুত ভাল ভাল খেতিয়কৰ পৰা মই বহুত কথা শিকিলোঁ। তো মই প্ৰথম তাতে শিকি ট্ৰেইনিং লোৱাৰ পাছৰ পৰাই মই আৰু এতিয়া আমাৰ যিবিলাক এক্সপ'জাৰ ভিজিট হিচাপে বছৰত মই 2 বাৰমান যাই থাকোঁ।
1: প্ৰশিক্ষণটো তাৰমানে নতুন নতুনকৈ ল'ব লগা কথা থাকে নেকি?
0: আচলতে কথাটো এনেকুৱা, এইটো বতৰৰ খেতি বুলি ক'ব পাৰি, এইটো এটা ভেঁকুৰৰ খেতি, ভেঁকুৰ হয়, ভেঁকুৰৰে খেতি হয়। অসমৰ জলবায়ুৰ লগত যিটো ৱেষ্টাৰ্ণ মাছৰুম সেইটো একদম সহজে কৰিব পাৰি, কাৰণ তেনেকৈ আৰু বেলেগ বেলেগ ভেৰাইটি আছে, বটন মাছৰুম আছে, মিল্কি মাছৰুম আছে। বেছি গৰমৰ সময়খিনিত আমি এতিয়া মিল্কি মাছৰুম কৰোঁ অলপ টাইম, কিন্তু ৱেষ্টাৰ্ণটো আমি 12 মাহে কৰোঁ।
1: কাঠফুলাৰ কি কি প্ৰকাৰ আছে বাৰু?
0: কাঠফুলাৰ প্ৰকাৰ বহুত প্ৰকাৰেই আছে। আমাৰ বৈজ্ঞানিকবিলাকে খেতি কৰাৰ কাৰণে বিভিন্ন প্ৰকাৰৰ জাতবিলাক তেখেতসকলে ৰিচাৰ্চ কৰি বনাইছে, কিন্তু আমাৰ অসমৰ জলবায়ুৰ লগত মেইনলি আমি অয়েষ্টাৰ, যিটো অয়েষ্টাৰ জাত কওঁ, সেইটো সেইটো জাতে আমি বেছি ভালকৈ কৰোঁ। আৰু আমি গৰমৰ সময়খিনিত মিল্কি জাত, যিটো মিল্কি মাছৰুম বুলি কওঁ, মিল্কিটো কৰোঁ। সেইটো টেম্পাৰেচাৰ বেছিকৈ লাগে একচুৱেলি, যেতিয়া গৰমত যেতিয়া জুন জুলাই আগষ্ট মাহত সেইখিনি সময়ত গৰম বেছি থাকে, সেইখিনি সময়ত আমি মিল্কি মাছৰুমটো কৰোঁ। আৰু ৱেষ্টাৰো কৰোঁ, ৱেষ্টাৰ 12 মাহে কৰোঁ, কিন্তু ছিজনত আমি মিল্কি মাছৰুমটো কৰোঁ। আৰু বাকী বটন মাছৰুম আছে, বটন বাহিৰৰ পৰা আহে, কিন্তু অসমত বটন মাছৰুম কৰাৰ কাৰণে নৰ্মেলি কৰাৰ কাৰণে অসুবিধা। ভাৰতৰ বিভিন্ন ঠাইত যেনেকৈ পেডিষ্ট্ৰ, গেনৰম বা কিবা কিবি বেলেগ বেলেগ চিটাকে মাছৰুম, বেলেগ বেলেগ ভেৰাইটি আছে, কিন্তু আমি অসমত ৱেষ্টাৰ মাছৰুমটোৱে কৰোঁ।
1: আপুনি তাৰমানে আমাৰ অসমৰ জলবায়ুৰ ক্ষেত্ৰত ৱেষ্টাৰটো কৰিবলৈ পৰামৰ্শ দিয়ে।
0: হয় হয়
1: হয়। কাঠফুলাৰ স্থানীয় বজাৰখন কেনেকুৱা বৰ্তমান?
0: কাঠফুলাৰ স্থানীয় বজাৰখন বহুতেই ভাল, খুবেই ভাল। আগত মানুহে আগত যিখিনি ফাৰ্মাৰ আমি পাইছিলোঁ, তেখেতসকলে কৈছিল যে মাছৰুম বিক্ৰী কৰিব যাওঁতে তেখেতসকলক মাৰিব খেদিছিল, মানে বিষাক্ত মাছৰুম খুৱাই পেলাই মানুহ মৰাৰ অংক বুলি ভাবিলে, এনেকৈ কৈছিল আৰু। কিন্তু এতিয়া আমি তেনেকৈ একো সমস্যাই পোৱা নাই। এতিয়া আমি ব্যৱসায়িক মানে দিব নোৱাৰাৰ কাৰণেহে গালি খাব লগা
1: হয়,
0: কেতিয়াবা আমি কথা শুনিব লগা হয়, টাইমত আমি ডেলিভাৰী দিব, ইমান প্ৰডাকশ্যন ডিমাণ্ড আছে তাৰমানে। আগতে অকল মানুহে 2 এজনেহে খাইছিল নিৰামিষ ভোজী মানুহ, কিন্তু আজিকালি কাজ কৰ্ম বিবাহ বা যিকোনো অনুষ্ঠানবিলাকত মাছৰুমটো ভালকৈ ব্যৱহাৰ কৰে, আৰু ৰেগুলাৰ বেচিছতো ভাল সকলো কনজিউম কৰে আৰু, ভাল বজাৰ এখন আছে। কিন্তু আমি আগতে লকডাউনৰ আগতে মই বিশেষকৈ বা আমাৰ বিভিন্ন আমাৰ মোৰ দৰে কিছুমান খেতিয়কে আমি ভূটানত আমি এক্সপৰ্ট কৰা আছিলোঁ। ভূটানখন ওচৰতো হৈ যায় আৰু ভূটানত বহুত ডিমাণ্ড আছে, তাত ৰাষ্ট্ৰীয় খাদ্য হিচাপে মাছৰুমটো ব্যৱহাৰ কৰে। ভূটানতে দিয়া আছিলোঁ, এতিয়াও ভূটান দিওঁ, কিন্তু ভূটান কম, আমাৰ ডমেষ্টিক মাৰ্কেটত আমাৰ থলুৱা বজাৰখন বেছিকৈ দিওঁ।
1: বেছি তাৰমানে আপুনি ক'ব খোজে আপুনি আন্তঃৰাষ্ট্ৰীয় বজাৰো চাবলৈ গ'লে দখল কৰিছে আপুনি, গতিকে স্থানীয়, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় এই ক্ষেত্ৰত মানে চাহিদা স্থানীয়ভাৱে বেছি পাইছে আৰু আপুনি।
0: বহুত আছে,
1: বহুত আছে। হয়,
2: আজিৰ কৃষি ক্ষেত্ৰত স্বাৱলম্বী।

0: ব্যক্তি শিতানত হেমন্ত নাথৰ সৈতে শিখামণি দত্তৰ কথোপকথন শুনিলে।
1: পক্ষিয়ো সে তো হম খেত কো বচা লেতে হ্যাঁ, পর ইন ঘাতক রসায়নো সে কেসে বচায়ে?
2: মতলব?
1: দেখ বেটা, তু জো ইয়ে অন্ধাধুন রসায়ন মিলাতা হ্যায় না, মিট্টি কি সেহত বিগড়নে লগি হ্যায়, অর জব মাটি হি কমজোর পড় জায়েগি, তো উপজ কেসে সেহতমন্দ হোগি? হ্যায়? আরে পহলে এসা নাই থা, পুছনা আপনে বড়ে বুজুর্গো সে, কেসে ফসল লহলাতি থি, শুদ্ধতা ঝলকতি থি, হ্যাঁ, মাটি ভি তন্দুরুস্ত, অর লোক ভি। আরে পহলি ওয়ালি বাত কহাঁ?
2: परम तो सभी डाले हैं।
1: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, खर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
2: सच है?
1: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
2: ठीक है भाई, मैं भी आज से जैविक खेती शुरू करूंगा।
3: माटी से प्रेम की परंपरा है परंपरागत खेती।
4: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছা জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা কৃষি পৰামৰ্শ হৈছে যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে, কাৰণ অহা কেইদিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে কৃষকসকলে আদা আৰু হালধি খেতিডৰাত হাতেৰে এবাৰ বন বাট নিৰোৱাৰ কাম কৰিব, পানী জমা হলে উলিয়াই দিয়াৰ ব্যৱস্থা কৰক, আগতীয়া মূলা খেতিৰ বাবে বীজ সিঁচা কাম অব্যাহত ৰাখক। মূলাৰ আগতীয়া জাতসমূহ হৈছে পোচা দেশী, পোচা হিমানী, পোচা কেতেকী আদি। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে তেন্তে পুনৰ কঠীয়া প্ৰস্তুত কৰিবলৈ এশ দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বম্যাদী জাত যেনে লুইট, কপিলি, দিচাং আদিৰ বীজ নিৰ্বাচন কৰিব পাৰে। এইবোৰ জাতৰ একৈশৰ পৰা পঁচিছ দিনীয়া কোমলীয়া কঠীয়া ভাদ মাহৰ শেষৰ ফালে ৰুব পাৰিব। কঠিয়াৰ পৰিৱৰ্তে এইবোৰ জাতৰ গজালি ওলোৱা বীজ মূল পথাৰত পোনপটীয়াকৈ সিঁচিব পাৰে। বানপানী অধ্যুষিত অঞ্চলত মনোহৰ শালি, এণ্ড্ৰিউ শালি, প্ৰসাদভোগ আদি জাতৰ বুঢ়া কঠীয়া ভাদ মাহৰ শেষলৈকে ৰুব পাৰিব। তিলৰ বীজ মূল পথাৰত সিঁচিব পাৰে। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে মৰাপাটৰ খেতিডৰা চপাই গেৰুৱাৰ ব্যৱস্থা কৰক। চপায়না মৰাপাটৰ মুঠাবোৰ পথাৰত তিনিৰ পৰা চাৰিদিন থিয়কৈ ৰাখিব লাগে যাতে গেৰুৱাৰ আগতে পাতবোৰ সৰি যায়। দ অঞ্চলত আগতীয়া বেঙেনা, ফুলকবি, বন্ধাকবি, ব্ৰকলি আদিৰ খেতি কৰিবলৈ পুলি প্ৰস্তুত কৰাৰ বাবে সৰু সৰু কাঠৰ বাকচ, কুঁহিলাৰ বাকচ নতুবা বজাৰত উপলব্ধ পৰ্টেবল পুলি প্ৰস্তুত কৰা ট্ৰে ব্যৱহাৰ কৰি বীজ সিঁচাৰ কাম আৰম্ভ কৰক। বৰষুণৰ সম্ভাৱনা আছে বাবে মূলা খেতিৰ মাটি প্ৰস্তুত কৰাৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে কৃষকসকলে কুঁহিয়াৰ খেতি নিয়মিত নিৰীক্ষণ কৰিব। যদি গছবোৰত ৰঙা পচা ৰোগ বা কাণ্ডবিন্ধোৱা কীটাণুৰ লক্ষণ দেখা দিয়ে তেনেহলে আক্ৰান্ত গছবোৰ উভালি পানীত পুতি থওক বা পুৰি ধ্বংস কৰক। ইয়াৰ উপৰিও পথাৰত যাতে পানী জমা হৈ নাথাকে তাৰ বাবে পৰ্যাপ্ত পানী নিৰ্গমনৰ সু ব্যৱস্থা কৰক। চাবুদানাৰ খেতিডৰাত মাটি লৰাই মুকলি কৰি দিবলৈ বন বাট নিৰোৱাৰ পিছত পাতলীয়াকৈ কোৰ মৰা উচিত। বাকী থকা আধা অংশ নাইট্ৰজেন সাৰ দুই মাহ হলে শস্যত প্ৰয়োগ কৰিব পাৰি। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই। এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 2,500 টকাৰ পৰা 3,500 টকা, তিয়ঁহ 2,500 টকাৰ পৰা 3,000 টকা, বিলাহী 3,000 টকাৰ পৰা 4,500 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 7,000 টকাৰ পৰা 8,000 টকা, জলকীয়া 6,000 টকাৰ পৰা 8,000 টকা, কোমোৰা 1,300 টকাৰ পৰা 2,500 টকা, ভোল 1,800 টকাৰ পৰা 3,000 টকা, বিট 4,000 টকাৰ পৰা 6,000 টকা, পটলৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকা, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকা, কচু 3,200 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, কাজিনেমুৰ প্ৰতি পোণৰ দৰ 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, ভাতকেৰে

3,700 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকাৰ ভিতৰত, গোমধান 3,500 টকাৰ পৰা 3,600 টকা, গোটামগু 10,200 টকাৰ পৰা 11,800 টকা, মচুৰৰ দৰ প্ৰতি কুইণ্টলত 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ দৰ 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকাৰ ভিতৰত, বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7,500 টকাৰ পৰা 8,400 টকাৰ ভিতৰত, আলু 1,600 টকাৰ পৰা 2,500 টকা, পিঁয়াজ 4,800 টকাৰ পৰা 5,500 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকাৰ ভিতৰত, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 11,000 টকাৰ পৰা 14,000 টকা, শুকান জলকীয়া 20,000 টকাৰ পৰা 20,500 টকা, গুড়ৰ প্ৰতি কুইণ্টলৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 4,700 টকাৰ পৰা 5,400 টকা, তামোল প্ৰতি পোণৰ দৰ 350 টকাৰ পৰা 450 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰিৰ দৰ 160 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ 2,150 টকাৰ পৰা 2,550 টকাৰ ভিতৰত, আৰু বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,230 টকাৰ পৰা 2,250 টকাৰ ভিতৰত। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰত কিলোহাৰ্টজ 1125ত আৰু এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া নিবেদন কৰিবলৈ লৈছোঁ আলিম্পন চৌধুৰীৰ কণ্ঠত এটি ভজন।

আলিম্পন চৌধুৰী কণ্ঠৰ ভজন্তি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে অৰ্থাৎ 6:45 পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, 19 আগষ্টৰ শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ মেঘালয় আৰু অসম চৰকাৰৰ বৈঠক, ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস, ৰাজ্যত প্ৰতি 1 লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ 69% হ্ৰাস, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ দেশৰ শীৰ্ষ 20টা আদৰ্শ ৰক্তকেন্দ্ৰৰ ভিতৰত স্থান লাভ, IVFৰ জৰিয়তে অসমৰ থলুৱা প্ৰজাতিৰ লক্ষ্মী গৰুৰ প্ৰথমটো পোৱালী জন্ম, আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মোহনবাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল FC মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে ডলি দেৱী। এতিয়া বিতং বাতৰি। অসম আৰু মেঘালয় চৰকাৰৰ মাজত আজি গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত যোৱা 19 আগষ্টত শ্বিলঙত সংঘটিত ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ বৈঠক অনুষ্ঠিত হয়। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ আৰু অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই বৈঠকৰ গুৰি ধৰে। 3 ঘণ্টাজোৰা এই বৈঠকত উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়োখন ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। মেঘালয় চৰকাৰে যোৱা 19 আগষ্টত শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে আৰু ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিছে। অসম আৰু মেঘালয়ৰ শেহতীয়া উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত আজি গুৱাহাটীৰ কইনাধাৰাত অনুষ্ঠিত আলোচনাৰ অন্তত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰে এই বিষয়ে প্ৰকাশ কৰে। ইতিমধ্যে মেঘালয় চৰকাৰে খাচী ছাত্ৰ সন্থাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকক ৰাজহুৱা শৃংখলা বৰ্তাই ৰখা আইনৰ অধীনত আটক কৰিছে বুলি জানিব পৰা গৈছে। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা 5 জন দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰ লগতে এই ঘটনা সংক্ৰান্তত এতিয়ালৈকে 15খন এজাহাৰ ৰুজু কৰা হৈছে। শ্বিলঙৰ এই হিংসাত্মক ঘটনাৰ তদন্তকল্পে বিশেষ তদন্তকাৰী দল গঠন কৰাৰ বিষয়ে চুবুৰীয়া ৰাজ্যখনে কাৰ্যপন্থা হাতত লৈছে বুলি মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে। তেওঁ কয় যে অসমত পঞ্জীয়ন থকা 3,770খন বাহনক ইতিমধ্যে মেঘালয়ৰ পৰা নিৰাপদে উভতাই অনা হৈছে।
1: মেঘালয় চৰকাৰে, চৰকাৰৰ হৈ আজি ডেপুটি চিফ মিনিষ্টাৰে ৰিগ্ৰেট কৰিছে, মেঘালয় চৰকাৰে 2026 চনৰ 19 আগষ্টত শ্বিলঙত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে আন্তৰিকতাৰে দুখ প্ৰকাশ কৰিছে আৰু ইয়াৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে। মেঘালয় চৰকাৰে অৱগত কৰে যে খাচী ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি, উপসভাপতি আৰু সাধাৰণ সম্পাদকক মেঘালয় মেইণ্টেনেঞ্চ অফ পাব্লিক অৰ্ডাৰ এক্ট প্ৰয়োগ কৰি গ্ৰেপ্তাৰ কৰা হৈছে। মেঘালয় চৰকাৰে জনায় যে 19 আগষ্ট

0: 2026 তারিখে সংঘটিত ঘটনার সন্দর্ভত এতিয়ালৈকে 15খন এফআইআর পঞ্জীয়ন করা হয়েছে। 3 দুষ্কৃতিকারী চিনাক্তকরণ ঘটনার সঙ্গে জড়িত 5 জন মুখ ঢকা ব্যক্তিক এতিয়ালৈকে চিনাক্ত করা হয়েছে আর বিশেষকৈ অসমত পঞ্জীয়নভুক্ত বাহনত আক্রমণ চলোৱা ঘটনার সঙ্গে তেওঁলোক জড়িত আছিল।
1: বৈঠকত মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ পৰ্যটকসকলক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত উভতাই অনাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকত মেঘালয়ৰ মুখ্য সচিব ডঃ শাকিল পি আহমেদ আৰু অসমৰ মুখ্য সচিব ৰবি কোটাও উপস্থিত থাকে। ইপিনে শ্বিলঙত যোৱা বুধবাৰে অসমৰ গাড়ীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক লৈ আজি তৃতীয় দিনাও অসমৰ চালকসকলে যোৰাবাটত প্ৰতিবাদ অব্যাহত ৰাখে। প্ৰতিবাদী চালকসকলে মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা গাড়ীৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। ইয়াৰ ফলত মেঘালয়লৈ অহা যোৱা কৰা ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ৰাজ্যত প্ৰতি 1 লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ 69% হ্ৰাস হৈছে। 2021 চনত 1,33,234 গোচৰ ৰুজু হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ জুলাইত মাত্ৰ 25,014 গোচৰ ৰুজু হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ প্ৰকাশ কৰে যে তদন্ত হবলৈ বাকী থকা গোচৰৰ সংখ্যাও 93% হ্ৰাস হৈছে। 2020 চনত এনে গোচৰ 1,54,280 নথিভুক্ত হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ জুলাইত 10,136 এনে গোচৰ থকা তথ্য প্ৰকাশিত হৈছে। এজাহাৰৰ পৰা অভিযোগনামা দাখিললৈকে সমগ্ৰ ব্যৱস্থাত 2.5 গুণ প্ৰগতি হোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেওঁ কয় যে ৰাজ্যৰ ন্যায় ব্যৱস্থা পূৰ্বতকৈ অধিক শক্তিশালী হৈ উঠিছে। অসম আৰক্ষীৰ ভূমিকাৰ শলাগ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে অপৰাধৰ বিৰুদ্ধে চৰকাৰৰ এই যুঁজ অব্যাহত থাকিব। ৰেলৱে আৰক্ষীয়ে নিউ বঙাইগাঁও ৰেল ষ্টেচনত অভিযান চলাই 42 কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰিছে। এই সংক্ৰান্তত এজন লোকক আটক কৰা হৈছে। নামনিমুৱা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ এটা ডবাত চলোৱা অভিযানত এই ভাংখিনি উদ্ধাৰ কৰা হয়। প্ৰাৰম্ভিক তদন্ত অনুসৰি ভাংখিনি ত্ৰিপুৰাৰ আগৰতলাৰ পৰা বেংগালুৰুলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল। আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত অন্য অপৰাধীসকলক কৰায়ত্ত কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি বিৰল ৰোগ চিকিৎসাৰ উৎকৰ্ষ কেন্দ্ৰ উদ্বোধন কৰা হয়। এই অত্যাধুনিক কেন্দ্ৰৰ জৰিয়তে বিৰল ৰোগত আক্ৰান্ত সকলো ৰোগীক উন্নত চিকিৎসা সেৱা আগবঢ়োৱা হ'ব। বিৰল ৰোগৰ চিকিৎসা ব্যয়বহুল আৰু দীঘলীয়া হোৱাৰ বাবে এই কেন্দ্ৰৰ অধীনত যোগ্য বিবেচিত ৰোগীয়ে 50 লাখ টকালৈকে বিনামূলীয়া ঔষধ লাভ কৰিব। কেন্দ্ৰটোত ইতিমধ্যে 15গৰাকী ৰোগীৰ চিকিৎসা আৰম্ভ হৈছে আৰু কালি বহুকেইগৰাকী ৰোগীক ছমাহৰ বাবে প্ৰয়োজনীয় ঔষধ বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে মহাবিদ্যালয়খনত জেনেটিক ক্লিনিক আৰু বিশেষ জেনেটিক পৰীক্ষাগাৰ স্থাপনৰ কামো চলি আছে। তেওঁ কয় যে উন্নত চিকিৎসা, জেনেটিক পৰামৰ্শ আৰু ৰোগ নিৰ্ণয়ৰ সুবিধাৰে সমৃদ্ধ এই কেন্দ্ৰটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিৰল ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে নতুন আশাৰ দুৱাৰ মুকলি কৰিব। উল্লেখযোগ্য যে 2025 চনত ৰাষ্ট্ৰীয় বিৰল ৰোগ নীতিৰ অধীনত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেশৰ 15 আৰু আটাইতকৈ কনিষ্ঠ উৎকৰ্ষ কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে ডলি দেৱীয়ে।
2: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আদৰ্শ ৰক্ত কেন্দ্ৰই দেশৰ শীৰ্ষ 20টা ৰক্ত কেন্দ্ৰৰ ভিতৰত স্থান লাভ কৰিছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে সকলোৰে বাবে সুলভ স্বাস্থ্যৰ জৰিয়তেহে ৰাজ্যখন স্বাস্থ্যখণ্ডত আগবাঢ়িব। শ্ৰীসিংহলে কামৰূপ জিলাৰ বকুৰ বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত মুকলি হোৱা শেহতীয়া সুবিধাসম্পন্ন ডায়েলাইছিছ কেন্দ্ৰত অঞ্চলটোৰ ৰোগীসকলে বিনামূলীয়াকৈ মানসম্পন্ন সেৱা লাভ কৰিব বুলিও প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত মুকলি কৰা এই সুবিধাই জনসাধাৰণ বিত্তীয় সকাহ প্ৰদান কৰাৰ লগতে চিকিৎসাৰ বাবে দীৰ্ঘ যাতায়াত কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিব। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অন্তিম পৰ্যায়ৰ উদযাপনৰ প্ৰস্তুতি চলি থকাৰ সময়তে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে শিল্পীগৰাকীৰ গীতৰ সামাজিক আৰু ৰাজনৈতিক দায়বদ্ধতাৰ ওপৰত ভিত্তি কৰি মানুহৰ গান শীৰ্ষক এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়াইছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সভাপতি তথা বিশিষ্ট গায়িকা মনীষা হাজৰিকাই তথ্যচিত্ৰখনৰ ট্ৰেইলাৰ আৰু পোষ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। ডঃ হাজৰিকাৰ সৃষ্টিশীলতাৰ বিশালতা তথা তেওঁৰ গীতে সামাজিক বৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে কঢ়িয়াই অনাৰ প্ৰতিবাদৰ বুৰঞ্জীৰ বিষয়ে বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাই তথ্যচিত্ৰখনৰ মূল উদ্দেশ্য বুলি তথ্যচিত্ৰখনৰ পৰিচালকগৰাকীয়ে জানিবলৈ দিয়ে। বিশ্বনাথ জিলাৰ গহপুৰ আৰক্ষীয়ে আজি বিয়লি প্ৰায় 4:30 বজাত চলোৱা এটা অভিযানত

0: অকল সোণ জব্দ কৰা হয়। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত এখন বাহনৰ পৰা প্ৰায় 510 গ্ৰাম নকল সোণ জব্দ কৰা হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি জব্দ হোৱা গাড়ীখনত লখিমপুৰৰ সোণাপুৰৰ পৰা গহপুৰলৈ বিক্ৰী কৰাৰ উদ্দেশ্যে সোণখিনি লৈ যোৱা হৈছিল। এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কাছাৰৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি জ্যেষ্ঠ নাগৰিকৰ বাবে এটা আইনী সেৱা কেন্দ্ৰ মুকলি কৰা হয়। জ্যেষ্ঠ নাগৰিকসকলক আইনী সাহায্য প্ৰদান কৰাৰ লগতে তেওঁলোকক নিজৰ অধিকাৰ সন্দৰ্ভত অৱগত কৰোৱাৰ উদ্দেশ্যে এই পদক্ষেপ হাতত লোৱা হৈছে। এই কেন্দ্ৰৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকসকলে অভিযোগৰ প্ৰতিকাৰৰ বাবে উপলব্ধ বিভিন্ন ব্যৱস্থা সম্পৰ্কে জানিব পাৰিব। ঐতিহ্যমণ্ডিত কমলাবাৰী সত্ৰৰ প্ৰতিষ্ঠাপক গুৰু বদলা পদ্ম আতাৰ সোঁৱৰণত অনুষ্ঠিত গুৰু কীৰ্তনৰ আজি দ্বিতীয় দিন। উল্লেখযোগ্য যে কমলাবাৰী সত্ৰই চাৰিদিনীয়াকৈ পালন কৰা গুৰু কীৰ্তনৰ কালি চাউল ভোজনী আৰু আজি থাপনি। কালিলৈ মূল কীৰ্তন আৰু পৰহিলৈ শেষৰ দিনা ভাঙনি পালন কৰা হ'ব। গুৰু কীৰ্তনৰ সৈতে সংগতি ৰাখি সত্ৰীয়া নৃত্য, গীত বাদ্য, নাম প্ৰসংগ, কীৰ্তনীয়া, ওজাপালি আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান সম্পৰ্কে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে এনেদৰে কয়। মুকলি কৰা হয়। জ্যেষ্ঠ নাগৰিকসকলক আইনী সাহায্য প্ৰদান কৰাৰ লগতে তেওঁলোকক নিজৰ অধিকাৰ সন্দৰ্ভত অৱগত কৰোৱাৰ উদ্দেশ্যে এই পদক্ষেপ হাতত লোৱা হৈছে। এই কেন্দ্ৰৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকসকলে অভিযোগৰ প্ৰতিকাৰৰ বাবে উপলব্ধ বিভিন্ন ব্যৱস্থা সম্পৰ্কে জানিব পাৰিব। ঐতিহ্যমণ্ডিত কমলাবাৰী সত্ৰৰ প্ৰতিষ্ঠাপক গুৰু বদলা পদ্ম আতাৰ সোঁৱৰণত অনুষ্ঠিত গুৰু কীৰ্তনৰ আজি দ্বিতীয় দিন। উল্লেখযোগ্য যে কমলাবাৰী সত্ৰই চাৰিদিনীয়াকৈ পালন কৰা গুৰু কীৰ্তনৰ কালি চাউল ভোজনী আৰু আজি থাপনি। কালিলৈ মূল কীৰ্তন আৰু পৰহিলৈ শেষৰ দিনা ভাঙনি পালন কৰা হ'ব। গুৰু কীৰ্তনৰ সৈতে সংগতি ৰাখি সত্ৰীয়া নৃত্য, গীত বাদ্য, নাম প্ৰসংগ, কীৰ্তনীয়া, ওজাপালি আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান সম্পৰ্কে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে এনেদৰে কয়।
1: জয় জয়তী অম্বাশিলৈ ধন্যবাদ জনাইছোঁ। এই পবিত্ৰ ভাদ মাহৰ আচলতে আমাৰ পবিত্ৰ ভাদ মাহৰ ভিতৰতে আমাৰ কমলাবাৰী সত্ৰৰ প্ৰতিষ্ঠাপক যি বদলা পদ্মা দা, তেখেতৰ চিৰভা তিথি আৰু কালিৰ পৰা আমাৰ চিৰভা তিথিৰ কাৰ্যসূচী আৰম্ভ হৈছে আৰু আজি স্থাপনি আৰু ইতিমধ্যে কাইলৈ মূল তিথি হ'ব আৰু পৰহিলৈ ভাঙনিৰ চৰিত্ৰ তোলাৰ ব্যৱস্থা হ'ব। আৰু এইকেইদিনতে আমাৰ গুৰুজনৰ যি ঐতিহাসিক নৃত্য, গীত, বাদ্য সকলোখিনি ইয়াত পৰিৱেশিত হ'ব। চালি নাচৰ পৰা আৰম্ভ কৰি ঝুমুৰা, নাদুভংগী, বাহা এই সকলো নৃত্য পৰিৱেশনৰ ব্যৱস্থা থাকে।
0: গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি মহানগৰীৰ বশিষ্ঠপুৰ অঞ্চলৰ জাবৰ নিষ্কাশন পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে বিগত সপ্তাহত কেইবাদিনো ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন স্থান জলমগ্ন হোৱা পৰিলক্ষিত হৈছিল। জলমগ্ন অঞ্চলসমূহৰ জাবৰ নিষ্কাশন ব্যৱস্থা খৰতকীয়া কৰি তুলিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। এই পৰ্যবেক্ষণকালত মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজি ভৱানীপুৰ সৰভোগ সমষ্টিৰ জনসাধাৰণৰ বাবে পৰিষ্কাৰ খোৱাপানীৰ সুবিধাকে ধৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে। শ্ৰীদাসে বৰনগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সৰভোগ ৰেলৱে কলনী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ উদ্বোধন কৰাৰ লগতে অঞ্চলটোৰ কেইবাটাও নৱনিৰ্মিত পথ উদ্বোধন কৰে। অধ্যক্ষগৰাকীয়ে সৰভোগৰ বিজেপিৰ কাৰ্যালয়ত 22 গৰাকী ৰোগীয়া ব্যক্তিৰ সাহায্যৰ্থে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনৰ চেক বিতৰণ কৰে। পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা। অসম পশু চিকিৎসা আৰু মীন বিজ্ঞান মহাবিদ্যালয়ৰ IVF পৰীক্ষাগাৰ চৌহদত IVFৰ জৰিয়তে অসমৰ থলুৱা প্ৰজাতিৰ লক্ষ্মী গৰুৰ প্ৰথমটো পোৱালীয়ে জন্ম লাভ কৰিছে। অসমৰ একমাত্ৰ পঞ্জীয়নভুক্ত থলুৱা গৰুৰ জাত লক্ষ্মীৰ সংৰক্ষণ আৰু জিনীয় উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত এই সাফল্যই নতুন দুৱাৰ মুকলি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে ৰাজ্যৰ থলুৱা জাতটো আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত আগুৱাই নি বিশ্বৰ ভিতৰত নতুন ইতিহাস সৃষ্টি কৰাটো সঁচাকৈ গৌৰৱৰ কথা। অসমৰ ঐতিহ্য আৰু বিজ্ঞান দুয়োটাই আজি একেলগে বিশ্বৰ আগত নিজৰ সামৰ্থ্য প্ৰমাণ কৰিলে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সাফল্যই ৰাজ্যৰ পশুপালন খণ্ডক শক্তিশালী কৰাৰ লগতে লক্ষ্মীৰ সংৰক্ষণ আৰু উন্নয়নৰ ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি কৰিব। দেশৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় ৰাজ্যত চলি আছে। লোকপিয়লক লৈ আপোনাৰ মনতো নিশ্চয় বহু প্ৰশ্ন অথবা সংশয় আছে। এই প্ৰক্ৰিয়াত শুদ্ধ তথ্য প্ৰদানেৰে জনসংখ্যাৰ তালিকাত কিদৰে নিজৰ নাম সন্নিৱিষ্ট কৰিব, এনে সকলো প্ৰশ্নৰ সমাধান বিচাৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 প্ৰচাৰ কৰিব লোকপিয়ল 2027 শীৰ্ষক দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত ৰাজ্যৰ লোকপিয়ল পৰিচালনাৰ সঞ্চালক, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিশ্বজিৎ পেগু অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ওদালগুৰি জিলাতো প্ৰথম পৰ্যায়ৰ লোকপিয়ল অব্যাহত আছে। গণনাকাৰী আৰু পৰ্যবেক্ষকসকলে ঘৰে ঘৰে গৈ গণনাৰ কাম চলাই যোৱাৰ লগতে লোকপিয়লৰ দায়িত্বত থকা বিষয়াসকলেও প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱাৰ লগতে গণনাৰ সময়ত দেখা দিয়া বিভিন্ন ধৰণৰ সমস্যাক খৰতকীয়াকৈ সমাধান কৰাত আগভাগ লৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাত লোকপিয়লৰ গৃহ তালিকাভুক্ত কাৰ্যত যাতে কোনো ঘৰ বাদ নপৰে তাৰ বাবে জিলা প্ৰশাসনে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। জনসাধাৰণে 9954853411 নম্বৰত ফোন কৰি কোনো এলেকাত যদি বৰ্তমানলৈকে গণনাকাৰী বিষয়া উপস্থিত হোৱা নাই অথবা কোনো ঘৰ বাদ পৰি গলে এই বিষয়ে জিলা প্ৰশাসনক অৱগত কৰিব পাৰিব বুলি জিলাখনৰ লোকপিয়লৰ মুখ্য প্ৰশিক্ষক ৰাফিউল আলম আহমেদে প্ৰকাশ কৰিছে। এশ 35 সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি

0: in sports. More than 70 British parliamentarians have written to the UN Secretary General Antonio Guterres, urging intervention over the worsening situation in Pakistan-occupied Jammu and Kashmir, POJK. They've called for an end to the bloodshed caused by Pakistani forces and measures to protect civilian lives. The appeal comes amid the escalating violence and abuses in the occupied territory, where hundreds have been killed and injured in a brutal crackdown by Pakistani forces. The Indian Meteorological Department, IMD, has issued an orange colour warning for heavy to very heavy rainfall over East Madhya Pradesh today. IMD said that heavy rainfall conditions are also expected to prevail over Delhi, Haryana, Chandigarh, Punjab, East Uttar Pradesh, Himachal Pradesh, Jammu and Kashmir and Ladakh for the day. Similar weather conditions have also been forecast for Bihar, Chhattisgarh, Orissa, sub-Himalayan West Bengal, Uttarakhand and the northeastern part of India during the next 2 to 3 days. And in the BWF Badminton World Championships, India's Shreesa Jolly and Gayatri Gopichand crashed out in the women's doubles semi-final against top seeds and defending champions Liu Shengxiu and Nan Ting at the Indira Gandhi Indoor Stadium in New Delhi. The Indian duo won the first game 21-18, while the top-seeded Chinese pair came back to win the second and third games. And in FIH Hockey World Cup, Indian men's team will face host Netherlands in the opening match of the second pool phase at Amstelveen this evening. The match is scheduled to begin at 7:30 p.m. Indian time. And that is the end of this news bulletin.
1: বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী আৰু মোৰ সৈতে আছে ডলি দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, চৰকাৰে লাইচেন্স ৰাজৰ সময়ছোৱাৰ উৎপাদনৰ বাবে দণ্ডবিহাৰ পৰিৱৰ্তে উৎপাদন আধাৰিত উদগনিলৈ দৃষ্টিভংগী সলনি কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিলিগুৰি কৰিডৰৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাত গুৰুত্ব আৰোপ কৰি দেশৰ পূৰ্বাঞ্চলৰ সীমান্তৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। উচ্চতম ন্যায়ালয়ে সমাধান সমাৰোহ পদক্ষেপৰ অংশৰূপে আয়োজন কৰা তিনিদিনীয়া বিশেষ লোক আদালতৰ প্ৰথম দিনটোত 400ৰো অধিক গোচৰ নিষ্পত্তি কৰিছে। বিজেপিয়ে বন্দে মাতৰমৰ প্ৰসাৰৰ দৃশ্যে ৰাষ্ট্ৰজুৰি প্ৰচাৰ চলাব আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চৰকাৰে লাইচেন্স ৰাজৰ সময়ছোৱাৰ উৎপাদনৰ বাবে দণ্ডবিহাৰ পৰিৱৰ্তে উৎপাদন আধাৰিত উদগনি আঁচনি পি এল আইলৈ দৃষ্টিভংগী সলনি কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ বিশ্ব নেতাসকলৰ মঞ্চ 2026ত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে আগৰ চৰকাৰে ইচ্ছাকৃতভাৱে নাটনি বৰ্তাই ৰখাৰ চিন্তাৰ প্ৰসাৰ ঘটাইছিল যাতে জনসাধাৰণ চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। তেওঁ কয় যে ইয়াৰ ফলত নিয়োগ সৃষ্টিৰ প্ৰক্ৰিয়াটো প্ৰভাৱ পৰিছিল। চৰকাৰৰ শাসনৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পি এল আই আঁচনিৰ বিষয়ে প্ৰকাশ কৰে। এই আঁচনিৰ সফলতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে 2,50,000 কোটি টকাৰ বিনিয়োগ সম্ভৱ হৈছে। 22,00,000 কোটি টকাৰ উৎপাদন আৰু বিক্ৰী হোৱাৰ লগতে 15,00,000 কোটি টকাৰ ৰপ্তানি আৰু 14,00,000তকৈও অধিক নিয়োগ সৃষ্টি হৈছে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে।
2: जहां पहले प्रोडक्शन बढ़ाने पर पनिशमेंट मिलता था वही आज हमारी सरकार प्रोडक्शन बढ़ाने पर इंसेंटिव दे रही है। पीएलआई स्कीम की सक्सेस दुनिया देख रही है। सिर्फ इस एक योजना की वजह से करीब 2,50,000 करोड़ रुपए का एक्चुअल इन्वेस्टमेंट हुआ है। 22,00,000 करोड़ रुपए से ज्यादा का प्रोडक्शन और सेल्स हुई है। 15,00,000 करोड़ रुपए से ज्यादा का एक्सपोर्ट हुआ है और 14,00,000 से ज्यादा डायरेक्ट और इनडायरेक्ट जॉब बनी है।
1: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি চিকেন স্নেক খ্যাত শিলিগুৰি কৰিডৰৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাত গুৰুত্ব আৰোপ কৰি দেশৰ পূৰ্বাঞ্চলৰ সীমান্ত নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। শ্ৰীশ্বাহে দাৰ্জিলিঙৰ সুকনাত পশ্চিমবংগ প্ৰশাসন আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই বৈঠকত মিলিত হয়। সীমান্তত নিয়োগ কৰা সশস্ত্ৰ সীমাবল আৰু সীমা সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। সীমান্তৰ নিৰীক্ষণ শক্তিশালীকৰণৰ লগতে কেন্দ্ৰীয় সুৰক্ষা বাহিনী, চোৰাংচোৱা সংস্থা, ৰাজ্যিক আৰক্ষী আৰু প্ৰশাসনৰ সমন্বয় বৃদ্ধি আৰু প্ৰস্তাৱিত ট্ৰায়েংগুলাৰ ছিকিউৰিটি গ্ৰিডৰ গাঁথনিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়।

0: শিলিগুৰি নেপাল ভূটান আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিকটৱৰ্তী হোৱাৰ হেতু এই বৈঠকে বিশেষ গুৰুত্ব বহন কৰিছে। উল্লেখযোগ্য যে এই ঠেক শিলিগুৰি কৰিডৰেই হৈছে দেশৰ বাকী অংশৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ স্থলভাগেৰে সংযোগ সাধনৰ একমাত্ৰ পথ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দাৰ্জিলিঙৰ সুকনাত গোৰ্খা নেতাসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, মুখ্য সচিব মনোজ আগৰৱাল, পাৰ্বত্য পৰিক্ৰমা ৰাজ্যমন্ত্ৰী বিশাল লামা, লোকসভাৰ সাংসদ ৰাজু বিষ্ট, ৰাজ্যসভাৰ সাংসদ হৰ্ষবৰ্ধন শৃংলা, পাঁচগৰাকী গোৰ্খা বিধায়ক, মধ্যস্থতাকাৰী পংকজ সিং, চোৰাংচোৱা সংস্থাৰ সঞ্চালক মহেশ দীক্ষিত, গোৰ্খা জনমুক্তি মৰ্চাৰ সভাপতি বিমল গুৰুং, গোৰ্খা নেতা মান ঘিসিং আৰু কেইবাগৰাকীও গোৰ্খা নেতাই অংশগ্ৰহণ কৰে। এই বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দাৰ্জিলিঙৰ লোকসভাৰ সাংসদ ৰাজু বিষ্টে বৈঠকখন ফলপ্ৰসূ আছিল বুলি মন্তব্য কৰি গোৰ্খা নেতাসকলে এই বৈঠকত নিজৰ সমস্যাসমূহ উত্থাপন কৰে বুলি উল্লেখ কৰে। নেতাসকলৰ মতামত শুনাৰ পাছত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বৈঠকত আলোচনা হোৱা বিষয়সমূহ নিজৰ মন্তব্য আগবঢ়োৱাৰ লগতে সমস্যাসমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বৈঠকৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দাবীসমূহৰ সমাধানৰ বাবে মধ্যস্থতাকাৰী হিচাপে থকা বিএছএফৰ প্ৰাক্তন সঞ্চালক পংকজ সিঙৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হ'ব বুলি ঘোষণা কৰে। গোৰ্খা জনমুক্তি মৰ্চাৰ সম্পাদক ৰোশন গিৰিয়ে এই বৈঠকখন সন্তোষজনক আছিল বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। হৰ্ষবৰ্ধন শৃংলাই দাৰ্জিলিং, তেৰাই আৰু দুৱাৰ্ছ অঞ্চলৰ সমস্যা সাংবিধানিক গাঁথনিৰ ভিতৰত সমাধান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়ালৈ যাব। মন্ত্ৰীগৰাকীয়ে ভাৰত ৰাছিয়া বাণিজ্য, অৰ্থনীতি, বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু সাংস্কৃতিক সহযোগিতাৰ আন্তঃ চৰকাৰী আয়োগৰ 27সংখ্যক অধিৱেশনত সহ অধ্যক্ষতা কৰিব। এই ভ্ৰমণকালত ডঃ জয়শংকৰে ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গেই লেভৰভক সাক্ষাৎ কৰি আঞ্চলিক আৰু গোলকীয় সমস্যা সম্পৰ্কে মত বিনিময় কৰিব। উচ্চতম ন্যায়ালয়ে সমাধান সমাৰোহ পদক্ষেপৰ অংশৰূপে আয়োজন কৰা তিনিদিনীয়া বিশেষ লোক আদালতৰ প্ৰথম দিনটোত 400ৰো অধিক গোচৰ নিষ্পত্তি কৰিছে। বিচাৰপীঠে বিবাহ আৰু সম্পত্তিৰ বিবাদ, মটৰ দুৰ্ঘটনা, ভূমি অধিগ্ৰহণ আৰু ক্ষতিপূৰণ, কৰ সংক্ৰান্তীয় বিবাদকে ধৰি বিভিন্ন বিবাদ নিষ্পত্তি কৰে। 16খন বিশেষ লোক আদালতৰ বিচাৰপীঠত 600ৰো অধিক গোচৰ তালিকাভুক্ত কৰা হৈছিল আৰু প্ৰতিখন বিচাৰপীঠত দুগৰাকীকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। জ্যেষ্ঠ অধিবক্তা, অভিলেখ অধিবক্তা আৰু অন্যান্য অধিবক্তাই তেওঁলোকক সহায় কৰিছিল। কালি আৰম্ভ হোৱা এই বিশেষ লোক আদালত কাইলৈ পৰ্যন্ত চলিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ডলি দেৱীৰ পৰা।
1: বন্দে মাতৰমৰ ব্যৱহাৰক উৎসাহিত কৰাৰ লগতে এই বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিজেপিয়ে ৰাষ্ট্ৰজুৰি প্ৰচাৰ অভিযান চলাব। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই কয় যে দলটোৰ নৱনিযুক্ত ৰাষ্ট্ৰীয় কাৰ্যকৰ্তাসকলৰ নতুন দিল্লীত বহা প্ৰথমখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন দিল্লীত থকা কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱক পৰিৱেশনৰ পাছত ৰখাই দিয়া কাৰ্যক মুখপাত্ৰগৰাকীয়ে সমালোচনা কৰে। তেওঁ কয় যে কংগ্ৰেছ দলে অলপতে 1937 চনৰ অক্টোবৰত বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱক গোৱাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে গ্ৰহণ কৰা প্ৰস্তাৱক পুনৰ গৃহীত কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় গীতটোৰ প্ৰতি অসন্মান প্ৰদৰ্শনৰ বাবে চলোৱা কংগ্ৰেছৰ প্ৰচেষ্টা সফল নহ'ব। তেওঁ কয় যে মহাত্মা গান্ধীয়েও আনকি বন্দে মাতৰম পৰিৱেশন কৰাৰ সপক্ষে মত পোষণ কৰিছিল। বন্দে মাতৰমক দেশৰ মন্ত্ৰ বুলি উল্লেখ কৰি শ্ৰীপাত্ৰই কয় যে ইয়াৰ অৰ্থ হিন্দু আৰু মুছলমানৰ মাজত বিভাজন অনা নহয়।
2: দেশ কো আপ ইস প্ৰকাৰ বন্দে মাতৰম কে মাধ্যম সে বিভাজিত কৰনে কি কোশিশ কৰেংগে অৰ বন্দে মাতৰম জেসে গান্ধীজী নে কাহা ইয়া দেশ কা গান হে ইয়া মন্ত্র রাষ্ট্র কা হে ইয়া হিন্দু অর মুসলমানো কে বীচ মে বিভাজন কা তরিকা নহিঁ। আজ ইস প্রস্তাব মে ভারতীয় জনতা পার্টি কে পদাধিকারী কি বৈঠক মে মাননীয় রাষ্ট্রীয় অধ্যক্ষ জি নে নির্দেশ দিয়ে হে কি ভারতীয় জনতা পার্টি কা প্রত্যেক কার্যকর্তা দেশ কে প্রত্যেক গলি নুক্কড় কোনে মে যাকর বন্দে মাতরম কা যশো গান করেগা। বন্দে মাতরম কে বিষয় মে লোগোঁ কো হম বতায়েঙ্গে। বন্দে মাতরম কো লেকর জিস প্রকার কি কুলচিত রাজনীতি কংগ্রেস পার্টি কর রহি হে উসকো লেকর হম আন্দোলন খড়া করেঙ্গে।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে বিজেপিয়ে ৰাষ্ট্ৰজুৰি মাহজোৰা কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান চলাব। এই অভিযানত প্ৰধানমন্ত্ৰী ৰাজহুৱা সেৱাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে প্ৰচাৰ কৰি জনসাধাৰণক, বিশেষকৈ যুৱক যুৱতীসকলক সেৱাৰ মনোভাৱেৰে কাম কৰি যাবলৈ উৎসাহিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ'ব। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ টাৱৰেই কয় যে এই অভিযান 2001 চনৰ 7 অক্টোবৰত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শ্ৰীমোদীৰ শপতগ্ৰহণৰ 25 বছৰ পূৰ্ণ হোৱাৰো প্ৰতীক হ'ব। এই অভিযানকালত দলটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্বৰ সেৱাৰ স্পৃহাক প্ৰতিফলিত কৰিব পৰাকৈ

0: বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব। তেওঁ কয় যে এই অভিযানৰ অংশৰূপে বিজেপিৰ কৰ্মীসকলে সমগ্ৰ দেশৰ 14 লাখৰো অধিক অংগনবাড়ী কেন্দ্ৰলৈ গৈ শিশুৰ সঠিক পৰিপুষ্টি আৰু প্ৰতিপালনৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা অংগনবাড়ী কৰ্মীসকলক সন্মান প্ৰদৰ্শনৰ বাবেও কাৰ্যসূচী আয়োজন কৰিব। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 5 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে মোহনবাগানে অভিলেখ সংখ্যক 17 বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ ডুৰাণ্ড কাপ জয় কৰিছে। চৰকাৰে লাইচেন্স ৰাজৰ সময়ছোৱাৰ উৎপাদনৰ বাবে দণ্ড বিহাৰ পৰিৱৰ্তে উৎপাদন আধাৰিত উদগনিলৈ দৃষ্টিভংগী সলনি কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিলিগুৰি কৰিডৰৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাত গুৰুত্ব আৰোপ কৰি দেশৰ পূৰ্বাঞ্চলৰ সীমান্ত নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। উচ্চতম ন্যায়ালয়ে সমাধান সমাৰোহ পদক্ষেপৰ অংশৰূপে আয়োজন কৰা 3-দিনীয়া বিশেষ লোক আদালতৰ প্ৰথম দিনটোত 400ৰো অধিক গোচৰ নিষ্পত্তি কৰিছে। বিজেপিয়ে বন্দে মাতৰমৰ প্ৰসাৰৰ উদ্দেশ্যে ৰাষ্ট্ৰজুৰি প্ৰচাৰ চলাব। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125ত আৰু এফ এম ব্ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া নিবেদন কৰিবলৈ লৈছোঁ অনিন্দিতা পালৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত। অনুষ্ঠানৰ প্ৰথমেই শুনক শিল্পী কণ্ঠৰ এই গীতটি। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ আৰু সুৰ উৎপল শর্মাৰ।

অনুষ্ঠানত এইবাৰ শুনক শিল্পী অনিন্দিতা পলৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা আৰু সুৰ মানস হাজৰিকাৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ শিল্পী অনিন্দিতা পালৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা আৰু সুৰ জুবিন গাৰ্গৰ।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ শিল্পী অনিন্দিতা পলৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা ইজবন লাল বৰুৱাৰ আৰু সুৰ জয় বৰুৱাৰ।

শ্রোতা ইমান পরে অনিন্দিতা পালর কণ্ঠত অসমীয়া আধুনিক গীতর অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো।

সমূহ শ্ৰোতালৈ পুনৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। শ্ৰোতাসকল, অনুষ্ঠানৰ প্ৰথমেই আজিৰ দিনটো অৰ্থাৎ 22 আগষ্ট তাৰিখে ঘটা উল্লেখযোগ্য ঘটনাসমূহৰ সংক্ষিপ্ত বিৱৰণ প্ৰথমেই দাঙি ধৰিবলৈ লৈছোঁ। 1639 চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তামিলনাডুৰ ৰাজধানী মাদ্ৰাজ চহৰ স্থাপন কৰিছিল। 1819 চনৰ আজিৰ দিনটোতে আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰাৰ উদ্দেশ্যে প্ৰথম বাষ্পচালিত জাহাজ ছাভানাই যাত্ৰা আৰম্ভ কৰিছিল। 1859 চনৰ 22 আগষ্ট তাৰিখে অষ্ট্ৰিয়াই ইটালীৰ ভেনিচ চহৰত বিশ্বৰ প্ৰথম চালকবিহীন বেলুন অৰ্থাৎ চালকবিহীন বিমানৰে আক্ৰমণ চলাইছিল। জন্মদিনসমূহ 1877 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 22 আগষ্ট তাৰিখে ভাৰতীয় দাৰ্শনিক আনন্দ কুমাৰ স্বামীৰ জন্ম হৈছিল। 1904 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 22 আগষ্ট তাৰিখে চীনৰ ৰাজনেতা

আৰু আধুনিক চীনৰ নিৰ্মাতা ডেং জিয়া উংপিৰ জন্ম হৈছিল। 1919 চনৰ 22 আগষ্ট তাৰিখে ভাৰতৰ এগৰাকী কবি আৰু নাট্যকাৰ গিৰিজা কুমাৰ মাথুৰ জন্ম হৈছিল।

1922 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 22 আগষ্ট তাৰিখে সাংবাদিক, গল্পকাৰ, প্ৰবন্ধকাৰ

1922 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 22 আগষ্ট তাৰিখে সাংবাদিক গল্পকাৰ প্ৰবন্ধকাৰ কীৰ্তিনাথ হাজৰিকাৰ গোলাঘাটত জন্ম হৈছিল। সাহিত্যিক কীৰ্তিনাথ হাজৰিকা তেওঁ 1965 চনৰ পৰা দীৰ্ঘদিনৰ বাবে দৈনিক অসম বাতৰি কাকতৰ সম্পাদক হৈ আছিল আৰু দৈনিক অসমীয়া কাকতৰ উপসম্পাদক নতুন অসমীয়া কাকতৰ সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ৰামধেনুৰ লগতো জড়িত আছিল। তেওঁ 1988 চনত অসম সাহিত্য সভাৰ হাইলাকান্দিত অনুষ্ঠিত হোৱা 54তম অধিৱেশনৰ সভাপতিত্ব কৰিছিল। তেখেতৰ 2002 চনৰ 3 মে' তাৰিখে দেহাৱসান ঘটিছিল। হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু ব্যংগকাৰ হৰিশংকৰ পৰ্সাইৰ 1924 চনৰ আজিৰ দিনটো অৰ্থাৎ 22 আগষ্ট তাৰিখে জন্ম হৈছিল। 1929 চনৰ আজিৰ দিনটোতে ডিব্ৰুগড় জিলাৰ টিংখাঙত প্ৰসিদ্ধ কবি সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ বৰাৰ জন্ম হৈছিল। 1987 চনত তেখেতে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ সভাপতি আসন অলংকৃত কৰিছিল। তেখেতৰ কৰ্মজীৱন আছিল, তেখেতে কটন মহাবিদ্যালয় ডিব্ৰুগড় মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল আৰু গোৱালপাৰা মহাবিদ্যালয় আৰু বিলাসীপাৰা মহাবিদ্যালয়ৰো অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল।

আজিৰ দিনটোতে 1955 চনত তেলেগু চলচ্চিত্ৰ অভিনেতা চিৰঞ্জীৱীৰ জন্ম হৈছিল। 1973 চনৰ 22 আগষ্ট তাৰিখে হলিউডৰ অভিনেত্ৰী ক্ৰিষ্টেন উইগৰ জন্ম হৈছিল। 1990 চনৰ আজিৰ দিনটোতে অভিনেত্ৰী টেলিভিশ্যনৰ ধাৰাবাহিকৰ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যীৰ অসমৰ শিৱসাগৰ জিলাত জন্ম হৈছিল। 1995 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 22 আগষ্ট তাৰিখে জনপ্ৰিয় ব্ৰিটিছ গায়িকা আৰু মডেল ডুৱা লিপাৰ জন্ম হৈছিল। মৃত্যুদিনসমূহ 1358 চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰাণী ফ্ৰান্সৰ ইজাবেলাৰ মৃত্যু হৈছিল। 1485 চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা ৰিচাৰ্ড তৃতীয়ৰ মৃত্যু হৈছিল। 1602 চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ মোগল ইতিহাসবিদ তথা সম্ৰাট আকবৰৰ মন্ত্ৰী আবুল ফজলৰ মৃত্যু হৈছিল। 1818 চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ মৃত্যু হৈছিল। 1922 চনৰ আজিৰ দিনটোতে আয়াৰলেণ্ডৰ সংগ্ৰামী নেতা, সৈনিক আৰু ৰাজনীতিবিদ মাইকেল কলিংছৰ মৃত্যু হৈছিল। 1878 চনৰ আজিৰ দিনটোতে কেনিয়াৰ জাতিৰ পিতা প্ৰথম প্ৰধানমন্ত্ৰী জোমো কেনিয়াট্টাৰ মৃত্যু হৈছিল। 1982 চনৰ আজিৰ দিনটোতে ভাৰতীয়

সমাজকর্মী আর নেতা একনাথ রামকৃষ্ণ রানাডের মৃত্যু হয়েছিল। আজির দিনটো অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে অর্থাৎ 8 বজাৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰিৰ শিৰোনামা ৰিলে কৰি শুনোৱা হ'ব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ডলি দেৱীয়ে। 19 আগষ্টত শ্বিলঙত সংঘটিত ঘটনা সন্দৰ্ভত মেঘালয় চৰকাৰে দুখ প্ৰকাশ কৰিছে। অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰৰ মাজত আজি অনুষ্ঠিত বৈঠকৰ অন্তত ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে। ৰাজ্যত প্ৰতি 1 লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ 69% হ্ৰাস হৈছে। 2021 চনত 1,33,234 গোচৰ ৰুজু হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ জুলাই মাহ পৰ্যন্ত মাত্ৰ 25,014 গোচৰ ৰুজু হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে 100গৰাকী MBBS শিক্ষাৰ্থীক নামভৰ্তিৰ অনুমতিৰে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি বিৰল ৰোগ চিকিৎসাৰ এটা উৎকৰ্ষ কেন্দ্ৰ উদ্বোধন কৰা হয়। অসম পশু চিকিৎসা আৰু মীন বিজ্ঞান মহাবিদ্যালয়ৰ IVF পৰীক্ষাগাৰ চৌহদত IVFৰ জৰিয়তে অসমৰ থলুৱা প্ৰজাতিৰ লক্ষ্মী গৰুৰ প্ৰথমটো পোৱালি জন্ম লাভ কৰিছে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজি ভৱানীপুৰ সৰভোগ সমষ্টিৰ জনসাধাৰণৰ বাবে পৰিষ্কাৰ খোৱাপানীৰ সুবিধাকে ধৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে। ৰেলৱে আৰক্ষীয়ে নিউ বঙাইগাঁও ৰেল ষ্টেচনত অভিযান চলাই 42 কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰিছে। এই সংক্ৰান্তত এজন লোকক আটক কৰা হৈছে। আৰু 135 সংখ্যক ডুৰাণ্ট কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
1: মিডিয়াম ৱেভৰ 64.66 মিটাৰত, কিলোহাৰ্জ 1,125ত আৰু FM ৰেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ এখনি আলেখ্য বগীতৰা।

0: জ্যোতিগদ্য অনুষ্ঠানত আজিৰ নিবেদন বগীতৰা। এয়া বগীতৰা।
1: ৰূপৰ বালি চৰা ও বগীতৰা, লৈ যামেতিয়া লৈ যামেতিয়া ৰূপ।

0: গাঁৱৰ ঢেমেলীয়া ডেকা ল'ৰাবোৰে এই গীত গাই তাইক জোকায়, তাইৰ হাতত ধৰি টনা আজোৰা কৰে, তাইও কন্দা ভাও জোৰে,
1: বুঢ়ী আইৰ আগত কৈ দিম।
0: তাৰে এটাই সোধে,
2: বগীতৰা তই মোলৈ বিয়া সোমাবিনে?
0: তাই হাঁহি কান্দি,
1: দেখিছা কৈ দিম
0: বুলি এবাৰ হাতৰ পৰা সৰকি লৰ ধৰে। ডেকাবোৰে হাঁহে, লগ পালে সদায় জোকায়, তাইও সদায়
1: কৈ দিম কৈ দিম
0: বুলি বুঢ়ীমাকৰ ওচৰ পায়গৈ। গাঁওখনৰ ভিতৰত তাইয়েই আটাইতকৈ ধুনীয়া ছোৱালী, কিন্তু আটাইতকৈ দুখীয়া। তাই মুখৰ হাঁহি ৰং ধেমালি দেখিলে কোনে ক'ব তাই ইমান দুখীয়া বুলি? দৰিদ্ৰতাই তাইৰ আগত হাৰ মানি তাইৰ ৰূপৰ আঁৰত লুকাই আছে। বয়স তাইৰ 7 বছৰমান, মাক বাপেক ককায়েক ভায়েক বুলিবলৈ কেও নাই। থকাৰ ভিতৰত তাইৰ বুঢ়ী মাক, বৰ বুঢ়ী নহয়, চুলি 2-4ডালহে পকিছে, আদহীয়া। লুইতৰ পাৰতে গাঁওখন, ওচৰতে আৰু গাঁও নাই, চহৰৰ পৰা 10 মাইলমান আঁতৰত। গাঁওখন বৰ দুখীয়া, মানুহবিলাক সৰল, বৰ্তমান সভ্যতাৰ চমক এতিয়াও গাঁৱত লগাহি নাই। মুনিবিলাক সদায় মাছ মাৰিবলৈ যায়, নাৱেৰে মাছ নি চহৰত বেচেগৈ। তিৰোতাবিলাক ঘৰতে থাকে, মাজে মাজে 7 বজাৰলৈ যায়। গাঁওখন দেখিলে, ওচৰত লুইতখন দেখিলে আৰু তাৰ চাৰিওফালে হাবিৰ মাজত গাঁৱৰ জুপুৰি ঘৰবোৰ দেখিলে দূৰৰ পৰা এখন ছবি যেন লাগে। গধূলি যেতিয়া সন্ধিয়া আকাশত আখল ঘৰৰ ধোঁৱাবোৰ পাক খাই খাই উৰি যায়, তেতিয়া এনেহে লাগে যেন ভাগৰুৱা গাঁওখনৰ অৱসাদৰ নিশাসবোৰে গাঁওখনক জিৰণি দি উৰি গৈছেগৈ। গাঁওখনত সদায় এনে এটা গহীনতা, এটা শান্তি, কিন্তু কেতিয়াবা কোনো দণ্ডুৰি তিৰোতাৰ মাতেৰে গাঁওখন ৰজন জনাই যায়। এনেহে লাগে যেন সিহঁতে গাঁওখনৰ শান্তিত আমনি পাই এবাৰ দীঘলকৈ উশাহ লৈছে, যেন কাৰোবাৰ অশান্তিপ্ৰিয় প্ৰাণে এনে শান্তিৰ বিদ্ৰোহ কৰি আৰ্তনাদ কৰি উঠিছে। দিনৰ পিছত দিন গ'ল, কতবাৰ সন্ধিয়া লাগিল, কতবাৰ ভাগিল, কতবাৰ পুৱাই স্নিগ্ধ কিৰণেৰে গাঁওখনৰ মানুহৰ মন ফৰকাল কৰিলে, কতবাৰ দুপৰীয়াৰ প্ৰখৰ সূৰ্যই গাঁৱৰ মানুহৰ তৎবুদ্ধি হেৰুৱালে, কতবাৰ গ্ৰীষ্ম আহি মানুহৰ গাৰ কাপোৰ কানি শুলকাই নঙঠা গা প্ৰকৃতিক দেখুৱালে, কতবাৰ শীত আহি মানুহক নিহালি ফটা কথাৰ জাপত সুমুৱালে। গাঁওখন কিন্তু সেইদৰেই থাকিল, কেৱল ল'ৰা ডেকা হ'ল, ডেকা আদহীয়া হ'ল, আদহীয়া বুঢ়া হ'ল। লগে লগে বাটে পথে ধিটিঙালি কৰি ফুৰা ছোৱালী বগীতৰাও গাভৰু হ'ল, তাইৰ ভাৱ ন হ'ল, ভংগী ন হ'ল, চকুৰ চাৱনি ন হ'ল, দেহাতিও কিবা ন আৱৰণেৰে ঢাক খালে, ল'ৰালি কালৰ সোপাই ঢাক খাই নাইকিয়া হ'ল। তাই এতিয়া গাভৰু, ডেকাবিলাকে এতিয়া তাইক ওচৰলৈ আহি নজোকায়, তাইক বৰকৈ নামাতে, তাইলৈ চাই নেহাঁহে, কিন্তু দূৰৰে পৰা তাইলৈ চায়। তাই কিন্তু এতিয়া সেই চাৱনিকে সহ্য কৰিব নোৱাৰি ঘৰৰ বেৰৰ আঁৰ লয়, নাইবা মুখ একতীয়া কৰি আনফালে চাই চাই যায়। তাইৰ এতিয়া বাঁহীৰ মাত শুনিলে, পেপাৰ মাত শুনিলে, দূৰৰ গীত শুনিলে গাটো শিয়ৰি উঠে, অলপ ভবা গুণা কৰে, উদাস ভাৱত কেতিয়াবা হুমুনিয়াহ পেলায়। তাই সদায় নৈ ঘাটলৈ পানী আনিবলৈ যায়, বাটত ডেকা ল'ৰাবিলাকে ফিচিঙা ফিচিঙি কৰে, হাঁহে, তাই লাজতে মুচকচ যায়। সদায় পানী আনিবলৈ যাওঁতে গাঁৱৰ প্ৰায়বোৰ ডেকাই তাইৰ চকুত পৰে, পিছে সিহঁতৰ ব্যৱহাৰ দেখি তাই নাক কচায়, তলৰ পৰা মূৰ ওপৰলৈ নকৰেই। গাঁৱৰ কেইবাটা ডেকায়ো সিহঁতৰ ঘৰলৈ অহা যোৱা কৰে, বগীতৰাৰ বুঢ়ীমাকৰ 7 বজাৰ কৰি দি ভালৰি বোলায়, বগীতৰাৰ লগত সুবিধা পালে 2 এটা কথা পাতে, তাই কিন্তু কথা পাতিবলৈ অনিচ্ছুক। বনমালী বগীতৰাৰ ঘৰৰ ওচৰৰে, সি কিন্তু আজিলৈকে বগীত

ৰাক দেখিলে ফিচিঙা ফিচিঙি নকৰে, আন ডেকাবোৰৰ সৈতেও নুফুৰে। তাইক দেখিলে সি ৰ লাগি চায়, কেতিয়াবা চকুৱে চকুৱে পৰিলেও চকু আঁতৰাই নিয়ে। বৰকৈ সি বগীতৰাৰ বুঢ়ীমাকৰ ওচৰলৈ অহা যোৱা নকৰে। বগীতৰাৰো সেই নিৰ্জু ল'ৰাটোলৈ ভক্তি আছে। ভক্তিৰ লগে লগে তাইৰ বনমালীলৈ মৰমো সোমাইছে। বনমালীও দুখীয়া, মাক বাপেক কেও কিছু নোহোৱা মাউৰা, সম্পত্তিৰ ভিতৰত চৰক দেখা ঘৰটো আৰু এখন টিং নোহোৱা তিনিটাপুলি মৰা সৰুগুটীয়া নাও। ল'ৰাটো কিন্তু স্বভাৱ চৰিত্ৰ ভাল, লিখা পঢ়াও জানে। ল'ৰাটোৰ ৰূপ গুণৰ ভিতৰত দেখিবলৈ ভাল, মাতে কথায়ো ভাল। গাঁৱৰ ছোৱালীবোৰৰ লগত চুপতি মাৰি ফুৰিবলৈ নাযায়, গাঁৱৰ জাকে তাকে আপদে বিপদে সহায় কৰি ফুৰে। ভাওনাত ভাল ভাও দিব পাৰে, ভাল গীত গাব পাৰে। ভাওনাৰ মুকুট সজাত বৰ পাকৈত, বয়স 21ৰ ওপৰ। গাঁৱৰ সকলো মানুহেই ল'ৰাটোক ভাল পায়।

গাঁওখনৰ মুখিয়াল মানুহ হৈছে ৰুদ্ৰাম মেধি। ধনী বুলিবলৈ মানী বুলিবলৈ গাঁৱৰ ভিতৰত ৰুদ্ৰামেই। বয়স ভাটি দিছে, প্ৰায় দুকুৰিৰ ওচৰা ওচৰি। ৰুদ্ৰাম পাকৈত গুৰিয়াল। ডেকাকালত ৰুদ্ৰামৰ দৰে জালোৱা নাও বোৱাত পাকৈত গাঁৱত কেও নাছিল। অৱশ্যে এতিয়াও কম নহয়, পিছে আজিকালি মাছ মাৰিবলৈ নেযায়। কিছু ধনবিদ গোটাই গাঁৱৰ মেলমাৰিয়েই মহাপয়োভৰে খাই বৈ আছে। দুবছৰমান হৈছে ৰুদ্ৰামৰ ঘৈণীয়েক মৰিল, ল'ৰা ছোৱালী একো নাই। ভাওনাই সবাহে ৰুদ্ৰামৰ আগভাগ। গাঁৱৰ সকলোৱে ৰুদ্ৰামলৈ ভয় কৰে, কথা শুনে, ভক্তিও কৰে। গাঁৱৰ ল'ৰা ডেকাই ৰুদ্ৰামৰ দাবীত তধা লাগে। ঘৈণীয়েক মৰাৰ পৰা ৰুদ্ৰামৰ ধৰ্মলৈ মতি হৈছে। গধূলি সদায় মানুহ গোটাই নাম প্ৰসংগ কৰে। ৰুদ্ৰাম বৰলা হোৱাৰ পৰা বগীতৰা বুঢ়ীমাক ৰুদ্ৰামৰ তালৈ প্ৰায়েই অহা যোৱা কৰে। বগীতৰাও মাজে মাজে বুঢ়ীমাকৰ সৈতে যায়। ৰুদ্ৰামে বগীতৰাক বৰ মৰম কৰে। বগীতৰা বুঢ়ীমাকৰ মন যেন এই বৰলা ৰুদ্ৰামৰ সৈতে নাতিয়েকক দি সম্বন্ধ পাতে আৰু ৰুদ্ৰামৰ পৰাই বুঢ়াকালত পোহপাল গৈ থাকে, এই বুঢ়ীৰ ইচ্ছা। কাৰণ ৰুদ্ৰামক ছোৱালী দিলে বুঢ়ীৰ আৰু অভাৱ নাথাকে। গাঁৱৰ আৰু কালৈকো ছোৱালী দিবৰ ইচ্ছা নাই। ৰুদ্ৰামেই যে গাঁৱৰ ভিতৰত ধনী মুখিয়াল, ৰুদ্ৰামৰ মনত কিন্তু এই ভাৱ সপোনতো খেলোৱা নাই। বুঢ়ীয়ে ৰুদ্ৰামক এই বিষয়ে টুকুৰিয়া চাবলৈ চল বিচাৰি ফুৰিছে, কিন্তু সুবিধা পোৱা নাই।

বনমালীয়ে আধা ভগা নাওখন বাতিবলৈ আহি নৈঘাটত খুচুং খাচাং কিবা কৰি আছেহি। অলপ অলপ এন্ধাৰ হৈছেহি। প্ৰায়বোৰ তিৰোতাই পানী নি অতালে। এনেতে বগীতৰা কঁকালত কলটো লৈ পানী নিবলৈ নৈঘাট পালেহি। বনমালীৰ দৰে নিৰ্জু ল'ৰাটো বগীতৰাৰ ৰূপৰ আগত থাউৰিব নোৱাৰিলে। সি তাৰ নিজৰ অৱস্থা জানে, তাৰ ঘৰ বাৰীৰ অৱস্থা জানে, তাৰ ধনবিত নাই জানে। সি দেখিছেও বগীতৰালৈ গাঁৱৰ কেইবাটাও চহকী ল'ৰাই চকু দিছে। সিনো বাৰু বগীতৰালৈ আশা কৰিব পাৰেনে? তথাপি তাৰ বুকুত এটা আশংকা জাগি উঠিছে। সি বগীতৰালৈ আশা কৰিছে, তাৰ মনেৰে তাৰ একো নাই। কিন্তু বগীতৰালৈতো তাৰ এই তাইলৈ ভাল পোৱাৰে জুৰুলি জুপুৰি হিয়াখন আছে। তাইক আন একো দিব নোৱাৰে, হৃদয় উপৰিয়াই ভাল পাব পাৰিব। আজি কিছুমান দিনৰ পৰা বনমালীৰ মন বৰ উগুল থুগুল। সি আজিকালি বগীতৰালৈ বৰ কেনেবাকৈ চায়, তাইও চায়। সি সেই চকুজুৰিৰ পৰা কিবা সহানুভূতি পাই হ'বলা। কম কমকৈ সি ক'ব পৰা নাই, লগ ধৰো ধৰোকৈ সি লগ ধৰিব পৰা নাই, সুবিধা পোৱা নাই। বগীতৰাই কলটো লৈ পানী আনিবলৈ নৈত নামিল। বনমালীয়েও

0: চাৰিওফালে এবাৰ চকু ফুৰাই চাই তাই কাষ পালেগৈ। কিন্তু তাৰ মুখৰ মাত নহৰা হ'ল, বুকুখন ধপধপাবলৈ ধৰিলে। আনফালে বগীতৰ আৰু ৰঙচুৱা গাল দুখনিও সন্ধিয়াৰ আন্ধাৰৰ মাজেদি বিৰিঙি উঠিল। বনমালীও কওঁ নকওঁকৈ ভয়ে ভয়ে মাত লগালে।
1: বগী?
0: বগীতৰাই কিন্তু একো উত্তৰ নিদিলে। সি আকৌ মাতিলে, এবাৰ, দুবাৰ, তিনিবাৰ। কিন্তু বগীতৰাই তেওঁ মাত নিদিলে। সি উভতিবৰ মন কৰি আকৌ এবাৰ মাতিলে,
1: বগী?
0: তাই এইবাৰ লাহেকৈ উত্তৰ দিলে।
2: কি?
0: বনমালীয়ে কিন্তু একো ক'ব নোৱাৰি অলপ পৰ মনে মনে থাকিল। বগীতৰা?
2: কি?
0: বনমালী?
1: বগী, মই তোক এটা কথা কওঁ বুলি ভাবিছোঁ।
0: বগী?
2: কিনো কথা?
0: বনমালী?
1: বগী, তই মোলৈ বিয়া সোমাবিনে?
0: বগীতৰা সেইফালে মুচকচ যোৱাৰ দৰে হ'ল। তাই একো ক'ব নোৱাৰিলে। বহুত পৰ ৰৈ থাকি কলহত পানী ভৰাই এখোজ দুখোজকৈ পাৰলৈ উঠি যাবলৈ ধৰিলে। বনমালীয়ে আকৌ সুধিলে,
1: বগী?
0: বগীয়ে এবাৰ বনমালীৰ ফালে চালে বুলি তাই লাহে লাহে আঁৰ হৈ গ'ল। বনমালীয়ে সন্ধিয়াৰ আন্ধাৰত নাৱৰ টিঙত বহি ভাবিলেগৈ, তাইৰ মন আছে বা নাই। দীঘলকৈ হুমুনিয়াহ কাঢ়ি বনমালীয়ে গালে।

লুইত কিন্তু বইয়েই থাকিল। ৰৈ অলপো নুশুনিলে, এই প্ৰেমিকৰ হা হুতাহলৈ অলপো কাণ নকৰিলে। কত শতাব্দী ধৰি, কত যুগ ধৰি লুইতে কত প্ৰেমিকৰ এনে হা হুতাহ সোঁতত উটাই নি সাগৰত বিয়পাই দিছেগৈ চাগৈ, তাৰ কি লেখযোগ আছে? লুইতৰ মনত এই দুখীয়া নিচলা প্ৰেমিক নাৱৰীয়া মহাপ্ৰেমিকৰ প্ৰেম এটা ধূলিকণা নহয় জানো?

0: পুৱাৰ ৰ'দ কাছৰিত বহি ৰুদ্ৰামে কামি কেইডালমান তোলাই আছিল। এনেতে বগীতৰাৰ বুঢ়ীমাকে হাতত শাক পাচলি অলপ আনি আগতে বহিলহি। নানা কথা বতৰাৰ পিছত কোনোবা সূত্ৰে বগীতৰাৰ কথা উলিয়াই বুঢ়ীয়ে ক'লে,
1: হেৰা ছোৱালী এতিয়া কাৰোবাক গতাই বুঢ়া কালত?
0: ৰুদ্ৰামে বাধা দি ক'লে,
2: কিয়, তোমাৰ ছোৱালীবলৈনো কি? দৰা সেইজনী ছোৱালীলৈ নেপালে আৰুনো কালৈ পাবা? তাই গাঁৱৰ ছোৱালী কেইজনী?
0: বুঢ়ী,
1: পাওঁতেতো পাইছোৱেই, পিছে বোলো এনে ৰূপ গুণ থকা ছোৱালীটিনো গতাওঁ কাক? মই দেখাৰ ভিতৰত দেখোন কালৈকো মন নেযায়।
0: ৰুদ্ৰাম,
2: কিয়, ইমান ডাঙৰ গাঁওখনত আৰু তোমাৰ ছোৱালীজনী দিবলৈকে থল পোৱা নাইনে?
0: বুঢ়ী,
1: থলনো নোহোৱা হ'ব কিয়, পিছে জানো। বাৰু ধৰকচোন, আপুনিয়ে দেখোন তাইক আনিব পাৰে, ৰূপে গুণে আপোনাৰহে উপযুক্ত, পিছে আপুনি জানো আনিব নানে নহয়, সেই গুণেহে কৈছোঁ আকৌ।
0: বুঢ়ীয়ে কথাকেইষাৰ কৈ উৎসুক হৈ ৰুদ্ৰামৰ মুখলৈ চাই থাকিল। ৰুদ্ৰামো বৰ আচৰিত হ'ল। যাক ইমান দিন ৰুদ্ৰামে জীয়েকৰ দৰে ভাবি মৰম স্নেহ কৰি আহিছিল, আজি বুঢ়ীৰ কথাত বগীতৰাৰ মূৰ্তিখনি ৰুদ্ৰামৰ আগত আহি বৰণ সলাই থিয় দিলেহি। ৰুদ্ৰাম বহুত পৰ তলকা মাৰি থাকিল। ৰুদ্ৰামক একো নমতা দেখি বুঢ়ীয়ে আকৌ মাত লগালে,
1: হেৰা ছোৱালীটি আৰু মই আপোনাকহে গতাম বুলি ভাবিছোঁ। আজিকালি ঘৰখনত সোমালেই উৰুঙা উৰুঙা যেন লাগে। বগীতৰাও আজিকালি কামে কাজে বৰ কাজি হৈছে। তাই ঘৰখন বেছ সুন্দৰকৈ চলাব পাৰিব, তাইৰ দৰে ছোৱালীয়েহে ঘৰখন শুৱাব।

0: বগীতৰাৰ বুঢ়ীমাকে নানা কথা পাতিও ৰুদ্ৰামৰ পৰা কথা উলিয়াব নোৱাৰি ঘৰমুৱা হ'ল। ৰুদ্ৰামে ঘৰৰ ভিতৰলৈ সোমাই গৈ ধপাতে চিলিম লগাই আনি চোতালতে বহি ভাবিবলৈ ধৰিলে।
1: এতিয়াতো আৰু মোৰ বিয়া কৰোৱাৰ বয়স নাই, তাইও তেনেই কোমলীয়া ছোৱালী, সেইজনী ছোৱালীৰ সৈতে মোৰ জোৰ হ'বনে,
0: ইত্যাদি নানা কথা ভাবিলে। পিছে যেতিয়া আকৌ বগীতৰাৰ ৰূপলৈ মনত পৰিল, তেতিয়া ৰুদ্ৰামৰ মন বৰ চঞ্চল হ'ল। বগীতৰাৰ ৰূপে ৰুদ্ৰামৰ মনত ন যৌৱনৰ সঞ্চাৰ কৰিলে। তাইৰ ৰূপ উপভোগ কৰাৰ লোভ সামৰিব নোৱাৰি তাইক বিয়া কৰাবলৈকে মন কৰিলে।

নৈৰ ঘাটত লগ পোৱাৰ পৰা বনমালীৰ লগত বগীতৰাৰ বৰ মিল হৈছে। বনমালীয়ে দিনটোত এবাৰ দুবাৰ বগীতৰাক দেখা নিদিয়াকৈ থাকিব নোৱাৰে আৰু কেতিয়াবা সুবিধা পালে দুয়ো নানা কথা বতৰা পাতে। বগীতৰায়ো কথা দিছে, বোলে বনমালীলৈ নপৰিলে তাই হেনো কানি খাই মৰিব। সেইদিনা নৈঘাটত লগ পাই বগীতৰাই হাতৰ আঙুঠি এটা বনমালীক দি তালৈ বিয়া সোমাব বুলি শপত খাইছে। কিন্তু বিয়া সোমোৱাৰ উপায় ক'ত? বুঢ়ীয়ে কথাটো গম পাই আজিকালি সিহঁত দুয়োৰে ওপৰত বৰকৈ চকু ৰখা হৈছে। গাঁৱৰ আন আন ডেকা ল'ৰাবোৰেও কথাটোৰ কিছু গম পায়। কণাকণি কৰোঁতে কথাটো ৰুদ্ৰামৰ কাণতো পৰিছেগৈ। সেইদিনা গাঁৱৰ আটাইবিলাক মানুহ মাছ মাৰিবলৈ ওলাই গ'ল। বতৰটো বৰ সুবিধা নাছিল। আকাশৰ লক্ষণ দেখি ৰুদ্ৰামে জালুৱাহঁতক ধুমুৱা আহিব বুলি সকিয়াই দিলে। কিন্তু সিহঁত পানীৰ পোক, ধুমুৱালৈ কি ভয় কৰিব? তাতে মাছ নেমাৰিলে পিছদিনা কি খাব? পিছদিনা আকৌ হাতবাৰ। সেইদিনা মাছ বেছি সপ্তাহটোৰ কাৰণে বস্তু বাহানি কিনিব কুটিবও লাগে। সকলো গ'ল। ৰুদ্ৰামে কিন্তু ৰাতি নকৰি সিহঁতক সোনকালে আহিবলৈ দহাই দহাই ক'লে। বনমালীয়েও নিজৰ ভগা নাওখন লৈ মাছ মাৰিবলৈ ওলাল। লাহে লাহে নাওবোৰ বহুত দূৰলৈ গুচি গ'লগৈ, প্ৰায়বোৰৰে জাল সিপাৰে। সন্ধিয়া হম হম হৈছে। এনেতে বৰকৈ বতাহ বলিবলৈ ধৰিলে। লগে লগে বৰষুণ কণিয়াবলৈ ধৰিলে। মেঘ ক'লা হৈ আহিল। ধুমুহা অহা দেখি আটাইবোৰ নাৱৰীয়াই পাৰ হ'বলৈ নাও মেলি দিলে। সন্ধিয়াৰ আন্ধাৰে লুইতৰ বহল বুকু ঢাকি পেলালে। নাওবোৰ আন্ধাৰত লুকাই গ'ল। ধুমুহা বাঢ়ি আহিবলৈ ধৰিলে। গাঁৱৰ ল'ৰা তিৰোতাবিলাকে হায়ৈ বিয়ৈ কৰি লৰি ঢাপৰি নৈঘাট পালেহি। বিজুলীৰ চমকত দেখিলে লুইতৰ বুকুত নাওবোৰ এবাৰ ঢৌৰ কোবত তল, এবাৰ ওপৰ কৰিছে। নাৱৰীহঁতে প্ৰাণপণেৰে নাও মাৰি পাৰলৈ আহিবলৈ চেষ্টা কৰিছে। পাৰৰ পৰা ল'ৰা তিৰোতাবোৰৰ চিঞৰত ধুমুহাও যেন খন্তেকলৈ হৌ হৌকৈ তধা লাগি ৰৈছে। মাজে মাজে আকৌ সেই প্ৰাণীবোৰক গ্ৰাস কৰিবলৈ চিঞৰত গগন ফালিব লাগিছে। এই ধুমুহাৰ মাজতে পাকৈত নাৱৰীয়াবোৰে নাও আনি আনি পাৰত লগাবলৈ ধৰিলে। মাকে পুতেকক, ঘৈণীয়েকে গিৰিয়েকক, ভনীয়েকহঁতে ককায়েকহঁতক, পুতেকে বাপেকহঁতক অহা দেখি আনন্দ কৰিবলৈ ধৰিলে। সকলো আহিল, কিন্তু নাহিল বনমালী। বগীতৰাৰ মন যে কেনেকুৱা লাগিছে! তাই নৈৰ ফালে চাইছে, এবাৰ আন মানুহবোৰৰ ফালে চাইছে। হঠাৎ বিজুলীৰ চমকত নৈত নাও এখন জিলিকি উঠিল। নাৱৰীয়াজনে নাওখনত গবা মাৰি ধৰি আছে। নাওখন উবুৰি খাই ঢৌত তল ওপৰ হ'ব লাগিছে। কাৰো সাহস নহ'ল, আকৌ নাও লৈ লুইতলৈ যায়। এনে বিপদত ৰুদ্ৰামৰ দৰে পাকৈত গুৰিয়ালে সাহ নকৰিলে আৰু কেও গাঁওখনত সাহ কৰোতা নাই। বগীতৰা আহি ৰুদ্ৰামৰ ওচৰ পালে। তাইৰ মুখখনি দেখি ৰুদ্ৰামৰ আৰু সহ্য নহ'ল। ৰুদ্ৰামে তৎক্ষণাত নাও এখনৰ ওচৰলৈ গৈ গাৰ কাপোৰ কানি খুলি থৈ নাও লুইতৰ মাজলৈ এৰি দিলে। মানুহবিলাকে হাই হাই কৰিবলৈ ধৰিলে। এটাৰ লগত এতিয়া দুটা যায়। আকৌ বিজুলিয়ালে। মানুহবিলাকে দেখিলে

বনমালীৰ পৰা নাওখন বহুত আঁতৰত। সি সাঁতুৰি ককবকাই পানী খাইছে আৰু ৰুদ্ৰামে নাৱৰে তাক ধৰিবলৈ প্ৰাণপ্ৰাণে যত্ন কৰিছে। বহুত পৰৰ মূৰত দেখা গ'ল ৰুদ্ৰামে বনমালীক পিঠিত তুলি সাঁতুৰি পাৰ পাইছেহি। মানুহবিলাকে হৈধ্বনি দি ৰুদ্ৰামৰ ওচৰ পালেগৈ। আটাইবিলাক বৰষুণত তিতি জুৰুলি জুপুৰি। বনমালীৰ চেতনা নাই, হাত ভৰিবোৰ চেঁচা পৰিছে। বগীতৰা আহি বৰ উৎসুক হৈ চাই আছে। এবাৰ তাই ৰুদ্ৰামৰ ফালে চালে। ৰুদ্ৰামে বুজিলে যে তাই অন্তৰৰ পৰা কৃতজ্ঞতাখিনি তেনেই উবৰি খাই ওলাই আহি তাক সেইদিনাৰ বৰষুণৰ দৰে নিয়াই জুৰুলি জুপুৰি কৰিছেহি। ৰুদ্ৰামৰো বনমালীলৈ কিবা এটা মৰম সোমাইছে। বেচেৰা ল'ৰাটোৰ কেও কিছু নাই, কোনেনো তাক সেৱা শুশ্ৰূষা কৰিব বুলি ভাবি বনমালীক নিজৰ ঘৰলৈকে লৈ গ'ল।

0: ৰুদ্ৰামে বগীতৰাক বিয়া কৰাবলৈ মন কৰিয়েই পিছদিনা বুঢ়ীক বিয়াৰ সকলো জতাবলৈ ক'লে আৰু বহাগত বিয়া পাতিব বুলি জনাবলৈ দিলে। বুঢ়ীমাকৰ পৰা যেতিয়া বগীতৰাই শুনিলে যে তাইৰ ভৱিষ্যত তাইৰ বাপেক সমনীয়া বুঢ়া এটাৰ লগত বুঢ়ীমাকে সাঙুৰি দিব খুজিছে, তেতিয়া তাইৰ বুকুখন এনে এটা শোকে খুলি খুলি খাবলৈ ধৰিলে যে তাইৰ মনৰ পৰা সকলো ৰং ধেমালি আঁতৰি যাবলৈ ধৰিলে। সেই অন্তৰ্দাহৰ লগে লগে তাইৰ ৰূপো ম্লান পৰি আহিল। জকমককৈ ফুলি থকা ফুলপাহি তীব্ৰ সূৰ্যৰ পোহৰত অলপ মৰহি গ'ল, কিন্তু জেউতি নকমিল। বুঢ়ীয়েও নাতিয়েকৰ বিয়া পাতিবলৈ কাপোৰ কানি ববলৈ ধৰিলে, লগত দিবলৈ পাটৰ ৰিহা মেখেলা লগালে। ৰুদ্ৰামৰো বগীতৰাক বিয়া কৰাবলৈ উগুল ঠগুল লাগিল। ৰুদ্ৰামে যেতিয়া শুনিলে যে বগীতৰাই বনমালীলৈ বিয়া সোমাব বুলি শপত খাই আঙুঠি দিছে, তাৰ এটা দাৰুণ ৰোষত গা পুৰি গ'ল। বনমালীৰ প্ৰতি এটা তীব্ৰ হিংসাৰভাৱে হৃদয় অধিকাৰ কৰিলেহি। তথাপি কিন্তু ৰুদ্ৰামৰ বনমালীলৈ কিবা এটা মৰম আছে, তাক ঘৰতে ৰাখি সেয়াও শুশ্ৰূষা কৰিছে। সেইদিনা ৰাতি বনমালীৰ জ্বৰ বৰ বেছি, জ্ঞান নাই, প্ৰলাপ বকিছে। ৰুদ্ৰামে মূৰৰ শিতানত বহি মূৰত পানী দিছে। প্ৰলাপৰ ভিতৰত বনমালীয়ে মাজে মাজে বগীতৰা বগীতৰাকৈ মাতি আছে। প্ৰত্যেকটি শব্দই আহি ৰুদ্ৰামৰ বুকুত বজ্ৰৰ দৰে আঘাত কৰিছে। ৰুদ্ৰাম বহুত পৰতলকা মাৰি থাকিল। তাৰপিছত ৰুদ্ৰামৰ মুখখনি কিবা এটা ভাৱত উজ্জ্বল হৈ উঠিল। আকৌ বগীতৰা বগীতৰাকৈ বনমালীয়ে মাতিলে। ৰুদ্ৰামৰ অন্তৰৰ কামনা বাসনাবোৰ যেন এই শব্দটোৱে খুন্দিয়াই খহাই ভাঙি দিব লাগিছে। শব্দটোৰ প্ৰত্যেকটো আঘাতত ৰুদ্ৰামৰ সংসাৰৰ পৰা ওলাই ওলাই উদাস হৈ যাব খুজিছে। ৰুদ্ৰামে প্ৰলাপৰ কথাবোৰ শুনি ভালকৈ বুজিলে বনমালীৰ লগত বগীতৰাৰ সম্বন্ধ কেনে। ৰুদ্ৰাম বনমালীৰ ওচৰৰ পৰা লাহেকৈ উঠি গ'ল। গোসাঁইঘৰ সোমাই আঁঠু কাঢ়ি প্ৰাৰ্থনা কৰিলে,
1: প্ৰভু শংকৰ গুৰু, মোক সুমতি দিয়া। এতিয়া এই বয়সত আৰু কিয় সংসাৰৰ প্ৰলোভন দেখুৱাই মোক মায়াত মোহি থ'ব খুজিছা? মোক বুকুত বল দিয়া প্ৰভু।
0: ৰুদ্ৰামৰ মন যেন কিবা এটা নতুন আনন্দত উপচি পৰিল। বনমালীৰ গা লাহে লাহে ভাল হৈ আহিল। এতিয়া বৰ দুৰ্বল, ৰুদ্ৰাম বনমালীৰ ওচৰৰ পৰা নেযায়েই। বনমালীয়ে ৰুদ্ৰামক ক'লে,
2: মোৰনো কি আছে দুখীয়া, আপোনাক কি দিম? মোক আপুনি জীয়ালে এই ধাৰ মই জনমত খুজিব নোৱাৰোঁ।
0: বনমালীক পৰীক্ষা কৰিবলৈ ৰুদ্ৰামে ক'লে,
1: বনমালী বাৰু মোক একো নালাগে, তই যদি মোক তোৰ হাতৰ এই আঙুঠিটো দিয় তেনে।
0: বনমালীৰ গাটো জ্বলি গ'ল। সি খঙত মুখ আনফালে উভতাই নিলে,
2: যি খোজে তাকে দিব পাৰোঁ, কিন্তু এই আঙুঠিটো নুখুজিব।
0: ৰুদ্ৰামে আকৌ তলকা মাৰিলে।

বসন্তৰ পৰখনত প্ৰকৃতি সিঁয়ৰি উঠিছে। কিবা এটা উন্মাদনাই প্ৰকৃতিৰ মাজেদি ভুমুকি মাৰি প্ৰাণীৰ প্ৰাণ কিবা এটা বলীয়া ভাৱত উটাই বুৰাই নিব খুজিছে। যেনিয়েই চকু যায় সেইফালে কিবা এটা বলীয়া ভাৱ। প্ৰকৃতিয়ে যেন কালেকো ভূক্ষেপ নকৰি আজি বলীয়া। ফুলৰ ৰেণুৱে, সমীৰণে, মলায়াৰ সুগন্ধই যেন কিবা এটা বলীয়া ভাৱ জগতত বিয়পাই দিছে আৰু সেই আনন্দত মতলীয়া হৈ প্ৰাণীবোৰৰ উশাহ ৰোধ হ'বৰ উপক্ৰম হৈছে। জাৰৰ মাজেদি জহৰ ভাৱ বিৰিঙি ওলাইছে। তাৰ তীব্ৰ গোন্ধত প্ৰাণ মনতো এটা তীব্ৰ আনন্দ জাগৰুক হৈছে। প্ৰাণে হাঁহিবও খোজা নাই, আনন্দ কৰিবও খোজা নাই, তথাপিও কিবা এটা অভিনৱ আনন্দ, কিবা নজনালতাৰ সুৱদি মদিৰা খাই আজি বিশ্বজগত মতলীয়া। বিহু আহিব লাগিছে, সকলোৱে এটা আনন্দৰ দিনৰ অপেক্ষা কৰিব লাগিছে। বিহু আহিছে, এই অপেক্ষাই কেনে মধুৰ, কেনে সুন্দৰ! বগীতৰা আৰু গা আজি ভাৱ বলীয়া, কিন্তু ভৱিষ্যতৰ নিৰাশাই বগীতৰা অন্তৰৰ বলীয়াটিক শিকলি লগাই বান্ধি থৈছে। লৰচৰ কৰিবৰ শক্তি নাই, তথাপিও সি মাজে মাজে এবাৰ কিৰিলি পাৰি নৃত্যৰ ভংগীত শিকলিৰ বান্ধ মুক্ত হ'বলৈ প্ৰয়াস পাইছে। বগীতৰাৰ মন ফুল পাত লতাৰ সৈতে মুঞ্জৰি উঠিছে। প্ৰকৃতিৰ উন্মাদভাৱে খুন্দিয়াই বগীতৰাৰ হৃদয়ৰ টোকাৰিখনিৰ সুৱদি সুৱদি সুৰ উলিয়াইছে, কিন্তু সি আধা ফুলি ফুলি মৰহি গৈছে। বগীতৰাৰ ভৱিষ্যত আন্ধাৰ। বগীতৰাক বুঢ়াৰ সৈতে বিয়াৰোপী ঘৰিয়ালটোৱে লুইতৰ বুকুৰ আন্ধাৰ তলিলৈ টানি নিব ধৰিছে। কিন্তু বগীতৰাই প্ৰকৃতিৰ এনে সুন্দৰ দেশলৈ আহি তাত আপোন মনেৰে ঘৰিয়ালৰ গাখৰ পৰা মুক্তি পাবলৈ আৰ্তনাদ কৰি চিঞৰিব ধৰিছে। বিহুত গাঁৱৰ সকলো ছোৱালীয়ে নাচি বাগি আনন্দ কৰি ফুৰিছে। ডেকা ল'ৰাবিলাকে পেঁপা বাঁহী বজাই আনন্দত মতলীয়া হৈ ফুৰিছে। গাঁওখনত তেতিয়া বিহুৰ একাধিপত্য ৰাজত্ব। বিহুৰ সুশাসনত সেই ৰাজ্যৰ পৰা দুখ শোক নিৰানন্দ পলাই পত্ৰং দিছে। আনন্দ, ৰং তামাচা, সংগীত, গীত, পবিত্ৰ ভাৱৰূপী অপ্সৰাসকলে বিহুৰ ৰাজসভাত নৃত্য গীত কৰি গোটেই ৰাজ্য মুখৰিত কৰি তুলিছে। বিহুৰ ৰাজমালিনী বাসন্তীয়ে গছৰ গুৰিয়ে গুৰিয়ে সঞ্জীৱনী পানী সিঁচি গছবোৰত সহস্ৰ ফুল লগাইছে। বিহুৰ ৰাজচিত্ৰকৰে বেলিৰ পোহৰৰ পৰা বৰণবোৰ টুকি আনি গছলতাবোৰত সানি নানা বৰণেৰে ৰঞ্জিত কৰিছে। বিহুৰ ৰাজ্য জাতিষ্কাৰ, আনন্দময়, সুন্দৰ, মধুৰ।

0: গোটেই গাঁও আনন্দত মতলীয়া, ডেকা বুঢ়া সকলোৰে আনন্দ। বগীতৰাৰ সমনীয়া আটাইবিলাক ছোৱালীয়ে নাচি বাগি আনন্দ কৰি ফুৰিছে, কিন্তু বগীতৰাৰ মনত আনন্দ নাই। আজি বাদে কাইলৈ যে বগীতৰাৰ বুঢ়াৰ লগত বিয়া। আজি বিহু, পুৱতি নিশাতেই গাঁৱৰ ল'ৰা বুঢ়া ডেকা ডেকেৰীয়ে গা পা ধুইছে। পুৱাৰ প্ৰথম কিৰণ জোনাকী দেৱীৰ ৰিহাৰ আচলতি যেন হৈ আহি বগীতৰাহঁতৰ চোতালত পৰিছেহি। তাতে বগীতৰাই বহি গা ৰুদাইছে, ভাবিছে, গুণিছে। হাঁহি খিকিন্দালেৰে গাঁওখন মুখৰিত। বুঢ়ীয়ে তাঁতশালৰ ওচৰতে ঘূৰা পকাকৈ আছে। বগীতৰাৰ লগত দিবলৈ বোৱা মেখেলাখন ওলাল। ৰুদ্ৰামে গাত চেলেং এখন পেলাই মিচিকি হাঁহি মাৰি চোতালত থিয় দি সুধিলেহি,
1: পিছে কাপোৰ ওলালনে?
0: বুঢ়ীয়ে মাত দিলে,
2: কাপোৰ ওলাবতো, পিছে দিন বাৰ এটা ঠিক কৰোক, কাহানিকৈ বিয়া পাতিবনো পিছে?
0: ৰুদ্ৰামে মৰহি যোৱা লতাজুপিৰ দৰে কুচি মুচি বগীতৰাৰ চকুলে চাই মিচিক কৰে হাঁহি এটি মাৰি ক'লে,
1: বনমালীৰ যেতিয়াই ভাল হ'ব।
0: আশংকাত, আনন্দত, সন্দেহত বগীতৰা ৰঙা পৰিল। বিহুৰ ৰঙচুৱা গোলাপী বৰণেৰে সৈতে তাইৰ গাল দুখনি ৰিজাই চোৱাত এচুলিও হেৰ ফেৰ দেখা নগ'ল।
3: বগীতৰা শুনিলে, বিভিন্ন চৰিত্ৰত ৰূপদান কৰিলে পুতুল চন্দ্ৰ বৰুৱা, অনামিকা বৰদলৈ বৰুৱা আৰু অলকজ্যোতি বৰঠাকুৰে।
4: সংগীত স্মৰণিকাৰ শিল্পীসকল হ'ল দিলীপ চৌধুৰী, প্ৰণৱ লহকৰ, অসীমা বৰা, অনিন্দিতা বৰা, নিকি দাস। বাদ্যযন্ত্ৰত সহায় কৰিলে বিনয় বৰা, লিখন শৰ্মা, প্ৰসেন দাস আৰু শিৱেন্দ্ৰ ডেকাই।
3: প্ৰযোজনা আৰু পাঠ কৰিলে ৰাজীৱ কুমাৰ ফুকনে, সহযোগী ৰূপান্ত কুমাৰ দাস।

শ্ৰোতাই ইমান পৰে আলেখ্যখনি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ কেইটিমান কামৰূপী লোকগীত। এয়া শুনক শিল্পী কণ্ঠৰ কামৰূপী লোকগীত।

0: clinches historic bronze medal. That is all in the news at 9. Good night.
1: মিডিয়াম এভৰ 266.66 মিটাৰত কিলোহাৰ্জ 1125ত এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ দিহানাম। পৰিৱেশন কৰিছে জুৰি ভূঞা আৰু তেওঁৰ সংগীবৃন্দই।

0: বাইদেউ চাকৰি পাই গলো।
1: আরে বাহ, অভিনন্দন। এতিয়া খুব শপিং।
0: নতুন মোবাইল, জিন্স, জ্যাকেট।
1: রবে হুনটু, স্যালারির আগতেই খরচ।
0: টোটালি কে লোন পোয়া যায় নো?
1: প্রথমে বাজেট বনাবলৈ শিক, তারপিছত খরচ কর।
0: কিন্তু বা
1: সা উপার্জনের এক অংশ সদায় বসাবি, কিন্তু পার্টি পড়া বাঁচিব নোয়ারিবি।
0: ও বাইদেউ, পার্টি মূর বাজেট তোর।
2: আচ্ছা, আরবিআই কয়
3: সঠিক বিত্তীয় আচরণে আপনাক বসাই রাখে।
4: ব্যক্তিগত ডেটা হব ৰাজহুৱা।
5: দেখিলা
6: দেউতা? ৰবা, মই পে কৰো। সিগনেল নাই,
4: এতিয়া কি কৰিবা?
6: ফ্ৰী ৱাইফাই আছে নহয়।
5: বুৰবক, বুজিল?
4: পেমেন্টৰ বাবে নো ওপেন ৱাইফাই,
6: অৰ্থাৎ ফ্ৰডক কৰক। বাই বাই।
4: আৰবিআইয়ে কয়
3: সঠিক আৰম্ভণি কৰক, আৰ্থিকভাৱে স্মাৰ্ট হৈ পৰক।
7: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
8: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
7: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রী নম্বৰ 1800-420-2233 নম্বৰত।
9: क्या आप कुछ नया खरीदना चाहते हैं इस फेस्टिवल और फैमिली फंक्शंस के लिए,
10: या फिर अपनी फैमिली के साथ एक ट्रिप पर जाना चाहते हैं?
9: क्या ये सारी विशेष फाइनेंशियल टेंशन की वजह से अधूरी रह रही हैं?
10: अब लाइए खुशियों का रंग अपने और अपनी फैमिली के लिए मन्नापुरम गोल्ड लोन के साथ,
9: आकर्षक गोल्ड लोन स्कीम्स के साथ, जो की सिर्फ 3-4% की रिड्यूस्ड इंटरेस्ट रेट पर है और इंटरेस्ट सिर्फ प्लेज किए गए दिनों पर लगेगा।
10: कोई मिनिमम फिक्स्ड पीरियड नहीं है, चाहे वो 7 दिन का हो या 15 दिन। जल्दी करें, ये ऑफर सिर्फ लिमिटेड टाइम के लिए है। अपने नजदीकी ब्रांच विजिट करें या हमारे टोल फ्री नंबर 1800-420-2233 पर कॉल करें। कंडीशन अप्लाई।

0: তিনি মাহতে পয়সা ডাবল
1: বাহ ফাস্ট আর হাই রিটার্নস
0: কি যে স্কিম কালিটো ইয়াত নাছিলে
2: আর কাইলেও না থাকিব
3: তুমি কেতিয়াবা পাঁচ ওভারত ডাবল সেঞ্চুরি মারিছা
4: এনে স্কিমৰ পলহনত পৰি আমি ঠক খাব পাৰো
3: আর আরবিআই কয় যে নিজৰ পয়সা সুরক্ষিত কৰি ৰাখক আৰু বুদ্ধিৰে বিনিয়োগ কৰক যদিহে অধিক ৰিটাৰ্ণৰ পিছত দৌৰে তেন্তে সিমানেই ৰিস্ক ল'ব লাগিব
5: আৰু ফাষ্ট ৰিটাৰ্ণৰ পৰা বাচিবা
3: আৰু ফাষ্ট বোলিং আৰু আরবিআই কয় জানি লওক সতর্ক হৈ ৰওক

0: শ্ৰোতা ইমান পৰে জুৰি ভূঞা আৰু তেওঁৰ সংগীতবৃন্দৰ কণ্ঠৰ দিহা নামটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ সাহিত্যধৰ্মী অনুষ্ঠান সাহিত্য কানন।
1: আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছোঁ আমাৰ সাহিত্য বিষয়ক অনুষ্ঠান সাহিত্য কানন। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ সাহিত্য কানন অনুষ্ঠানটি। আজিৰ অনুষ্ঠানৰ আমাৰ অতিথি হৈছে অসমৰ এগৰাকী বিশিষ্ট কবি আবৃত্তিকাৰ ভূপেন চক্ৰৱৰ্তী। ছাৰ, আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
2: নমস্কাৰ।
1: আপুনি একেলগে কবি আৰু আবৃত্তি শিল্পী, এই দুয়োটা সৃষ্টিশীল ক্ষেত্ৰত ইজনে সিজনক কেনেধৰণে সমৃদ্ধ কৰে বুলি আপুনি অনুভৱ কৰে?
2: মানে কথাটো এনেকুৱা যে আবৃত্তি যিহেতু কবিতাৰ লগত জড়িত,
1: হয় হয়,
2: আৰু মই যিহেতু কবিতা লিখোঁ, মোৰ আৰু আবৃত্তিও কৰোঁ, তাত কিছুমান মোৰ সুবিধা আহি যায়।
1: হয় হয়।
2: আৰু আবৃত্তিয়ে কিছুমান বিশেষ কবিতা বিচাৰে, বিশেষ মানে কি, বিশেষ ষ্টাইলৰ কবিতা বিচাৰে।
1: সকলো কবিতা আবৃত্তিৰ কাৰণে উপযুক্ত নহয় আচলতে।
2: সকলো কবিতা আবৃত্তিৰ কাৰণে নহ'বও পাৰে, পাঠৰ কাৰণে উপযুক্ত,
1: হয় হয়,
2: কিন্তু আবৃত্তিৰ কাৰণে নহ'বও পাৰে। গতিকে মোৰ সেই সুবিধাটো আছে। কেতিয়াবা এনেকুৱাও হয় যে মই এটা ষ্টাইল ক'ৰবাত শুনিলোঁ বা বিট বা তাল মই ক'ৰবাত শুনি আহিলোঁ, এই বিট আৰু তালটো ইমান ভাল লাগিছে যে তাৰ ওপৰত মই এটা কবিতা তৈয়াৰ কৰিলোঁ। তেনেকুৱা কবিতা মোৰ হৈছে, বৰগীত হৈছে, ওজাপালি হৈছে, তেনেকৈ খোলৰ ওপৰত হৈছে, এই এনেধৰণৰ কথাবিলাক মানে তাত মই ট্ৰিটমেণ্ট মই কৰিব পাৰোঁ, সেইটো সুবিধা আছে।
1: এনে কোনটো আগতে আপোনাৰ আৰম্ভ হৈছিল? আপুনি কবিতা লিখিছিল আগতে নে আবৃত্তি আগতে আৰম্ভ কৰিছিল আপুনি?
2: কবিতা মই লিখিছিলোঁ
1: আগতে, লিখিছিলোঁ,
2: তাৰপিছতহে আবৃত্তি মোৰ কলেজ পৰ্যায়ত হৈছে।
1: পিছত
2: তাৰ আগতে মোৰ হোৱা নাছিল।
1: হয় হয়,
2: কলেজ পৰ্যায়ত হৈছে।
1: এনে আপোনাৰ যদি প্ৰেৰণা বুলি মই সোধোঁ, আপুনি কোন সাহিত্যিকৰ বা কবিৰ আপুনি কবিতা পঢ়ি অনুপ্ৰাণিত হ'ল, তেতিয়া আপুনি কাৰ কথা ক'ব?
2: মই কবিতা পঢ়ি অনুপ্ৰাণিত হৈছিলোঁ যিহেতু মই মোৰ ঘৰ তেজপুৰত, স্বাভাৱিকতে মই জ্যোতিপ্ৰসাদৰ মানে
1: হয়
2: দ্বাৰা প্ৰভাৱান্বিত হৈছিলোঁ। তেওঁৰ কবিতাই মই বেছি মানে পঢ়িছিলোঁ বা শিকিছিলোঁ বা মাতিছিলোঁ। তাৰ উপৰি যেতিয়া একদম আধুনিক যুগলৈ গুচি আহিলোঁ, তেতিয়া মোক আকৃষ্ট কৰিলে নৱকান্ত বৰুৱাই।
1: হয়,
2: কবি নৱকান্ত বৰুৱাই মোক খুব আকৃষ্ট কৰিলে, আৰু ছাৰৰ লগত মোৰ সম্পৰ্ক ভালো আছিল। দ্বিতীয়তে আকৃষ্ট কৰিলে নীলমণি ফুকন ছাৰৰ কবিতা।
1: হয় হয়।
2: তাৰ বাক্য গঠন, শব্দ নিৰ্বাচন, তাৰপিছত ধৰক তাৰ যিবিলাক প্লট কাহিনী, এইবিলাকে ইমান আকৰ্ষণীয় হ'ল যে সেই কবিতাবিলাকো মানে আবৃত্তিৰ কাৰণে বৰ উপযুক্ত হৈ উঠিলে। মই ভাল পাইছিলোঁ সেই কবিতাবিলাক।
1: হয় হয়। এতিয়া আজিৰ যিটো মানে ব্যস্ততাপূৰ্ণ আমাৰ জীৱন বা প্ৰযুক্তি নিৰ্ভৰশীল আমাৰ জীৱনটোত,
2: হয়,
1: কবিতা এতিয়াও আগৰ দৰেই মানুহৰ মনত প্ৰভাৱ পেলাই আছেনে বাৰু?
2: মই ভাবোঁ আছে, কাৰণ মই চিডি এখন উলিয়াইছিলোঁ, তাৰপিছত এদিন এগৰাকী মহিলাক লগ পাই, তেওঁ কটন কলেজত কাম কৰে, তেওঁ সেইখন মোৰ পৰা কিনিছিল, লগ পাই মোক ক'লে, চকুবৰ্তী, আমি শুবৰ সময়ত আপোনাৰ সেই চিডিখন বজাই পেলাই শুওঁ, আপোনাৰ কবিতা শুনি পেলাই শুওঁ।
1: হয় হয়।
2: তেতিয়া সাধাৰণতে এই কথাবিলাক শুনিলে অলপ অনুপ্ৰাণিত হোৱা যায়।
1: এইটো ডাঙৰ কমপ্লিমেণ্ট আচলতে, নহয় জানো?
2: ডাঙৰ কমপ্লিমেণ্ট, সেইটো পনি আহে।
1: হয় হয়।
2: গতিকে মই লিখিলোঁ যে শ্ৰোতা চিৰিয়াছ মানুহ আছে, য'ত তেওঁলোকে ওলাই নাহে, কিন্তু ক'ৰবাত ক'ৰবাত লগ পায়, এটা শাৰী কৈ দিয়াৰ লগে লগে আপোনাৰ বহুত দিনলৈ মানে অনুপ্ৰাণিত হৈ থকা যায়।
1: এই যিটো পাঠ আৰু আবৃত্তি, এতিয়া মানে বহুতে কবিতা পাঠ কৰে আৰু আবৃত্তি কৰে, এতিয়া পাঠকৰ বা শ্ৰোতাৰ হৃদয়ংগম কৰিবৰ বাবে কোনটো বেছি আপুনি উপযুক্ত বুলি ভাবে?
2: হৃদয়ংগম কৰিবৰ কাৰণে
1: আবৃত্তি
2: জৰুৰী বস্তু। দ্বিতীয়তে হৈছে কি, আপোনাৰ কবিতাৰ মূল আত্মাটোৱেই হৈছে আপোনাৰ ধ্বনি, ধ্বনি অবিহনে আপোনাৰ কবিতাৰ দ্বিতীয় জন্ম নহয়। প্ৰথম জন্মটো কবিয়ে দিয়ে আৰু দ্বিতীয় জন্ম আবৃত্তিকাৰে দিয়ে।
1: হয়।
2: গতিকে ধ্বনিটো খুব মূল, আৰু ভাৰতীয় মানে অলংকাৰ শাস্ত্ৰটো এই কথাষাৰ বাৰে বাৰে কৈছে যে ধ্বনিয়ে হ'ল কবিতাৰ আত্মা, এই ধ্বনি যদি নহয় তেনেহ'লে কবিতা আচলতে এক প্ৰকাৰ মৃত।
1: হয় হয়।
2: এই কথাষাৰ কৈ গৈছে আপোনাৰ অভিনৱ গুপ্ত, এইটো তৃতীয় শতিকা সময়মানত হ'ব, আৰু তাৰ আগত কৈ গৈছে আনন্দাচাৰ্য। এই দুগৰাকীয়ে ধ্বনিক এষ্টাব্লিছ কৰিলে যে ধ্বনি মাষ্ট লাগিবই, আৰু ধ্বনি হ'ল আত্মা, কবিতা তেতিয়া জীয়াই থাকিব।
1: আপুনি বিভিন্ন ঠাইত

0: কবিতা আবৃত্তিৰ প্ৰশিক্ষণো দিয়ে, এতিয়াও আপুনি ব্যস্তই হৈ আছে, মানে বহুতে ক'ব খোজে যে নতুন প্ৰজন্ম সাহিত্যৰ পৰা কিছু আঁতৰি গৈছে, গতিকে আপুনিতো বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞতা অৰ্জন কৰিছে, আপুনি আপুনি কেনেধৰণেৰে বিশ্লেষণ কৰিব কথাটো?
1: মই মানে কৰ্মশালা আৰম্ভ কৰিছোঁ 1993 চনৰ পৰা। প্ৰথম মই তেজপুৰত কৰিছোঁ, ছাত্ৰ সন্থাই আয়োজন কৰিছিল সাহিত্য সভাত, তাত 103টা ল'ৰা ছোৱালী হৈছিলে, বহিবলৈ ঠাই নাই, মই 2টা শ্বিফ্ট কৰিব লগা হৈছিল, এটা একদম ৰাতিপুৱা 7টা বজাৰ পৰা আৰু এটা 10 বজাৰ এনেকৈ কৰিবলগীয়া হৈছিল। গতিকে সেইটোৰ পৰা মই যথেষ্ট উৎসাহ পালোঁ। তাৰপিছত উজনি অসমৰ মই নাজিৰাত গৈ কৰিলোঁ, নাজিৰাতো সেই একেই অৱস্থা, বহুত ল'ৰা ছোৱালী আহিছে, মাক বাপেক আগ্ৰহী, দেউতাক আগ্ৰহী, শিক্ষকসকল আগ্ৰহী, দেই আৰু মানে এজন দুজনে ক'ৰবাত ছিট নেপালে বেছি হোৱাৰ কাৰণে ফিল্ডত চিঞৰি চিঞৰি কন্দা ল'ৰা ছোৱালীবিলাকক, এই অভিজ্ঞতাবিলাকে মানে কবিতাটো মই এৰিব নোৱাৰিলোঁ।
0: আগ্ৰহটো আছেই মানে নৱপ্ৰজন্মৰ যিটো হয় ন শিক্ষাৰ ক্ষেত্ৰত। আৰু এটা কথা হৈছে, আমাৰ অসমৰ বিভিন্ন ঠাইৰ লিখিত আৰু ধৰক কথিত ভাষাটো বেলেগ বেলেগ হয়, এতিয়া আবৃত্তিৰ ক্ষেত্ৰত এটা আমাৰ শুদ্ধ এটা নিভাজ অসমীয়া ভাষাৰ খুবেই প্ৰয়োজন। এতিয়া উজনিৰ ভাষাটোত অকণমান এটা সুৰ থাকে, নামনিজতো এনেধৰণৰ থাকে, আপুনি এনেধৰণৰ প্ৰশিক্ষণ দিবলৈ যাওঁতে তেনেকুৱা কিবা অসুবিধাৰ মানে সন্মুখীন হৈছিল নেকি? মানে সেই তেওঁলোকে ধৰক এটা শব্দ পোনকৈ উচ্চাৰণ কৰিব নোৱাৰে আৰু উচ্চাৰণ চাগৈ ভুল হ'লে আপোনাৰ খঙে উঠে,
1: সেইটো বৰ মানে আমোদজনক হৈছিল এটা সময়ত।
0: হয়,
1: উজনি অসমৰ ক্ষেত্ৰত আৰু নামনি অসমৰ ক্ষেত্ৰতো উজনিত হয় কি আপোনাৰ ৰ উচ্চাৰণটো ভালকৈ মানে কৰিব নোৱাৰে,
0: হয়
1: ৰ এটা খুব প্ৰাবল্য বৰ্ণ,
0: হয়
1: গতিকে সেইটো উচ্চাৰণ তেওঁলোকে কৰিব নোৱাৰে। দ্বিতীয়তে স উচ্চাৰণটো কৰিব নোৱাৰে, সটো হলৈ ৰূপান্তৰিত। তাতে এবাৰ মৰাণত মই কৈ থাকোঁতে তাতে মানে লেকচাৰাৰ এজনো প্ৰশিক্ষণ লৈছে, লেকচাৰাৰ এজনে মোক উঠি পেলাই সুধিলে, ছাৰ আমিতো সদিয়া নকওঁ, আমি সদিয়া সদিয়া কওঁ, সদায় সদায় কওঁ, কি ভুল আছে তাত? বোলো লোকেল হিচাপে মৰাণত ভুল নাই, মৰাণবাসীৰ কাৰণে এইটো ভুল নহয়, কিন্তু মই যেতিয়া মান্য অসমীয়া ভাষালৈ যাম তেতিয়া কিন্তু এইটো ভুল।
0: কিন্তু লিখোঁতে তেওঁলোকেও হয়ে লিখে, কওঁতেহে আচলতে
1: হৈ যায়
0: কথিত হয়,
1: কিন্তু গতিকে আপুনি মান্য অসমীয়া ভাষাটো শিকিবই লাগিব। হা, আৰু এটা ভাষাৰ উচ্চাৰণ শুদ্ধ নহ'লে আপুনি নাটকো কৰিব নোৱাৰিব, গানো গাব নোৱাৰিব, তাৰপিছত আপুনি কবিতা মাতিবও নোৱাৰিব। দ্বিতীয়তে আপুনি যিহেতু এজন লেকচাৰাৰ, আপোনাৰ লেকচাৰটো শুদ্ধ নহ'ব, গতিকে আপুনি ল'ৰা ছোৱালীৰ মাজত সোমাবলৈ এটা বিশুদ্ধ ভাষা লৈ যাবই লাগিব, তাৰ বাহিৰে আপোনাৰ গতি নাই।
0: সেইটোৱে অকণমান নিশ্চয় আপোনাক অলপ মানে অসুবিধাত পেলায়ো আচলতে,
1: গতিকে মই সেইবিলাকৰ ওপৰত বেছি জোৰ দি উচ্চাৰণ পদ্ধতিটো মই শিকাইছিলোঁ।
0: হয় হয়, নাটকৰ কথা এটা ওলাইছিলে, আপুনি অলপ আগতে কৈছিল যে নাটক শিকিলে, আবৃত্তিত নাটকৰ ভূমিকাটো আছে নাই?
1: আবৃত্তিত চব আছে, আপুনি আবৃত্তিত ভাওনা আছে, ব্ৰজাৱলী থাচৰ কথোপকথন আছে, বৰগীত আছে, বনগীত আছে, লোকগীত আছে, ওজাপালি আছে, তাৰপিছত আপোনাৰ আধুনিক কলাশিল্পও আছে ইয়াত সোমায়, আৰু আপোনাৰ কামৰূপী থাচৰ কামৰূপী উপভাষাৰ কথোপকথনো আছে, গোৱালপৰীয়া আছে, আবৃত্তিয়ে চব সামৰি লয়, নাটক আছে ইয়াত,
0: নাটক থাকিবই লাগিব,
1: নাটক থাকিব লাগিব, মানে নাটক মানে আবৃত্তি নহয়, আবৃত্তি মানেও নাটক নহয়, কিন্তু দুইটাৰ সম্বন্ধটো খুব ওচৰ, ইটোৱে সিটোক মানে এনালাইট কৰে, ইটোৱে সিটোক এনালাইট কৰে।
0: হয়, আবৃত্তিৰ কথা পাতিছোঁ বাৰু, পাতিম, কিন্তু এতিয়া কবিতা এটা আপোনাৰ অকণমান আমাৰ শ্ৰোতাসকলৰ কাৰণে আপুনি যদি এটা কবিতা আবৃত্তি কৰি দিয়ে আপোনাৰ
1: আচ্ছা
0: সুন্দৰ কণ্ঠৰে।
1: মোৰ এটা পুৰণি কবিতা, মোৰ মাতিও খুব ভাল লাগে,
0: হয়
1: এইটো প্ৰায় আপোনাৰ ধৰক 2004 চনমানত মই লিখিছিলোঁ এইটো কবিতাটো। কবিতাটোৰ নাম হ'ল তই কুণ্ডত কটাচোন, তোৰ মাটিতেই উপজি পোৱাৰে পৰা, দুখ মুকালিৰ পোহৰ আহি শৰীৰ চিকুণ কৰা, তোৰ মাটিতেই মুখ গুজি থওঁ, আকাশৰ ফালে ৰ লাগি চাওঁ, জোনাকে খেলা ধাননি ডৰা, বুকুত মাতে কেঁচা সোণ, বোলো তই কুণ্ডত কটাচোন, তই কুণ্ডত কটাচোন। বারে বারে আহি চকুর আগতে পড়ে, মানুহর ছবি, রাইজর ছবি, কানুনর ছবি, সকলোর ছবি, দেশর মাটিত দেশর মানুষ মরি হাজি গই বন গজিব, বন গজি গজি মাটি হব খাটি শুন, বুলু তই কুণ্ডত কটাজন, তই কুণ্ডত কটাজন, এই জোনাকে ধোয়াই দিব, তোমার

0: লাগিল, তাৰপিছত আহিল আপোনাৰ উচ্চাৰণ আহিল,
1: সেইদৰে প্ৰধান কথা,
0: প্ৰধান কথা উচ্চাৰণটো টান, দেখাত বৰ সহজ উচ্চাৰণ টান, আৰু উচ্চাৰণৰ ওপৰত ধৰক এটা দীঘলীয়া ক্লাছ হ'ব পাৰে, তথাপি উচ্চাৰণটো জানিব লাগিব, উচ্চাৰণৰ যিবিলাক ব্যাকৰণৰ নিয়ম সেই কথাটো জানিব লাগিব। তাৰপিছত আহিলে ধ্বনি,
1: ধ্বনি হয়
0: উচ্চাৰণে আপোনাৰ ব্যাকৰণ মানি চলে, কিন্তু ধ্বনিয়ে ব্যাকৰণ মানি নচলে, ধ্বনি অসীম, তার বিস্তৃতি বহুত বেশি, সি অনন্তলৈ গুছি যাব পারে, ব্রহ্মাণ্ডলৈ ধ্বনি গুছি যাব পারে, কিন্তু ব্রহ্মাণ্ডত ধ্বনি আছেই। নাসায়, আমেরিকার নাসায় যিবিলাক স্পেস সাউন্ড রেকর্ডিং করেছে তার মাজত দেখা গৈছে স্পষ্ট রূপত ওম শব্দটো আছে, সরি, এই ওম শব্দটো ঋষিমুনিসকলে আগতেই আবিষ্কার করেছে, গতি এই ব্রহ্মাণ্ডীয় যিবিলাক ধ্বনি সেইবিলাক আবৃত্তিত লাগে।
1: আৰু কবিতাৰ যিটো ভাৱটো সেইটোতো হৃদয়ংগম কৰিব লাগিব, তেওঁ প্ৰথমে নিজে বুজি ল'ব লাগিব, কথা
0: বুজি ল'ব লাগিব, কবিতাটো মানে নিজে হজম কৰিব লাগিব,
1: তাৰপিছতহে মানে
0: তাৰপিছত আপুনি আনক সেইটো সুবিধা দিব লাগিব আবৃত্তিৰ দ্বাৰা।
1: কবিতাটো নিজে পঢ়া আৰু আবৃত্তিৰে শুনাৰ মাজত পাৰ্থক্য নিশ্চয় আছে,
0: আছে আছে। মানে এতিয়া ধৰক আপোনাক মই মানে এটা উদাহৰণ দিওঁ, এই নীলমণি ফুকন ছাৰৰ কবিতা এটা আছে, মুঠি মুঠিকৈ কাটি তোৰ ঢেকিয়াৰ আঙুলি। এই কবিতাটো এজনী বাই গুৱাহাটীৰ আজাৰাৰ নামৰ ঠাইত মানে শাক বেচে, তৰকাৰী বেচে, এনেকে এগুচি চাকি সমুখত জ্বলি থাকে, মুখখন কেৱল দেখা পায় অন্য নাই, সেইটো ছাৰে দেখিছিলোঁ, নীলমণি ফুকন ছাৰে দেখি পেলাই এটা মানে বৰ শোকাবহ এটা কবিতা ছাৰে মানে লিখি থৈ গৈছে। সেই কবিতাটোৰ মানে আবৃত্তিকাৰৰ দায়িত্ব কি, যে বাইগৰাকী ওচৰত ৰাখি পেলাই কবিতাটো মাতিব নে বাইগৰাকীক দূৰত থৈ পেলাই মাতিব, এতিয়া ধৰক বাই, বাই দূৰত আছে,
1: হয় হয়,
0: কিন্তু মই যদি কওঁ বাই,
1: তেওঁ ওচৰত থকা বুজাব,
0: তোৰ কোন গাঁৱত ঘৰ, মৰে নে মানুহ তাত, মই যদি ক'লোহেঁতেন বাই তোৰ কোন গাঁৱত ঘৰ, মোৰ পৰা বাই দূৰত আছে,
1: হয় হয়,
0: এই যে কেৰেক্টাৰ দূৰলৈ পঠিয়াই দিয়া, কেৰেক্টাৰ ওচৰলৈ লৈ অহা, এইটো নিৰ্ভৰ কৰে ভইচৰ স্কিলৰ ওপৰত, স্বৰগ্ৰামৰ ওপৰত, সেই কথাটো মানে জানিব লাগিব। তেনেকৈ আৰু এটা কবিতা আছে, ধৰক সাগৰ দেখিছা, দেৱকান্ত বৰুৱাৰ বিখ্যাত কবিতা, এতিয়া সাগৰ দেখিছা দেখা নাই কেতিয়াও, ময়ো দেখা নাই, শুনিছোঁ তথাপি, এই কবিতাটোত আপুনি এটা লক্ষ্য কৰিব, কিছুমানে মাতে সাগৰ দেখিছা দেখা নাই কেতিয়াও, ময়ো দেখা নাই, কাৰোবাকতো সুধিছে,
1: সুধিছে হয়,
0: আৰু সেই সোধা কেৰেক্টাৰটো আপুনি মেলো ল'ব পাৰে, ফিমেলো ল'ব পাৰে, কিন্তু আবৃত্তিকাৰৰ নিজৰ চমৎকাৰীজনৰ কথা হয়। যদি মই নাৰী এগৰাকী ল'লে মোৰ কাৰণে সুবিধা হয়, মই সুধিছোঁ সাগৰ দেখিছা দেখা নাই কেতিয়াও, ময়ো দেখা নাই, এই তিনিটা বাক্যত কেৰেক্টাৰটো কিমান ওচৰত আছে শ্ৰোতাই গম পাই গৈছে, শ্ৰোতাক মই বুজিব দিব লাগিব যে কিমান ডিষ্টেঞ্চত কেৰেক্টাৰটো আছে,
1: হয় হয়,
0: সেই ডিষ্টেঞ্চবিলাক মানে স্কেলে মেইনটেইন কৰে, স্বৰগ্ৰামে মেইনটেইন কৰে।
1: আবৃত্তিৰ কথা আমি পাতিছোঁ যথেষ্টখিনি, আপোনাৰ কবিতা লিখাৰ কথালৈ অকণমান আহোঁ, আপুনি কেনেধৰণৰ কবিতা বেছিকৈ লিখে, প্ৰেমৰ বা সামাজিক দায়বদ্ধতাৰ কথা, বিৰহৰ,
0: কবি হ'লে ধৰক প্ৰেমৰ কবিতা
1: বিৰহ থাকিব,
0: বেমাৰে কবিবিলাকৰ, কিন্তু কবিবিলাকে নিজে এটা ধাৰণ কৰিব লাগে, সেইটো মই কাৰ সপক্ষে লিখিম, কাৰ বিপক্ষে লিখিম, কাক মই সমৰ্থন কৰিম, মোৰ কি দৰ্শন, এইটো মানে কবিবিলাকে আচলতে নিজেই ঠিক কৰাটো ভাল
1: হয়।
0: যে মই যেতিয়া কবিতা লিখিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মোৰ সমগ্ৰ আছিল মোৰ দাদা কবি অবনী চক্ৰৱৰ্তী, দ্বিতীয়তে আছিল ৰবীন্দ্ৰ চৰকাৰ, এই মানুহবিলাকক, কবিবিলাকক মই খুব ভালকৈ পাইছোঁ, তেখেতসকলৰ মানে কথা বতৰা, আদৰ্শৰ কথা, কবিতাৰ নিয়ম কানুন, কবিতাৰ যে এটা আহ্বান থাকিব লাগে, কবিতাৰ যে এটা মেছেজ থাকিব লাগে, এই কথাবিলাক মই তেতিয়াৰ পৰাই মানে উপলব্ধি কৰিছোঁ তেওঁলোকৰ পৰাই। গতিকে বেছিকেলি মই সাধাৰণ মানুহৰ কাৰণে মই কবিতা লিখোঁ, সাধাৰণ মানুহৰ সপক্ষে লিখোঁ, আৰু সমাজ ব্যৱস্থাটোৰ বিৰুদ্ধে লিখি বুলি ক'লেও মানে হেৰি নহয়, কিন্তু মই এটা মেছেজ দিব বিচাৰোঁ
1: কবিতাৰ,
0: এটা মেছেজ দিব পাৰোঁ, সেইটোৱে মোৰ মানে ইচ্ছা,
1: মানে সমাজৰ বা সমাজ সংস্কাৰৰ ক্ষেত্ৰত আপুনি এটা ভূমিকা ল'ব বিচাৰে আৰু, নিশ্চয়
0: সংস্কাৰকৰণ এটা মোৰ কবিতাত থাকে,
1: হয়। এতিয়া মানে বহুল চৰ্চিত যিটো আমাৰ সামাজিক মাধ্যম, সামাজিক মাধ্যমত বহুতেই কবিতা লিখে, ঠিক সেইটোৱে কবিতাক জনপ্ৰিয়তা কৰিছেনে তাৰ যিটো গভীৰতা হ্ৰাস কৰিছে, আপুনি কি মতামত ব্যক্ত কৰিব?
0: কথাত ক'বলগা হ'লে হ্ৰাস কৰিছে, হয় তাৰ মানদণ্ডক

0: কমি গৈছে কবিতাৰ, আৰু কবিতা লিখাটো ইমান সহজ কৰি তুলিলে সামাজিক মাধ্যমে যে আপুনি বহুত সময়ত হতাশ হোৱা যায়। আৰু এতিয়াৰ কবিসকলে শিকিব নোখোজে, শিকাব খোজে।
1: হয় হয়,
0: কথাটো হ'ল এইটো। মই ধৰক আপোনাৰ 72 চনমানৰ পৰা কবিতা লিখিছোঁ, তাৰ আগতে মই লিখিছিলোঁ আপোনাৰ 65ত, তেতিয়া মই তেজপুৰ একাডেমিত পঢ়ি আছিলোঁ। তেতিয়া মই এটা কবিতা লিখিলোঁ আৰু লিখি পেলাই মই ৰেডিঅ'লৈ পঠিয়াবলৈ মন কৰিলোঁ।
1: হয়,
0: তাত হেডমাষ্টাৰৰ ওচৰলৈ গ'লোঁ, ছাৰে ছাইন কৰি দিলে আৰু সেই কবিতাটো গুৱাহাটীলৈ পঠিয়াইলোঁ। প্ৰথম মোৰ কবিতা প্ৰকাশ হৈছে ৰেডিঅ'ত।
1: ৰেডিঅ'ত মানে পাঠ কৰিছে বা আবৃত্তি? হয়,
0: মই যোৱা নাছিলোঁ, কিন্তু তেওঁলোকে পাঠ কৰি দিয়ে আৰু। তেনেকৈ মোৰ প্ৰথম কবিতা ব্ৰডকাষ্ট হৈছে ৰেডিঅ'ত। গতিকে ৰেডিঅ'ৰ প্ৰতি মোৰ মানে এটা দুৰ্বলতা আগৰ পৰা মোৰ আছে।
1: এতিয়া যিবিলাক আমাৰ বিদ্যালয়, মহাবিদ্যালয় বা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবিলাকত কবিতাৰ আবৃত্তিৰ যিটো প্ৰচাৰৰ প্ৰসাৰত মানে তেওঁলোকে কেনে ভূমিকা লোৱা উচিত?
0: মিডিয়াই কোনো ভূমিকা লোৱা নাই।
1: মিডিয়াই নাই লোৱা? হয়,
0: টিভি মিডিয়াই খুব ভূমিকা লোৱা নাই আৰু খুব মানে পক্ষপাতিত্বমূলক কাম কৰি থাকে। যিবিলাকে ভালকৈ কৰিব নাজানে তেওঁলোকক লৈ আহে আৰু যিসকলে কৰিব জানে প্ৰায় নামাতে, প্ৰায় নামাতে। গতিকে ফলত হৈছে কি, মানুহে খুব ভাল কবিতা শুনা নাই,
1: নাই শুনা। হয়,
0: এজনী মাইকী মানুহ ৰবীন্দ্ৰ ভৱনত, তেতিয়া আমাৰ তেজপুৰৰ প্ৰণৱ বৰা, প্ৰণৱ বৰাটো মই দুয়ো একেলগে বহু কবিতা কৰিছোঁ। প্ৰণৱ বৰাৰ তেতিয়া কেঞ্চাৰ, প্ৰণৱ বৰাক মানে হেৰিয়ে সেই সময়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই শিল্পী বঁটা দিছে। প্ৰণৱ বৰাই মোক ক'লে, ভূপেন তুমি এটা মোৰ কাৰণে কবিতা মাতি দিবা। মই এটা ঠিক তেনেধৰণৰ এটা কবিতা মই লিখি উলিয়ালোঁ। সেই কবিতাটো মই মাতিলোঁ আৰু পৰিৱেশ বৰ গহীন হৈ আছিল। ময়ো মানে খুব নিজেই ইনভল্ভ হৈ গৈছোঁ, কিয়নো মানুহজনক মই সমগ্ৰ দেখি আছোঁ।
1: হয়,
0: মই বেছি ইনভল্ভ হৈ গৈছোঁ। তো কবিতাটো মতাৰ পিছত মই নামি আহিলোঁ। নামি আহি পেলাই মই মানুহৰ মাজত বহিলোঁ। এজনী মাইকী মানে একদম প্ৰায় দৌৰি আহিছে মোৰ ওচৰলৈ, মোক কৈছে আপোনাৰ কবিতাটো শুনি মোৰ গাটো জিকাৰ খাই গৈছে। বোলো কেলে? বোলো আপুনি ইমান আবেগবিহ্বল হৈ কবিতাটো মাতিছে আৰু কবিতাৰ যিটো ভাৱ ভাষা সেইটো ইমানভাৱে পৰিৱেশৰ লগত মিলি গৈছে, মোৰ নিজৰ গাটো জিকাৰ খাই গৈছে। তেতিয়া মই মনে মনে ভাবিলোঁ যে এইটো মোৰ ভগৱানে কিবা এটা মোক দিছে, সেইটোৰ কাৰণে মানুহজন এনেকৈ দৌৰি আহিছে। গতিকে কবিতাই আপোনাক এনেকুৱা কৰি দিব পাৰে যে ই ভগৱানৰ ওচৰলৈ লৈ যাব পাৰে, এই যুদ্ধক্ষেত্ৰৰ ওচৰলৈ লৈ যাব পাৰে, মানুহৰ মাজলৈ লৈ যাব পাৰে, গীতৰ মাজলৈ লৈ যাব পাৰে, দুৰ্দশাগ্ৰস্ত মানুহৰ মাজলৈ লৈ যাব পাৰে। এই গোটেই কথাবিলাক কবিতাই সাংঘাতিকভাৱে মানে কেৰি কৰি লৈ যায় মানুহৰ মাজলৈ গৈ। সেইটো কাৰণে কবিতা মানে আৰু কি, এইটো ইকনমিক। কবিতাটো আবৃত্তিটো ইকনমিক, খৰচ নাই,
1: খৰচ নাই, হয়,
0: আপুনি ডিগ্ৰীটো লৈ গ'লে হৈ যায়।
1: হয়, তেনে সেইটোৱে মই আচলতে আপোনাৰ সেই স্মৰণীয় কথাটো ইতিমধ্যে ক'লেই, অলপ আগতেও আপুনি কৈছিলে যে আপোনাৰ কবিতা শুনি ভাল পোৱা বুলি। সেইটোৱে আচলতে জীৱনৰ এটা ডাঙৰ আপোনাৰ প্ৰেৰণা আৰু আচলতে। এতিয়া প্ৰত্যাহ্বান বুলি ক'লে কবিতাৰ ক্ষেত্ৰতে হওক, কবিসকলেই বা আবৃত্তি শিল্পীসকলেও কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়, তেনেকুৱা আছে নেকি কিবা?
0: কবিসকলৰ এতিয়াৰ কবিসকলৰ 10% কবিয়ে ভাল কবিতা পাঠ কৰে, বাকী 90% কবিয়ে নিজৰ কবিতাটো ভালকৈ পাঠ কৰিব নোৱাৰে।
1: তেওঁলোকে আবৃত্তি নহয়, পাঠ কৰে,
0: ভাল কবিতা,
1: হয়,
0: খুব ভাল কবিতা লিখিছে, কিন্তু পাঠ কৰাৰ সময়ত সেই ভাল কবিতাটো তাৰ পৰা বস্তুটো আচল উপাদানবোৰ নোহোৱা হৈ গৈছে।
1: হয়,
0: মই তেনেকুৱা কেইবাজনো কবিৰ কবিতা মই খুজি খুজি আনি মাতিছোঁ, মাতি পেলাই দিছোঁ মই হেৰিত, ফেচবুকত মই দিছোঁ। তেওঁলোকে মানে পচন্দ নকৰে যে ইয়াত আবৃত্তি হওক, তেওঁলোকে কেৱল পাঠেই কৰিব আৰু কবি সন্মিলনত বহি পেলাই কবিতা এটা মাতিব, এইখিনিয়ে তেওঁলোকৰ মানে আশা প্ৰত্যাশা।
1: হয় হয়, এতিয়া আপুনি যিকেইটা আমাৰ জনপ্ৰিয় কবিতা, আমাৰ বিশিষ্ট জ্যোতিপ্ৰসাদৰ আপুনি কাঞ্চনজংঘাৰ কথাই কওঁ বা দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছা, নৱকান্ত বৰুৱাৰ বাৰিষা ৰাতি অৰুন্ধতী, এইখিনি নিশ্চয় আপুনি ইতিমধ্যেই বহুবাৰ
0: পাঠ কৰিছোঁ।
1: হয়, আপুনি বিভিন্ন কৰ্মশালাত নিজৰ কবিতাও নিশ্চয় আপুনি,
0: মই
1: তেওঁলোকক শিকাই
0: কৰ্মশালাত কি কৰোঁ, বহুত ল'ৰা ছোৱালী থাকেতো, গতিকে আপুনি মানে অমিতাক্ষৰ চন্দ্ৰৰ কবিতা খুব বেছি ল'ব নোৱাৰে, সমস্যা হৈ যায়।
1: হয়,
0: সেইকাৰণে মিতাক্ষৰ চন্দ্ৰৰ কবিতা
1: মই কথাটো সুধিম বুলি ভাবিছিলোঁ যে মানে মিত্ৰাক্ষৰত বেছি সুবিধা হয় নেকি আবৃত্তিৰ কাৰণে?
0: বহুত সুবিধা,
1: মিতাৰ চন্দ্ৰত হয়,
0: তালত বহাই দিয়া হয়,
1: তালত বন্ধ থাকে,
0: তালত বহাই দিলে ল'ৰা ছোৱালীবিলাকে সেই তালটো ধৰি গৈ থাকে। বাকী য'ত অকণমান কাৰুকাৰ্য কৰিব লাগে সেইটো কৰা হয়, কিন্তু অমিতাক্ষৰ চন্দ্ৰত সেইটো বৰ বিৰাট দিগদাৰ।
1: হয়,
0: অমিতাক্ষৰ চন্দ্ৰ যেতিয়া এজন আবৃত্তিকাৰ মানে এক্সপাৰ্ট হ'ব, তেতিয়া তেওঁক সেই অমিতাক্ষৰ চন্দ্ৰ কবিতা হাতত দিব লাগে,
1: পাৰিব, হয়,
0: দিব লাগে।
1: আপোনালোকৰ কথা পাতি ভালেই লাগিছে আৰু বহুত কথা আচলতে শিকিছোঁ, মানে বহুত আমাৰ সময়ে সীমিত, তথাপি

0: আৰু এটা প্ৰশ্ন, এইটো আজিৰ যুগৰ মানে প্ৰাসংগিক প্ৰশ্ন, যিটো AI কৃত্ৰিম বুদ্ধিমত্তা, সেইটো মানে সকলো ক্ষেত্ৰতে আহি পৰিছে আচলতে। বহুতে কবিতাও সৃষ্টি কৰিছে বা আবৃত্তিও কৰাইছে, এতিয়া AIৰ যুগত কবিতা সৃষ্টিত কি ধৰণৰ পৰিৱৰ্তন আহিছে বুলি আপুনি ভাবে?
1: AI কেতিয়াবা মানে ফালৰি কাটি গুচি যায়, মোৰ আত্মাৰ যিটো মানে ধ্বনি
0: হয় বা আবেদন যিটো হয়
1: সেইটো AIয়ে নুবুজে
0: নোৱাৰে। হয়,
1: গতিকে মোৰ কোনটো বুজিব, যিখিনি ব্যাকৰণিক কথা, যিখিনি মই বাক্যৰে লিখিছোঁ, শব্দ ভৰাইছোঁ, সেইখিনি চাইহে

0: প্ৰেৰণ যিটো হয়
1: সেইটো এআই নুবুজে
0: নোৱাৰে হয়।
1: গতিকে মোৰ কোনটো বুজিব, যিখিনি ব্যাকৰণিক কথা, যিখিনি মই বাক্যৰে লিখিছোঁ, শব্দ ভৰাইছোঁ, সেইখিনি চাইহে ঠিক কৰিব। মোৰ ভিতৰৰ আত্মাৰ বিননি বুজিব নোৱাৰে, গতিকে তাত জীৱনটো নাই, কবিতাৰ জীৱনটো তাত নাই।
0: আৰু সেইটো একঘেয়ামীয়ে হ'বগৈ, কাৰণ একেধৰণৰে এটা প্ৰডাকশ্যন আহিব বা আউটকামটো তেনেকুৱাই আহিবগৈ, তেনেকুৱাই হ'বগৈ। আপোনাৰ পৰিকল্পনা, আমাৰ সময় প্ৰায় শেষ হৈছে বাৰু, তথাপি আপুনি আৰু কি কৰাৰ মন আছে আপোনাৰ? আপুনি যথেষ্ট কাম কৰিয়েই আছে এইটো।
1: মই মানে এখনটো কিতাপ লিখিলোঁ ধ্বনিৰ অভিধান বুলি,
0: হয়
1: ধ্বনিৰ অভিধানখন ওলাল, সেইটো অসমীয়াত ধ্বনিৰ অভিধান বুলি কোনো অভিধান আজিলৈকে ওলোৱা নাই। মই কবিতাৰ শব্দবোৰ ধ্বনিলৈ ৰূপান্তৰিত কৰোঁতে কি কি কৰিব লাগিব, কি কি পৰ্যায় পাৰ হ'ব লাগিব যিটো ধ্বনিটো তাত আহিব, দেই সেই ধ্বনিৰ ওপৰত ভিত্তি কৰি মই শব্দবিলাক নিৰ্বাচন কৰিছোঁ। আৰু এই শব্দবিলাক নিৰ্বাচন কৰি সেইবোৰ মই ধ্বনিলৈ তাত ৰূপান্তৰিত কৰি দেখুৱাই দিছোঁ। তাত মই উচ্চাৰণৰ যিবোৰ নিয়ম সেইটো তাত দেখুৱাই দিছোঁ একেলগে। এতিয়া মই কবিতাৰ দাণ্ডনিক দিশৰ ওপৰত কিতাপ লিখি আছোঁ,
0: খুব ভাল কথা,
1: দিশৰ ওপৰত। আৰু লগতে মই লিখি আছোঁ যে মই নিজে এইটো ভাবি পেলাই মই ঠিক কৰিছোঁ আৰু ৰাইজলৈ উলিয়াই দিম, ৰাইজে কেনেকৈ গ্ৰহণ কৰে। মানে ধ্বনিটো হৈছে এটা চলক, চলক মানে মেথছৰ কথাই, চলক এনেকুৱা, কোনোবা সময়ত আপুনি এটা অংক কৰিব এক্স ইজ ইকুৱেল টু ৱাই, ৱাই ইজ ইকুৱেল টু টেন, তাৰমানে মানবিলাক চেঞ্জ হৈ থাকে, চেঞ্জ যদি সেইটো চেঞ্জ হৈ থাকে ধ্বনিটোও তেনেকৈ চেঞ্জ হৈ থাকে। এতিয়া ধৰক মই ইয়াতে দিলোঁ যে নাচা তমো হৰ দেউ নাচা, নাচা তমো হৰ দেউ নাচা তমো হৰ দেউ, এই যে ভাইব্ৰেশ্যন
0: কম্পনটো
1: তৈয়াৰ কৰা হ'ল সেইটো ধ্বনিৰ বাহাদুৰী, মই নিদিবও পাৰিলোহেঁতেন। নাচা তমোহৰ দেউ নাচা, কিন্তু তমোহৰৰ সম্পূৰ্ণ মানে চৰিত্ৰটো তাত নোলায়, কিন্তু তেওঁ তাণ্ডৱ দিছে, গতিকে তাণ্ডৱত যিটো উগ্ৰ মানে মুদ্ৰা সেইবিলাক মই যদি এই কণ্ঠস্বৰত কম্পনৰ দ্বাৰা আৰু বোল্ড ভইচৰ দ্বাৰা উলিয়াই দিব নোৱাৰোঁ তেনেহ'লে সেইটো তাৰ পৰা নোলায়।
0: আৰু এই গোটেই কথাটোতেই কণ্ঠস্বৰৰ কথাটো আকৌ জড়িত হৈ আছে,
1: কণ্ঠস্বৰ মই একদম
0: কণ্ঠস্বৰ খুব ভালকৈ ৰাখিবৰ কাৰণে মানে শেহতীয়াকৈ মানে চমুকৈ অকণমান আপুনি কৈ দিয়কচোন কি কৰিলে কণ্ঠস্বৰটো, সেইটো আমাৰ শুনি থকা শ্ৰোতাসকলে নিশ্চয় উপকৃত হ'ব।
1: দুটা কথা, কণ্ঠস্বৰ ভালে ৰাখিবলৈ খুব চিঞৰি কথা ক'ব নালাগে,
0: ভকেল কৰোঁতে কষ্ট পায়,
1: কষ্ট পায় প্ৰথম কথা। দ্বিতীয় কথা, এনেকুৱা বস্তু নেখাব যাৰ দ্বাৰা জিভা আৰু কণ্ঠৰ যিখিনি মাংসপেশী, গ্ৰীবাৰ যিখিনি অঞ্চল, এইখিনি যাতে কষ্ট নাপায়, বেছি জ্বলা খোৱা
0: বা বিজলুৱা ধৰণৰ বস্তু অলপ ক্ষতিকাৰক নিশ্চয়,
1: আৰু ঠাণ্ডা বস্তুটো খাব
0: নালাগে,
1: অলপ গৰম বস্তু খাব লাগে সেইটো। আৰু খৰকৈ কথা ক'ব নালাগে, এতিয়া ধৰক আপুনি ইয়াৰ কথা কৈ আছে, লাহে লাহে কথা কৈছে, ওলাই গৈ আপুনি বন্ধুবৰ্গ পাই গ'ল, লগে লগে আৰম্ভ কৰিলে সেইটোৱে মানে সাংঘাতিক ক্ষতি কৰে, কণ্ঠস্বৰৰ ক্ষতি কৰে। আৰু আমি জীৱনত বেছিভাগ সময় মুদাৰাত কথা পাতোঁ গোটেই জীৱন, কেতিয়াবাহে আমি তাৰালৈ যাওঁ, কেতিয়াবা আমি উদাৰালৈ আহোঁ। যিমান পৰা যায় উদাৰাত কথা ক'ব পাৰিব লাগে, তেতিয়া আপোনাৰ ভইচটো একদম ছেট হৈ থাকে, আৰু খুব গৰম বস্তুও খাব নালাগে
0: হয়। নিশ্চয় ছাৰ, আমাৰ বহুত কথা আচলতে আৰু পাতিবলৈ থাকিল, কিন্তু সময় সীমিত, আমি অনুষ্ঠান সামৰিব লাগিব। যি কি নহওক, আপুনি কবিতা আৰু কবিতা আবৃত্তিৰ বিষয়ে বহুখিনি আমাৰ তথ্য আমাৰ শ্ৰোতাসকলক জনালে। আচলতে কবিতা এটা আমি যেতিয়া আবৃত্তি শুনো, এনেই সহজভাৱে আমি শুনোতে আমি ভাল লাগে, কিন্তু তাৰ ভিতৰত যে বহুত কাৰিকৰী কথা লুকাই থাকে বা বহুতখিনি কথা লুকাই থাকে, সেই কথাখিনি আমি অনুধাৱন কৰিব নোৱাৰোঁ সাধাৰণ শ্ৰোতা হিচাপে। গতিকে কথাখিনি আপুনি ভালদৰে বুজাই দিছে, আৰু আমাৰ যিসকল শ্ৰোতাই শুনি আছে, যি আবৃত্তিৰ প্ৰতি আগ্ৰহী, তেওঁলোকে নিশ্চয় এই কথাখিনি অনুধাৱন কৰিব আৰু তেওঁলোকে সেই পথৰে আগবাঢ়িব। আৰু আপুনি ব্যস্ত সময়সূচীৰ মাজতে আহি আকাশবাণী তেজপুৰক এই সময়খিনি দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।
1: মই মোৰ জন্মস্থানলৈ আহি পেলাই মই কবিতা বিষয়ে কৈছোঁ, ইয়াতকৈ আনন্দৰ কথা মোৰ কি হ'ব পাৰে।
0: ধন্যবাদ ছাৰ,
1: নমস্কাৰ।
0: ইমান পৰে শ্ৰোতাসকলে সাহিত্য কানন অনুষ্ঠানটিত অসমৰ এগৰাকী বিশিষ্ট কবি আবৃত্তিকাৰ ভূপেন চক্ৰৱৰ্তীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

শ্ৰোতাই ইমানপৰে সাহিত্য কানন অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ প্ৰথমেই শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি, বোলছবি ৰামপুৰ কা লক্ষ্মণ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ য়াদৱ কি বাৰাত বোলছবিত আশা ভোছলে আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি।

0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মুন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
1: অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ হাত কি চাফাই বোলছবিত লতা মংগেশকাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনক, গোৰা অৰ কালা বোলছবিৰ মুকেশ আৰু লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ ছোটি সি বাত বুল ছবিত আশা ভোসলে আৰু যশোদা, ক্ষমা কৰিব, যশোদাসৰ কণ্ঠৰ এই গীতটি।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ নুৰি বোলছবিত লতা মংগেশকাৰ আৰু নিতেন মুখেশৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতা ইমান পৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125ত আৰু এফএম ব্ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাসকল, এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত সময় 10:30 হৈ গৈছে আৰু ইয়াৰ লগে লগে আজিৰ আমাৰ এই অধিৱেশনৰো ইমানতে অন্ত পৰিল। আমাৰ কেন্দ্ৰৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 এফএম ব্ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব সন্ধ্যা।

5:25, মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125ত আৰু এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। আজি এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল, নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মঞ্জু বড়ো আৰু ৰাজীৱ গগৈ, ট্ৰান্সমিটাৰত আছিল নিৰঞ্জন বড়ো, পৰিবহণত আছিল নয়ন দৈমাৰী আৰু ডিউটি ৰুমত আছিল আজিৰ প্ৰচাৰণ সহায়ক অৰ্ণৱ কুমাৰ নাথ। প্ৰচাৰণ কক্ষৰ পৰা আজিৰ এই অধিৱেশন সামৰি মই জিনিয়া শৰ্মাই সমূহ শ্ৰোতাৰ পৰা আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।